নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 16 দিন, 1948 শতাব্দৰ শাওনৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 2 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 41 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজি অনুষ্ঠানত শ্ৰোতাসকল ক্ৰমে প্ৰীতি ডেকাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, লক্ষণ দাস আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, আদিত্যনাথ আৰু লগৰীয়াসকলে গোৱা চিয়া গীত, স্বৰ্ণলতা মালাকাৰৰ কণ্ঠৰ লোকগীত আৰু শেষত প্ৰণতি বৰুৱাৰ কণ্ঠৰ মীৰা ভজন শুনিলে।

0: Bring out fresh strikes despite Hamas announcing it was prepared to disarm under a US-backed ceasefire framework. Meanwhile, Iran has warned that it is ready to strike key Israeli infrastructure and American energy facilities across West Asia if it comes under attack. And India climbed to fourth place in the Commonwealth Games medal standings in Glasgow with a total of 39 medals, including 13 gold, 17 silver and 9 bronze. The latest came from 5,000-meter race where India's Gulveer Singh backed the bronze. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: নবীনসকলক উদ্দেশ্য কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, দুষ্কৃতিৰে সংঘাত কৰি সংস্কৃতি গঢ়িবলৈ ওলোৱা সকলোকে, সকলো আদৰ্শবাদীকে ক'ব খোজোঁ যে যদিও বাস্তৱৰ মীমাংসাৰ কাৰণে তেওঁলোকে অৰ্জুনৰ দৰে হাতত গান্ধী বুতুলি ল'বলগীয়া হয়, তথাপিও তেওঁলোকে মানৱ আদৰ্শৰূপে ভাৰতীয় তেজৰ সন্তান হৈ অহিংসাই যে মানৱ জীৱনৰ চৰম আদৰ্শ তাক মানি ল'বই লাগিব। জীৱনৰ সকলো ক্ষেত্ৰতে অহিংসা প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যেই ঘটিব। অৱশেষত অহিংসাৰ বাটেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব। ভাৰতৰ মাটিৰ, ভাৰতৰ আকাশৰ, ভাৰতৰ মনীষাৰ, ভাৰতৰ প্ৰতিভাৰ, ভাৰতৰ সকলো চিন্তাৰ, ভাৰতৰ দুখ বেদনা ব্যথাৰ, ভাৰতৰ গোপনৰ, ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা। মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱজ্যোতি হ'ল অহিংসা। আদিম ভাৰতৰ আৰ্য মনীষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ দুৰ্গা হৈ বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো, সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্য আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাঁহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ, ইয়াৰ ওপৰতেই সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলাবিশাৰদ কৃষ্ণৰ মোহন মালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল আৰু অস্ত্ৰ সুৰক বধিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততে এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত

0: হ'ল বাৰু কৃষ্ণৰ জীৱনতে? তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

0: স্থায়ী সমাপ্ত হোৱা।
1: এইবাৰ তোমালোকে স্থায়ীৰ পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

0: গীতটি তোমালোকৰ নিশ্চয় মনত থাকিব নহয় জানো? ভাইটি ভনীতিহঁত, আজিলৈ আমাৰ গীতটিৰ পাঠদান শেষ হ'ল। তোমালোকে ঘৰত ভালদৰে গীতটি অভ্যাস কৰিবা।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি হিন্দী ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ দেৱেন শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শিল্পীৰ নিজৰ।

আজি নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী। এই অনুষ্ঠানৰ অতিথি অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটি ৰাত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 9:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক সুমন্ত চলিহাৰ কথিকা অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, লগতে আছে চেমনিয়াৰ গীত মাত। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত মীৰা নায়কৰ কবিতা পাঠ আৰু ৰিজু নায়কৰ চুটিগল্প পাঠ, লগতে ঝুমুৰ পৰিৱেশন কৰিব লক্ষ্মীনাৰায়ণ তাঁতী আৰু সংগবৃন্দই। অনুষ্ঠানটি ৰাত ধৰিব নিপা গোৱালাই। পুৱা 8:30 বজাৰ গীতিমালিকাত অঞ্জু দেৱী, অসীম হাজৰিকা, জয়শ্ৰী হাজৰিকা, হেমেন দাস আৰু মঞ্জিৰা বৰুৱাৰ কণ্ঠগীত শুনিবলৈ পাব। সন্ধিয়া 7:00 বজাত ফণী তালুকদাৰৰ কথিকা সাধুতা এতিয়া এক বিৰল প্ৰবৃত্তি। দিনৰ 11:02 বজাৰ নাটশালাত কৌস্তুভমণি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

দিনৰ 12:30 বজাৰ আইডিঅ' বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 বজাৰ দেওবৰীয়া নাট্যানুষ্ঠান নিবেদন তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ তৃতীয় খণ্ড। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 বজাৰ সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠখণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান।

সন্ধিয়া 7 বাজি 10 মিনিটৰ কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ বিষয়ে ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ মানসজ্যোতি বৰাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7 বাজি 40 মিনিটত আশামণি ৰাহাঙৰ কণ্ঠৰ বৰগীত, 7 বাজি 20 মিনিটত কুসুমী কলিতা আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7 বাজি 45 মিনিটত সংবাদ চলন্তিকা, নিশা 8 বাজি 2 মিনিটত এই মাহৰ গীতৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, নিশা 8 বাজি 10 মিনিটত গজলৰ অনুষ্ঠান, 9 বজাত চিত্ৰগীত আৰু নিশা 10 বজাত ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

সংগীত ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: আধুনিক প্রযুক্তিলৈ সাধারণ রাসায়নিক মৌলৰ অবদান দ্বিতীয় ভাগ। আমি আলোচনা কৰি থকা সাধারণ রাসায়নিক মৌলৰ আধুনিক প্রযুক্তিত নবনব উপযোগিতাৰ প্রয়োগ হওয়া এবিধ মৌল হল বৰণ। বৰণ কেতিয়াও প্রকৃতিত মুক্ত অবস্থাত পোৱা নাযায়, ই সদায় অক্সিজেনৰ সৈতে যুক্ত অৱস্থাত থাকে। ইয়াক কিবা এটা নহয় কিবা এটা আন ৰূপত পোৱা যায়, বিশেষকৈ সুৱগা ৰূপত। ইয়াৰ ইংৰাজী শব্দটো হ'ল বৰেক্স বা বগা। যোৱা 2000 বছৰ ধৰি সুৱগা জনজাত হৈ আছে আৰু ইয়াক মৃদু বীজাণুনাশক আৰু অপমাৰ্জক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। বৰণক মৌলিক ৰূপত প্ৰথমতে ছাৰ হামফ্ৰি ডেভিয়ে পৃথক কৰে আৰু স্বাধীন চেতিয়াভাৱে 1808 চনত গে লুচাক আৰু থেনাৰ্ডে পৃথক কৰিবলৈ সক্ষম হয়। সূক্ষ্ম ইলেক্ট্ৰনিক ব্যৱস্থাবোৰত ব্যৱহৃত ছিলিকনক বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই যিহেতু নিউট্ৰন শোষণ কৰিব পাৰে, গতিকে নিউক্লিয়াৰ ৰিয়েক্টৰত ইয়াক নিয়ন্ত্ৰণ দণ্ড হিচাপে ব্যৱহাৰ কৰা হয়। বৰণ আহৰ ঘনত্ব কম অথচ উচ্চ শক্তিসম্পন্ন আৰু সেইবাবেই উৰাজাহাজ আৰু মহাকাশযানত থুপিকৃত সৰঞ্জামবোৰত শক্তিবৰ্ধক পদাৰ্থ হিচাপে বিস্তৃতভাৱে প্ৰয়োগ কৰা হৈছে। বৰণৰ এটা যৌগ বৰণ নাইট্ৰেট এতিয়ালৈকে জনা কঠিনতম দ্ৰব্যবিলাকৰ ভিতৰত এবিধ। ই হীৰাৰ সমানে কঠিন আৰু তীক্ষ্ণ ঘৰ্ষক হিচাপে বিস্তৃতভাৱে ব্যৱহাৰ হয়। লিথিয়াম। লিথিয়াম ক্ষয়ৰ ধাতুৰ পৰিয়ালৰ প্ৰথম ধাতু আৰু ধাতুবোৰৰ ভিতৰত আটাইতকৈ পাতল। ইয়াৰ ভাৰ এলুমিনিয়ামৰ ভাৰৰ 5 ভাগৰ 1 ভাগ আৰু লৌৰ ভাৰৰ 15 ভাগৰ 1 ভাগ। একে পৰিয়ালৰ ছোডিয়াম আৰু পটাছিয়ামৰ তুলনাত ইয়াৰ প্ৰাচুৰ্য কম। কেইদশকমান আগলৈকে লিথিয়াম বৰ বেছি ব্যৱহাৰ হোৱা নাছিল। ইয়াক 1817 চনত ছুইডেনৰ এজন ৰসায়নবিদ এ আৰ্ভোফেটছনে পিটেলাইট নামৰ এক খনিজ পদাৰ্থৰ পৰা নিষ্কাশন কৰি আৱিষ্কাৰকৰ গৌৰৱ অৰ্জন কৰে। ৰবাৰ্ট বুনছেনে 1855 চনত লিথিয়াম ফ্লোৰাইডৰ তড়িৎ বিশ্লেষণ ঘটাই বিশুদ্ধ লিথিয়াম ধাতু পৃথক কৰে। লিথিয়াম অতি ক্ৰিয়াশীল মৌল আৰু যিহেতু ই বায়ুৰ অক্সিজেন আৰু নাইট্ৰজেনৰ লগত ভয়ংকৰভাৱে বিক্ৰিয়া কৰে, ইয়াক জমা কৰি ৰখাটো কষ্টসাধ্য। সেইবাবে ইয়াক ভেচেলিন বা গ্ৰীজৰ মাজত ডুবাই ৰখা হয় যাতে এই আৱৰণৰ বাবে ই বতাহৰ লগত পোনপটীয়াকৈ সংস্পৰ্শত নাহে। লিথিয়ামে হাইড্ৰজেনৰ লগতো বিক্ৰিয়া কৰে। আচলতে ই হাইড্ৰজেন বহুত বেছি পৰিমাণে শোষণ কৰি ৰাখিব পাৰে। উদাহৰণস্বৰূপে 1 কিলোগ্ৰাম লিথিয়াম হাইড্ৰক্সাইডে 2800 লিটাৰ পৰ্যন্ত হাইড্ৰজেন ধৰি ৰাখিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান বৈমানিকসকলক লিথিয়াম হাইড্ৰক্সাইডৰ চকলা যোগান ধৰা হৈছিল। যদি কোনো বিমান সাগৰৰ বুকুত ধ্বংসপ্ৰাপ্ত হয় তেন্তে এই চকলাবোৰ পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে হাইড্ৰজেন উৎপত্তি হ'ব আৰু তাৰ সহায়ত জীৱনৰক্ষী চাপকণ বা ৰবৰৰ নাও ফুলাবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। ক'বলৈ গ'লে এই চকলাবোৰে কঠিন হাইড্ৰজেন গেছৰ কাম কৰিছিল। আমি জনা ধাতুৰ ভিতৰত লিথিয়াম আটাইতকৈ পাতল। ইয়াক এলুমিনিয়ামৰ লগত মিহলাই অন্যান্য এলুমিনিয়ামৰ শংকৰ ধাতুতকৈ শতকৰা 8 ভাগ পাতল এবিধ শংকৰ ধাতু পোৱা যায়। এনে শংকৰ ধাতু উচ্চ বহন ক্ষমতাসম্পন্ন আৰু দূৰণিবতীয়া ভ্ৰমণত ব্যৱহৃত উৰাজাহাজ তৈয়াৰত ব্যৱহাৰ কৰা হয়। উচ্চ ফেটি এচিডৰ লিথিয়াম লৱণ ষ্টেৰেট বা পামিটেট কিছুমান যন্ত্ৰৰ পিছলিকাৰক হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ কুমেৰী অঞ্চলৰ দৰে ঠাইত অতি নিম্ন উষ্ণতাত যিবিলাক যন্ত্ৰ পাতি ব্যৱহাৰ কৰা হয়। লিথিয়াম কাঁচৰ তাপ সহনীয়তা যথেষ্ট ভাল আৰু সেইবাবে টেলিভিছনৰ পিকচাৰ টিউব তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। লিথিয়াম ফ্লোৰাইডৰ একোটা স্ফটিকৰ পৰা তৈয়াৰ কৰা লেন্সবোৰে জ্যোতিৰ্বিদসকলক গভীৰ মহাকাশ পৰ্যবেক্ষণ কৰাত সহায় কৰিছে। কম ওজন আৰু জানন প্ৰক্ৰিয়াত প্ৰচুৰ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে বিদ্যুৎ কোষ তৈয়াৰ কৰিবলৈও লিথিয়ামক এক আদৰ্শ পদাৰ্থ হিচাপে গণ্য কৰা হৈছে। সেয়ে আজিকালি ডিজিটেল ইলেক্ট্ৰনিক যন্ত্ৰবোৰত পূৰ্ণ কঠিন অৱস্থাত থকা লিথিয়াম আয়োডিন বিদ্যুৎ কোষ ব্যৱহাৰ কৰা হয়, কাৰণ এইবিলাকত নিচেই কম ক্ষমতাৰ প্ৰয়োগ হয়। এনে বিদ্যুৎ কোষ 5 বছৰ পৰ্যন্ত টিকি থাকে। ক্ষাৰকীয় বিদ্যুৎ কোষত যদি সামান্য পৰিমাণৰ লিথিয়াম হাইড্ৰাইড যোগ দিয়া হয় সিহঁতৰ কাৰ্যকৰী আয়ুস যথেষ্ট পৰিমাণে বৃদ্ধি পায়।

0: জ্ঞান বিজ্ঞান শুনিলে। যোগেৰে আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

বাতৰি সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ অতিৰিক্ত কিস্তিৰ ধন মুকলি কৰি দিছে। অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ প্ৰভাৱত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ 10ম দিনা কালি 16টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। মাদক দ্ৰব্যৰ অপব্যৱহাৰ তথা আসক্তিৰ বিৰুদ্ধে 100 সপ্তাহ ধৰি সমগ্ৰ দেশতে এই জনভাগিদাৰী অভিযান অব্যাহত থাকিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ 10,000খন অঞ্চলৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। মাই ভাৰত তথা মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় যুৱ সংঘ বেচৰকাৰী সংস্থা উদ্যোগসমূহৰ যুৱ দল আৰু 125টাতকৈও অধিক আধ্যাম্মিক সংস্থাৰ অংশীদাৰসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমগ্ৰ দেশতে জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি দেওবাৰে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ ভিতৰত বিভিন্ন খেল ধেমালি, ৱাকাথন, ধ্যান, সাংস্কৃতিক অনুষ্ঠান, সজাগতা অভিযান, বাতৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভালেমান সমূহীয়া অংশগ্ৰহণমূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত ৰাখি বিভিন্ন ইতিবাচক কাম কাজৰ মূল সূতা হিচাপে পৰিগণিত কৰা আৰু নিজ নিজ অঞ্চলৰ সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিনিধি হিচাপে গঢ়ি তোলা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এই পৰীক্ষা মসৃণ, নিৰাপদ, স্বচ্ছ আৰু প্ৰযুক্তিচালিতভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিছে। চলিত মাহৰ 30 তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত মন্ত্ৰীগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ড NBEMS প্ৰযুক্তিৰ অংশীদাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ লগত জড়িত অন্যান্য অংশীদাৰসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। তেওঁক পৰীক্ষাৰ লজিষ্টিক, প্ৰাৰ্থীৰ সুবিধা প্ৰদানৰ ব্যৱস্থা, নিৰাপত্তা, স্থাপত্য আৰু নীট পিজি 2026ৰ বাবে প্ৰৱৰ্তিত প্ৰযুক্তিচালিত হস্তক্ষেপৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে সততা আৰু নিৰাপত্তাৰ উচ্চ মান বজাই ৰাখি এক ন্যায্য, স্বচ্ছ আৰু পৰীক্ষাৰ্থী অনুকূল পৰীক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শ্ৰীনাড্ডাই পৰীক্ষাৰ্থীসকলক উৰাবাতৰিৰ বলি নহবলৈ আৰু কেৱল NBEMS আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈও আহ্বান জনায়। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে অতি সুৰক্ষিত আৰু সময় নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে চূড়ান্ত প্ৰশ্নকাকত নিৰ্বাচন কৰা হৈছে তথা প্ৰযুক্তিগত আৰু কাৰ্যকৰী সুৰক্ষাৰ একাধিক স্তৰে নিৰ্ধাৰিত আৰম্ভণিৰ সময়লৈকে ইয়াৰ গোপনীয়তা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ বাবে লোৱা সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰি শ্ৰীনাড্ডাই প্ৰতিজন প্ৰাৰ্থীয়ে যাতে মসৃণ, সুৰক্ষিত আৰু চাপমুক্ত পৰীক্ষা প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নীট পিজি 2026ৰ বাবে মুঠ 273,183 গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে, যি পূৰ্বৰ বছৰৰ তুলনাত 12.5%তকৈও অধিক বৃদ্ধি সূচাইছে। প্ৰায় 340খন চহৰ আৰু 1300ৰো অধিক পৰীক্ষা কেন্দ্ৰত এটা বেলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে অহা 10 আগষ্টত হ'বলগীয়া নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত কিস্তি হিচাপে 1,09,019 কোটি টকা মুকলি কৰি দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাজ্যভিত্তিক বিভাজনৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশে সৰ্বাধিক 19,208 কোটি টকা, বিহাৰে 10,845 কোটি আৰু মধ্যপ্ৰদেশে 8,010 কোটি টকা লাভ কৰিছে। একেদৰে পশ্চিমবংগই 7,866 কোটি, মহাৰাষ্ট্ৰই 722 কোটি টকা লাভ কৰিছে। ক্ষুদ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও নিজৰ নিজৰ অংশ লাভ কৰিছে। তালিকাৰ সৰ্বনিম্ন আবণ্টনৰ ভিতৰত ছিক্কিমে 300

0: ৬৫ কোটি, গোৱাই ৩৯৮ কোটি আৰু নাগালেণ্ডে ৫২৪ কোটি টকা লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। বানত ৩৪৯খন গাঁৱৰ ১৭,৮৩৭ লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫,৬০ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িতসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা নতুনকৈ লোৱা সিদ্ধান্তসমূহৰ বিষয়ে কালি ফেচবুক লাইভযোগে ঘোষণা কৰে। সেই অনুসৰি বানপীড়িত পৰিয়ালসমূহলৈ ইতিমধ্যে ঘোষণা কৰা ১৫,০০০ টকাৰ এককালীন সাহায্য কাইলৈৰে পৰা ৫ আগষ্টৰ ভিতৰত বেংকযোগে মুকলি কৰি দিয়া হ'ব। এই বানত আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ প্ৰায় ৫৫,০০০, চৰাইদেউ জিলাৰ প্ৰায় ২০,০০০, যোৰহাট জিলাৰ প্ৰায় ৭,০০০ আৰু গোলাঘাট জিলাৰ প্ৰায় ৩,০০০ পৰিয়ালে অনুদান লাভ কৰিবলৈ সমৰ্থ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰো ঘোষণা কৰে।
1: যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই ৩০০ ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম, আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্ট পেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি ৩০০ ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে।
0: ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত লোকসকললৈ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। একেদৰে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ বাবে ২ লাখকৈ, নামঘৰসমূহলৈ ১.৫ লাখকৈ আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ ২ৰ পৰা ৮ লাখকৈ টকাৰ সাহায্য, পুনৰ নিৰ্মাণ সা সঁজুলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অহা ৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক উন্নয়নত হস্ততাঁত আৰু বয়নশিল্পৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি দিয়া। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ ১০ম দিনা কালি ১৬টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। ভাৰতে এতিয়ালৈকে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিং শিতানত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক ৭টা সোণ আৰু ৩টা ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাৰ শীৰ্ষস্থানত আছে। অংকুশ পংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ ৮০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৪-১ ব্যৱধানত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেইন মৰ্ণিং এণ্ড ডেভেলক ৬০ কিলোগ্ৰাম ওজন শাখাত ৩-২ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বক্সিঙত সোণৰ পদক অৰ্জন কৰা আন খেলুৱৈসকল হ'ল জেচমিন লাম্বৰিয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰী। ইপিনে আন ৩গৰাকী বক্সাৰ নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে ১০ মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত ৫০০০ মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ ৫০০০ মিটাৰ দৌৰত প্ৰথমগৰাকী পদকজয়ী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে একেখন প্ৰতিযোগিতাতে ২টা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই নীট পিজি ২০২৬ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আৰু অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও ৭খন জিলাৰ ভালেমান অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি ৭:৫৫

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: মহাত্মা গান্ধীয়ে কৈছিল, চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দুখ ত্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। প্ৰিয় শ্ৰোতা, কালিৰে পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। এই সপ্তাহ পালনৰ উদ্দেশ্যৰ বিষয়ে আজি আমাক কৈছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই।
1: 1 আগষ্টৰ পৰা প্ৰতি বছৰৰ দৰে বিশ্ব স্তনপান দিৱস। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হ'ল ব্ৰেষ্ট ফিডিং ফৰ এ ছাষ্টেইনেবল ষ্টাৰ্ট ইন লাইফ, ষ্ট্ৰেংথেন হোৱাট ৱৰ্কছ, মানে জীৱনৰ এক বহনক্ষম আৰম্ভণিৰ বাবে মাতৃ দুগ্ধপান যি ইতিমধ্যে ফলপ্ৰসূ তাক অধিক শক্তিশালী কৰোঁ। ই ঐতিহাসিক আৰু বৈজ্ঞানিকভাৱে প্ৰমাণিত। মাতৃ দুগ্ধপান কেৱল শিশুৰ আহাৰ নহয়, ই শিশুৰ প্ৰথম টীকা, প্ৰথম সুৰক্ষা আৰু সুস্থ জীৱনৰ প্ৰথম খোজ। আমি আজি বিজ্ঞানৰ বলত আগুৱাই গৈ মংগল গ্ৰহত বসতি স্থাপন কৰাৰ কথা ভাবিলেও আমি আজিলৈকে মাতৃদুগ্ধৰ বিকল্প, মাতৃদুগ্ধৰ সমকক্ষ কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিব পৰা নাই আৰু ভৱিষ্যতেও বোধহয় নোৱাৰোঁ। জন্মৰ 1 ঘণ্টাৰ ভিতৰত মাতৃদুগ্ধপান আৰম্ভ কৰা আৰু প্ৰথম 6 মাহ কেৱল মাতৃদুগ্ধ দিয়াটো শিশুৰ সুস্বাস্থ্য, সঠিক বৃদ্ধি আৰু বৌদ্ধিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। একে সময়তে ই মাকৰ স্বাস্থ্য সুৰক্ষিত ৰখাটো বিশেষ ভূমিকা পালন কৰে। আমাৰ সমাজত মাতৃদুগ্ধপানৰ এক সুন্দৰ পৰম্পৰা আছে। এই ভাল অভ্যাসক অধিক শক্তিশালী কৰাৰ বাবে পৰিয়াল, স্বাস্থ্যকৰ্মী, চিকিৎসক, কৰ্মস্থান, সমাজ সকলোৱে একেলগে দায়িত্ব ল'ব লাগিব। মাতৃসকলক সঠিক তথ্য, উৎসাহ আৰু অনুকূল পৰিৱেশ প্ৰদান কৰিলেহে আমি এই লক্ষ্য সফল হ'ব পাৰিম। মাতৃদুগ্ধপান কৰা শিশুৰ প্ৰথম 6 মাহ সংক্ৰমণ ৰোগ হোৱাৰ সম্ভাৱনা অতি কম হয়। প্ৰথম 5 বছৰত শিশুৰ মৃত্যুহাৰ বহুত কম হয়। শিশুৰ বৌদ্ধিক বিকাশ অধিক হয়। মাত্ৰ এটা কথা মনত ৰাখিব, সকলো মাতৃয়ে নিজৰ শিশুক দিবৰ বাবে উপযুক্ত পৰিমাণৰ গাখীৰ থাকে। শিশুৰ ভাষা মাত্ৰ এটা, কন্দা। গতিকে শিশুৱে কন্দা মানি মাতৃদুগ্ধ কম নুবুজায়। যদি আপোনাৰ শিশুটিয়ে জন্মৰ 10 দিনৰ পিছৰ পৰা 24 ঘণ্টাত কমেও 6 বাৰ প্ৰস্ৰাৱ কৰিছে আৰু জন্মৰ 10 দিনৰ পিছৰ পৰা শিশুৱে প্ৰতিদিনে কমেও 20-30 গ্ৰাম ওজন বৃদ্ধি হৈছে, তাৰ মানে শিশুটিয়ে গাখীৰ সঠিক পৰিমাণে পাইছে।
0: আমাৰ সৈতে সেয়া আছিল শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মা। এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি তথা জনহিতৈষী ব্যক্তি আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আজি উপজা দিন। তেখেতে ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। প্ৰফুল্ল চন্দ্ৰ ৰায়ক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। যুক্তৰাজ্যৰ প্ৰতিষ্ঠিত ৰয়েল ছ'চাইটি অৱ কেমিষ্ট্ৰীয়ে তেখেতৰ জীৱন আৰু কৰ্মক সন্মান জনাই প্ৰথমবাৰৰ বাবে ইউৰোপৰ বাহিৰত ৰাসায়নিক চিহ্নস্থান হিচাপে সন্মানিত কৰিছিল। তেখেতে অ হিষ্ট্ৰী অৱ হিন্দু কেমিষ্ট্ৰী ফ্ৰম দ্য আৰ্লিয়েষ্ট টাইমছ টু দ্য মিডিল অৱ 16th century নামৰ ৰসায়ন বিজ্ঞানৰ ইতিহাসমূলক গ্ৰন্থও ৰচনা কৰিছিল। পিংগলি ভেংকায়া আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা। তেখেতে প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত ভাৰতৰ সদ্য ব্যৱহৃত জাতীয় পতাকাখন ৰূপাংকন কৰা হৈছিল। ইয়াৰ আগত বিভিন্ন সময়ত বিভিন্ন আৰ্হিৰ পতাকা স্বাধীনতা

0: গ্ৰামত জাতীয় পতাকা ৰূপে ব্যৱহাৰ হৈ আহিছিল। পিংগলী ভেংকায়াই ৰূপাংকন কৰা আৰ্হি প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আৰু পাছলৈ 1947 চনত কিছু সংশোধনৰ সৈতে ভাৰতীয় জাতীয় পতাকা ৰূপে গ্ৰহণ কৰা হৈছিল। 1906 চনৰ পৰা 1911 চনলৈকে তেখেতে বিভিন্ন শস্যৰ ওপৰত গৱেষণা কৰে আৰু কম্বোডিয়া কটন নামৰ এবিধ কপাহৰ বিষয়ে পূৰ্ণ গৱেষণা প্ৰস্তুত কৰি উলিয়ায়। পিংগলী ভেংকায়া আছিল এগৰাকী ভূতত্ত্ববিদ আৰু এই বিষয়ত তেখেতে ডক্টৰেট লাভ কৰিছিল। তেখেতে 1916 চনৰ পৰা 1921 চনলৈকে 5 বছৰ কাল 30খন দেশৰ জাতীয় পতাকাৰ বিষয়ে গৱেষণা কৰে আৰু অন্তত বৰ্তমানৰ ত্ৰিৰংগ পতাকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়ায়। এগৰাকী নেতাৰ 1963 চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত মৃত্যু হয়। 2009 চনত তেখেতৰ সোঁৱৰণত ভাৰত চৰকাৰে এটি ডাক টিকট উন্মোচন কৰে। আজি পিংগলী ভেংকায়াৰ উপজা দিন। এজন ভাল বন্ধু হ'ল হাজাৰজন আত্মীয়ৰ সমান, কথাষাৰ কৈছিল এৰিষ্টটলে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক বন্ধুত্ব দিৱস। প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বিশ্বব্যাপী এই দিৱস পালন কৰা হয়। 1919 চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েছ হলে বন্ধুত্ব দিৱসৰ আৰম্ভণি কৰিছিল। 1935 চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ'ব। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা 1958 চনৰ 20 জুলাইত ডক্টৰ আৰ্টেমিঅ' ব্ৰাছোৰ দ্বাৰা প্ৰস্তাৱিত হৈছিল। বিজ্ঞানী তথা টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল 1847 চনৰ 3 মাৰ্চ তাৰিখে। 1876 চনৰ জানুৱাৰী মাহত গ্ৰাহাম বেলে টেলিফোন যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিল। 1922 চনৰ 2 আগষ্ট তাৰিখে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হয়। এগৰাকী ভাৰতীয় বাংলা ভাস্কৰ্য শিল্পী ৰামকিংকৰ বেইজৰ আজি স্মৃতি দিৱস। তেখেত আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিংকৰ আছিল প্ৰথম ভাৰতীয় শিল্পী যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰিছিল। তেখেতক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়। তেখেতৰ জীৱন কথাক লৈ সাহিত্যিক সমৰেশ বসুৱে দেখি নাই ফিৰে নামৰ এখন উপন্যাস ৰচনা কৰে, যাৰ চিত্ৰাংকন কৰিছিল শিল্পী বিকাশ ভট্টাচাৰ্যই। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ, 1831 চনত নেডাৰলেণ্ডৰ সেনাই 10 দিনৰ বাবে বেলজিয়াম দখল কৰে। হিটলাৰ জাৰ্মান সৈন্যবাহিনীৰ মুখ্য সেনাধিপতি হয় 1934 চনত। 1990 চনত ইৰাকে কুৱেইটৰ ওপৰত আক্ৰমণ কৰে। উদ্যোগপতি গংগাপ্ৰসাদ বিৰলাৰ জন্ম হৈছিল 1922 চনত। আমেৰিকাৰ শিক্ষাবিদ হৰেচ মেনৰ মৃত্যু হয় 1859 চনত। আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক উইলিয়াম এছ বাৰোজৰ মৃত্যু হয় 1997 চনত। ভাৰতীয় চিনেমা জগতৰ এগৰাকী চৰিত্ৰ অভিনেতা কমল কাপুৰৰ মৃত্যু হয় 2010 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: নহয়, ই হৈছে আমাৰ দেশৰ গৌৰৱ, ঐক্য, সংহতি আৰু স্বাধীনতাৰ প্ৰতীক। হৰ ঘৰ তিৰংগা অভিযানৰ জৰিয়তে জাতীয় পতাকাৰ সৈতে প্ৰতিগৰাকী নাগৰিকৰ আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই উদ্যোগে সকলো নাগৰিকৰ মাজত দেশপ্ৰেমৰ অনুভূতি যোগাই তোলাৰ লগতে জাতীয় পতাকাৰ গুৰুত্ব বুজাত সহায় কৰে। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ইয়াৰে বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল। তেনে এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল দাৰিকী দাসী বৰুৱা। আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাসী বৰুৱাই নিচা বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত 1932 চনৰ 1 ফেব্ৰুৱাৰীত তেখেতক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ছমাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এইগৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি এক অতুলনীয় চানেকী দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ 1932 চনৰ 26 এপ্ৰিল তাৰিখে দাৰিকী দাসী বৰুৱাই মৃত্যুবৰণ কৰে।
1: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেকে বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বর ফোন করক।
1: অসমৰ অন্যতম ঐতিহাসিক আৰু সাংস্কৃতিক জিলাৰূপে পৰিচিত শোণিতপুৰ জিলা প্ৰাচীন ইতিহাস, সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰেৰে ভৰপূৰ এই জিলাই ভাৰতৰ পৰ্যটন ক্ষেত্ৰত বিশেষ স্থান অধিকাৰ কৰিছে। শোণিতপুৰ জিলাত আছে মহাভৈৰৱ মন্দিৰ, অগ্নিগড় আদিৰ দৰে বিভিন্ন প্ৰাচীন সমল। এই মন্দিৰ আৰু সমলসমূহৰ সৈতে জড়িত হৈ আছে বহু পৌৰাণিক কাহিনী। তেনে এক প্ৰাচীন স্থান হৈছে অগ্নিগড়। তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত এক ঐতিহাসিক গড় এই অগ্নিগড়। এই গড়টি বানৰজাই নিৰ্মাণ কৰিছিল। কালিকা পুৰাণ মতে বানাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত ৰাখিবলৈ সমগ্ৰ নগৰখনক অগ্নিৰে আৱৰি ৰাখিছিল, যাৰ বাবে এই গড়টোৰ নাম অগ্নিগড় নামেৰে জনাজাত হয়।

0: পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কলাক্ষেত্ৰত কালি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে অৰুণোদয় 3.0, 37 লাখ মহিলাই লাভ কৰিলে অৰুণোদয়। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা, 3-5 আগষ্টৰ ভিতৰত বন্যাক্ৰান্তৰ একাউণ্টত দিব 15,000 টকা। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা মুঠ 2,117.85 কোটি টকা আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনাইছে। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়ে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ব লোকপিয়ল 2027ৰ স্বগণনা। লোকপিয়লে সামৰি ল'ব ৰাজ্যৰ 26,236খন গাঁও চহৰ। ব্যক্তিগত তথ্য সম্পূৰ্ণ গোপনীয়তা অৱলম্বনেৰে ৰখা হ'ব নেচনেল ডাটা চেণ্টাৰত। অসম অৰুণাচল পাদদেশত

অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ সকলো নদ নদীৰ জলপৃষ্ঠ কালি পুৱাৰে পৰা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। পুনৰ সামাজিক মাধ্যমযোগে যুৱ সমাজক উদ্দেশ্যি ভিডিঅ' বাৰ্তা প্ৰেৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ। উপগ্ৰহ চিত্ৰই বৃদ্ধি কৰিছে উদ্বেগ। লাডাখ অৰুণাচল সীমান্তত 12খন J-20 যুদ্ধ বিমান মোতায়েন চীনৰ। কৰ্কট প্ৰতিষেধক চিটাৰ প্ৰথম সফল প্ৰয়োগ ৰাছিয়াত। ছালৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰিব এই প্ৰতিষেধক। খেলৰ পৃষ্ঠাত আছে ভাৰতৰ জুডোকা যামিনী মৌৰিয়াই গ্লাছগো কমনৱেলথ গেমছৰ মহিলাৰ জুডোৰ 57 কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে। ডিফেণ্ডিং চেম্পিয়ন মিকাইলা ৱালছক পৰাস্ত কৰি মহিলাৰ 57 কেজি বক্সিঙত স্বৰ্ণ পদক জয় কৰিছে ভাৰতৰ জেচমিন লাম্বৰিয়াই। প্ৰশ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, আদৰৰ শ্ৰোতা, আজি মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ভাল পাম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰী গুৱাহাটীৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক ডাক্টৰ জয়ন্ত শৰ্মা। স্বাগতম জনাইছোঁ ডক্টৰ শৰ্মা আপোনাক আমাৰ এই অনুষ্ঠানলৈ।
2: হয়, নমস্কাৰ। মই লগতে সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: আপুনি এটা বিশেষ চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ আছে আজি কেইবাটা বছৰ ধৰি।
2: হয় হয়।
1: আৰু আপুনি সেই বিভাগৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক বৰ্তমান। গতিকে এই পঞ্চকৰ্ম বুলি ক'লে কি বুজা যায়?
2: হয়, আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি আমি যদি চাওঁ, মানে মুখ্যতঃ দুই প্ৰকাৰৰ চিকিৎসাৰ কথা কৈছে। এটা হৈছে চমন চিকিৎসা, এটা হৈছে শোধন চিকিৎসা। চমন চিকিৎসা হৈছে কেনেকুৱা, ধৰি লওক এটা মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ। আপোনাৰ লুজ মোচন হৈ আছে, যেনে ডায়েৰিয়া হৈছে, আমি কিবা এটা ঔষধ পাৰিলোঁ বন্ধ হৈ গ'ল, সেইটো হৈছে চমন। তাক মই সাময়িকভাৱে বন্ধই কৰি থ'লোঁ। কিন্তু কোনোবাজন মানুহ ধৰি লওক স্কিনৰ বেমাৰ হৈ আছে, তেওঁ বছৰে বছৰে সেইটো বেমাৰটো হৈ থাকে, ঔষধ খাই ঔষধ লগাই দিয়ে অলপ ভাল হয়, আকৌ কেইদিনৰ পিছত মানে বাৰে বাৰে বেমাৰটো হৈ থাকে। সেনেকুৱা ঔষধবিলাক যেতিয়া আকৌ বাৰে বাৰে নহ'বৰ কাৰণে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসাটো হৈছে শৰীৰ শোধন চিকিৎসা। যেনে ধৰি লওক কিছুমান আয়ুৰ্বেদত এই কথাবিলাক খুব ধুনীয়াকৈ উদাহৰণ দি বুজাইছে। কেনেকৈ বুজাইছে, ধৰি লওক আমাৰ অপ্ৰয়োজনীয় গছ এজোপা যে বিষাক্ত বা ভাল নহয়, সেই গছজোপা যদি আমি ধৰি লওক গুৰিতে কাটি দিছোঁ, সেইটো হৈছে সমন চিকিৎসা। নোহোৱা হ'ল, ৰেইনি ছিজন আহিলে, বৰষুণ পৰিলে, তাৰপৰা আকৌ পুলি পোখা উঠি আহিলে, সেইটো হৈছে তাক শেষ নহ'লে বস্তুটো। কিন্তু শোধন চিকিৎসা বা যিটো পঞ্চকৰ্ম শৰীৰ শোধন চিকিৎসা, তাক মানে আমি ৰুটো ৰখা নাই, তাক ৰুটৰ সৈতে উঠাই আমি কমপ্লিট নোহোৱা কৰি দিলোঁ। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ আহিলেও সেই ডিজিজটো পুনৰুদ্ভৱ নহয়। সেইকাৰণে সেইটোৱে হৈছে পঞ্চকৰ্ম চিকিৎসা। আৰু পঞ্চকৰ্ম বুলি এইকাৰণেই কৈছে, তাত যদিও বিভিন্ন প্ৰকাৰৰ চিকিৎসা আছে, মুখ্যতঃ পাঁচ প্ৰকাৰৰ চিকিৎসাৰ ওপৰত জোৰ দি পেলাই কোৱা হৈছে।
1: হয়, কি কি আছে তাত অলপ বিতংকৈ কৈছে, এই পাঁচ প্ৰকাৰ কি কি
2: হয়? হয়, পাঁচ প্ৰকাৰৰ চিকিৎসা বুলি ক'লে প্ৰথমতে আহিছে বমন চিকিৎসা বুলি। বমন মানে আমিতো বমি সকলোৱে কৰিছোঁ, সৰু বা ল'ৰা ছোৱালী আৰম্ভ কৰি বমি নকৰা মানুহ কোনো নাই। গতিকে বমিটো এটা হৈছে বেম অসুখ, কিন্তু যদি আপুনি ঔষধ পাতি খুৱাই কাৰোবাক আপুনি মানে ৰোগ ঠিক কৰিবৰ কাৰণে যদি আমি বমি কৰাইছে, সেইটো হৈছে আকৌ চিকিৎসা হ'ল। এটা সৰু মই উদাহৰণ দিছোঁ, আমাৰ আয়ুৰ্বেদ হৈছে মানে এটা অবজাৰ্ভেশ্যন, বহুত বস্তু চাই চাই প্ৰকৃতিৰ পৰা লোৱা চিকিৎসা। আমাৰ ঘৰত যেতিয়া মেকুৰী বা কুকুৰবিলাকৰ গা বেয়া হয়, আগত গাঁৱত দেখা পাব তেওঁলোকে নিজে নিজে জংঘলত গৈ কিবা কিবি বন চন খায়, খাই পেলাই বমি কৰিলে যিখিনি আছিলে, তাৰপিছত অলপ দেৰি শুই দিয়াৰ পিছত কিন্তু তাৰ বেমাৰ নাই আৰু। তাৰপিছত আপুনি যিমান খাব দিলেও সি ফটকে নাখায়, সি অলপ সময় লংঘন টাইপত থাকি পেলাই সিহঁতে সেই প্ৰকৃতিটো চব জানে। ঠিক সেইটোৱে হৈছে বমন চিকিৎসা, মেইনলি হৈছে কফৰ ড'জ শৰীৰত বা কফৰ পৰা সৃষ্টি হ'ব পৰা যিখিনি বেমাৰ আছে। এটা মই উদাহৰণ দিছোঁ, যেনেকৈ তামক শ্বাস বুলি কৈছে, ব্ৰংকিয়েল এজমা, ফটকৈ ভাল নোহোৱা বহুত ইৰিটেটিং বেমাৰ, তেনেকুৱা বহুত কফজ ডিজ আছে, বহুত ধৰণৰ স্কিনৰ বেমাৰ আছে, চৰিঅ'ছিছ বুলি আছে যোনটো কেতিয়াও ভাল নোহোৱাৰ স্কিন বেমাৰ, সেইবিলাকৰ কাৰণে আমি বমন চিকিৎসা কৰিব লাগে। বমন মানে হৈছে মানে শৰীৰৰ পৰা ঊৰ্ধ্বমাক, ঊৰ্ধ্বমাক বুলি ক'লে নাক কাণ মুখ চব

হৈছে, কিন্তু মুখৰ কথা কৈছে, মানে আপুনি ঔষধ খুৱাই পেলাই ফৰ্চফুলি যিবিলাক ৰোগ সৃষ্টিকাৰী পদাৰ্থ আছে যদি আমি বমি আকাৰে যদি উলিয়াই দিব পাৰোঁ, সেই চিকিৎসাটো কৈছে বমন চিকিৎসা বুলি কৈছে। ছেকেণ্ড আহিলে বিৰেচন কৰ্ম, যেনেকে বমনটো আপোনাৰ আমি কফ ড'জৰ কাৰণে দিছিলোঁ, এতিয়া বিৰেচনটো আহিলে পিত্ত ড'জ, পিত্তৰ পৰা যিবিলাক ব্যাধি হয়, এতিয়া পিত্তৰ পৰা কি হয়, এতিয়া সাধাৰণ মানুহৰ কাৰণে এটা অসুবিধা হ'ব, মই জাষ্ট এটা দুটা উদাহৰণ দিছোঁ, যে কম বয়সতে চুলি পকি যায় মানুহৰ, চুলি সৰি গৈছে, এইবিলাক কিন্তু পিত্ত দোষটিৰ কাৰণে হোৱা বস্তু। আপোনাৰ শৰীৰত ধৰি লওক কেতিয়াবা দেখা পাইছোঁ আমি এই যে বগা বগা হয় মানুহৰ, লিউকোডাৰ্মা বুলি কওঁ বা শ্বেতকুষ্ঠ বুলি কয়, সেইবিলাক হৈছে শৰীৰৰ পিত্তজনিত ব্যাধি, হাইপাৰ এচিডিটি। গতিকে

0: দি ভ্ৰমণ কৰি উলিয়াইছিলোঁ, বিদেশত আমি বিশেষ প্ৰকাৰৰ ঔষধ খুৱাই পেলাই পাৰ্গিশ্যন মানে অধু মাৰ্গেৰি বহুত আমি যিদিনাখন বিৰেচন দিওঁ তেওঁক আমি সেইদিনাখনতে আউটডোৰ এক্টিভিটি সম্পূৰ্ণ বন্ধ কৰি আমি হস্পিটেলাইজ কৰি দিওঁ। তেওঁ মিনিমাম 10-30 বাৰ মানে বেগ আহিব, সিমান এটা ফৰ্চত তেওঁ মানে এই টক্সিনছবিলাক বডিৰ পৰা ওলাই যাব, সেইটো হ'ল বিৰেচন চিকিৎসা বুলি কৈছে। তাৰপিছত আহিলে বস্তি চিকিৎসা বুলি ক'লোঁ। বস্তি শব্দটো আহিছে, বস্তি মানে হৈছে আজিকালি ধৰি লওক প্লাষ্টিক বেগ বা এইবিলাক এভেইলেবল, কিন্তু এটা সময়ত এটা মেডিকেটেড এনেমা, এইটো হৈছে বাট দৌচৰ কাৰণে। বাট ক'ত থাকে? আমাৰ পকোৱাছ হয়, আমাৰ লাৰ্জ ইণ্টেষ্টাইন বা কলনটো হৈছে বাটৰ স্থান বুলি কৈছে। গতিকে বাটৰ পৰা হোৱা বিজিজ 80 প্ৰকাৰৰ বাটছ নানাত্মছ ব্যাধি কথা উল্লেখ কৰিছে আমাৰ শাস্ত্ৰত। তো বাট ব্যাধিবিলাক নিৰ্মূল কৰিবৰ কাৰণে চিকিৎসা এনেমা দিব লাগে, মেডিকেটেড এনেমা। এতিয়া এনেমাটো কেনেকৈ দিব? সেই সময়তো প্লাষ্টিক বেগ নাছিলে, তেওঁলোকে কি কৰিছিলে আমাৰ আচাৰ্যসকলে বিভিন্ন অবজাৰ্ভেশ্যন কৰি কৰি তেওঁলোকে যিবিলাক মানে এনিমেলছ ধৰি লওক আপোনাৰ মহ, গৰু বা হিৰণ বা আমাৰ এইবিলাকৰ তেওঁলোকে আছে যিটো ইউৰিনেৰী ব্লাডাৰ, ব্লাডাৰটো তেওঁলোকে ছিলেক্ট কৰিছিলে। ব্লাডাৰটো যাক সংস্কৃতত বস্তি বুলি কয়, সেই তাত মেডিচিনটো সুমুৱাই পেলাই তেওঁলোকে ইনচাৰ্ট কৰিছিলে ভিতৰলৈ মানে কলনৰ ভিতৰলৈ। গতিকে সেই বস্তি মানে ইউৰিনেৰী ব্লাডাৰ ইউজ কৰি দিয়া ট্ৰিটমেণ্ট কাৰণে তাৰ নামটো হৈছে বস্তি চিকিৎসা। আৰু ই প্ৰধানতঃ 2 প্ৰকাৰৰ বস্তি, এটা হৈছে আপোনাৰ অইল বেছ থাকে মানে সেইটো কৈছে অনুবাৰ্চন বা তৈল বস্তি বুলি, স্নেহ বস্তি বুলি কৈছে, আৰু এটাত বিভিন্ন প্ৰকাৰৰ ঔষধি দ্ৰব্যৰ কোৱাত বনাই পেলাই দিয়া হয় আৰু তাক কোৱা হৈছে আপোনাৰ নিৰোহ বস্তি বুলি কৈছে বস্তি চিকিৎসা। তাৰপিছত আহিলে নস্য, আমাৰ চুপ্ৰা ক্লেভিকুলাৰ যিবিলাক ডিজিজ আছে সেইবিলাক হৈছে মানে হেড আৰু নেক ৰিজনৰ ডিজিজবিলাক আমি নাকেদি কৰোঁ। নাচাহি চিৰচ দ্বাৰম বুলি কৈছে, যে নাকেদি ঔষধ দি পেলাই যিবিলাক ট্ৰিটমেণ্ট কৰে সেইটো হৈছে নস্য চিকিৎসা হ'ল। তাৰপিছত আছে ৰক্তমুখ্যণ, ৰক্ত হৈছে আমাৰ শৰীৰৰ এক প্ৰকাৰৰ ধাতু, সপ্ত ধাতুৰ ভিতৰত পৰিছে। যেতিয়া ৰক্ত দূষিত হয় তেতিয়া কি কৰিব লাগিব? ৰক্তমুখ্যণ চিকিৎসা, যেনেকৈ জোক ইউজ কৰিব পাৰি, জলুকা বুলি কৈছে, চিৰাভেদন বুলি, সৰ্বশৰীৰত যদি হয় তেতিয়াহ'লে আমি চিৰাভেদ কৰি পেলাই আমি ব্লাডটো উলিয়াই দিবলৈ দিছে, তেতিয়া ৰক্তৰ দুষ্টিৰ পৰা হোৱা চিকিৎসাখিনি আমি মানে কৰিব পাৰোঁ, তাক কোৱা হৈছে ৰক্তমুখ্যণ চিকিৎসা বুলি। এতিয়া আৰু বহুত উপকৰ্ম বহুত আছে, কিন্তু এইকেইটা প্ৰধান কৰ্ম মানে 5টা পঞ্চকৰ্ম চিকিৎসা।
1: আৰু আপুনি সংক্ষিপ্তে এই কথাখিনি পঞ্চকৰ্মৰ কথা কৈছে, এতিয়াতো এইখিনি কৰিবলৈ যিকোনো এটা পদ্ধতি ধৰক কৰিবলৈ আপুনি যেনেকৈ ক'লে বমন হওক বা বিৰেচন হওক বা বস্তি হওক, কিমান সময়ৰ প্ৰয়োজন হয়? ৰোগী এগৰাকী হস্পিটেলত ভৰ্তি হ'ব লাগিব, তাৰ কিবা আৰম্ভণিৰ কাৰ্য থাকিব বা সেই চিকিৎসাৰ পাছৰ কাৰ্য থাকিব, এইখিনি অকণমান কওকচোন।
0: একদম খুব ভাল সুধিছে আপুনি,
1: গম পাই কথাটো।
0: হয়, কোনোবা এজন মানুহে যদি আমাৰ শ্ৰোতাই শুনি আছে যে মই পঞ্চকৰ্ম চিকিৎসা কৰিবলৈ আহিম, গতিকে তেওঁলোকে কি কৰিব লাগিব? অকণমান সময় হাতত লৈ আহিব লাগিব, টাইম কনজিউমিং। যেনেকৈ আমি খেতি এটা কৰিবৰ কাৰণে চিধা গৈ পেলাই যোনটো পথাৰত ধান ৰুই দিলে খুব খেতি হ'ব, তাক প্ৰথমতে হাল বাব লাগিব, মাটি চহাব লাগিব, ধুনীয়াকৈ ফিল্ডখন ৰেডি হোৱাৰ পিছতহে খেতি হ'ব। পঞ্চকৰ্ম চিকিৎসাও 3টা ভাগ কৰিছে, এটা হৈছে পূৰ্বকৰ্ম, প্ৰধান কৰ্ম আৰু পশ্চাৎকৰ্ম। প্ৰথমতে আমি মানুহজনক 3-5 দিন, 7 দিন পৰ্যন্ত আমি মেডিকেটেড ঘিজাতীয় বস্তু খাব দিম। কেনেকৈ দিম? আমি ৰাতিপুৱা খালী পেটত অলপমান হাই ড'জত খাব দিম, পেচেণ্টজনক আমি ৰেডি কৰিম, সেইটো হৈছে পূৰ্বকৰ্ম। তাৰপিছত পেচেণ্টজনক কি কৰিম? যিবিলাক সৰ্বশৰীৰগত দোষ আছিলে সেইবিলাক আমি কুষ্ঠ বুলি কৈছে, হয় আমি ষ্টমাকলৈ বা আমি এবডমেনত আনিবৰ কাৰণে, কলনত আনিবৰ কাৰণে তেওঁক আমি কিছুমান অভ্যংগ আৰু স্বেদন বুলি কৈছে, আমি হোল বডি মাছাজ, সৰ্বাংগ ষ্টিম দি সেই বস্তুবিলাক আমি আনি পেলাই কুষ্ঠত পোৱাম। তাৰপিছত আমি প্ৰধান কৰ্ম তেওঁক বমন, বিৰেচন, বস্তি, নস্য, ৰক্তমুখানি এইবিলাক কৰিম। গতিকে মিনিমাম 7-10 দিন এটা পঞ্চকৰ্ম কমপ্লিটলি কৰিবৰ কাৰণে সময় লাগিব,
1: প্ৰয়োজন হয়।
0: হয়, সেইটো শোধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসা গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে নেকি? নে সকলো ৰোগীকে মানে মোৰ প্ৰশ্ন হয় যে এই চিকিৎসাকেইটা
0: তাৰ ভিতৰত আছে, তাৰ ভিতৰত কিছুমান বস্তু আমাৰ মেনশ্যন কৰিছে, যেনেকৈ ধৰক বমন চিকিৎসাৰ কথা কৈছে, তেওঁ বহুত বালক বা খুব কম বয়সৰ ক্ষেত্ৰত কৰিবলৈ মানা কৰিছে, গৰ্ভিণী প্ৰেগনেণ্ট লেডি কৰিবলৈ মানা কৰিছে, খুব বেছি বৃদ্ধ মানুহ তেওঁ কৰিবলৈ মানা কৰিছে, বিৰেচনৰ ক্ষেত্ৰতো তেনেকুৱা আছে। ইয়াৰ ভিতৰত কিছুমান প্ৰত্যেকটো চিকিৎসা পদ্ধতিৰ কাৰণে মানে কিছুমান ইণ্ডিকেশ্যন আৰু কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। আমি পেচেণ্টজন প্ৰথমতে চাই ল'ম তেওঁ কোনটো ড'জ প্ৰিডমিনেন্স আছে, তেওঁ কোনটো থেৰাপীৰ কাৰণে মানুহজন ফিট হয় আৰু সেই থেৰাপীটো কৰিবৰ কাৰণে তেওঁ বয়সটো হৈছে নাই। এতিয়া আমি কেতিয়াবা মোৰ তাতে অহা, আমাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ অহা পেচেণ্টক আমি গম পাওঁ যে এই পেচেণ্টজনক বিৰেচন চিকিৎসাৰ খুব প্ৰয়োজন আছে, তেওঁ ভিটিলিগো বা লিউকোডাৰ্মা চেটো অসুস্থ হৈছে, বিৰেচন দিব লাগে, কিন্তু তেওঁ বয়সটো 12 বছৰৰ তলত, মই হয়তো তেওঁ দিয়া নাই, ৰাখি থৈছোঁ যে আপুনি মেডিচিন ট্ৰিটমেণ্ট কৰি থাকক কিছুদিন, সেই সময়টো আপোনাৰ হোৱাৰ পিছতহে আমি আপোনাক এনেকুৱা ধৰণৰ ডিটক্সত আমি যাব পাৰিম। তেনেকুৱা কিছুমান আছে, বহুত ৰোগীয়াও

0: পাছত আমি কৰিব পাৰোঁ, কিন্তু তেওঁ পেচেণ্টজন এই যে ক'লোঁ দেহ বল, ব্যাধি বল, আয়ু, এই বস্তুখিনি তেৰটা ফেক্টৰ আমি মানে কনচিডাৰ কৰি চাই আমি প্লেন কৰিম কোনটো থেৰাপি নো কাক কৰিম নকৰিম।
1: এতিয়া ধৰক আমি লক্ষ্য কৰিছোঁ যে পঞ্চকৰ্মই শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত, উন্নত দেশতো
0: হয়
1: সমাদৰ লাভ কৰিছে আৰু তাক আঁকোৱালি লৈছে,
0: হয় হয়,
1: আৰু নতুন নতুন তাত উদ্ভাৱনো হৈছে। গতিকে এই কথাখিনি যদি আমাৰ প্ৰেক্ষাপটত কয়, এতিয়া ভাৰত বা অসমৰ প্ৰেক্ষাপটত কয় বা আজিৰ প্ৰেক্ষাপটত কয়,
0: আজিৰ প্ৰেক্ষাপটত একচুৱেলি
1: সলনি হৈছে, ধৰক
0: আজিৰ প্ৰেক্ষাপটত চিকিৎসা পদ্ধতি মানে ব্যাপকভাৱে পৰিৱৰ্তন হৈছে, আৰু চিকিৎসা পদ্ধতি সদায় এটা চেঞ্জ হৈ থকা বস্তু, গম পাইছেনে? এই চক, এখন দেশ যেতিয়া উন্নত হ'ব, এখন দেশ উন্নয়নশীল দেশ, এখন অনুন্নত দেশ, তাত আপুনি ডিজিজ চিনেৰিটো সদায় বেলেগ বেলেগ পাব। এটা সময়ত কি আছিলে আমাৰ ইয়াত ইনফেকচন, যেতিয়া আমাৰ মানুহবিলাকৰ অৱস্থা আৰ্থিকভাৱে বেয়া আছিলে, তেতিয়া কি হৈছে মানুহৰ ইনফেকচন বা ইনফেকচাছ ডিজিজৰ সংখ্যা খুব বেছি আছিলে, তেতিয়া ভেকচিন ওলোৱা নাছিলে, এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিও নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এ চি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি, এতিয়া হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল
1: ডিচৰ্ডাৰ, বেছিয়ে হৈছে
0: এতিয়া কেঞ্চাৰ কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে, আজিকালি ডায়েবেটিচ হ'ল লাইফষ্টাইল ব্যাধি, আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, মেটাবলিজিম যোনটো ডিচৰ্ডাৰ এইবোৰ লাইফষ্টাইল ডিচৰ্ডাৰ আণ্ডাৰত আহিছে। এইবিলাকৰ ক্ষেত্ৰত বাকী কোনো চিকিৎসা পদ্ধতিত কিন্তু ইয়াৰ উন্নত চিকিৎসা নাই, সকলোৱে হাত দাঙি দিছে,
1: তাৰ প্ৰতিকাৰ নাই।
0: আপোনাৰ আজি ধৰি লওক প্ৰেচাৰ হ'ল, হাইপাৰ টেনচন, এটা মেডিচিন খালে, কালি কাম হোৱা নাই আৰু এটা খালে,
1: তাৰপিছত
0: দুটা তিনিটা, এটা সময়ত কাম নহ'ব। আজি অৰেল মেডিচিনত ডায়েবেটিছ কণ্ট্ৰল হৈছে, কালি দুটা ঔষধ দিলে, পৰহি নাই হোৱা ইনচুলিনত গ'ল, তাৰপিছত বোলে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। কিন্তু যদি আমি চাওঁ ভালকৈ আপুনি থাকিব বিচাৰিছে, তেতিয়াহ'লে আয়ুৰ্বেদক মানে অকল আয়ুৰ্বেদিক চিকিৎসা ঔষধ এটা কিনি আনি খালে নহ'ব, আয়ুৰ্বেদক ভালকৈ বুজিব লাগিব কেনেকুৱা বস্তুটো, তাৰ জীৱনশৈলী পৰিৱৰ্তন তাত কি কৰিব লাগিব। আয়ুৰ্বেদে দিনৰ চৰ্যাৰ কথা কৈছে, ৰাতিৰ চৰ্যাৰ কথা কৈছে, ঋতুৰ চৰ্যাৰ কথা কৈছে, এই গোটেইখিনি বস্তু জীৱন আৰু জীৱিকাৰ কাৰণে এতিয়া আমি কিছুমান বস্তু কৰিব নোৱাৰোঁ, পৰিৱৰ্তন আমাৰো হৈছে। তাৰ ভিতৰতো ধৰি লওক আমি ৰাতি, এতিয়া আয়ুৰ্বেদ কৈছে ৰাতি পাৰিলে খানা খাবই নালাগে, উপবাস, কিন্তু আমি ৰাতি 12 বজাত গৈ একেবাৰে খুব হেভি মিল এটা খাওঁ, ৰাতি খাই আমি শুইহে থাকোঁ, সেইটো কোনো প্ৰয়োজন নাই। গতিকে সেই এটা সৰু এটা মই উদাহৰণ দিছোঁ, তেতিয়া আপুনি বেমাৰ মুক্তি হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথাই মানুহক আপোনাক মানে হেল্ডি কৰি ৰাখিব পাৰে।
1: হয়, এতিয়া আপুনি যিখিনি কথা কৈছে যে লাইফষ্টাইল ডিজিজ বা উন্নত দেশৰ কথাটো কৈছে, এতিয়া এনেকুৱা মোৰ মনত প্ৰশ্ন আহিছে যে আয়ুৰ্বেদটো অকল মানে এটা চিকিৎসা নহয়,
0: মানে এজন স্বাস্থ্যৱান মানুহ, আমাৰ বেমাৰ নাই, কিন্তু আমি যদি ভালকে আয়ুৰ্বেদৰ ফলো কৰি থাকো, আপুনি সদায় স্বাস্থ্যটো অটুট ৰাখিব পাৰিব। আতুৰস্য মানে যে যোনজন বেমাৰী মানুহ, তেওঁ বিকাৰ প্ৰশ্ৰমণ নাইকিয়া কৰিব কাৰণে আয়ুৰ্বেদ, মানে দুটাই অপচন আছে,
1: তাৰমানে আপোনাৰ ৰোগীও ইয়াক ব্যৱহাৰ কৰিব পাৰে, যিসকল ৰোগ নাই বুলি স্বাস্থ্যৱান মানুহ তেওঁলোকে
0: কৰিব পাৰে। এতিয়া পঞ্চকৰ্মৰ কথা ক'লোঁ, পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিবলৈ কথা একো নাই, এতিয়া লাহেকৈ শীতকাল আহিছে, ঠাণ্ডা দিন আহিবলৈ ধৰিছে, ধৰি লওক মানুহৰ এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, এইখিনি সময়ত যদি মানুহে ৰেগুলাৰ অভ্যংগ কৰে, মানে তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যদি মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এগ্ৰিভেশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাহি থাকে, সেই সময়ত যদি আমি এজন হেল্ডি মানুহকো যদি আমি বমন কৰাই দিওঁ, বাচন্তিক বমন বুলি এটা কনচেপ্টে আছে, সেই সময়ত মানে হেল্ডি মানুহেও কৰিব পাৰে, আজিকালি বহুত জেগাত কেম্পো লগায়, বমন কৰাই দিলে আপোনাৰ এই কফজনিত ব্যাধিৰ পৰা তেওঁ মানে হাত সাৰি থাকিব পাৰিব। বৰ্ষাকালত কি হয়, আমাৰ ৱাত দোষ বৃদ্ধি হয়, সেই সময়ত বস্তি চিকিৎসা মানুহ ল'ব পাৰে। অলপতে শৰৎকাল গ'ল, শৰৎকালটো কিন্তু চবতকৈ বেয়া ঋতু বুলি কৈছে, যদিও আমি ভাবোঁ যে গ্ৰীষ্ম, বৰ্ষা, বৰষুণৰ পিছত শৰৎকাল আহে, কিন্তু শৰৎকালটো, শৰৎকাল চবতকৈ বেমাৰ হোৱা সময়। আমি মন কৰিবচোন মেক্সিমাম মানুহ শৰতত বেমাৰ পৰে। আগৰ ঋষিমুনিসকলে কি কয়, আশীৰ্বাদ যেতিয়া দিয়ে, জীৱিতম শৰদ চতম বুলি কয়, বা জীৱিবে শৰদ চতম, মানে তুমি এনেকুৱা 100টা শৰৎ

0: শৰৎকাল পাৰ কৰা বৰ ডাঙৰ আশীৰ্বাদ, বহুত ডাঙৰ ব্লেছিংছ। মানে শৰৎকালত কি হয়, আমাৰ পিত্ত দোষ এগ্ৰিভেশ্যন হয়, গতিকে শৰতত যদি বেমাৰ হোৱাও নোহোৱা মানুহে যদি যোনটো বিৰেচন চিকিৎসা কৰিলোঁ, তেওঁলোকে যদি এটা মানে বাৰ্ষিক হিচাপে বছৰীয়া হিচাপে যদি এবাৰ আহি পেলাই তেওঁলোকে বিৰেচন লয়, তেওঁ বহুত বেমাৰৰ পৰা তেওঁ প্ৰতিৰোধ কৰি ৰাখিব পাৰিব নিজকে, ছিজনেল ব্যাধি।
1: আৰু এইবিলাকৰ কিবা ধৰক পাৰ্শ্বক্ৰিয়া থাকে নেকি বাৰু?
0: কোনো পাৰ্শ্বক্ৰিয়া নাই, পাৰ্শ্বক্ৰিয়া মানে ধৰি লওক চব ক্ৰিয়াৰে নিউটনৰ তৃতীয় গতিসূত্ৰ, কোনো সকলো ক্ৰিয়াৰে সমানৰ
1: বমন কৰাব, বহুতে আছে বিৰেচন কৰা, তেনেকুৱা ভাৱ এটা হয় ধৰক 20-30 বাৰ তেওঁ যাব লাগিব, তেনেকুৱা ধৰক মল ওলাব, তেনেকুৱা তাৰ ফলত কিবা এনেদৰে তেনেকুৱা হ'লে মানুহ এজন বিৰাট দুৰ্বল হৈ যায় বা আমি ORS খাব লাগে, তেনেকুৱা হয়।
0: চাওক, এতিয়া সকলো ক্ৰিয়াৰ সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, এইটো ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাত উল্লেখ আছে যে আমি যেতিয়া এজন মানুহক দুই ধৰণৰ ক্ৰিয়া হ'ব পাৰে, মানুহজনৰ ব্যাধিবল খুব বেছি আছিলে, ষ্ট্ৰেংথ খুব বেছি, মই ভুল কেলকুলেশ্যন কৰি খুব কম পাৱাৰৰ মেডিচিন এটা দিলোঁ, তেতিয়া তেওঁ সেই ভমিটিং বা পাৰ্গিছন বিৰেচন তেওঁ নহ'বই, সেইটো অয়োগ বুলি কৈছে, অয়োগজন্য ব্যাপত হ'ব। আমি ঔষধ পাতি খুৱাই তেওঁ কফ দোষটো প্ৰায় এগ্ৰিভেট কৰিলোঁ, দি পেলাই তেওঁ বমন কৰালোঁ, বমি নহ'লে, কফ দোষটো বডিটো এগ্ৰিভেশ্যন হৈ থাকিল নহয়, তাৰপিছত কোঠা কণ্ডু বুলি কৈছে, তেওঁ বডিত মানে ফোঁহা বা কণ্ডু এনেকুৱা বস্তুখিনি উৎপন্ন হৈ যাব এতিয়া, বুজিছেনে? আৰু যদি বেছিকৈ হৈ গ'ল, হিচাপতকৈ বেছি ড'জ দি দিলোঁ মেডিচিনৰ, ৰং কেলকুলেশ্যন হৈ গ'ল, তেতিয়া অতিয়োগ হ'ব, চব বৰ্ণন আছে, অতিয়োগজন্য ব্যাপত হ'ব। তেনেকৈ 10 প্ৰকাৰৰ ব্যাপত চৰকে কৈছে, 16 প্ৰকাৰ চুচুতে কৈছে, কাৰোবাক কেতিয়া কৈছে যে জীৱাদান, কেতিয়াবা বমি কৰি কৰি ব্লাডো আহি যাব পাৰে, জীৱাদান বুলি কৈছে, ৰক্ত আহি যাব পাৰে, মূৰ্চা হৈ যাব পাৰে, সংজ্ঞা নাশ হৈ যাব পাৰে, কম্পিটিশ্যন আহিব পাৰে। তাৰ কাৰণে মেনেজমেণ্ট কৰিবৰ কাৰণে ডক্টৰজনে তেওঁ জানিব লাগিব, যোনে কৰিব তেওঁ সেইখিনি, তাৰো প্ৰত্যেকৰে আকৌ চিকিৎসা উল্লেখ আছে, সেইকাৰণে এজন ভাল অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লৈ পঞ্চকৰ্ম কৰিলেহে আপুনি পাৰিব, যে পঞ্চকৰ্ম বুলি গৈ ক'ৰবাত মালিচ এটা লৈ আহিলে, চিৰুধাৰা এটা লৈ এই যাওক, মাছাজ বা অভ্যংগ বা চিৰুধাৰা, এই পঞ্চকৰ্মৰ ভিতৰত আহেই নাই সেইবিলাক বস্তু, সেইবিলাক হৈছে উপক্ৰম, উপচিকিৎসা। বহুত মানুহে এতিয়া কমাৰ্চিয়েলি এইবিলাক বহুত মানে কৰিছে, কিন্তু মেইন পঞ্চকৰ্ম হৈছে এইখিনি, এইখিনি কৰিবৰ কাৰণে এজন ভাল ডক্টৰ, এখন ভাল হস্পিটেলৰ কাৰোবাৰ চুপাৰভিশ্যনত থাকি আপুনি গোটেই কামটো কৰিলে তেতিয়াহে আপুনি তাৰ পৰা সম্পূৰ্ণ বেনিফিটটো পাব।
1: হয় নিশ্চয়। এতিয়া আমাৰ যিখন ইয়াতে জালুকবাৰীত যিখন আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, তাত এই সকলোবিলাক সুবিধা তাত আছে?
0: হয় হয়, সকলো সুবিধা আছে। আমি তাত এটা একচুৱেলি প্ৰথমতে কায় চিকিৎসা বুলি ডিপাৰ্টমেণ্ট আছিলে, আমাৰ আয়ুৰ্বেদৰ মেইনলি 8টা বিভাগ থাকে, কায় বালো গৰ্হ উৰ্ধাংগ শৈল্য দ্ৰংষ্টা জৰা বিষয়, ইয়াতে পঞ্চকৰ্ম অহা নাই, এই কায় চিকিৎসাৰ পৰা পিছত বাইফাৰ্গেট কৰি পেলাই পঞ্চকৰ্ম বিভাগটো ছেপাৰেট কৰা হ'ল। তাৰ ভিতৰত আমি এতিয়া আমাৰ দেওবাৰৰ বাদে গোটেইকেইদিনতে আমি আমাৰ ৰোগী চোৱাৰ ব্যৱস্থা আছে, তাৰপিছত সকলো ধৰণৰ থেৰাপি যাক যেনেকুৱা ধৰণৰ লাগে, আমি মিনিমাম সুবিধা যিখিনি পাইছোঁ গভৰ্মেণ্টৰ পৰা, আমি সেইখিনিৰ ভিতৰত আমি সকলো ধৰণৰ পঞ্চকৰ্ম চিকিৎসা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। যথেষ্ট সংখ্যক ৰোগী অকল অসমৰে নহয়, সমস্ত নৰ্থ ইষ্টৰ পেচেণ্ট আমাৰ তাত আজিকালি আহিবলৈ লৈছে, চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বহুত পেচেণ্টে।
1: আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে, বেছি সময় আৰু নাই আজিৰ এই খণ্ডৰ, আৰু কিবা থাকি গ'ল নেকি? এজন বিশেষজ্ঞ হিচাপে আপুনি কি ক'ব শেষত আমাৰ শ্ৰোতাক যিয়ে শুনি আছে, যিসকলে ধৰক এনেকুৱা বেমাৰত ভুগি আছে বা যাৰ নুভুগিলে আপুনি কৈছে যদি কৰাই লয় পঞ্চকৰ্ম থেৰাপি, তেনেকৈও কৰিব পাৰে,
0: আচলতে ই ইমান কম সময়ত এটা পঞ্চকৰ্ম 3 বছৰীয়া পাঠ্যক্ৰম সামৰিবিলাক একেবাৰে সম্ভৱ নহয়। কেতিয়াবা কি হয়, মানুহে মানে অতি চুক্তি অলংকাৰ বুলি এটা বস্তু আছে, মানুহে মানে কি হয়, মানুহৰ মুখ বাগৰি বাগৰি আহে, কিছুমান কথা জোখতকৈ বেছি তেওঁলোকে ভাবি আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ হতাশ হৈ যায় যে এইটো বেমাৰ লিখা আছে, গুগল চাই চাৰ্চ কৰে, কেতিয়াও ভাল নহয় বুলি কৈ দিয়ে, এইটো বেমাৰটো কেতিয়াও ভাল নহয়, মই লাইফ টাইম ষ্টেৰইড বা মেডিচিন খাই থাকিব লাগিব, এনেকুৱা বহুত আহি যায় মানুহৰ হতাশা আহি যায়। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কিন্তু আয়ুৰ্বেদত কিছুমান আশা আছে, এই পঞ্চকৰ্ম চিকিৎসাৰ জৰিয়তে একেবাৰে নিৰাশ নহৈ তেওঁলোকে যদি আহি অলপ সময় লৈ নিজে বিশ্বাস কৰি যদি ভালকৈ চিকিৎসাটো কৰে, বহু ৰোগীৰ ক্ষেত্ৰত, বহু বেলেগ বেলেগ বেলেগ ধৰণৰ বেমাৰৰ ক্ষেত্ৰতো নিৰাশাতকৈ মানে আশা বেছি আছে ইয়াতে, তেওঁলোকে কৰিব পাৰে, তেওঁলোকে আহক, আহি পেলাই ভাল ধৰণে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰক। আৰু এই চিকিৎসা পদ্ধতি যেনেকৈ এতিয়া গোটেই বিশ্বত লাহে লাহে প্ৰসাৰিত হৈছে, আমাৰ ইয়াত কিন্তু বহুত এতিয়াও কাম কৰিবলৈ বাকী আছে, আমি লাহে লাহে এইখিনি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সদৌ শেষত ৰাইজৰ পৰাও আমি সঁহাৰি বিচাৰিলোঁ, গতিকে আপোনালোকে ভাবিছোঁ আমাৰ এই শ্ব'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ।
1: হয় নিশ্চয়। আদৰৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত যি সময় শেষ হ'বলৈ ধৰিছে, গতিকে আজি আমি ডাক্টৰ জয়ন্ত শৰ্মাক ইমানতে বিদায় দিব লাগিব, আৰু ডাক্টৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।

0: স্বাস্থ্য সম্পর্কীয় অনুষ্ঠান নিদান শুনিলে।
1: আজিৰ নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটো শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
7: হৈ গল বাজেট?
6: অঁ, 5,000 বাচি গল।
7: নতুন মেখেলা চাদৰ লৈ লোৱা?
6: নলওঁ, যোৱা মাহত সেইটো লৈছিলোঁ।
7: আৰু এযোৰ?
6: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
7: বৰ জ্ঞানী।
6: এতিয়া যোৱা।
8: RBI কয়
6: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এই কাহিনী হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণ ফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণ ফুলি।
2: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী।
1: কিন্তু কাণ ফুলি কি হ'ব,
2: যাবানে দি দিওঁ ইনজেকচন।
3: RBI কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ',
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
8: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
7: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
8: তেন্তে সঠিক নম্বৰটো
7: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
8: আপুনিতো বচাই দিলে বাইদেউ,
7: কামৰ পৰা নহয়।
9: RBI কয়
7: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
10: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
11: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলাকেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ

0: সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2.5 লাখ টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2 লাখ টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1.5 লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নোডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ বিৰুদ্ধে দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117.85 কোটি আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379.35 কোটি আৰু অৰুণাচল প্ৰদেশলৈ 44.55 কোটি মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথি পত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: यार सच बताऊं, अभी तो गर्मियां शुरू हुई है और 7,000 रुपए का बिजली बिल भी आने लगा। वाइफ कब से बोल रही है सोलर पैनल लगवाने के लिए, बोलती है सरकार सब्सिडी भी दे रही है। मैंने जिनको पूछा सबका बिजली बिल जीरो आ रहा है, इस बार तो लगवा ही देता हूँ। जब बिजली मुफ्त मिलती है तो ले क्यों नहीं रहे भाई, आप भी लगवा ही दो। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
4: नमस्कार,

সুগম সংগীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ অঞ্জু দেৱীৰ কণ্ঠৰীতি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: অসীম হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গৃহমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়শ্ৰী হাজৰিকাৰ কণ্ঠত হেমন্ত গোস্বামী ৰচিত আৰু ৰাজেশ্বৰ বৰদলৈ প্ৰযোজিত এটি গীত।

0: হেমন্ত গোস্বামীৰ কথা আৰু ৰাজেশ্বৰ বৰদলৈৰ প্ৰযোজনাত জয়শ্ৰী হাজৰিকাৰ কণ্ঠকীৰ্তি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ হেমেন দাসৰ কণ্ঠৰীতি গীত, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: হেমেন দাসৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক মঞ্জিৰা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

মঞ্জিৰা বৰুৱাৰ কণ্ঠত গীতা হাতীকাকতি ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

আজি নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী ইউনেছৰ অতিথি অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ হাত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তেৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানলৈ উন্নীত নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব শিৱসাগৰ জিলাৰ 55,000 চৰাইদেউ জিলাৰ 20,000 যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলা কেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি

0: হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ দুবাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালি, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,837 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু

0: জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠীয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধান সিঁচাৰ ব্যৱস্থা কৰিও খেতিয়কসকলক সকাহ দিয়াৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
1: কেনেকৈ খেতিয়কসকলক সহায় কৰিব পাৰোঁ? যথেষ্ট খেতিয়কৰ ধান পানীত নষ্ট হৈছে, আমি কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু দুটা প্ৰক্ৰিয়া আছে, এটা কঠীয়া ৰুই খেতি ধান খেতি কৰে, এটা ডিৰেক্টলি ধান ছটিয়াই কৰে, দুয়োটা কৰিবলৈকে চেষ্টা কৰি আছোঁ। তাৰপাছতো কিছু অঞ্চল থাকি যাব কাৰণ পানী এতিয়াও তাত আছেই, তাত আমি নতুনকৈ কি কৰিব পাৰোঁ, আমি মাহ খেতিৰ কাৰণে যদি বীজ দিব পাৰোঁ, আমি ফল মূল খেতিৰ কাৰণে যদি পুলি দিব পাৰোঁ, তাৰ কাৰণে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ সোনকালে আমাক লিষ্ট বনাই দিব লাগে কাক কি লাগিব। যিসকল খেতিয়কৰ খেতি নষ্ট হৈছে কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিবলৈকে আজি সিদ্ধান্ত ললোঁ। প্ৰায় 50,000 ফেমিলিটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত হ'ব। আমি অকল শিৱসাগৰত নহয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট য'ত য'ত পানী হৈছে সকলো অঞ্চলতে এইখিনি কাম কৰিবলৈকে সাজু হৈছোঁ।
0: মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগে খেতিয়কসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে যিমান দূৰ সম্ভৱ সকলোখিনি কৰিব। তেওঁ 15 দিনৰ মূৰে মূৰে শিৱসাগৰ জিলালৈ আহিব বুলিও সংবাদমেলত অৱগত কৰে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই সন্দৰ্ভত অসমৰ লোকপিয়ল 2027ৰ দায়িত্বত থকা সঞ্চালক বিশ্বজিৎ পেগুৱে এখন সংবাদমেলত এইদৰে কয়।
2: Census 2027 will be conducted in 2 phases. Etu hoise pratham porjay hoise house listing and housing census. Tat ami housing conditions aur ghorot ki ki ha subidha ase ba he ghor khonot ki ki teiloko sampatti ase hekini ami 17 augustor pora arambho kori 15 september 2026 bitor ami house listing operations tu ami complete koribo lage aru ei self enumeration hobo aru 15 dinor karone hobo 2 augustor pora arambho kori 16 august 2026 bitor ami etu census.gov.in portalor jugedi নাগৰিকসকলে এইটো নিজৰ স্বগণনাখিনি কৰিব পাৰিব। একচুৱেল যিটো আমি চেঞ্চাছ, যিটো আমি জনগণনা বুলি যিটো আমি কওঁ, সেই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ 2027।
0: ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজি জিলাতো আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল 2027ৰ সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাতো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লৰ গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা হ'বলগীয়া ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। একেদৰে শিলচৰ, পশ্চিম কাৰ্বি আংলং জিলাতো এই লোকপিয়লৰ আজিৰ পৰা আৰম্ভ হৈছে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইড সোঁৱৰণী বঁটা 4গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। নেহুৰ অধ্যাপক কিনফাম সিং নং কিনৰি, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ প্ৰখ্যাত ভাষাতত্ত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক প্ৰয়াত টাবুৰাম টাইডৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত কালি তেওঁৰ 84 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অধ্যাপক টাইডৰ জন্মদিনত প্ৰতিবছৰে 4টা শিতানত সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। জনজাতীয় সমাজক পটভূমি হিচাপে লৈ যিকোনো ভাষাত ৰচিত সাহিত্যৰ বাবে টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হয়। লাভলীনা বৰগোহাঁয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ ষষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ ৰচনা কৰে। লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণ টি এমা চুইৰ হাতত 4-1 ফলাফলত পৰাজিত

0: হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰী কম, পি ভি সিন্ধু, ছাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষি মালিক এই কৃতিত্বৰ অধিকাৰী আছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত বানপীড়িত পৰিয়াললৈ চৰকাৰৰ 15,000 কৈ টকাৰ সাহায্য, কমনৱেলথ গেমছত লাভলীনাৰ ৰূপৰ পদক লাভ, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন মুকলি আদি ভিন ভিন বাতৰিয়ে গুৰুত্ব লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে উজনিৰ 33,000 কৃষিভূমি বিধ্বস্ত শিৰোনামেৰে শেহতীয়া বান সংক্ৰান্তীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত আগস্থান দিছে। দৈনিক অসম কাকতে 10 বছৰত বানত 37,000 কোটিৰ ক্ষতি শিৰোনামেৰে উপৰ্যুপৰি বান আৰু প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ আন্তঃগাঁথনি বিধ্বস্ত হোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ বানপ্ৰৱণ ৰূপহীমুখ, দিচাংমুখ আৰু দিখৌমুখৰ দৰে অঞ্চলসমূহ এইবেলি বানৰ কবলত পৰা নাই আৰু সচৰাচৰ বান নোহোৱা জিলাখনৰ পূব অংশ আকস্মিক বানত বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ এই বিপৰীত দৃশ্যৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰেডিশ্যনেল ফ্লাড জোনছ ষ্টে ড্ৰাই এজ ইষ্টাৰ্ণ শিৱসাগৰ ৰিলছ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে লাডাখ অৰুণাচল সীমান্তত 12খন J-20 বিমান মোতায়েন চীনৰ শিৰোনামেৰে উপগ্ৰহৰ চিত্ৰই উদ্বেগ বৃদ্ধি কৰাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম 37 লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। দৈনিক জনমভূমি কাকতে কটন বিশ্ববিদ্যালয়ৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 4জন বিশিষ্ট ব্যক্তিক তাবুৰাম টাইড সোঁৱৰণী বঁটা প্ৰদানৰ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য পুনৰ হ্ৰাস পোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে আজিৰে পৰা লোকপিয়ল 2027ৰ অধীনত অসমত স্বগণনা আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 1,739লৈ বৃদ্ধি আৰু 50জনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত 4থ স্থানলৈ উন্নীত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2 लाख करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट है, नष्ट होले এটু যদি পয়সা দেয় তেনা আমার লাভ হয়, বাকি খেতিয়কে করলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 14447 লৈ কল করক।
4: ফসল বীমা করাওক, সুরক্ষা কবচ পাওক।
5: মিডিয়াম ৱেভৰ 4.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিছো। আহা, তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী হাৰলিনা ৰাজবংশী।
0: হাৰলিনা, ক'ৰ পৰা আহিছা?
1: মই নৰবাৰীৰ পৰা আহিছো।
0: কি শুনাবা আজি আমাক মেলত?
1: মই শিশু গীত গাম।
0: গোৱা।

0: এতিয়া আমি জিয়াস্মিতাৰ গানিকে ডাঙৰ কৈ হাত চাপৰি বজাই দিম।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ঋতিকা দাস।
0: ঋতিকা, ক'ৰ পৰা আহিছা?
1: নলবাৰী।
0: কি শুনাবা যে আমাক মেলত?
1: মই এটি বিষ্ণুনাভাৰ গীত গাম।
0: গোৱা।

0: ধন্যবাদ।
1: হৈ গ'ল। অকমানি ভণ্টি ধুনীয়া হাতত ঘড়ী এটা পিন্ধি আহিছে, কি নাম তোমাৰ?
2: আশীৰ্জা ভাগ্যৱতী।
1: তুমি ক'ৰ পৰা আহিছা?
2: মই কাহিলিপাৰা আহিছোঁ।
1: আজি আমাক মেলাত কি শুনাবা?
2: মই গান শুনাম।
1: গীত গাবা, গোৱা।
2: মোৰ অসমীৰে ও হাবি বনৰ নিতে, চেকুৰা চেকুৰা শুনে জিকে মিকাই থাকে। মোৰ

0: থাকে। ধন্যবাদ।
1: খুব সুন্দৰ হৈছে আশীৰ্জা। তোমাৰ গীতটি কোনে শিকাই দিলে?
0: মোৰ গীতটো মায়ে শিকাইছে।
1: বৰ ভাল হৈছে, তুমি গীত শিকিবা আৰু অহাবাৰ মেলাত আমাক আকৌ শুনাবলৈ আহিবা। আহিবানে?
0: আহিম।
1: আমি আশীৰ্জাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। বাৰু আশীৰ্জা কি কৰি ভাল পোৱা?
0: মই গান গাই ভাল পাওঁ আৰু নাচি ভাল পাওঁ আৰু ফুৰি বজাই ভাল পাওঁ।
1: ফুৰিব গৈ ভাল পোৱা? গৰম বন্ধত ফুৰিবলৈ গৈছিলা নে?
0: গৈছিলোঁ।
1: ক'লৈ ক'লৈ গ'লা?
0: মই মানালীত গৈছিলোঁ আৰু চিমলাত গৈছোঁ, অমৃতসৰত গৈছোঁ আৰু পাঞ্জাৱ গৈছোঁ।
1: বাহ, ইমান ঠাইলৈ গৈছিলা, ভাল লাগিল নে?
0: লাগিল।
1: অমৃতসৰত কি চাব গৈছিলা বাৰু কোৱাচোন?
0: অমৃতসৰত ভাৰত মাতা কি যে এনেকে কৈছিলে,
1: ভাৰত মাতা কি জয় কৈছিলে। আৰু তোমাৰ গোল্ডেন টেম্পল দেখিলা নে নাই?
0: টেম্পল দেখা নাই।
1: যে গুৰুদ্বাৰ আছে সোণৰ
0: দেখিছোঁ।
1: গৈছা? খুব সুন্দৰ। তোমালোকে য'লৈ যোৱা তাৰ বিশেষ বিশেষ স্থানবোৰ মনত ৰাখিবা, ভালকৈ শুনি আহিবা। এতিয়াৰ পৰা অভ্যাস কৰিলে ডাঙৰলৈ তোমালোকৰ সেই অভ্যাসটো থাকিব আৰু ঠাইখনৰ বিষয়ে, জেগাবোৰৰ বিষয়ে খুব সুন্দৰকৈ জানিব পাৰিবা, হয়নে? আৰু অলপ ডাঙৰ হ'লে ধুনীয়াকৈ এখন সৰু ডায়েৰী লৈ যাবা, তাত লিখি লিখি থবা কোন তাৰিখে গৈছিলা, কি কি চালা, তাৰ বিশেষত্ব কি। দেই বাৰু, এতিয়া আমি আশীৰ্জাকে ডাঙৰকৈ আকৌ এবাৰ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম হঞ্চিকা শৰ্মা।
1: হঞ্চিকা, ক'ৰ পৰা আহিছা?
2: মই গুৱাহাটী বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: আজলি ছোৱালী।
1: তুমি আগতে মেললৈ আহিছিলা নে?
2: আহিছিলোঁ।
1: আহিছিলা? বাহ, বৰ ভাল কথা, আগলৈ আহি থাকিবা দেই। এতিয়া তুমি আমাক গীত শুনাবা নহয় জানো, শুনোৱা।
2: আজলি ছোৱালী নানা ফুলে তলি আনিলো আচল ভৰাই, আজলি ছোৱালী নানা ফুলে তলি।

0: sola vorrai. Torna a battere.
1: Wonder hoise. Hanchi kai ki kori bhal pua.
0: Moi moi nasiba bhal pao, kheliba bhal pao, ru nijor fonsol logot kotha pati bhal bhal pao.
1: Nijor bondhu lot kotha pati bhal pua. Bor bhal kotha. Tumar bondhu ase? Nambur kwasun?
0: Sibanki, Imon, Swinika, Krishika.
1: খুব ভাল কথা বন্ধু লগত হদাই ভালকৈ মিলিজুলি থাকিব লাগে না হয় নে আৰু নাচিবা আমাক এদিন নাচ দেখুৱাব লাগিব হ'ব নে
0: হ'ব
1: বাৰু এতিয়া আমি হনছিকাৰ কাৰণে কি কৰিম ডাঙৰকৈ হাত চাপৰি বজাই দিম এবাৰ অকমানি ভাইটি কি নাম তোমাৰ
2: নমস্কাৰ মোৰ নাম জিত সহৰিয়া
1: জিত ক'ৰ পৰা আহিছা
2: মই মংগলৰ পৰা আহিছোঁ
1: ইমান দূৰৰ পৰা কাৰ লগত আহিলা
2: মই মা আৰু দেউতাৰ লগত

0: মাহটো লগতে আহিছা, খুব ভাল কথা। অকণ ইমান শুনানে? শুনা, ভাল লাগেনে? লাগে, সেইকাৰণে এবাৰ তোমাৰো ইয়ালৈ আহিবলৈ মন গ'ল নহয়নে? বাৰু এতিয়া আমাক কি শুনাবা?
1: মই গান শুনাম।
0: গীত গাবা, গোৱা।

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। কোনে শিকালে তোমাক গীতটি?
0: মোক মায়ে শিকাইছে।
1: মায়ে শিকাইছে, খুব সুন্দৰ হৈছে। তুমি এনেদৰে গীত শিকি থাকিবা আৰু সুন্দৰকৈ আমাক আহি শুনাবা। গীতে কি কৰি ভাল পাওঁ বাৰু?
0: মই পঢ়ি ভাল পাওঁ, গান গাই ভাল পাওঁ।
1: গৰম বন্ধত কি কৰিলা?
0: মামাহঁতৰ তাত গৈছো।
1: গৰমৰ বন্ধত মামাহঁতৰ ঘৰত গৈছিলা, কি কৰিলা? কঁঠাল খালা, আম খালা, খালা নে নাই?
0: খালো।
1: ভাল লাগিলনে? আৰু এতিয়া আমি গীতৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকনিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, এইখিনিতে মই তোমালোকক এটি সাধু কওঁ। সাধুটিৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু বগৰী গুটি। বহুদিন আগতে এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল আৰু দুয়ো বৰ দুখীয়া আছিল। সেইকাৰণে লোকৰ পৰা খুজি মাগি ভিক্ষা কৰি জীৱন কটাইছিল। এদিন দুয়ো ভিক্ষা কৰিবলৈ যাওঁতে বুঢ়াই এটি বগৰী গুটি পালে আৰু বুঢ়ীয়ে এটি কৰি পালে। দুয়ো ঘৰলৈ উভতি আহি ভালকৈ মাটিৰ ডোখৰ উলিয়াই মাটিত বগৰী গুটি আৰু কৰি পুতি পচাই থলে। অৱশেষত কৰি পচি গ'ল, কিন্তু বগৰী গুটিৰ পৰা এটা পুলি গজি এজোপা ডাঙৰ বগৰী গছ হ'ল আৰু তাত ভৰি ভৰি বগৰী লাগে। বুঢ়াই সদায় বগৰী ৰাখিবলৈ মানুহ বিচাৰি ফুৰিছে। এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, হেৰৌ কাউৰী,

বগৰী ৰাখিব পাৰিবিনে? সি ঘপ কৰে, তাত সংশয় নাই বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, বাৰু তোৰ মাতটো মোক মাতি শুনাচোন। তেতিয়া সি কা কা কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি গ'লে, যা যা যা, তই মোৰ বগৰী খাবিহে। তাৰ অলপ পিছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰৌ বগলী, তই মোৰ বগৰী ৰাখিবিনে? বগলীয়ে উত্তৰ দিলে, পাৰিমতো, নোৱাৰাৰ কাৰণ কি? বুঢ়াই ক'লে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন। তেতিয়া বগলীয়ে কক কক কক কক কৰে মাতিবলৈ ধৰিলে। তাৰ মাত শুনি বুঢ়াই ক'লে, তই বগৰী খাবিহে বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰ দি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰৌ ফেঁচু, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? ফেঁচুৱে ক'লে, যদি তুমি কোৱা মই ৰাখিব পাৰোঁ। বুঢ়াই ক'লে, বাৰু তই তোৰ মাতটো মাতি

0: কোষেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰ দি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰৌ ফেঁচু, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? ফেঁচুৱে ক'লে, যদি তুমি কোৱা মই ৰাখিব পাৰোঁ। বুঢ়াই ক'লে, বাৰু তই তোৰ মাতটো মাতি শুনাচোন। ফেঁচুৱে মাতিবলৈ ধৰিলে। ফেঁচুৰ মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰাখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰাখিবলৈ লাগিল। এদিন এজন ৰজাই চিকাৰ কৰিবলৈ গৈ বাটত থকা সেই বগৰীজোপা দেখা পালে। জনদীয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে, কাৰণ বগৰীবোৰ পকি সুন্দৰকৈ মুখা মুখা কৰি আছিলে। মানুহকেইটাই বগৰী গছত উঠি আধাখিনি পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকেইটা ফুটাই দিলে। মানুহকেইটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক'লে, মোক এইটো আজি গধূলিলৈকে ভাজি দিব লাগিব। ৰজা আকৌ চিকাৰলৈ গ'লত তেওঁৰ সাতোজনী ঘৈণীয়েকে একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকৈ কৰি আনন্দ লাভ কৰি আছিল। তাকে দেখি ফেঁচুটোৱে লাহেকৈ মাত লগালে, বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ। এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগত বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোৰ হ'ল, তেতিয়া সি উৰি পলাই গ'ল। তেতিয়া সিহঁত আটাইকেইজনীয়ে বিভূতি হৈ চুক ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিলে। এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, হেৰৌ ৰজা, কালি তই মুখ খাব নোৱাৰিলি, খালি ভেকুলি ভজা। ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰকেইজনীক শাস্তি দিলে, কিয় জানানে, মিছা কথা কোৱাৰ কাৰণে। আৰু সৰুজনীক ৰাণী পাতি একেলগে মহাসুখেৰে বাস কৰিবলৈ ল'লে। সাধুটো ভাল লাগিলে যদি মোৰ কাৰণে চাপৰি এটা বজাই দিয়া। এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: জংচু বাগ্গী।
0: তুমি ক'ৰ পৰা আহিছা?
1: বৰপেটা
0: ৰোডৰ পৰা। ইমান দূৰ কাৰ লগত আহিলা?
1: মাৰ লগত।
0: অকণিমেল শুনানে, ৰেডিঅ'ত যে অকণিমেল বাজে শুনানে? বাৰু এতিয়া আমাক জ্ঞানচুৱে কি শুনাব? মেলত গীত গাবা নে কবিতা আবৃত্তি কৰিবা?
1: গান গাম।
0: গীত গাবা?
1: আমাৰ ঘৰলৈ ককা আহিব আজি। এক দুই তিনি চাৰি পাঁচ ছয় সাত, ককাৰ মুখেৰে সাধু শুনিবলৈ পাম। এক দুই তিনি চাৰি পাঁচ ছয় সাত, ককাৰ মুখেৰে সাধু শুনিবলৈ পাম। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ ককা আহিব আজি। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ ককা আহিব আজি। দেউতাই তাকে কামত থতা, মায়ো তাকে মোবাইল চাই চাই, বহুদিন হ'ল ফুৰিবলৈ যোৱা নাই, ককা আহিলে ফুৰিবলৈও যাম। বহুদিন হ'ল ফুৰিবলৈ যোৱা নাই, ককা আহিলে ফুৰিবলৈও যাম। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ ককা আহিব আজি। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ ককা আহিব আজি। মিঠে মিঠে চকলেট আনিব ককাই, স্কুললৈ গৈ কাম ভগাই ভগাই। মিঠে মিঠে চকলেট আনিব ককাই, স্কুললৈ গৈ কাম ভগাই ভগাই। খেলিম চোৰ পুলিচ হাতী ঘৰা, ককাক খেৰুৱাই কি যে মজা পাম। খেলিম চোৰ পুলিচ হাতী ঘৰা, ককাক খেৰুৱাই কি যে মজা পাম। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ ককা আহিব আজি। অ আ ই ক খ গ খ এ বি চি ডি ই। আমাৰ ঘৰলৈ

0: কায়না চকলেট বিদ্যালয়ত গৈ সকলোৱে ভগাই খাবা, নহয়নে? খুব সুন্দৰ। এতিয়া আমি জিয়াইছোঁ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিস্মিতা বৰ্মন।
0: জ্যোতিস্মিতা, ক'ৰ পৰা আহিছা?
1: মই নলবাৰীৰ পৰা আহিছোঁ।
0: কাৰ লগত ইমান দূৰৰ পৰা আহিছা?
1: মই মাৰ লগত আহিছোঁ।
0: মাৰ লগত? খুব সুন্দৰ। জ্যোতিস্মিতা, আজি আমাক মেলত কি শুনাব?
1: মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত শুনাম।
0: গোৱা।

0: ধন্যবাদ।
1: জ্যোতিস্মিতা, গীতটো কোনে শিকাই দিলে?
0: মই শুনি শুনিয়ে নিজে শিকিছোঁ।
1: শুনি শুনি শিকিছা, খুব ভাল কথা। এনেদৰে ভালদৰে গীত শুনিবা, শিকিবা আৰু আমাক আহি শুনাবা, হ'বনে?
0: হ'ব।
1: জ্যোতিস্মিতা, কি কৰি ভাল পোৱা?
0: মই পঢ়ি ভাল পাওঁ, খেলি ভাল পাওঁ আৰু ফুৰিবলৈ ভাল পাওঁ।
1: গৰমৰ বন্ধত কি কৰিলা?
0: গৰমৰ বন্ধত ফুৰিলোঁ।
1: ফুৰিলা ক'ত ক'ত?
0: গংগা যমুনা ৰিজৰ্টত গ'লোঁ আৰু
1: আৰু ক'ত গ'লো পাহৰি,
0: ড্ৰিমলেণ্ডত লৈ গৈছিলোঁ।
1: লৈ গৈছিলা, খুব ভাল লাগিলে নহয়নে? বাৰু, ফুৰিব লাগে, ফুৰিলে মানুহৰ জ্ঞান বৃদ্ধি হয়। এতিয়া আমি জ্যোতিস্মিতাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। আহা, এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: ও কোনের ইমেইল শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
6: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰূপ

0: কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোট গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গলিয়ে গলিয়ে এই কণ্ঠ শুনা যা, প্ৰতিটো ঘৰে নিজ গণনা কৰাও, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
5: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পাৰ্টনাৰ ছবিৰ 2টি গীত। সংগীত পৰিচালনা সাজিদ ৱাজিদৰ। প্ৰথমে শুনাবলৈ লৈছোঁ সোনু নিগম, কুণাল গাঞ্জাৱালা আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰীতি গীত, গীতিকাৰ ছব্বিৰ আহমেদ।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

শ্রোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সৈতে। যোৱা খণ্ডত ভূপেন্দাৰ সৈতে তেখেতৰ সান্নিধ্যৰ কথা আমি পাতি আছিলো। তোমালৈ মনত পৰে এই গীতটিৰ কথা আমি পাতিছিলো। বাইদেউ, আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো।

0: আৰু এটা গীত লিখিলে ভূপেন দাই, সেইটো মই ভূপেন দাৰ ঘৰলৈ গৈ পেলাই মই শিকিছিলোগে, তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰ তৃষা। আচ্ছা, এই গানটো গাওঁতে মই মানে জীৱনত ফিল কৰিছিলো যে গান গাওঁতে মোৰ লাজ লাগিছে, মোক খুব লাজ লাগিছে এই গানটো গাবলৈ। তাৰমানে এনেকুৱা ধৰণৰ গান মই তেতিয়ালৈকে গোৱা নাছিলো। মই তোমালৈ মনত পৰে মন দিলো তোমাক, এনেকুৱা ধৰণৰ গান গাইছো অলপ অলপ অলপ, কিন্তু ইয়াত আছে তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰে তৃষা, সাগৰৰে পাৰ নিশাত তুমি মই বহি আছো তাত। এইটো ভূপেন দাই কয়। আৰু এই যে যৌৱনৰ তৃষাটো মোক ক'বলৈ কওঁতে মানে মোৰ ইমানেই লাজ লাগিছে, মোক ক'ব নোৱাৰো, মানে মোক খুব লাজ লাগিছে মোক ক'বলৈ। অন্তৰাটো তেনেকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে যিটো কাৰণে মোৰ লাজ লাগিছিল গাবলৈ, মই তেতিয়ালৈকে গোৱা নাছিলো কাৰণে চাগে। কিন্তু গান দুইটা গানেই আমাৰ ডুৱেট হিচাপে ৰেকৰ্ডিং হৈছিলে, আৰু সেয়া মোৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আছিলে। মোক হিয়া ভৰি আশীৰ্বাদ দিলে সেয়া, যাৰ কাৰণে মই পিছতহে অনুভৱ কৰিছো যে মই কি পালো।
1: তেতিয়া আপুনি গাওঁতে লাজ লাগিছিল, কিন্তু এতিয়া বাৰু আপুনি শুনাবলৈ অসুবিধা পাব নেকি?
0: এতিয়াও অকমান লাজ লাগিব, কিন্তু এতিয়াতো মই অকমান শুনাব লাগিব, গাব লাগিব চাগে, নহয়নে? ঠিক আছে ইন্দ্ৰজিৎ, মই অকমান গাই দিছো বাৰু, তুমি গীতটো অকণ শুনাই দিবাচোন শ্ৰোতাসকলক।
1: ঠিক আছে, আমি শ্ৰোতাসকলক শুনাই দিম, কিন্তু প্ৰথমে আপুনি অলপ যদি গাই দিয়ে ভাল লাগিব।
0: ঠিক আছে, হ'ব বাৰু, মই অকণমান গাই দিছো।

0: un mexicano.
1: যৌবনৰ ৰিহা

0: আমি আপোনাৰ সুৰীয়া জীৱনৰ বহুখিনি কথা গম পালোঁ, কিন্তু আমি যেতিয়া সামাজিক মাধ্যমত বা আমাৰ আকাশবাণীযোগে ঘোষণা কৰিছিলোঁ যে সাধক সুন্দৰ অনুষ্ঠানটিত আপোনাৰ সৈতে আমি বাৰ্তালাপ কৰিম, তেতিয়া বহুতো শ্ৰোতাই আপোনাৰ এটি গীতৰ কথা লিখিছিল আৰু সেইটো সকলো শ্ৰোতাৰ হৃদয়ত এক বিশেষ ঠাই অধিকাৰ কৰি থকা গীত মা হালধিৰে। সেই গীতটিৰ কথা যদি আমি নাপাতো, শ্ৰোতাসকলেও হয়তো আগ্ৰহেৰে বাট চাই আছে সেই গীতটিৰ বিষয়ে জানিবলৈ। এতিয়া সেই গীতটিৰ বিষয়ে পাতিব বিচাৰিছোঁ বাইদেউ, অলপ কওকচোন।
1: মা হালধিৰে নোৱালে ধোৱালে, আচলতে আমাৰ সকলোৰে এই বিশেষ ক্ষণটো জীৱনৰ
0: হয়
1: ইমানেই মৰমৰ আৰু ইমান গভীৰ স্মৃতি থকা, ক'ব নোৱাৰোঁ এই গীতটি কেনেকুৱাকৈ মানুহে আদৰি ল'লে আৰু ভাল পালে। যিটো গীত গাবৰ বাবে এওঁ মোক মানা কৰিছিলে যে তুমি এই গীতটি গাব নালাগে, তুমি উজনিৰ ছোৱালী, ইয়াতে নামনিৰ কিছুমান লোকসংগীতৰ কাম আছে, সেইখিনি তুমি কেনেকে আনিবা বা কেনেকে কি কৰিবা। তাৰমানে সেইটো সময়ত মোৰ গোৱাৰ ধাৰাটো সঁচাকে বহুত বেলেগ আছিলে। মই ৰোমান্টিক গানবোৰ, লাভ চংবিলাক বা এনেকুৱা ক্লাছিকেল বেছ গানবোৰ এনেকুৱা এনেকুৱাকে গাইছিলো মই, কিন্তু এই গীতটো মোৰ বাবে বেলেগ আছিলে। হয়, কিন্তু কিয়, ঈশ্বৰৰে এটা ইচ্ছা হ'ল, যেতিয়া বিয়া হ'ল আমাৰ, বিয়াৰ পিছতে ছমাহৰ কাৰণে এওঁ যোৰহাটত থাকিব লগা হ'ল। তেওঁ তেতিয়া হিন্দুস্তান ফাৰ্টিলাইজাৰত চাকৰি কৰিছিল আৰু তাতে অফিচ আছিলে, তাতে ছমাহ এওঁ থাকিব লাগিব আৰু মই থাকিলো গুৱাহাটীত। তাৰমানে মই বিয়া হৈ গুৱাহাটীলৈ আহিলো, এওঁ গ'ল
0: আপোনাৰ ঠাইলৈ, গ'ল
1: মোৰ ঠাইলৈ গ'ল, আৰু মোৰ মাৰ লগত তেওঁ আছিলে, মোৰ দাদাহঁতো আছিলে তেতিয়া। গতিকে আমাৰ ঘৰখনত আছিল বহুত ঘৰুৱা পৰিৱেশ। ঠিক সেই সময়তে মোৰ এটা জেনেৰেল প্ৰগ্ৰেম মই কৰিবলৈ পাইছিলোঁ গুৱাহাটীত, তেতিয়া ফৰ্মেল মানে ট্ৰান্সফাৰ কিন্তু হোৱা নাছিলে মোৰ ডিব্ৰুগড়ৰ পৰা,
0: তথাপিও আপোনাক
1: মোক জানি পেলাই মানে মাতিছে গাবলৈ। মই গৈ পেলাই মই গাঁৱতে আকৌ মই মা হালধি গানটো গাইছিলোঁ জেনেৰেল প্ৰগ্ৰেমত। তাৰপিছত কি হ'ল, সেইটো কৰাৰ পিছত মোক এটা স্পেচিয়েল প্ৰগ্ৰেম এটা মোৰ বাবে আহিলে, আৰু তেতিয়া আমি নাজানো শিল্পী কম আছিল নে কি হৈছিলে, অলপ সোনকালে সোনকালে প্ৰগ্ৰেম কিন্তু পাইছিলোঁ। তাৰপিছত যেতিয়া স্পেচিয়েল প্ৰগ্ৰেম আহিলে, তেতিয়া মই ভাবিলোঁ মোৰো নিজৰ এই গানটো খুব ভাল লাগিছিল, মা হালধিৰে নোৱাৰিল ধোৱালে। আৰু এওঁ যে মোক কৈছিলে যে তুমি এইটো গীত হেৰি কৰিব নালাগে, অলপ দিগদাৰ পাবা নেকি এনেকৈ পেলাই, এতিয়া মোৰ নিজৰ এটা প্ৰেম সোমালে গীতটিত আৰু মই ভাবিলোঁ এইটো গীত মই স্পেচিয়েল প্ৰগ্ৰেমত গাওঁ। কিন্তু মই নাজানিছিলোঁ যে স্পেচিয়েল প্ৰগ্ৰেমত গীত বেলেগকৈ ল'ব লাগে বা লাইভৰ পৰা ল'ব নোৱাৰি, এইবিলাক নিয়ম পিছলৈ ওলাইছে। সেই সময়ত কিন্তু মোক কোনো বাধা দিয়া নাছিলে যে এইটো জেনেৰেল প্ৰগ্ৰেমত গোৱা গীতটো গা, কিন্তু মোক কৈছিলহে যে এইটো গীত মানুহে জেনেৰেল প্ৰগ্ৰেমতে বহুত বিচাৰিছে, আৰু জেনেৰেল প্ৰগ্ৰেম খুব বেছি আমি কৰি অহাৰ পিছত আৰু এবাৰেই ব্ৰডকাষ্ট হয়, তাৰপিছত সেইখিনি গান নাথাকে বোধ কৰোঁ। গতিকে মই এইটো স্পেচিয়েলত আকৌ কৰিলোঁ, তেতিয়া মই এওঁক খবৰেই নিদিলোঁ, আকৌ মানা কৰিবতো মোক।

0: সেইটো গাব নালাগে বুলি।
1: আপুনি তেওঁক গম নোপোৱাকৈ গালে?
0: মই গাই দিলোঁ, গম নোপোৱাকৈ গাই দিলোঁ মই। তাৰপিছত মই যেতিয়া আৰু এই প্ৰগ্ৰামটোৰ প্ৰডাকশ্যনটো আছিলে হেমেন হাজৰিকা দাদাৰ, শ্ৰদ্ধাৰে সৰিছোঁ দেই, বহুত শ্ৰদ্ধা জনাইছোঁ হেমেন ডাকাজীক। আৰু তেখেতে ৰেকৰ্ডিং কৰিছিলে গানটো, ইয়াৰ লগতে কঁকালত গাগৰি গানটোও হৈছিলে। আৰু এনেকৈ গান মানে ঠিক মা হালধিৰ এওঁ বিশ্বাস নাছিলে মোৰ ওপৰত আচলতে ইমান।
1: কিন্তু যেতিয়া আপুনি বাণীবন্ধন কৰিলে, তেখেতেতো নিশ্চয় গম পালে যে আপুনি গীতটি বাণীবন্ধন কৰিলে, তাৰ পিছত শুনি তেখেতৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল?
0: মই মানে প্ৰতিক্ৰিয়াটো মানে মাহঁতে কৈছে যে অসম্ভৱ ভাল লগা গান, কাৰণ যোৰহাটত আছেতো, মই নকলোৱে, মই কৈছোঁ যে এনেকৈ প্ৰগ্ৰামটো আজি ব্ৰডকাষ্ট হ'ব, মাহঁতে শুনিছে সেই ডাঙৰ ৰেডিঅ'টোত, বৰ ধুনীয়াকৈ আহে তাত গীতবোৰ, আৰু এওঁ শুনিছে, এওঁ শুনি পেলাইতো তেতিয়া অবাক হৈছে, তেতিয়া মাহঁতক কৈছে যে এইটো এনেকুৱা হৈছিলে, কিন্তু খুব ভাল পাইছে এওঁ, খুব এপ্ৰিচিয়েট কৰিছে, কাৰণ এওঁৰ থ্ৰয়িংবোৰ সম্পূৰ্ণ বেলেগ আছিলে। মই এওঁৰ পৰা গীত গাবলৈ মই এওঁৰ পৰা বহুতখিনি শিকিছোঁ, মই এতিয়াও তোমাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, য'ত আছা তুমি মোক এনেকৈ আশীৰ্বাদ কৰি থাকা, সদায় মোক তোমাৰ আশীৰ্বাদ লাগে। আৰু এওঁ মানে মোক বহুত থ্ৰয়িংবোৰ শিকাইছিলে, অসমীয়া গীত, অসমীয়া ঠাঁচৰ গীত গাবলৈ থ্ৰয়িংবোৰ এওঁ মোক বহুত শিকাইছিল। আৰু মই খুব, মই কৈছোঁ নহয় তোমাক যে মই টেপ ৰেকৰ্ডাৰ আছিলোঁ এটা, মই খুব লৈছিলোঁ, আৰু মই অন্তৰৰে লওঁ বস্তুবোৰ, সেইকাৰণে এই গীতটি মানুহৰ অন্তৰত গৈ সোমালগৈ, আৰু ময়ো সোমালোগৈ গৈ, যিটো গীতে এতিয়ালৈকে এৰা দিয়া নাই মোক, য'তেই যাম মই সেই গীতটো মই গাবই লাগিব।
1: হয়, এই গীতটি বাণীবন্ধনৰ সময় যদি আমি চাবলৈ যাওঁ, কিমান চনত প্ৰথম বাণীবন্ধন হৈছিল বাইদেউ?
0: 76 চনত ডিচেম্বৰ মাহত, 1 ডিচেম্বৰত আমাৰ বিয়া হৈছিল, তাৰ পৰা তুমি ছমাহ সময় ধৰা এওঁ নাছিলে,
1: গতিকে চাবলৈ গ'লে প্ৰায় 44 বছৰ হৈছে গীতটিৰ।
0: হয় হয়।
1: আৰু 44 বছৰৰ পাছত গীতটি এবাৰ আকৌ যদি আপুনি গায়,
0: হয়
1: ভাল লাগিব, আমি সকলোৱে শুনিম, কাৰণ আপোনাৰ সুৰীয়া কণ্ঠ এতিয়াও একেই আছে, সকলোৱে কৈছে, গতিকে আপুনি এবাৰ গাই শুনাব লাগিব বাইদেউ।
0: বহুত ধন্যবাদ, মই কি দিম, মই আশীৰ্বাদবোৰ পাই আছো যে, মৰম পাই আছো, আশীষ পাই আছো, সেইবিলাকে মোক ষ্ট্ৰং কৰি ৰাখিছে গীত গাবৰ বাবে, বহুত ধন্যবাদ জনাইছো। সেইবাবে এই বিশেষ গীতটি শ্ৰোতাসকলে ভাল পাই, আদৰ কৰি পেলাই লোৱা বাবে এই গীতটি মই বহুত বছৰৰ পিছত আকৌ বেলেগ ধৰণেৰে মই গাইছো, বাণীবন্ধন কৰিছো, শাস্ত্ৰীয় সংগীতত বেছিকৈ ঢালিছো, আৰু সেই গীতটিকে হিন্দী আৰু বেংগলীটো কৰিছোঁ। ক'ৰবাত হয়তো বিচাৰি পাব শ্ৰোতাসকলে কেতিয়াবা, বা তোমালোকে যদি ৰেডিঅ'ৰ পৰাও যদি ব্ৰডকাষ্ট কৰা তেতিয়াও শুনা পাব। আৰু সেই আশীৰ্বাদৰ বাবেহে ইমানখিনি হৈছে, আৰু বেলেগ মানুহেও সেই যিখিনি গীত বেংগলীত গাইছোঁ বা হিন্দীত গাইছোঁ, তেখেতসকলেও খুব আদৰি লৈছে, মই মিনিংটো কৈ দিলে সোমাই পৰে, চবেই একেই কথা নহয়, একেই অনুভৱখিনি, একেই সকলো মানুহৰ সকলো ঠাইতে অনুভৱবোৰ একে, গতিকে সেইকাৰণে এইটো মোৰ বাবে আশীৰ্বাদ এটা। মই অকণমান গাই দিছোঁ বাৰু আজিও।

0: মা হালধি গীতটিৰ কথা জানিলোঁ। টুপ টুপ ৰভাতলি আমি যেতিয়া অনুষ্ঠান প্ৰচাৰ কৰোঁ, অনুৰোধৰ গীতৰ অনুষ্ঠান প্ৰচাৰ কৰোঁ, এই গীতটি বহুতো শ্ৰোতাই অনুৰোধ কৰে। টুপ টুপ ৰভাতলি এই গীতটিৰ বিষয়েও যদি আজি অলপ কয়, আপোনাৰ সুৰীয়া যাত্ৰাৰ ভাল লগা কিছু কথা শ্ৰোতাসকলে যিদৰে গম পাই আছিল আৰু কিছু কথা গম পাব, কওকচোন গীতটিৰ বিষয়ে বাইদেউ।
1: হয়, টুপ টুপ ৰভাতলিত পুৱাৰ নিয়ৰখৰে এই গীতটি গাওঁতে মই আছিলোগৈ মোৰ মাৰ ঘৰত, তেতিয়া যোৰহাটত আছিলোগৈ আৰু এওঁ আছিলে গুৱাহাটীত। আৰু যোৰহাটত থাকোঁতে ডিব্ৰুগড় খবৰ পাইছিল নে মই খবৰ দিছিলোঁ মনত নাই, কিন্তু মই এটা বিশেষ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পাইছিলোঁ আৰু তাৰ বাবে মই এওঁক জনাইছিলোঁ যে মোক গান লাগে। তেতিয়া এওঁ কি কৰিছিলে, সেই সময়ত মানুহৰ হাতত, বাছত অহা বা হেৰিত অহা এনেকৈ কোনোবা মানুহৰ হাতত কেছেটত গান ৰেকৰ্ড কৰি পঠোৱাৰ এটা সুবিধা আছে, তাৰ বাহিৰে অন্য সুবিধা নাছিলে। গতিকে এওঁ টুপ টুপ ৰভাতলি গীতটো লিখি নিজে সুৰ কৰি বনাই তাতে গাই পঠাই দিছিলে মোলৈ যোৰহাটলৈ। আৰু তেতিয়া মোৰ অলৰেডি মোৰ ল'ৰা জন্ম হৈছে, তাৰ বোধ কৰোঁ দুবছৰ হ'বলৈ অলপ বাকী বা ডেৰ বছৰ এনেকুৱা বয়স। গতিকে টুপ টুপ ৰভাতলি গীতটো মই কেছেটৰ পৰা উঠাইছোঁ আৰু মই তেওঁক কৈছোঁ যে মই উশাহ ক'ত ল'ম, গীতটো এনেধৰণে সুৰ কৰিছে, ৰূপক তালত আছে আৰু গাওঁতে মানে উশাহ ল'বলৈ জেগাই নাই। সেই তেতিয়া সেই ধাৰাৰ গান মোৰ গাবলৈ যথেষ্টখিনি মই কষ্ট কৰিব লগা হৈছিল, সেই বস্তুখিনি মোৰ মনত আছে। যা হওক বাৰু, মই কেছেটৰ পৰা গীতটো উঠালোঁ আৰু মই ঘৰৰ মোৰ ভাগিন এটাৰ লগত মই ডিব্ৰুগড় গ'লোঁ। মই বাবাক লগত লৈ গৈছোঁ, মোৰ ল'ৰাটোৰ কথা মই কৈছোঁ, সৰু যোঁ বহুত থৈ যোৱা নাই, মই লৈ গৈছোঁ লগত। আৰু মই তাতে হিৰেণদাহঁতক কৈছোঁ যে মই ল'ৰাটো আনিছোঁ, একো নহয়, মই ইয়াতে ভিতৰত শুৱাই থৈ দিম ষ্টুডিঅ'তে, সি শুই থাকিব, একো প্ৰব্লেম নকৰে। গীত ৰেকৰ্ডিং হৈ থাকোঁতে টুপ টুপ ৰভাতলি গীতটো যেতিয়া ডিব্ৰুগড় ষ্টেচনত ৰেকৰ্ডিং হৈ আছে, সেই ৰেকৰ্ডিঙৰ সময়ত মই বাবাক মই বহি থকা যিখন গাদী পৰা থাকে আমি বহোঁ যে গীত গাবলৈ ৰেডিঅ' ষ্টেচনত, মোৰ পিছতে তাক শুৱাই থৈছোঁ মই, তাৰ বহুত টোপনি। আৰু মই সেই গীতটো বাণীবদ্ধ কৰিছোঁ আৰু তুমিতো জানাই বহুত সময় আমাক নালাগে গীত বাণীবন্ধন কৰোঁতে ৰেডিঅ' ষ্টেচনবিলাকত, বিশেষকৈ বহু আন্তৰিকতাৰে বহুত সোনকালেই হৈ গৈছিল আৰু বহুত ইনষ্ট্ৰুমেণ্টো নাছিলে তেতিয়া, খুব কম, তিনিটা চাৰিটা এনেকুৱা।

0: হিট ৰেকৰ্ডিং মোৰ হৈ গ'ল আৰু বাবা শুই আছে।
1: একো অসুবিধা দিয়া নাই আপোনাক?
0: একো অসুবিধা দিয়া নাছিলে, কিন্তু এটা কাণ্ড কৰিলে সি।
1: হয়,
0: মানে মই তেতিয়া মানে এতিয়া মই ফিল কৰিছো যে সেই সময়তো যদি ডাইপাৰ থাকিলহেঁতেন,
1: বুজি পাইছো,
0: সেই সময়ত তেনেকুৱা নাছিলেতো, ডাইপাৰটো নাছিলে, আমি চিলাই কৰি দিয়া নেপকিন বিলাকে আমি ইউজ কৰিছিলো, গতিকে সেইটো অকমান হৈছিলে, কিন্তু চবেই হাঁহিছিলে যে একো এইটো কাৰণে মানে ডিষ্টাৰ্ব একো হ'ব নালাগে। কিন্তু যা হওক, এই যে মই আন্তৰিকতাখিনিৰ কথা কৈছো, মই তেনেকে এটা গীত শিকি গুৱাহাটীৰ পৰা কেছেটত পঠাইছে, তাতে শিকি গাই ইমান অকমানি কেঁচু এটা লৈ গৈছো ৰেডিঅ' ষ্টেচনত গাইছো মই, আৰু এই গীতটিয়ে যে মানুহৰ অন্তৰ চুই ইমানখিনি কথা অন্তৰে ক'ব মই কেতিয়াও ভবা নাছিলো।
1: সঁচাকৈ সেই গীতটিয়ে সকলোৰে অন্তৰ জয় কৰিছিল, ইমান ভাল লগা এটি গীত, আৰু তাত আপোনাৰ কণমানিটো কাষত শুই থাকি আপোনাক একো অসুবিধাত নেপেলোৱাকৈ ইমান ধুনীয়াকৈ বাণীবন্ধন হৈছিল।
0: হয় হয়, এইবোৰ কথাই অলপ খুব আৱেগিক কৰে আচলতে।
1: হয়, গীতটি অলপ শুনি লওঁ, ভাল লগা মুহূৰ্তৰ কথাখিনি আমি গম পালো, গীতটি শুনি লওঁ অলপ।
0: হয়, মই অকণমান গাই দিছো, মোৰ বৰ প্ৰিয় গীত।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, নৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো চেমনীয়াৰ চোৰা।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমে শুনো আহা এটি কথিকা, অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক হোমন্ত চলিহাই। আহাচোন শুনো।
1: মৰমৰ চেমনীয়া ভাই ভনীহঁত, আজি তোমালোকক অসমীয়া ভাষাটো লিখোঁতে আৰু কওঁতে সাধাৰণতে হৈ থকা কিছুমান ভুলৰ বিষয়ে ক'ম, লগতে এই ভুলবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰো কিছুমান উপায় তোমালোকক দিম বুলি ভাবিছোঁ। আপোন ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটো প্ৰতিজন ব্যক্তিৰে এটা পবিত্ৰ কৰ্তব্য। নহ'লে নিজ ভাষাটোক মাতৃভাষাৰূপে শ্ৰদ্ধা ভক্তি কৰাৰে একো অৰ্থ নাথাকে, নহয় জানো? পিছে নিজেই কম সময়ৰ ভিতৰতে তোমালোকক আটাইবোৰ কথা খৰচি মাৰি কোৱাটো সম্ভৱ নহ'ব। আজি মই কেৱল বাটটোহে দেখুৱাই দিম, সেই বাটেৰে আগবাঢ়িলে তোমালোকে নিজে নিজেই লক্ষ্যত উপনীত হ'ব পাৰিবাহঁক। আমাৰ এই সমূহীয়া লক্ষ্যটোনো কি? অসমীয়া ভাষাটো নিৰ্ভুলভাৱে কোৱা আৰু লিখাৰ জ্ঞান বা সামৰ্থ্য আহৰণ কৰা। এতিয়া আচল কথাখিনি তোমালোকে মন দি শুনিবাহঁক দেই। প্ৰতিটো উন্নত ভাষাৰে লিখিত আৰু কথ্য ৰূপ দুটা নিৰূপণ কৰি দিয়া তিনিখন আধাৰস্বৰূপ কিতাপ থাকে। এই কিতাপ তিনিখন হ'ল এক ব্যাকৰণ, দুই অভিধান আৰু তিনি ব্যৱহাৰ বিধি। মই এইমাত্ৰ কোৱা কিতাপ তিনিখন তোমালোকে সদায় হাততে পোৱাকৈ ৰাখিবা, আৰু যেতিয়াই ভাষাৰ বিষয়ত তোমালোকৰ মনত কিবা সন্দেহ উপস্থিত হয় তেতিয়াই এই কিতাপ তিনিখনৰ পাত লুটিওৱাৰ

অভ্যাস কৰিবা হওক। তোমালোকৰ পাঠ্যপুথিবোৰৰ ভিতৰত ব্যাকৰণ পুথি একোখন নিশ্চয় আছেই। যদি অসমীয়া অভিধান আৰু ব্যৱহাৰ বিধি নামৰ কিতাপখন তোমালোকৰ ঘৰত নাই, তেন্তে তেনে দুখন কিতাপ গোটাই দিবলৈ ঘৰৰ জ্যেষ্ঠজনক ক'বা। মনত ৰাখিবা, ভাষাটো শুদ্ধকৈ শিকিবৰ বাবে মই কোৱা তিনিখন কিতাপৰ প্ৰতিখনেই আন দুখনৰ পৰিপূৰক, অৰ্থাৎ এখনত যিবোৰ কথা থাকে সেইবোৰ আন দুখনত নাথাকে। কথাটো অলপ বহলাই কওঁ ৰ'বা। কোনো এটা ভাষাৰ বাক্যৰ গঠন আৰু অন্যান্য নিয়মবোৰ যিখন কিতাপত একেলগ কৰি ৰখা হয় সেইখন কিতাপৰ নামেই হ'ল ব্যাকৰণ। অসমীয়া ভাষাত এতিয়ালৈকে বহুকেইগৰাকী বিশিষ্ট ভাষাবিদ আৰু পণ্ডিতে ব্যাকৰণ ৰচনা কৰিছে। ব্যাকৰণৰ বহুতো শ্ৰেণীবিভাগ আছে। তোমালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াশলীয়া শ্ৰেণীৰ ব্যাকৰণ এখন হ'লেই হ'ব। আমি তোমালোকৰ বয়সৰ ছাত্ৰ হৈ থাকোঁতে আমাক সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণখন পঢ়িবলৈ দিছিল। সেইখন ব্যাকৰণ পুথিকে তোমালোকে যদি আজিও পঢ়া হওক, তেনেহ'লে তাৰ ফলত তোমালোকৰ ভাষা জ্ঞান নিঃসন্দেহে বাঢ়িব। বহল ব্যাকৰণত নত্যবিধি আৰু সত্যবিধি বৰ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। কিছুমান শব্দত স্বাভাৱিকৰূপেই মূৰ্ধন্য ণৰ ব্যৱহাৰ হয়। এই শব্দবোৰ গোটাই এটা পদ্যৰ ৰূপত এই ব্যাকৰণখনিত দিয়া আছে। একেদৰে যিবোৰ শব্দত স্বভাৱতে মূৰ্ধন্য শ বহে, সেইবোৰ শব্দলৈও ৰচনা কৰা আন এটা পদ্য এই ব্যাকৰণখনৰ সত্যবিধি অধ্যায়ত তোমালোকে পাবা। মুঠতে নত্যবিধি আৰু সত্যবিধি অধ্যায় দুটা খৰচি মাৰি পঢ়িলে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য শৰ ব্যৱহাৰ তোমালোকৰ কেতিয়াও ভুল হোৱাৰ ভয় নাথাকিব। অসমীয়া ব্যাকৰণৰ আন এটা খুব আৱশ্যকীয় অধ্যায় হৈছে ধাতুৰূপ। আমাৰ ভাষাত কিমান প্ৰকাৰৰ ধাতু আৰু ধাতুৰূপ আছে সেই কথা ব্যাকৰণ এখন মেলি ল'লেই তোমালোকৰ সন্মুখত ফটফটীয়া হৈ পৰিব। এইখিনিতে বহুতো মানুহে ঘনাই কৰা ধাতুৰূপ সম্বন্ধীয় ভুল এটাৰ কথা উনুকিয়াই থওঁ। মই নহয় আৰু তুমি নহয় কথা দুষাৰ আচলতে অশুদ্ধ হ'ব লাগে। মই নহওঁ, তুমি নোহোৱা আৰু লগতে তেওঁ নহয়। একেদৰে আজিকালি সৰহভাগ মানুহে ব্যাকৰণত বানিত হোৱা ধাতুৰূপৰ নিয়ম উলংঘা কৰি নটা ধাতুৰূপত চন্দ্ৰবিন্দু বহুৱাবলৈ এৰি দিছে। এই নটা ধাতুৰূপ হৈছে খাওঁ, খাইছোঁ, খালোঁ, খাইছিলোঁ, খোৱা, খাইছা, খালা, খাইছিলা আৰু খাওঁতে। কিন্তু য'ত চন্দ্ৰবিন্দু নালাগে তাত আকৌ বহুতে চন্দ্ৰবিন্দুটো বহুৱাই চাওঁক, খাওঁক আদি লিখে। তোমালোকে কিন্তু ব্যাকৰণৰ নিয়ম অনুযায়ীহে চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰিবা হওক দেই। অসমীয়া ব্যাকৰণৰ আন এটা অতি দৰকাৰী বিষয় হৈছে প্ৰধান্যয়। কোনো এটা বাক্যত লিখা শব্দবোৰৰ কোনটো বিশেষ্য, কোনটো বিশেষণ, কোনটো ক্ৰিয়া, সেই কথা ব্যাকৰণেই তোমালোকক বুজাই দিবা। তাতো নুবুজিলে বিদ্যালয়ত শিক্ষাগুৰুসকলৰ নতুবা ঘৰত জ্যেষ্ঠসকলৰ সহায় ল'লেই ব্যাকৰণৰ টান যেন লগা কথাবোৰ সোনকালেই তোমালোকৰ বাবে সহজ হৈ পৰিব। এতিয়া আহোঁ অভিধানৰ কথালৈ। অভিধান হৈছে এনে এখন গ্ৰন্থ য'ত একোটা ভাষাৰ প্ৰায় সকলো শব্দ সেই ভাষাৰ বৰ্ণক্ৰমত সজাই সেইবোৰৰ অৰ্থ আৰু অন্যান্য তথ্য দিয়া থাকে। তোমালোকৰ যেতিয়াই কোনো এটা শব্দৰ আখৰ জোটনি অথবা বানান সম্বন্ধে খোকোজা লাগিব, তেতিয়াই অভিধানৰ পাতলুটিয়াই বৰ্ণক্ৰম অনুসৰি সেই শব্দটো বিচাৰি উলিয়াবলৈ যত্ন কৰিবা দেই। পিছে এইখিনিতে এটা কথা কৈ থওঁ। কথাটো হ'ল, ইংৰাজী অভিধান এখনত সেই ভাষাৰ কোনো এটা শব্দ বিচাৰি উলিওৱাটো যিমান সহজ, অসমীয়া ভাষাৰ বেলিকা কথাটো সিমান সহজ নহয়। তাৰ কাৰণ ইংৰাজী বৰ্ণমালাত আখৰৰ সংখ্যা মুঠেই 26টা, কিন্তু অসমীয়াত যুক্তাক্ষৰ সমন্বিতে মুঠ আখৰৰ সংখ্যা কিমান জানানে? 400ৰো বেছি। সেইকাৰণে কৈছোঁ, অসমীয়া শব্দ একতাৰ বৰ্ণক্ৰম নিৰ্ণয় কৰা ইংৰাজীৰ তুলনাত বহুগুণে জটিল। পিছে আমাৰ কথা এষাৰ আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই। প্ৰথম অৱস্থাত একোটা শব্দ অভিধানত বিচাৰি উলিয়াবলৈ টান পালেই চেষ্টা এৰি নিদিবা। গুৰুজনৰ সহায় লৈ এবাৰ অসমীয়া বৰ্ণক্ৰমটো আয়ত্ত কৰিব পাৰিলে বাকীখিনি সহজ হৈ পৰিব। তেতিয়া কোনোবা এটা শব্দত প্ৰথম চ বহিবনে দ্বিতীয় চ বহিব, নাইবা দন্ত্য বহিবনে মূৰ্ধন্য বহিব, সেইবোৰ কথা তেনেই পানী যেন লাগি যাব তোমালোকৰ। অভিধান ব্যৱহাৰ কৰিব নজনা মানুহবোৰে সদায় কৰি থকা বানানৰ ভুলবোৰ তোমালোকৰ চকুত অতি সহজে ধৰা পৰি গ'লে তোমালোকৰ মনত কিমান যে ফূৰ্তি লাগিব নহয়নে?

আনে শ্ৰেণী মানে শ্ৰেণীত দন্ত্যনত হ্ৰস্বইকাৰ নিদি দন্ত্যনত দীৰ্ঘইকাৰ দিয়া দেখিলে আৰু ভুল শব্দটোত ভত হ্ৰস্বইকাৰৰ ঠাইত ভত দীৰ্ঘইকাৰ দি লিখিলে তোমালোকেই শুধৰাই দিব পাৰিবা। হওক, এটা ভাষাৰ ব্যাকৰণ আৰু অভিধানৰ পাছতে ব্যৱহাৰ বিধিও এখন বৰ লাগতিয়াল কিতাপ। এটা উদাহৰণ দিলেই তোমালোকৰ বাবে কথাটো পৰিষ্কাৰ হৈ পৰিব। আমাৰ অসমীয়া ভাষাত বহুতো পশু পক্ষীৰ মাত বুজোৱা অনেক শব্দ আছে, যেনে গৰুৱে কি কৰে, হেম্বেলিয়াই, কুকুৰে ভুকে, কাউৰীয়ে ৰমলিয়াই, ম'হে তেতাই, ফেঁচাই কুৰুলিয়াই। পিছে এইবোৰ খবৰ তোমালোকে ব্যাকৰণতো নোপোৱা আৰু অভিধানেও এইবোৰৰ সম্ভেদ আমাক পোনপটীয়াকৈ নিদিয়ে। এনে বহুতো তথ্য আমাক দিব পাৰে একমাত্ৰ ব্যৱহাৰ বিধি নামৰ গ্ৰন্থই। অসমীয়া ভাষাৰ উচ্চাৰণ সম্পৰ্কেও আমি বহুত কথা আলোচনা কৰিবলগীয়া আছেই। মই প্ৰথমতেই শব্দবিলাকৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত সম্পৰ্কত আমাৰ বহুত খেলিমেলি হয়, গতিকে কোনটো শব্দ

0: বদ্ধ হোৱাৰ আগতে, তাৰমানে দুটা শব্দ যোগ কৰি এটা শব্দ তৈয়াৰ কৰাৰ আগতে গাইগুটীয়াকৈ থাকে, তেতিয়া শব্দবিলাক ব্যঞ্জনাদৰ ৰূপত আমি উচ্চাৰণ কৰোঁ। যেনে দেশ, ধন, দেহ, ক্ৰম, এইধৰণৰ আৰু বহুত শব্দ আছে। কিন্তু যেতিয়া এইবিলাক সমাসত অন্য এটা শব্দৰ লগত যুক্ত হৈ পৰে, তেতিয়া সেইবিলাক শব্দ চূড়ান্ত হয়। যেনে দেশ আৰু ভক্ত, কিন্তু যেতিয়া একেলগ হ'ব তেতিয়া আমি দেশভক্ত বুলি নকওঁ, তেতিয়া কি ক'ম? দেশভক্ত। ধন আৰু বান লগ লাগি ধনবান হ'ব শব্দটো, ধনবান বুলি আমি নকওঁ। এতিয়া কিছুমান শব্দ আকৌ আমি গাইগুটীয়াকৈ আমি মনত ৰাখিব লাগিব। দুজোপা গছৰ নাম হ'ল আম আৰু চাম, দুয়োটাই ব্যঞ্জনান্ত। যেতিয়া আম শব্দটো গুৰি শব্দৰ লগ লাগি আমগুৰি শব্দটোৰ সৃষ্টি হ'ব, তাত কিন্তু এইটো আমি আমগুৰি বুলি নকওঁ আৰু, তেতিয়া সেইটো আমগুৰিয়ে হৈ থাকিব। কিন্তু তাৰ বিপৰীতে চাম শব্দটোত যেতিয়া গুৰি শব্দটো যোগ হৈ ঠাইটুকুৰাৰ নাম হ'ব, সেইটো আকৌ আমি চামগুৰি বুলি ক'লে ভুল হ'ব, সেইটো কি হ'ব? চামগুৰি। তেনেকৈ একেজন মানুহৰ নামটো কেতিয়াবা আমি প্ৰসংগক্ৰমে বেলেগ বেলেগ ধৰণে আমি উচ্চাৰণ কৰোঁ। এজন মানুহৰ নাম হেম বৰুৱা, সেই কেতিয়াবা একেটা নামকে দেখিবা যে অন্য ঠাইত আমি হেম বুলি উচ্চাৰণ কৰিছোঁ, তেতিয়া আমি হেম বুলি নামাতো, ঐ হেম এইপিনে আহচোন, একেটা শব্দ কিন্তু। গতিকে প্ৰসংগভেদে শব্দবিলাকৰ উচ্চাৰণ কেতিয়াবা চূড়ান্ত হয়, কেতিয়াবা ব্যঞ্জনান্ত হয়। আৰু এটা নিয়ম আছে, যেতিয়া হস্বন্ত তটো থাকে, হস্বন্ত তৰ পাছত বহা দন্ত্য শটো সদায় স হিচাপে অসমীয়াত উচ্চাৰণ হয়। যেনে উৎসৱ, আমি উৎসৱ বুলি নকওঁ, উৎসৱ কওঁ। তেনেকৈ চিকিৎসা নকওঁ, চিকিৎসা বুলি কওঁ। তেনেকৈ উৎস শব্দটো মানে চোৰ্চ, তাতো হস্বন্ত ত আছে, দন্ত্য স আছে, গতিকে সেইটো আমি উৎস বুলিহে আমি উচ্চাৰণ কৰিব লাগে। কোনো কোনোৱে উৎস বুলি কয় কিন্তু কথাটো শুদ্ধ নহয়। গতিকে এইটো কথা সদায় মনত ৰাখিবা, যেতিয়া হস্বন্তৰ পাছত যেতিয়া দন্ত্যসটো বহিব, তাৰ উচ্চাৰণটো স হিচাপে উচ্চাৰিত হ'ব। এইখিনিতে মই তোমালোকক এটা পৰামৰ্শ দিওঁ, তোমালোকে পাঠবিলাক ফুটাই পঢ়িবলৈ যত্ন কৰিবা। পাঠবিলাক ফুটাই পঢ়িলে আচলতে উচ্চাৰণৰ ভুলবিলাক আমাৰ নিজৰ কাণত পৰে, তেতিয়া আমাৰ এটা সজাগতা আহে, সচেতনতা আহে। সেইটোৰ অভাৱত আজিকালি বহুত ভুল হোৱা আমি দেখিবলৈ পাওঁ। বহুত ডাঙৰ ডাঙৰ মানুহেও কেতিয়াবা শব্দটো উচ্চাৰণ হ'ব লাগে ক্ৰম বিকাশ, কিন্তু কয় ক্ৰম বিকাশ বুলি, ক্ৰম বিকাশটো ভুল। শব্দটো হ'ব লাগে লোকসেৱা, এনেই আমি লোক বুলি কওঁ, কিন্তু সেৱাটো যেতিয়া লগত যুক্ত হ'ব তেতিয়া শব্দটো উচ্চাৰণ হ'ব লোকসেৱা, লোকসেৱা বুলি ক'লে বস্তুটো ভুল হ'ব। তেনেকৈ পথিকৃত, শব্দটো হ'ব লাগে পথিকৃত, শেষত হস্বন্ত ত আছে, কিন্তু বহুতে উচ্চাৰণ কৰা আমি শুনিবলৈ পাওঁ পথিকৃত বুলি, গতিকে সেইটো এটা ডাঙৰ ভুল। এতিয়া এটা শব্দ সঘনাই ভুলকৈ উচ্চাৰণ কৰা মই শুনিবলৈ পাওঁ, সেইটো হৈছে ওতঃপ্ৰোতঃ। আচলতে তাত এই বিসৰ্গ ধ্বনিটো তাত নাই, এইটো শব্দ উচ্চাৰণ হ'ব লাগে ওতঃপ্ৰোত বুলি, ওতঃপ্ৰোত। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। চেমনীয়া ভাই ভনীহঁত, এইখিনিতে এটা কথা মন কৰাচোন, ইংৰাজী শব্দ এটা যদি পৃথিৱীৰ কোনোবা এঠাইত কোনোবা এজন ব্যক্তিয়ে অভিধানত নথকা ৰূপ এটাত যদি লিখে, এতিয়া কলেজ শব্দটোৱে ধৰা, চি অ' এল এল ই জি ই হ'ব লাগে, এইটো যদি চি অ' এল এল এ জি ই যদি কোনোবাই লিখে, পৃথিৱীৰ কোনোবা ঠাইত এইটো বস্তু শুদ্ধভাৱে গৃহীত হ'বনে, কোনোবাই গ্ৰহণ কৰিবনে? এইটো শুদ্ধ বুলি কেতিয়াও নকৰে। কিন্তু আমাৰ অসমীয়াত যদি শ্ৰেণী শব্দটো যদি কোনোবাই দীৰ্ঘিকাৰ দিয়ে, সেইটো চলি যায়, মানুহে সেইটো ভুল বুলি নধৰে। গতিকে আমাৰ মূল নীতিটো হ'ব লাগে যে আমি সদায় ব্যাকৰণ আৰু অভিধানক আমি সন্মান কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ নিয়মবিলাক আমি কেতিয়াও লংঘন কৰিব নালাগে। মাতৃভাষাৰ যদি আমি পবিত্ৰতাটো ৰক্ষা কৰিবলৈ হয়, ইয়াৰ শুদ্ধতাৰ প্ৰতি আমি সদায় সজাগ দৃষ্টি ৰাখিব লাগিব, আৰু অভিধান ব্যাকৰণ অনুযায়ী আমি ভাষাটো ব্যৱহাৰ কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। আমি পাছত যেতিয়া তোমালোকক আকৌ এবাৰ লগ পাম, তেতিয়া এইখিনি কথা আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।
1: ভাইটি ভণ্টিহঁত, চোৰাত ইমান পৰে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, এই শীৰ্ষক কথিকাটি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অসমীয়া শব্দকোষৰ প্ৰণেতা তথা লেখক হোমন্ত চলিহাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি আধুনিক গীত, পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক, বিশাখা গগৈ আৰু নন্দিনী গোস্বামীয়ে।

এইবাৰ শুনো আহা কেশৱ মহন্ত ৰচিত এটি গীত পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক আৰু বিশাখা গগৈয়ে।

ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু আনোৱাৰ আলী, নিয়ন্ত্ৰণ কক্ষত অজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, FM ট্ৰান্সমিটাৰত পপী শৰ্মা আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। চলিত বৰ্ষৰ অধ্যাপক তাবুৰাম টাইড সোঁৱৰণী বঁটা 4গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। লাভলীনা বৰগোহাঁয়ে কমনৱেলথ গেমছৰ মহিলাৰ বক্সিং শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ 6ষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। আৰু ভাৰত গ্লাছকোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ কালি 10ম দিনা 16টা পদক জয় কৰি প্ৰতিযোগিতাৰ পদক তালিকাত 4ৰ্থ স্থানলৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH भेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी। आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে নাথালা।

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ভাল দিন বেয়া দিন। রচনা কৌস্তুভমণি শইকীয়া, প্রযোজনা ঋতুপর্ণ দাসৰ। এয়া শুনক ভাল দিন বেয়া দিন।
1: হাসতে গাতে যাহাঁ সে গুজর দুনিয়া কো ভি পরুয়া না কর, হাসতে যাহাঁ সে গুজর।
2: এরা এরা শুনিছা নে, রামলালক ভাত দিবলে কোয়াসুন, মোর যাবর হইছে। সে দেরি হল,
3: তুমি ড্রেস করাসুন, রামলালে ভাত রেডি করিছে। রামলাল রামলাল, এ সাহাবর ভাত দি দে।
4: জি ম্যাম সাহেব।
3: হেরা, ই প্রধানমন্ত্রী কেতিয়ানো পাবহি?
2: 10 বজাতে পুয়াহি কথা, স্পেশাল ফ্লাইটত আহিব, আহিয়ে বাহিরে বাহিরে হেনো হেলিকপ্টারত বানপানী সাবলে যাব।
3: তুমিও যাবা নেকি প্রধানমন্ত্রীর লগত বানপানী সাবলে?
2: মই না যাও হে, মোর নিচিনা সাধারণ অফিসার এজনক প্রধানমন্ত্রীর লগত কিয় নিব? স্বয়ং মুখ্যমন্ত্রী যাব, জনসংযোগ বিভাগৰ সঞ্চালকজন যাব, রেডিও টিভির মানুষ যাব। ও এই নিউজৰ সময় হৈছে হে, রেডিওত আনাচোন।
3: ৰবা ৰবা মালতী, অ মালতী
5: বাইদেউ,
3: এ চাও সাহাবৰ টেবুলতে ট্ৰানজিষ্টৰটো আছে, লৈ আছো লোৱা।
5: এইটো ৰেডিঅ' বাইদেউ, এতিয়া বাতৰি দিব নেকি?
3: কেলৈনো, বাতৰি শুনি তই দেশৰ খবৰ ল'ব নালাগে। যা যা বাথৰুমত পৰি থকা চাহাবৰ কাপোৰকেইটা আউডালি মেলি দেগৈ, যা।
5: বাৰু বাইদেউ।
2: কি হ'ল, তই বাতৰি শুনিলেনো কি হ'ব?
3: কি হ'ব বুজা নাই, আজি কেইদিনমানৰ পৰা তাই মোৰ ওচৰত ঠেনঠানাই আছে। সিহঁতৰ গাঁৱতো বোলে পানী উঠে, পানী কেতিয়াবা বোলে একেবাৰে ছালৰ ওপৰেৰে বাগৰে। এইবাৰ পানী উঠা গম পাই তাই। হেৰা, এই ভলিউমটো অলপ কমাই দিয়া না।
2: হ'ব হ'ব, তুমি অলপ মনে মনে থাকাচোন, নিউজটো শুনি লওঁ। চা এই আচাৰ বটলটো এফালে দিয়াচোন। মাছ ক'ৰ পৰা আনিলাহে?
3: এই কালি আবেলি মানুহ এজনে দি থৈ গৈছে জানা, কৈছে মহন্ত দিয়া বুলি ক'লে বোলে ছাৰে গম পাব। জানো তোমাৰ কোনোবা?
2: ৰ'বাচোন ৰ'বা, নিউজটো শুনিবলৈ দিয়া।
6: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, ৰাতিপুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ইন্দ্ৰজিৎ দাসে। অসমত হোৱা প্ৰলয়ংকৰী বানপানী পৰ্যবেক্ষণৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী আজি পুৱা 10 বজাত এখন বিশেষ বিমানেৰে আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'বহি। প্ৰধানমন্ত্ৰী বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে এখন সেনাবাহিনীৰ হেলিকপ্টাৰেৰে বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰিবলৈ যাব। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ বানপানীয়ে নিতৌ ন ন অঞ্চল বুৰাই পেলোৱাৰ বাতৰি আমালৈ আহি আছে। কাজিৰঙাত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা গড় হত্যাৰ ঘটনাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় বন মন্ত্ৰী।
3: এবাৰো গাখীৰৰ টিন কেইটামান বেছিকৈ আনিবা না।
2: ৰবাহে, ৰিলিফৰ কামত মই তাকুৰি ঘূৰাদি ঘূৰি আছো, তোমাৰ আকৌ সেইবোৰ চিন্তা।
3: চিন্তা কৰিব লাগিবতো, মই গৃহস্থনীজনীয়ে যদি চিন্তা নকৰোঁ এইবোৰ চিন্তানো কোনে কৰিব? তুমিতো অফিচলৈ

0: খুবেই ব্যস্ত। যোৱাবাৰ ৰিলিফৰ পৰা ৰাখি থোৱা বস্তুখিনিয়ে আমাৰ গোটেই বছৰৰ বাবে হৈ যোৱা নাই জানো?
1: হেৰা, এইবোৰ সাহায্যৰ বস্তু বুজিছা? বানপানীত সকলো উঠি ভাঙি যোৱা নিথৰুৱা মানুহক দিবলৈ চৰকাৰে দিছে। তোমাৰ মোৰ দৰে ওখ নিৰাপদ ঠাইত সজা চৰকাৰী বঙলাত আৰামত থকা মানুহৰ বাবে এইবোৰ নহয় নহয়।
0: হ'লেও দিয়াচোন, এনেকুৱা সুবিধা বছৰেকত এবাৰহে আহে।
2: দেউতা, তুমি অফিচলৈ যাবলৈ ওলালা নেকি?
1: অঁ, ওলাইছোঁ পুনা। মই আকৌ আজি বাহিৰে বাহিৰে সাহায্য শিবিৰলৈ যাব লাগিব নহয়। মানুহবোৰে ঠিকমতে সাহায্য পাইছে নে নাই সেইবোৰ চাব লাগে। অলপ চকু নিদিলে তলৰ অফিচাৰবোৰে বৰ গা এৰা দিয়েও।
3: দেউতা, এইবাৰ কিন্তু আমাৰ বস্তুটো আনিবই লাগিব।
1: বস্তু কি বস্তু মাজনী?
3: সেইয়া কি বস্তু পাহৰিলাই হ'বলা, এইবাৰ কিন্তু আমাক লাগিবই। তোমাৰ তলত কাম কৰা মহন্ত খুৰাও আনিছে, তুমি কিয় নোৱাৰিবা?
1: অ' কম্পিউটাৰটো, সেইটো বহুত দামো মাজনী।
3: নহ'ব, আমাক লাগিবই।
2: সেইটো হ'লে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে। চিনেমা হলত গৈ চিনেমা চোৱাত কিমান যে অশান্তি! কম্পিউটাৰটো হ'লে ঘৰতে বহি বহি আৰামত চিনেমা চাব পাৰি।
1: আহ, তোমালোকৰ পৰা আৰু নোৱাৰি। বাৰু বাৰু, কোৱাচোন, তোমালোকে পঢ়া সামৰিলাই হ'ব পাৰে।
0: বুজিছা, কথাটো জনা ময়ো ভাবিছোঁ। কম্পিউটাৰ এটা লাগে জানা, টিভিত চব সময়তো আৰু মন পচন্দৰ চিনেমা নিদিয়ে। সেইটো হ'লে মনৰ খুচিত চাব পাৰিম জানা। তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা, মইহে জানো দিনৰ দিনটো কিমান বোৰ লাগে।
1: তুমিও এতিয়া সিহঁতৰ ফলীয়া হ'লা যেতিয়া আৰু নোৱাৰি। বাৰু বাৰু বাৰু, মই এতিয়া আহোঁ।
2: দেউতা, নাপাহৰিবা দেই।
3: বাই দেউতা, টাটা।
1: বাই বাই।

0: হেল্ল' অঁ মই ফুকনে কৈছোঁ। কোনে কৈছে? মিষ্টাৰ সুন্দৰলাল? আচ্ছা আচ্ছা আচ্ছা, ব্যস্ত জানেই নহয়, বানপানীৰ ডিউটি। কি ক'লে? মোৰ লগত কনফিডেঞ্চিয়েল কথা হয় নেকি? তেনেহ'লে সোনকালে আহক, অলপ পাছত মই ওলাই যাম। অঁ অঁ বাৰু, থৈছোঁ।
1: ছাৰ
0: চুত চাহাবক মাতাচোন।
1: হয় ছাৰ।
2: ছাৰ মোক মাতিছিল।
0: অঁ মহন্ত, গুদামত থকা সাহায্যৰ বস্তু বাহিনীবোৰ চেক কৰিছেনে? কেনেকুৱা, মানে ভাল বস্তু আছেনে?
2: ভাল ছাৰ, চাউল, দাইল, গাখীৰৰ টিন, বেবী ফুড, এইবোৰ বেষ্ট কোৱালিটিৰ ছাৰ। কাপোৰ কানিবোৰ অৱশ্যে অলপ সস্তীয়া ধৰণৰ।
0: এটা কাম কৰকচোন, এই আটাইবোৰ বস্তুৰে আমাৰ কেইজনৰ বাবে বছৰটো যোৱাকৈ ছেপাৰেট কৰি ৰাখিব। কাপোৰ কানি বেছি ৰাখিব নালাগে, অৱশ্যে দুটামান ছেট মোক লাগিব ছাৰ্ভেণ্টৰ বাবে। অ'কে,
2: ভাল ছাৰ।
0: আপুনি এতিয়া যাওক।
1: ছাৰ ব্যৱসায়ী এজন আহিছে।
0: ব্যৱসায়ী? অঁ অঁ, আহিবলৈ দিয়া, আহিবলৈ দিয়া। আৰু শুনা, তেওঁ সোমোৱাৰ পাছত আন কাকো মোৰ ৰুমলৈ সোমাবলৈ নিদিবা।
1: ভাল বাৰু ছাৰ।
3: ৰাম ৰাম ৰাম, নমস্কাৰ ফুকন চাহাব।
0: অঁ নমস্কাৰ, বহক বহক বহক।
3: আপোনাক দুই লগ পাব বৰ মুস্কিলেই হৈছে।
0: জানেই নহয় ল এণ্ড অৰ্ডাৰৰ মানুহ, তাতে বানপানীৰ বাবে সাহাৰ্য উদ্ধাৰ কাৰ্য কত যে কি কাম।
3: হ'বই হ'বই হ'বইতো লাগিব, ইমান দায়িত্ব আপোনাৰ।
0: আচ্ছা বাৰু কওকচোন, আপোনাৰনো মোৰ লগত কেনে কি কনফিডেঞ্চিয়েল কাম আছে?
3: ৰাম ৰাম, তেনে বিশেষ একো কনফিডেঞ্চিয়েল কথা নাই ফুকন চাহাব। এই বৰ ভয়ানক বানপানী হৈছে এইবাৰ, ৰাইজৰ বহুত দুখ হৈছে। ৰাম ৰাম ৰাম ৰাম ফুকন চাহাব, বানপানীৰ বাবে ৰাইজৰ যি ৰকম কষ্ট হৈছে মই বৰ দুখ পাইছে। মইতো এজন সাধাৰণ ব্যৱসায়ী আছোঁ, ৰাইজক সহায়তা কৰিবৰ বাবে আমাৰ বৰ ইচ্ছা যায়। আপুনি যদি অলপ দয়া কৰে, মানে যদি অনুমতি দিয়ে, মই ভি অলপ ৰাইজক সাহায্য কৰিব খোজোঁ।
0: আৰে সেইটোতো বৰ ভাল কথা, দেখোন বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আপুনি সহায় কৰিব খুজিছে, সেইটোতো ভাল কথা, তাততো মোৰ অনুমতিৰ প্ৰশ্ন নাই।
3: আছে ফুকন চাহাব, আছে। মানে ফুকন চাহাব, মই আপোনাৰ লগত এটা বন্দোবস্ত কৰিব আহিছোঁ।
0: বন্দোবস্ত? কি বন্দোবস্ত?
3: মানে ফুকন চাহাব, মোৰ গুদামত বহুত বস্তা চাউল দাইল মজুত আছে। বানপানীত কষ্ট পোৱা ৰাইজক সহায় কৰিবলৈ সেই চাউল দাইলবোৰ মই দিব খুজিছোঁ ফুকন চাহাব।
0: অ' সেইটোতো বৰ ভাল কথা, আৰু আপোনাৰ দৰে দিব পৰা মানুহে যদি

0: এইদৰে ৰাইজক বিপদৰ সময়ত সহায় নকৰে কোনে কৰিব? মই আপোনাৰ এই সৎভাৱৰ বাবে আপোনাক চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ।
1: লেকিন ফুকন চাহাব, মানে মানে মোৰ মানে এটা মানে মই ক'ব খুজিছোঁ ফুকন চাহাব, লওকচোন চিগাৰেটটো খাওকচোন।
0: নাই নাই নাই, মই চিগাৰেট এৰিছোঁ। আৰু আপুনি নাজানে জানো চিগাৰেট যে স্বাস্থ্যৰ বাবে হানিকাৰক? শুনক সুন্দৰলালজী, আপুনিও চিগাৰেট এৰক।
1: ঠিক কথা চাহাব, মইতো এৰিব চেষ্টা কৰিয়েই আছোঁ, কিন্তু
0: বাৰু কওকচোন, কওক কি ক'ব খুজিছে?
1: ফুকন চাহাব, মোৰ এটা চুক্তি আছে, আপুনি দয়া কৰি মানিব লাগে, মানে মানে মঞ্জুৰ কৰিব লাগে।
0: চুক্তি? কি চুক্তি?
1: বুঢ়া নাই মানিব ফুকন চাহাব, কহিছোঁ আৰু।
0: কওকচোন কওক।
1: মোৰ গুদামত বহুত দিনৰ পৰা চাউল দাইল অলপ মজুত কৰি ৰাখিছিলোঁ। পিছে ফুকন চাহাব, আজিকালি কাৰ ওপৰত ভৰসা কৰিব? গুদাম মহৰীয়া ভালদৰে নজৰেই নিদিলে, এতিয়া দেখিছোঁ চব চাউল দাইল বৰবাদ হৈ গৈছে, কোনোবা ফালে দি পানী ভি ঢুকিছে। ৰাম ৰাম ৰাম, দাইলবিলাক লডা বান্ধি গৈছে আৰু চাউলৰ বস্তাবিলাক ভি মলঙিছে।
0: তেনেহ'লে সেইবোৰতো বেয়া হৈ গৈছে।
1: সেইকাৰণেই মই কহিছোঁ ফুকন চাহাব, আপুনি মোক কিছু সহায়তা কৰিব লাগে।
0: মই আকৌ কি সহায় কৰিব লাগে?
1: পাৰিব পাৰিব ফুকন চাহাব, আপুনিহে মোক এই সহায়টো কৰিব পাৰিব।
0: মই বুজা নাই, ভালকৈ কওকচোন।
1: আপুনি দয়া কৰি মোৰ এই মালবোৰ খটুৱাই দিব লাগে।
0: ইচ ইচ, আপুনি এইবোৰ কি কথা কৈছে? সেই পচা মলঙা বস্তুবোৰ মই বান সাহাৰ্যৰ বস্তু হিচাপে কেনেকৈ বিতৰণ কৰিম? বানপানীত মানুহৰ এনেই অৱস্থা কাহিল হৈছে, সেইবোৰ চাউল দাইল খালে মানুহ মৰিব দেখোন।
1: তেনেকৈ কিয় কৈছে ফুকন চাহাব? আপুনি আমিহে সেইবিলাক খাব নোৱাৰোঁ, বহুতেতো সেইবিলাক খায়েই জীয়াই আছে। ৰাম ৰাম ৰাম ফুকন চাহাব, মই আপোনাৰ বাবে কিবা এটা আনিছোঁ, মানে 45,000 টকাৰ বান্দল। এয়া লওক, ড্ৰয়াৰতে ভৰাই ৰাখক।
0: এইটো মানে?
1: নাই নাই ফুকন চাহাব, ৰাখক, আপোনাৰ কোনো অসুবিধা নহয়, কোনোবাই নাজানিব কথাটো, চিৰ্ফ আপুনি আৰু মই জানিব।
0: নাই নাই, মানে
2: কি
1: হল ফুকন চাহাব, আমাৰ কথাৰ জবাব নিদিলেচোন?
0: আপুনি মোক বান্ধত পেলালে। বাৰু কওকচোন, এতিয়া মই কি কৰিব লাগে?
1: কাম একদম উজু ফুকন চাহাব, মোৰ গুদামৰ পৰা মোৰ মালটো ট্ৰাক দি ৰিলিফ কেম্পত পঠাই দিম, তাৰ পৰা মালটো ৰিলিফ কেম্পত ডিষ্ট্ৰিবিউট হৈ যাব। আৰু
0: আৰু কি
1: ফুকন চাহাব, চৰকাৰী গুদামত ৰিলিফৰ বাবে অনা যিটো চাউল দাইল আছে, সেইটো মোৰ গুদামত ভৰাই দিব, মানে এক্সপৰ্ট ইম্পৰ্ট।
0: কিন্তু?
1: নাই নাই ফুকন চাহাব, কোনো কিন্তু নাই, আপুনি কিছু চিন্তা নকৰিব, চকীদাৰ আৰু গুদাম মহৰীক মই খুচি কৰি দিম, কোনো দিগদাৰ নহ'ব। আজিলৈ যাওঁ, কাইলৈ আৰু অলপ বক্সিছ আপোনাক দি যাম, আপোনাৰ কামত আহিব। এতিয়া যাওঁ ফুকন চাহাব, ৰাম।

0: অলক, দেউতাৰে কম্পিউটাৰৰ লগত চিনেমাৰ চিডি কেইখনমান লৈ আহিছে হ'ব পাই।
1: অঁ মা, দহখনমান চিডি লৈ আহিছে।
2: ঐ অলক, দবংখন লগাই দেচোন, কি মজা হ'ব। টেং টেন।
0: দেউতাৰ কলৈ গ'ল?
1: জানো কলৈ গ'ল, কম্পিউটাৰটো নমাই থৈ আকৌ গাড়ীত উঠি গুচি গ'ল। কলৈ বোলে কিবা জৰুৰী কাম আছে হেনো।
0: তহঁতনো কি ল'ৰা ছোৱালী অ', দেউতাৰক হাত মুখ ধুই কিবা এটা খাই যাবলৈতো ক'ব পাৰ।
1: দেউতা নৰলেই, কম্পিউটাৰটো ড্ৰাইভাৰে হতুৱাই গাড়ীৰ পৰা নমাই থৈ ক'লে বোলে তহঁতৰ বস্তু আনিছো, এতিয়া কিমান চাও চাই থাক।
2: অলক লগাচোন, কি চাই আছ? অ
0: মালতী, তোৰ কাম বন সামৰিলেই জানো?
3: সামৰিলোঁ বাইদেউ, ময়ো চাবলৈ বহুনে।

0: যা যা মুঢ়া টানি বহিল।
1: এই মই কার্পেটতে বহু মাবুয়ানী।
2: রামলাল গুছাচোন গুছা, মোৰ আৰ হৈছে, তুমি অলপ কাখলৈ যোৱা না।
0: অলক, তই এইটো চলাব জানো? জানো
3: জানো তো, মহন্ত খুড়া এটাৰ ঘৰত দেখিছো নহয়, ময়ো এদিন লগাই চাইছিলো।
2: দেউতালৈ যে খঙে উঠে পায়, দেউতাৰ তলতীয়া চাকৰিয়াল হৈও মহন্ত খুড়াই কেতিয়াবাই কম্পিউটাৰ ল'লে।
0: এই এজনী কেপ কেপাই নাথাকিবি, শান্তিৰে বহি থাকচোন। অলক লগাই দেচোন, লগাই দে।
3: লগাইছো মা।
4: আমি আকে রবিন হুড, রবিন হুড পান্ডে।
2: দিসুম দিসুম বড়িয়া।
3: এ জনি রসুন সাইথা।
4: পুলিশ वाले को ठोकने का अंजाम पता है क्या? 21 साल जेल और ठुकाई अलग से। और उसी पुलिस वाले ने अगर तुम्हें ठोका तो प्रमोशन अलग से और बहादुरी का मेडल भी।

0: এইবোৰ চাউল দাইল খাই পেটৰ বেমাৰত মৰাতকৈ বানপানীত উটি যোৱাই ভাল আছিল।
1: চৰকাৰে এইবোৰ কি চাউল দাইল দিছে জানো? দাইলবোৰ লতা বন্ধা, চাউলবোৰ উখুমা উখুম গোন্ধোৱা।
2: এইবোৰ বস্তু গৰু ছাগলী হাঁহ কুকুৰাক দিবলৈ অলায়ক। চৰকাৰে আমাক কি বুলি ভাবিছে?
0: ৰ'বাচোন ৰ'বা, কেইখনমান গাড়ী আহিছে দেখোন। কোনোবা মন্ত্ৰী অফিচাৰ আহিছে হ'বলা, ভালেই হ'ল। আহক ৰাইজ, আহক, আমি তেওঁলোকক এই চাউল দাইলবোৰ দেখুৱাম।
2: আহক ৰাইজ, আমাক তেওঁলোকে কি বুলি ভাবিছে?
3: বলক বলক বলক
4: যাব লাগিব।
3: কি বুলি ভাবিছে?
0: ৰ'ব ৰ'ব ৰ'ব, এটা কাম কৰোঁ, আমি প্ৰত্যেকেই এই ৰিলিফত দিয়া চাউল দাইল একাজলি একাজলি লৈ লওঁ, তেওঁলোকক দেখুৱাব লাগিব তেওঁলোকে আমাক কি বুলি ভাবিছে।
3: কি বুলি ভাবিছে
5: ৰাইজ? আমি আপোনালোকক লগ পাবলৈ আহিছোঁ।
0: আমাক আপোনালোকে মাৰিব খুজিছে নেকি? হে
5: ৰাইজ, ৰাইজ, আপোনালোকৰ কি অসুবিধা হৈছে আমাক কওক। আৰু এয়া চাওকচোন, এখেতসকল যে আহিছে, এই এখেতসকল হ'ল সৰ্বদলীয় প্ৰতিনিধি, আপোনালোকৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ আহিছে।
6: শুনক শুনক শুনক শুনক ৰাইজ, ৰাইজ শুনক, আপোনালোকে হুলস্থুল নকৰিব, ধীৰে সুস্থিৰে আপোনালোকৰ ক'বলগীয়াখিনি কওক। আমি বিভিন্ন ৰাজনৈতিক দলৰ যদিও ৰাইজৰ প্ৰতিনিধি, মানে আপোনালোকৰেই প্ৰতিনিধি।
0: হেৰি, আপোনালোকে এতিয়া আমালৈ পিঠি দিলে নহ'ব নহয়।
7: অঁ নহ'ব, বছৰে বানপানী আমাক আথানি আবানি কৰে, ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক।
6: হ'ব, আমি বাৰু বিধানসভা আৰু লোকসভাত এই বিষয়ে প্ৰস্তাৱ দাঙি ধৰিম, আপোনালোকে চিন্তা নকৰিব।
8: ৰ'ব ৰ'ব, কওকচোন বাৰু, আপোনালোকে ৰিলিফৰ বস্তু বাহানি ঠিকমতে পাইছেনে?
0: ঠিকমতেই পাইছোঁ, ঠিকমতেই পাইছোঁ, আৰু এয়া আমি তাৰ নমুনা লৈ আহিছোঁ। এয়া চাওক, চাউল পচা, আৰু এয়া এয়া দাইল, চাওক চাওক।
3: নাকৰ ওচৰত লৈ চাওক।
0: এতিয়া কওকচোন, আমি মানুহ নে কোনোবা ইতৰ প্ৰাণী? হে, জন্তু জানোৱাৰকো এই আহাৰ দিব নোৱাৰি, অথচ আজি কেইবাদিনৰ পৰা সাহায্যৰ নামত আমাক এইবোৰ গোন্ধোৱা মলঙি যোৱা চাউল দাইল দিয়া হৈছে, আমি তাকে খাই প্ৰাণ ৰক্ষা কৰিব লগা হৈছে।
7: এইবোৰ খাই প্ৰায়বোৰৰে পেটৰ অসুখ হৈছে।
6: ফুকন ছাৰ, আপুনি এইবিলাক ডিষ্ট্ৰিবিউট কৰাৰ আগতে ভালদৰে চেক কৰা নাছিল নেকি?
9: নাই নাই, কৰাইছিলোঁ ছাৰ, কৰাইছিলোঁ, কিন্তু কি কৰিব ছাৰ, এই গুদামত থাকোঁতেই বস্তুবোৰ এনেকুৱা অৱস্থাত পোৱা হৈছে।
8: এইবাৰ এইবাৰ বিধানসভাত চৰকাৰী পক্ষই ভাল প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব।
6: আপোনালোকে চিন্তা নকৰিব, আমি বিৰোধী পক্ষৰ তৰফৰ পৰা বিধানসভাত এই বিষয়ে এটা জৰুৰী তদন্তৰ দাবী কৰিম।
8: আমি আহোঁ ফুকন, আপুনি নিজে ইয়াৰ এটা তদন্তৰ ব্যৱস্থা কৰিবলৈ ল'লে ভাল হয়।
9: ভাল বাৰু ছাৰ, মই কৰিম।

0: হেৰা কি হ'ল? তুমি দেখোন কিবা মন মাৰি আছা? ভাত খোৱা গো, আজি মাছ মাংস দুয়োটাই ৰান্ধিছোঁ।
1: দেউতা, আজি কম্পিউটাৰ হোৱা খানা। অলকে ৰামলালক লৈ নিজেই বজাৰ কৰি আনিছে, মধুৰ ভাণ্ডাৰৰ পৰা মিঠাইও লৈ আনিছে।
2: ভাত খাই উঠি আৰু এখন চিনেমা চাব লাগিব। দেউতা, তুমিও চাবা, এইখন বৰ মজাৰ। বাহুবলী একেবাৰে নতুন চিনেমা।
3: মোৰ গা মন ভাল নহয় অপুনা, তহঁতি চাহ মই নাচাওঁ। এই সৰ্বদলীয় পাৰ্টিটোৰ লগত ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি মোৰ বৰ ভাগৰ লাগিছে।
0: বাৰু হ'ব হ'ব দিয়া, খাই উঠি শুই থাকিবা বুজিছা। অ শুনিছা, কথা এটা ক'বলৈ পাহৰি আছোঁ জানা। এই অথনি ট্ৰাক এখনত আমি চাউল দাইল গাখীৰৰ টেন বেবী ফুড কাপোৰ এই আটাইবোৰ নমাই থৈ গ'লহি। আমাৰ অহা বানপানীৰ সময়লৈ হৈয়েই যাব। পিছফালৰ ৰামলালৰ শোৱা কোঠাটোৰ কাষত যে সেই যে খালী ৰুমটো আছে তাতে চাউল দাইলবোৰ থৈছোঁ, গাখীৰৰ টিন আৰু বেবী ফুডবোৰ ৰেকৰ ওপৰত থৈছোঁ। হেৰা কি হ'ল, তুমি ভাত নাখালা যে, গা বেছিকৈ বেয়া কৰিছে নেকি?
3: নাই হে, মোৰ কিবা ভাত খাবলৈ মন।

0: শুনা, চলিহা ডাক্তৰলৈ ফোন কৰ নেকি বাৰু।
1: নাই, নালাগে নালাগে, চলিহা ডাক্তৰে মোৰ বেমাৰ ভাল কৰিব নোৱাৰে।
0: চাওঁ চাওঁ চাওঁ কপালখন চাওঁ, টেম্পাৰেচাৰটো ঠিকেই আছে। ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি ভাগৰ লাগিছে চাগে। শুই থাকা, ভাল পাবা।

0: হেৰা হেৰা নুঠা নেকি? 7:30 বাজিল।
1: উঠো ৰবা, এই পেপাৰখন দিছে নেকি? হে
0: অঁ দিছে,
1: চাওঁ দিয়াচোন পেপাৰখন।
0: এয়া লোৱা।
1: হেৰি, মদাৰ তলা গাঁও পানীৰ তলত গাঁৱৰ ৰাইজ আশ্ৰয় শিবিৰত, মা আৰু ভাইটি ভণ্টিহঁতো চাগে এতিয়া আশ্ৰয় শিবিৰত, আৰু আৰু মই ইয়াত মহা আৰামেৰে আছোঁ। নাই নাই নাই নাই, মই যাব লাগিব, আজিয়ে যাব লাগিব, মাহঁতক ইয়ালৈ লৈ আহিব লাগিব। হেৰা হেৰা, শুনিছানে?
0: কি হ'লনো?
1: আহচোন আহ শুনা, আমাৰ গাঁৱৰ ঘৰটো পানী উঠিছে, এচোন এয়া পেপাৰত দিছে, মই অলপ পাছতে গাঁৱৰ ঘৰলৈ যাম। মাহঁতৰ কি হৈছে, কেনেকৈ আছে, বৰ চিন্তা লাগিছে।
0: চিন্তা কৰিবলৈ কিটো আছে? চৰকাৰে ৰিলিফ কেম্প পাতিছে যেতিয়া, আছে চাগে তাতে।
1: নহয় মোৰ বৰ চিন্তা হৈছে ৰ'বা, মই যাওঁ বুজিছানে, মানে মই যাবই লাগিব। ৰামলাল ৰামলাল!
2: হাজি ছাৰ।
1: তই বেগতে মধু ড্ৰাইভাৰ জীপখন উলিয়াবলৈ কচোন, যা।
2: হ'ব ছাৰ।
1: মই এতিয়া গাঁৱলৈ যাম, যা দেৰি নকৰিবি।

0: তুমি কিন্তু যাবা আৰু আহিবা দেই, তাত যি টি খোৱা বোৱা নকৰিবা। কিন্তু টিফিনত খোৱা বস্তু দিছোঁ, ফ্লাস্কত চাহ আৰু ৱাটাৰ বটলত পানী দিছোঁ। শুনা, নিজৰ দেহালৈ চাবা কিন্তু।
1: বাৰু হ'ব দিয়া, হ'ব দিয়া, সেইবোৰ কথা হ'ব, মই আহিছোঁ।

0: মধু, চাওক গাড়ীখন এইখিনিতে অলপমান শ্ল' কৰাচোন।
1: ভাল ছাৰ।
0: ৰ'বা চোন, ৰ'বা ৰ'বা। হেৰা মধু, এইখিনিতে এখন এল পি স্কুল আছিলহে, সেইখনতে মই পঢ়িছিলোঁ। অঁ, মই পঢ়িছিলোঁ বুইছা, কিন্তু এতিয়া ধৰিব পৰা নাই দেখোন। চব ঘৰৰ মধু চেদি পানী বাগৰিছে, একো চিনেই ধৰিব পৰা নাই।
1: সেই যে দীঘল ঘৰটো দেখিছে, সেইটো সেইটোৱে হ'ব চাগে আপুনি পঢ়া স্কুলখন ছাৰ।
0: অঁ হয় হয় হয়, অঁ ঠিকেই, সেইখনেই হ'ব মই পঢ়া স্কুলখন। ইচ ইচ ইচ ইচ ইচ, বেৰবোৰ পানীয়ে উটুৱাই নিলে। মধু
1: ছাৰ,
0: বহুত

0: স্মৃতি লুকাই আছে হে মোৰ এই স্কুলখনৰ লগত। বুইছা, স্কুলৰ সন্মুখত থকা পথাৰখনত আমি আবেলিয়া বুলি টেঙা বল খেলিছিলোঁ। এই ৰবাব বা চকলা টেঙা যে থেতেলিয়াই লৈ খেলে, তোমালোকে খেলিছিলা নে বাৰু?
1: খেলিছিলোঁ ছাৰ, আমিও খেলিছিলোঁ টেঙা বল।
0: তোমাৰ ঘৰ ক'ত আছিল বুলিছিলা?
1: ইয়াৰ পৰা দক্ষিণে ছাৰ, 2 ঘণ্টামানৰ বাট।
0: অ', তেতিয়াহ'লে তোমালোকৰ গাঁৱতো চাগে পানী উঠিব পাৰে?
1: হয় ছাৰ, আমাৰ গাঁৱতো প্ৰতি বছৰেই পানী উঠে।
0: এই হয় নেকি? অ', তোমাৰ তিৰোতা ল'ৰা ছোৱালী গাঁৱতে আছে নেকি?
1: হয় ছাৰ, এই অৱস্থাত যে সিহঁত ক'ত আছে, কি খাবলৈ পাইছে, বৰ জানিবলৈ মন গৈছে ছাৰ। ইমাৰ্জেঞ্চি ডিউটি, এৰি যাওঁনো কেনেকৈ? ছাৰ, আমি আহি পাইছোঁহে নেকি?
0: হয় নেকি? অঁ অঁ, ঠিক আছে, ৰাখাচোন ৰাখা।
2: কোন চাহাব হে?
3: কেলে আমাৰ যমুনাবাইৰ ল'ৰা পৰদেৱ ফুকন, নগৰত থাকে, ডাঙৰ অফিচাৰ।
2: অ', এই বানপানীৰ সাহায্যৰ বস্তু বাহানিবোৰ বোলে তেওঁই দিয়া মেলা কৰে, এইবোৰৰ মালিক বোলে তেওঁই।
4: হয়নে? পিছে যমুনাবাইৰ ল'ৰা হয়নো, সিনো বাৰু আমাক এনে বস্তুহে দিব পায়নে? মুখত দিয়াৰ সাধ্য নাই, এইবোৰ বস্তু গৰু কুকুৰেও নাখাই বালক। ৰাম ৰাম, ঘূৰ কলিকাল হ'ল, দেখোন গুচিল।
3: তুমি বোপা পৰদীপ নহয়নে?
0: হয় মাহী। মাহী, আমাৰ মা আৰু ভাইটি ভণ্টিহঁত ক'ত আছে?
3: এই আছে আছে, ক'লৈ যাব, আমি আটায়ে আছোঁ গোট পিট খাই। আমি সকলো দুখৰ দিনৰ লগ বোপাই।
0: মাহী, মাৰ গা মোৰ কেনে আছে? মোৰ বৰ চিন্তা লাগি আছে।
3: ব'লা ব'লা, তেওঁলোক সিটো কোঠালিতে আছে। অঁ, সেইফালে ব'লা। চাবা চাবা, বস্তুৱে বেহানীয়ে তেনে মানুহটো সৰকিবলৈ বাটেই নোহোৱা কৰিছে। আ যমুনা বাই, আ চোৱাচোন, এয়া কোন আহিছে?
5: মোৰ সোণটো আহিছে, মোৰ মনে কৈ আছে, মই জানো নহয় তই আহিবি বুলি।
0: মা, মাটো বৰ কষ্ট হৈছে নহয়নে?
5: হে, মোৰনো কি কষ্ট অ বোপাই, ৰাইজখনৰে এলাই আঠানি হৈছে, তইনো কেনেকৈ আহিলি অ?
0: আহিলোঁ মা, মানে অফিচৰ গাড়ীলৈ আহিলোঁ। মা, আমাৰ ঘৰতো পানী সোমালনে?
5: সোমাল, বুজিছনে, চোতাল ঘৰ তেনে চেদ ভেদ নোহোৱা হ'লো, চালেদি পানী কাটিছে, বস্তু বাহানি চব ভচম উঠিল, ভনীয়েৰে তাতে জুতি লগাইছিল চকঠীয়া চেলেং চাদৰ, ভায়েৰে বাৰীত জিকা ভেন্দি আৰু পাণপুলি কেইটামান লগাইছিল, চব পানীয়ে সামৰিলেও বোপাই।
0: মা, এই আৰু ভঁৰালটো, ধানবোৰ উলিয়াব পাৰিলি নেকি?
5: সেই ক'ত উলিয়াব পাৰিলোঁ, ৰাতি চোৰ অহাৰ দৰে পানী আহিল, কোনো মতে জীৱকেইটা ৰক্ষা পালোঁ, চাঙৰ তলেদি পানী আহি পিঠিত লাগিলতহে গম পালোঁ বৰ পানী আহিছে বুলি। হেৰৌ, ভায়েৰৰ কলেজৰ কিতাপ কাগজ সোপাকে তিতি নষ্ট পালে, ভঁৰালৰ ধানবোৰলৈ আমি কন্দা নাই অ বোপাই, চৰকাৰৰ ঘৰৰ পৰা ভালে বেয়াই পেটত পেলাবলৈ চাউল দাইল অলপ অলপ দিছে, কিতাপ কাগজবোৰ তিতি নষ্ট পোৱাৰ বাবে ভায়েৰৰ মনটো বৰ বেজাৰ অ। হৈ চাচোন, হৌতো কেনেকৈ চুকত মোজোৰা মাৰি বহি আছে বোপাই। অদলিপ, এই ককাই আহিছে, আহচোন ওচৰলৈ উঠিয়া।
0: চাওঁ দিলীপ, এইফালে আহচোন। দিলীপ, তোৰ কিতাপ পত্ৰ চব তিতিলে নেকি?
6: অঁ ককাইদেউ।
0: হ'ব দে, চিন্তা কৰিব নালাগে, মই তোক পইচা দিম, তই কিতাপ পত্ৰবোৰ আকৌ কিনি ল'বি।
6: কিতাপবোৰ কিনি ল'ব পাৰিম, ইমান কষ্ট কৰি পৰীক্ষালৈ নোট লিখিলোঁ, চব পানীত তিতি উলি গ'ল।
0: কি কৰিবি আৰু, আকৌ লিখিব লাগিব নোট, অলপ কষ্ট হ'ব দে।
6: বাৰু ককাইদেউ, আমাৰ মথাউৰি বন্ধোৱা ঠিকাদাৰবোৰ তেওঁলোকে বাৰু শাস্তি পাবনে?
0: কিয়, কি হ'লনো?
6: চোৱা ককাইদেউ, বানপানী অত্যাচাৰ আমি কিমান দিনৰ পৰা পাই আহিছোঁ, মথাউৰি নথকা অৱস্থাত বানপানীয়ে আপাক জুলুকা জুলুকে শিকালে, এতিয়া মথাউৰি হ'ল, পিছে নামতহে।
5: অঁ বোপাই, এই বাৰিষা পানী উঠিলেই ধূলিৰে বন্ধা ভেটিৰ দৰে মথাউৰিটো এবখলাই ৰুৱাই নিয়ে পানীয়ে, তাৰ পাছত জল স্থল চব একাকাৰ।
0: কি কৰিবি, এইবোৰ চবতে আজিকালি দুৰ্নীতি সোমাইছে। মা, ভনী ক'লৈ গ'ল?
5: ক'ত যাব

0: আৰু ঐ উজনী, তাতে গায়ে মূৰে কম্বলখন লৈ মোচা বান্ধি বহি আছে।
1: কি হৈছে তাই, গা বেয়া নেকি?
0: অঁ, তাই গাটো বেয়া, পেটটো ফন্দি আছে, কিবা ভোক আভোক লাগে বোলে। ঐ চাচোন, এয়া কোন আহিছে?
2: অ' আই ঐ,
0: তাই উঠিবকে নোৱাৰে, বৰ দুৰ্বল, দুদিন একোকে মুখত দিয়া নাই অ।
1: আই ভনী, ভনী চা চা চা, ইচ্ছা, এই গাটো দেখোন গৰম, ডাক্তৰ চাক্তৰ আনিব লাগিছিল নেকি?
0: ইয়াতনো ক'ত ডাক্তৰ চাক্তৰ আছে হেৰৌ, এই চহৰৰ পৰা ডাক্তৰ পাৰ্টি এটা আহিব বুলি শুনি আছোঁ, কেতিয়াকৈ আহেবা? হেৰি নহয়, অঁ তই দেখোন থিয় থিয় ৰলি, এই স্কুলৰ বেঞ্চি এখনতে বহ, ৰহ।
1: হ'ব মা, হ'ব হ'ব হ'ব, মই বেছি দেৰি নবহোঁ,
0: বহ।
1: মোৰ বৰ জৰুৰী ডিউটি চলি আছে নহয়, বানপানীৰে ডিউটি চলি আছে, এই সাহায্য দিয়া, খবৰ খাতি কৰা, মন্ত্ৰী MLAৰ লগত তাকুৰি ঘূৰাদি ঘূৰি থাকিব লগা হৈছে নহয়, মানে বৰ বিজি।
0: কি কলি বোপাই, বৰ বেজি? অ নাই, এই পানী উঠিলত বেজি ক'ত বেৰত গোজা মাৰি থোৱাতেই থাকিল, সামৰি খুতৰি আনিবলৈকে নহ'ল। তোৰ কিবা ফাটিল নে কিয় বোপাই?
3: সেই তেজনী, ককাইদেউৱে বেজি বিচৰা নাই নহয়,
0: তেনে
3: ককাইদেউ যে ব্যস্ত হ'ব লগা হৈছে, খাবলৈ শুবলৈ যে সময় নোহোৱা হৈছে, তাকেহে কৈছে।
0: অ' হয় নেকি, মই বোলো তাৰ এই চোৱা গাড়ীৰ পৰা নামি বোকা পানী ফেনেকি ফেনেকি আহোঁতে হয় পটলুংটোৰ ক'ৰবাত ফাটিল নেকি।
1: মা মা, মই এতিয়া যাওঁ, পানী শুকালে তহঁত যাবিগৈ।
0: কি কলি বোপাই, তই যাৱইনে? এ নোৱাৰ নোৱাৰ হেৰৌ, ইমান দিনৰ মূৰত আহিছ, ভাত এগাজ খাই যাও।
1: নালাগে নালাগে মা, তোৰ বোৱাৰীয়েৰে টিফিন কেৰিয়াৰত কিবা কিবি ভৰাই দি পঠিয়াইছে, পানীৰ বটলো দিছে, মই আইবিত সোমাই খাই যাম।
0: থ হেৰৌ, সেইবোৰ টিফিন কেৰিয়াৰত ভৰাই অনা চেঁচা বস্তুবোৰ খাব নালাগে, মোৰ ভাত হ'লেই। ভাতনো কি, সেই ৰিলিফৰ চাউলৰ ভাত আৰু দালি, লগত তেল আৰু নিমখ, ভাজি চাজি একো নাই। ইমান দিনৰ মূৰত আহিছ, ঘৰত হোৱা হ'লেতো তই যে ভাল পাৱ, হে ঢেকীয়া শাক আৰু কচুথুৰ বিচাৰি আনিলোহেঁতেন, হে খোৱালোহেঁতেন। ইয়াতো ৰিলিফ কেম্পত সেইবোৰ বিচাৰি আনি খোৱাব নোৱাৰোঁ, চব পানীৰ তলত। অ' দিলীপ, দিলীপ, এ আন কাঁহীকেইখন লৈ আহ, ভনীয়েৰকো উঠাই দেচোন, ককায়ে ইমান দিনৰ মূৰত আহিছে, সুদাই নিকাই হ'লেও খুৱাই নপঠিয়ালে কেনেকৈ হ'ব, হে? এ বোৱাৰীয়ে মোকেহে দুখিব। আহ আহ আহ, তহঁতকেইটাও কাষ চাপি আহ, ময়ো আজি একেলগে বাঢ়ি লওঁ ভাতকেইটা, একেলগে ঘৰৰ মানুহ আটাইকেইটা লগ নেখাওঁৱেই, একেলগে খাওঁ আজি এসাঁজ। আহ
1: মা, কিবা এটা গুণ পাইছোঁ, কিহৰ গুণ জানো?
0: কিহৰ হ'ব আৰু বোপাই, এইবোৰ ৰিলিফৰ চাউলৰ পৰা ওলোৱা গুণ, ৰিলিফত কি চাউল দাইল দিছে জানো, এইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰা গুণ। কিন্তু কি কৰিবি, পেটৰ পুৰণিতকৈ গুণ ভাৱটোতো ডাঙৰ নহয়, তাকে খাইছোঁ আৰু।
3: অঁ, এইবোৰ খায়ে ভনী পেটৰ অসুখ, মোৰো পেটটো চিকুট মাৰি আছে।
0: হেৰৌ দিলীপ, ইমান দিনৰ মূৰত ককায়ে আহিছে, ভাত এসাঁজ খুৱাব খুজিছোঁ, তইনো কিয় আপদীয়া কথাবোৰ কৈছ বোপাই, খা খা বোপাই খা, ভাত চেঁচাই হ'ব এতিয়া।
1: মা,
0: অ কি হ'ল বোপাই, তোৰ গা বেয়া কৰিছে নেকি, উকালি আহিব খুজিছে যে, আই ঐ দেহি, ভোকত চাগে বহু সময় আছ, পুৱাতে ঘৰৰ পৰা ওলাই আহিলি, খাই দে খাই দে, সুদাই নিকাই ভাতকেইটা খাই দে অ বোপাই।
1: মা, মই এইবোৰ ভাত খাব নোৱাৰো।
3: মা, তই ককাইদেউ খাবলৈ জোৰ কৰিছ কেলৈ, সি এই গোন্ধোৱা পচা চাউলৰ ভাত কেনেকৈ খাব, ককাইদেউহঁতৰ সদায় ভাল চাউলৰ ভাত খাই থকা অভ্যাস নহয়, তই জানো নেজান?
0: হেৰা, হয়তো সিনো কেনেকৈ খাব, কিন্তু ইমান দিনৰ মূৰত তাক লগ পাইছোঁ,

0: পাঁচজনী হৈ মোৰ জানো পেটৰ পোৱালীকে সাজ খুৱাবলৈ মন নেযায়। কম অথনো তাক এই সাজ ভাত যাচিব লগা হৈছেনে? মোৰে দুৰ্ভাগ্য, মোৰে দুৰ্ভাগ্য।
1: মা, তহঁতে যে আজি এনেকুৱা পচা গোন্ধোৱা চাউলৰ ভাত খাব লগা হৈছে, পোক লগা দাইল খাব লগা হৈছে, এইবোৰ মোৰ কাৰণে হৈছে।
0: তোৰ কাৰণে? তই কি কৈছ মই বুজা নাই বোপাই।
2: অ ককাইদেউ, তই কি কৈছ ময়ো বুজা নাই।
1: অ মোৰ কাৰণে ৰিলিফৰ চাউল দাইলবোৰ তহঁতে খাইছ, হাজাৰ হাজাৰ বান বিধ্বস্ত।

0: এইবোৰ সব মোৰ কাৰণে হৈছে।
1: হে বোপাই, তোৰ কি হৈছে হে? এইবোৰ কি বলকিছ? মনে মনে থাক বোপাই, মনে মনে থাক। তোৰ গা বেয়া লাগিছে নেকি হে? তই দেখোন ভ্ৰম বকিছ।
0: নাই নাই, মই ভ্ৰম বকা নাই মা, মই সঁচা কথা কৈছো। বান সাহায্যৰ বাবে চৰকাৰৰ ঘৰৰ পৰা যিবোৰ চাউল দাইল দিছিল, সেইবোৰ আচলতে ভাল চাউল দাইল আছিল। কিন্তু মইহে মোৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকাৰ লোভত সুন্দৰ লালৰ গুদামত পচি থকা চাউল দাইলবোৰ বান সাহায্যৰ বাবে পঠাই দিলোঁ, আৰু আৰু চৰকাৰৰ ঘৰৰ ভাল চাউল দাইলবোৰ সুন্দৰ লালৰ গুদামলৈ পঠালোঁ। বিনিময়ত সুন্দৰ লালে দিয়া টকাৰে আজি মোৰ ঘৰত চিনেমা চলি আছে, বজাৰৰ পৰা ইপদৰ পিছত সিপদ নতুন বস্তু আহিছে, ডাইনিং টেবুলত বিধে বিধে খোৱা বস্তু ভৰি পৰিছে। কিন্তু তই মোৰ জন্মদাত্ৰী মাতৃ হৈ আৰু তুই মোৰ সহুদৰ ভাই হৈ সহুদৰা ভনী হৈ গোন্ধ ওলোৱা পচা চাউল দাইল খাব লগা হৈছে।
2: অকল আমিয়ে নহয় ককাইদেউ, সকলোৱে খাব লগা হৈছে। বান বিধ্বস্ত সকলোৱে খাব লগা হৈছে। তই তই কিয় এনে কৰিলি ককাইদেউ?
1: তই কিয় এনে কৰিলি বোপাই? এইবোৰ পচা চাউল দাইল খায়ে কিজানি ভনীয়েৰ পেটৰ অসুখ হৈছে। তইতো এনেকুৱা ল'ৰা নাছিলি বোপাই, মোৰ পেটৰ পোৱালী হৈ তই এনেকুৱা কাম কৰিলি নে?
0: মই তোৰ ল'ৰা নহয় মা, তোৰ ল'ৰা নহয়, মই কিজানি পশু হৈ গৈছো, পশুতকৈ অধম হৈ গৈছো। ক্ষমতাৰ বলত বলিয়ান হৈ টকাৰ লোভত অন্ধ হৈ মই তহঁতক ৰাইজখনক অখাদ্য খুৱাইছো।
1: অখাদ্য নহয় অ বোপাই, আমিতো এইকেইদিন এই চাউলৰে ভাত খাই আছো। খা খা হাতকীয়া ভাত, গৰমে গৰমে ভাতকেইটা খাই দে, খাই দে বোপাই, খাই দে। দিলীপ মাজনী তহঁতেও খা, ময়ো খাইছো, এইয়া খা খা। মৰো যদি আটাইকেইটা একেলগে মৰিম।
0: মই খাব নোৱাৰো মা, মই খাব নোৱাৰো।

ভাল দিন বেয়া দিন কৌস্তুভমণি শইকীয়া ৰচিত নাটকখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ফুকন প্ৰাণকৃষ্ণ মহন্ত, ফুকননী ৰীতা বৰবৰা, যমুনাবাই চেতনা দাস, ৰামলাল কৌস্তুভমণি শইকীয়া, অলক বৰ্ণিল মেধি, অজন্তা বেৰী শৰ্মা, সুন্দৰলাল দীনেশ দাস, মহন্ত সীমান্ত বাৰ্মা, দিলীপ বিশ্বজিৎ কাকতি, মধু ড্ৰাইভাৰ বলিন চৌধুৰী, প্ৰমীলা মীনা ইংতি, ৰাজনৈতিক দলৰ প্ৰতিনিধি অৱনী বৰা আৰু নয়ন প্ৰসাদ, মালতী পৰিণীতা শইকীয়া আৰু অন্যান্য চৰিত্ৰত ঋতুপৰ্ণ দাস, প্ৰবাল কুমাৰ শৰ্মা, তপন দত্ত আৰু নীলাক্ষী ডেকা।

জীৱন আলীৰ যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতী ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লৈছোঁ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠ আৰু সুৰৰ দুটিমান গীত। প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা তফজ্জুল আলীৰ।

বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত স্বগণনা প্ৰক্ৰিয়াৰে লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ বাবে মুখ্যমন্ত্ৰীৰ কেইবাটাও ঘোষণা আৰু কমনৱেলথ গেমছত ভাৰত পদক তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত। ৰাজ্যত স্বগণনাৰ প্ৰক্ৰিয়াৰে লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। 16 আগষ্টলৈ চলিবলগীয়া এই প্ৰক্ৰিয়াৰ অধীনত জনসাধাৰণে স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ ঘৰুৱা আৰু ব্যক্তিগত তথ্য প্ৰদান কৰিব পাৰিব। এই প্ৰক্ৰিয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। স্বগণনা কৰাসকলৰ বিপৰীতে এটা বিশেষ ID প্ৰস্তুত কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব আৰু স্বগণনা কৰাসকলৰ এই ID গ্ৰহণ কৰি তেওঁলোকে দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰিব। এই ক্ষেত্ৰত কোনো তথ্যৰ সালসলনি কৰিবলগীয়া হলে সেয়া সম্পূৰ্ণ কৰিহে গণনাকাৰীসকলে প্ৰকৃত তথ্য কেন্দ্ৰত দাখিল কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজিতো লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়লি বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল 2027 সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাতো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লত গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা আৰম্ভ হোৱা ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। একেদৰে শিলচৰ, কাছাৰ, পশ্চিম কাৰ্বি আংলং জিলাতো প্ৰথম পৰ্যায়ৰ কাম চলি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী নাগৰিকক লোকপিয়লৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু গণনা কৰ্মীসকলক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
1: লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ই দুটা পৰ্যায়ত সম্পন্ন। ইয়াৰে প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়লত চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এই সময়ছোৱাত চৰকাৰে নিযুক্তি দিয়া গণনাকাৰীসকল আপোনালোকৰ ঘৰলৈ এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হ'ব। অনুগ্ৰহ কৰি আপোনালোকৰ স্বগণনা ID সহজে দেখুৱাব পৰাকৈ সাজু কৰি ৰাখে। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহপিয়ল সম্পূৰ্ণ। এই তথ্যসমূহে আমাৰ দেশৰ উন্নয়নমূলক পৰিকল্পনা অধিক ফলপ্ৰসূভাৱে প্ৰস্তুত কৰাত সহায় কৰে। সেয়েহে সকলো প্ৰশ্নৰ উত্তৰ সঠিক আৰু সম্পূৰ্ণ উত্তৰ দি গণনাকাৰীসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মই আপোনালোকক বিনম্ৰতাৰ সহকাৰে আহ্বান জনাওঁ।
0: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে আঢ়ৈ

0: হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলাকেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰি ৰোল কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱা পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 21জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়ে ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামৰ ডংকামুকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ হিচাপে অসামৰিক সেৱা ইউ পি এছ চিৰ প্ৰস্তুতি শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে এই সজাগতা কাৰ্যসূচীত নেতৃত্ব দিয়ে। এই কাৰ্যসূচীত ইউ পি এছ চি তথা অসামৰিক সেৱাৰ পৰীক্ষা, প্ৰস্তুতিৰ কৌশল আৰু নিষ্ঠা তথা জনসেৱাৰ গুৰুত্বৰ দিশত আলোকপাত কৰা হয়। ভাৰত গ্লাছগুত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ কালি 10ম দিনা কালি 16টা পদক জয় কৰি প্ৰতিযোগিতাৰ পদক তালিকাত 4ৰ্থ স্থানলৈ উন্নীত হয়। ভাৰতে এতিয়ালৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পংঘলে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেইন মৰ্নিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাচ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধাৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ইপিনে নৰেন্দ্ৰ ৱেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। গুলবীৰ সিঙে পুৰুষৰ দৌৰৰ 10,000 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5,000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5,000 মিটাৰ দৌৰত পদকজয়ী প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ একেটা সংস্কৰণতে 2টা পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইপিনে পেৰা এথলেটিক্স ভাৰতৰ সুমন ৰাণাই কালি পুৰুষৰ F57 শ্বটপুট শিতানত সোণৰ পদক হস্তগত কৰাৰ বিপৰীতে শুভম জুৱেলে ৰূপৰ পদক অৰ্জন কৰে। জুডুমেটত উন্নতি শৰ্মাই মহিলাৰ 63 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত স্বগণনা প্ৰক্ৰিয়াৰে লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ বাবে মুখ্যমন্ত্ৰীৰ কেইবাটাও ঘোষণা আৰু কমনৱেলথ গেমছত ভাৰত পদক তালিকাৰ 4ৰ্থ স্থানলৈ উন্নীত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটী।

মহাবাহু শ্রোতাসকল, আগবঢ়াইছো শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰিয় শ্রোতা, অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো কোৰা কাগজ থা ইয়ে মন মেৰা। এই গীতটি আৰাধনা ছবিৰ পৰা, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে নাৰেংগীৰ পৰা নিকিতা তালুকদাৰ, সুমি তালুকদাৰ, গৌতম দাস আৰু বীণা দাসে।

0: জীৱনৰ ন অধ্যায় আমাৰ লোকপিয়ন আমাৰ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: কল্পতৰু অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে মিৰ্জাৰ পৰা দুলুমণি, হাসনা, ৰূপাঞ্জলি, বন্যা আৰু চয়নিকাই। এয়া তেওঁলোকৰ অনুৰোধত আগবঢ়াইছোঁ অংগৰাগ মহন্তৰ কণ্ঠত ৰামধেনু ছবিৰ এই কীৰ্তি।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ইংলিছ উইংলিছ ছবিৰ এটি গীত, শিল্পা ৰাওৰ কণ্ঠত। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে জালুকবাৰীৰ পৰা মণিমালা বৰা, জুপিতৰা কলিতা, হিমাশ্ৰী কলিতা আৰু প্ৰভাত কলিতাই।

বাইদেউ বোলনী সমূহ শ্ৰোতাকে সম্ভাষণ জনাই এয়া দেওবাৰৰ বোলনি আৰম্ভ কৰিছোঁ। আজি আনিছোঁ প্ৰফুল্ল বৰা ৰচিত নাটক হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড। প্ৰেম আৰু সংগীতেৰে আৰম্ভ কৰা নিৰূপম আৰু পূবালীৰ জীৱনলৈ আহিল প্ৰচণ্ড এজাক ধুমুহা। ধুমুহাৰ সংগীতৰ লয়ৰ সৈতে নিৰূপম আৰু পূবালীৰ যুগ্ম জীৱনৰ লয় ৰজিতা খালেনে বাৰু? আহকচোন এইবাৰ শুনো হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড।

0: আপোনালোক ক'ৰ পৰা আহিছে?
1: আমি দৈনিক বাতৰিৰ স্থানীয় সংবাদদাতা। আপোনাৰ বোৱাৰীৰ লগত অলপ কথা পাতিব খুজিছিলোঁ আৰু তেখেতৰ এখন ফটো।
0: বাতৰিটো প্ৰকাশ হৈ গৈছে আৰু নতুন কি বাতৰি লাগে?
1: আমি মানে অলপ বহলাই মানে ঘটনাটো ঘটাৰ আৰম্ভণিৰ পৰা শেষলৈকে সজাই পৰাই দিব খুজিছোঁ।
0: শুনক, বোৱাৰী এতিয়া নাই, মহিলা সংগ্ৰাম সমিতিৰ সদস্যাসকলৰ লগত গৈছে নিজৰ ষ্টেটমেণ্ট দিবলৈ। অ' জগবন্ধু,
2: অনুপম,
0: আহা আহা। আৰু কথাটো মিছা, তেনেধৰণৰ কোনো দুৰ্ঘটনা বোৱাৰীৰ হোৱা নাই, মাত্ৰ ৰিক্সাৰ পৰা পৰি সামান্য দুখ পোৱাত নাৰ্ছিং হোমলৈ যাবলগীয়া হ'ল। আপোনালোকে কাগজলৈ এইটো স্পষ্টীকৰণ দি দিয়ক, আপোনালোকে ডি চি অফিচলৈ গ'লে সকলো গম পাব।
3: এই ৰজনী, ৰজনী,
0: আপোনালোকে যাওক, ৰৈ আছে কিয়?
4: অনুপম, বোৱাৰীয়ে অস্বীকাৰ কৰিবতো?
0: কৰিব। মই নিৰুপমকো লগত পঠাই দিছোঁ।
5: মোক মাতিছিল নেকি দেউতা?
0: অঁ, মাতিছিলোঁ। যা, মিঠাই যোগাৰ কৰ আৰু মাংস মাছ আনগৈ যা। জগবন্ধুৱে ভাত খাব ইয়াত।
5: আজি কিবা উৎসৱ হ'ব নেকি দেউতা?
0: উৎসৱ নহয়, মহোৎসৱ হ'ব। যা, সোনকালে বজাৰৰ পৰা আহ।
5: যাম যাম, সোনকালে নহয়, অতি সোনকালে যাম।
6: হেৰি, নিৰুপম আৰু বোৱাৰী দেখোন এতিয়াও আহি নাপালেহি, মই অকণমান আগবাঢ়ি যাওঁ নেকি?
0: নালাগে নালাগে, সিহঁতৰ কাম শেষ হ'লে নিজেই সোনকালে আহিব। কোন আহিল?
6: অঁ, নিৰুপম দেখোন অকলেহে আহিল।
0: কি হ'ল, তই গুচি আহিলি যে? বোৱাৰী ক'ত?
2: আহিব, অলপ দেৰি হ'ব।
6: তই একেবাৰে লগতে লৈ নাহিলি কিয়?
2: গুচি নাহি কি কৰিম মা, তাত মানুহ থাকিব পাৰে নেকি? মানুহবোৰক কি চাওঁ নি, মই যেন এটা চিৰিয়াখানাৰ জন্তু। গাড়ীত উঠাৰ পিছতো গাড়ীৰ ওচৰলৈ আহি মানুহবোৰে জুমি জুমি চাইছে।
0: নিৰুপম,
2: মই লীনাক থৈ আহিছোঁ লগত,
0: তুমি অলপ ৰেষ্ট লোৱাগৈ যোৱা।
2: খুৰা, ৰেষ্ট আৰু কি ল'ম, জিৰণি ল'ম বুলি ভাবিলেও মানুহে জানো জিৰণি ল'ব পাৰে।

0: লীনা
1: কিন্তু লীনাই আহি কান্দিছে কিয়?
2: তেতিয়াহ'লেতো বোৱাৰীয়েকে লীনা আচোন বোৱাৰক এৰি থৈ আহিলি যে আৰু আহি তই কান্দিছ?
0: কচোন তই কিয় কান্দিছ?
2: বোৱাৰে ষ্টেটমেণ্ট দিলে
0: দিলে
2: কি ষ্টেটমেণ্ট দিলে? ঘটনাটো মিছা বুলি কৈছেতো
0: বৌৱে।
2: ক কি বুলি ক'লে
0: বৌৱে?
2: কচোন
0: নক কিয় কি বুলি ক'লে? বৌৱে সঁচা বুলি ক'লে। কি সঁচা বুলি ক'লে? মা বৌৱে সঁচা বুলি ক'লে। এতিয়া কি হ'ব মা? মোৰ বিয়া, এইখন ঘৰৰ সন্মান,
2: সেইটো সঁচা বুলি কৈ বোৱাৰীয়ে দেখিছোঁ এটা সপোনা মাতি আনিলে। সঁচা বুলি ক'লে বোৱাৰীয়ে, সঁচা বুলি ক'লে। নিৰুপম, নিৰুপম, নিৰুপম, নিৰুপম!
1: দেউতা, দেউতা, লীনাৰ কথা মই শুনিছোঁ দেউতা, কিন্তু নহয়, পোৱালীয়ে এই কথা সঁচা বুলি ক'ব নোৱাৰে দেউতা, কাৰণ পোৱালীক মই মোৰ শপত দি কৈছিলোঁ সেই কথা মিছা বুলি ক'বলৈ। সঁচা বুলি ক'লে মই আত্মহত্যা কৰিম বুলি
2: কৈছিলোঁ।
1: ইয়াৰ পিছতো পোৱালীয়ে সঁচা বুলি ক'ব নোৱাৰে দেউতা। পোৱালী মোৰ প্ৰতি, এই ঘৰখনৰ প্ৰতিজন মানুহৰ প্ৰতি ইমান নিৰ্দয় হ'ব নোৱাৰে দেউতা।
2: নিৰুপম, কিন্তু বোৱাৰীয়ে সঁচা বুলি ক'লে।
1: পোৱালীয়ে এই কথা সঁচা বুলি ক'বই নোৱাৰে দেউতা। হয়তো হয়তো মহিলা সদস্যাসকলে জোৰ কৰি পোৱালীক সঁচা বুলি ক'বলৈ বাধ্য কৰাইছে। যদি জোৰ কৰি সঁচা বুলি ক'বলৈ তেওঁলোকে বাধ্য কৰাইছে, তেন্তে সেইসকলক কাকো মই ক্ষমা নকৰিম দেউতা। মই সিহঁতক গুলিয়াই গুলিয়াই শেষ কৰি দিম।
2: নিৰুপম,
1: গুলিয়াই গুলিয়াই শেষ কৰি দিম। নিৰুপম, নিৰুপম।

0: নোৱাৰিলোঁ, মিছা কথা ক'ব মই নোৱাৰিলোঁ।
1: কিন্তু কিয় কিয় তুমি মিছা বুলি ক'ব নোৱাৰিলা? মোৰ জীৱনৰ কথা, তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ কথা, এই পৰিয়ালটোৰ কথা তুমি কিয় এবাৰো ভাবিব নোৱাৰিলা? পোৱালি, তুমি আমাৰ ওপৰত এনেকৈ প্ৰতিশোধ লোৱা বুলি মই ভাবিব পৰা নাছিলোঁ। এতিয়া এতিয়া লীনাৰ বিয়াখন কি হ'ব? বিয়াখন ভাঙি গ'লে তাই যদি কিবা এটা কৰি পেলায়, তাৰ কাৰণে দায়ী কোন হ'ব? এইখন ঘৰৰ মানুহে যি কথা মিছা বুলি কৈ প্ৰতিবাদ কৰিলে, সেই কথা তুমি সঁচা বুলি কৈ এইখন ঘৰৰ মানুহক বিচলীয়া বুলি সমাজৰ ওচৰত পৰিচয় কৰি দিয়ালা, এয়া তুমি কি কৰিলা ভূপালী? এয়া তুমি কি কৰিলা?
0: ইয়াৰ বাহিৰে মোৰ কোনো উপায় নাছিল। মই যদি এই কথা আজি মিছা বুলি ক'লোহেঁতেন, তেন্তে সেই পশুকেইটা হাৰি গ'লহেঁতেন, আৰু হাৰি গ'লে সিহঁতে মোৰ দৰে আৰু বহুতো বোৱাৰীক পুনৰ কলংকিত কৰিলেহেঁতেন। মই মোৰ কথা ভবা নাই, ভাবিছোঁ দেশৰ শ শ গৰাকী যুৱতী বোৱাৰীৰ কথা। মোৰ কাৰণে যদি সেই পশুকেইটা ধৰা পৰে, তেন্তে দেশৰ বহুতো যুৱতী বোৱাৰী এনে জঘন্য দুৰ্ঘটনাৰ পৰা বাচি যাব।
1: তুমি আনৰ ভৱিষ্যতৰ কথা ভাবিলা, কিন্তু এইখন ঘৰৰ কথা ভাবিব নোৱাৰিলা। কিয়? কি কাৰণত তুমি এইখন ঘৰৰ কথা ভাবিব নোৱাৰিলা?
0: নোৱাৰিলোঁ, সেই কথা মই ভাবিব নোৱাৰিলোঁ। এইখন ঘৰৰ কথা নাভাবি, নিজৰ কথা নাভাবি, আপোনাৰ কথা নাভাবি মই এটা জাতিৰ ভৱিষ্যতৰ কথা ভাবিলোঁ। মই ইয়াৰ পিছত আত্মহত্যা কৰিব লাগিছিল, কিন্তু আত্মহত্যা কৰিব নোৱাৰিলোঁ।

0: তথাপিও আপনালোকে ভাবিলক মোর মৃত্যু হয়েছে।
1: মৃত্যু মৃত্যু হল মোর অন্তরাত, মোর হৃদয়াত। তোমার অপমৃত্যু ইতিমধ্যে হয়ে গেল। মই আরো মোর অন্তরাত, মোর হৃদয়াত তোমাক বিচারি না পাও। মই আজি অকলশরীয়া, নিঃসঙ্গ।
0: নিঃসঙ্গতা সদায় নাথাকে, নিঃসঙ্গতা এদিন সঙ্গী বিচাৰি আনে। শুনক, আপোনালোকে এদিন সকলো ঘূৰাই পাব। হেৰাই যোৱা বস্তুবোৰ সকলোৱে ঘূৰাই নাপালেও কিছুমানে ঘূৰাই পায়, আপোনালোকে পাব। মই এইখন ঘৰৰ পৰা আঁতৰি গ'লেই আপোনালোকে এদিন সকলো ঘূৰাই পাব। মই আঁতৰি গৈ আপোনালোকৰ পূৰ্বৰ মান সন্মান সকলো সমস্যাৰ সমাধান কৰি যাম। যাম, মই আঁতৰি যাম। মোৰ জীয়াই থকাৰ বাসনা নাথাকিলেও মোৰ সন্তানটোৰ কাৰণে মই জীয়াই থাকিব লাগিব। অঁ, মই জীয়াই থাকিব লাগিব। মই যাম, মই যাম।
2: বোৱাৰী, তোমাৰ সকলো কথা মই শুনিছোঁ। তুমি এইখন ঘৰৰ পৰা আঁতৰি যাব নোৱাৰা বোৱাৰী।
1: সেইখন ঘৰ, যিখন ঘৰৰ মূল্য তেওঁ দিব নোৱাৰিলে, আজি সেইখন ঘৰৰ মূল্য কি তেওঁৰ ওচৰত আছে? তেওঁক যাবলৈ দিয়া মা।
2: তই এই কথা আকৌ এবাৰ ভাবিছা নিৰূপম?
1: এবাৰ ভবা কথাবোৰ আকৌ বাৰে বাৰে কিমান ভাবিম মা। তেওঁ যাওক, তেওঁ যোৱাত আজি মোৰ কোনো দুখ নাই, চকুত মোৰ চকু পানী নাই, আজি মোৰ হাঁহিবলৈ মন গৈছে মা।
2: কিন্তু কিন্তু তই পাহৰি নাযাবি, বোৱাৰীৰ গৰ্ভত তোৰ সন্তান, তই পিতৃ হ'বলৈ ওলাইছ।
1: ভাবিছিলো সেই পিতৃত্বৰ দাবী মোৰেই, কিন্তু আজি আৰু নকৰোঁ। সেই সন্তানৰ পিতৃ আৰু মই নহয় মা, সেই সন্তানৰ পিতৃ আৰু মই নহয়।
2: You're bummed.

0: হেৰা, মুখ ঢাকি শোৱাজন তুমিয়েই নে?
1: অ' দাদা, কি কৰিব দাদা, গা ভাল নহয়, শুই আছোঁ। বহক দাদা, বহক।
0: পিছে মই কিয় আহিলোঁ গম পাইছাই নহয়?
1: পাইছোঁ দাদা, পাইছোঁ। ৰ'ব, ঘৰ ভৰাৰ আগতে আপোনাক এটা বেলেগ কথা কওঁ। আগৰবাৰতো নিৰুপমৰ লগত মোৰ ভাগিনীজনীৰ বিয়াখন ঠিক কৰি নিদি বেলেগ এজনীকে ঠিক কৰি দিলে। এইবাৰ কিন্তু ঠিক কৰি দিব লাগিব দাদা।
0: এইবাৰ মানে?
1: এইবাৰ মানে দ্বিতীয়বাৰ। অৱশ্যে তেনে এখন বদনামী ঘৰলৈ মোৰ ভাগিনীজনীক বিয়া দিয়াৰ ইচ্ছা নাছিল, তথাপিও বৰ দুখ লাগিছে, বোৱাৰীজনী এনেকৈ গুচি গ'ল।
0: তুমি কাৰ কথা কৈছাহে?
1: নিৰুপমৰ ৱাইফ পূবালী কালি ৰাতিয়ে ঘৰৰ পৰা ওলাই গ'ল, আপুনি ক'বই নোৱাৰে নেকি?
0: পূবালী ওলাই গ'ল?
1: অঁ,
0: সেইবিলাক তুমি কি বাজে কথা কৈছাহে?
1: অঁ, বাজে নহয় দাদা, সঁচা কথাকে কৈছোঁ। ষ্টেচনত মই নিজে দেখি আহিছোঁ। আপুনি খবৰ ল'বলৈ গ'লেই মোৰ কথা সঁচা নে মিছা তাৰ প্ৰমাণ পাব। সেয়েহে কৈছোঁ, এইবাৰ মোৰ ভাগিনীজনী গ'লেই দেখোন।
0: কথাটো তেন্তে সঁচা?
2: সঁচা, সঁচা জগবন্ধু।
0: কথাটোত মই বৰ দুখ পাইছোঁ অনুপম।
2: দুখ? কিহৰ কাৰণে দুখ? কিহৰ কাৰণে তুমি দুখ পাইছা জগবন্ধু? এজন শহুৰ হৈ য'ত মই দুখ পোৱা নাই, তাৰপিছত তোমাৰ দুখ পোৱাৰ কি কাৰণ থাকিব পাৰে? সেইখন ঘৰৰ এটা অনুৰোধ যিজনী বোৱাৰীয়ে প্ৰত্যাখ্যান কৰিব পাৰে, এইখন ঘৰৰ প্ৰতি কোনো মায়া অনুভৱ কৰিব নোৱাৰিলে, সেইজনী বোৱাৰীৰ এইখন ঘৰত থকাৰ অধিকাৰ ক'ত?
0: বোৱাৰীয়ে হয়তো পৰিয়ালটোক কলংকৰ পৰা মুক্তি দিবলৈকে,
2: আমাক কলংকৰ পৰা মুক্ত কৰিবলৈকে এই পথলৈ আমি দিয়া পথেৰে যদি তেওঁ আগবাঢ়িলেহেঁতেন। কিন্তু আমি দিয়া পথেৰে আগ নাবাঢ়ি বিপথে গ'ল কিয়? এই প্ৰশ্নৰ উত্তৰ তুমি মোক দিব পাৰিবা জগবন্ধু? অ', আপুনি আহক, আহক, বহক।
3: বোৱাৰীজনী তেতিয়াহ'লে ঘৰ এৰি গুচি গ'লগৈ।

0: লে কৰিলে। আন বোৱাৰী হোৱা হ'লে আত্মহত্যা কৰিলেহেঁতেন। বাৰু যি নহওক, বোৱাৰীজনী গ'লগৈ যেতিয়া কিছু হ'লেও পূৰ্বৰ সুনাম আপোনালোকে ঘূৰাই পাব। আমিও ঘৰত সকলোৱে আলোচনা কৰি সিদ্ধান্ত ল'লোঁ, আমাৰ সম্পূৰ্ণ মত নাথাকিলেও কৌশিকৰ কাৰণে আপোনাৰ ছোৱালীক বৰ্তমান বিয়া কৰিবলৈ আমি ৰাজি। বিয়াৰ দিনবাৰ মই চোৱাই আনিছোঁ, এইখন কাগজ চাওক।
1: হয়,

0: Σάβω, σάβω. Ήφελα.
1: Ήφελα.
0: Εκεί. Έχει το κλάβο τεπάι, λόγω τελού έχειλο.
2: Μπορ βαλκοίλα.
0: Εα μορ χασβέν.
1: Απνή.
2: Νομόσκα. Νομόσκα, νομόσκα. Αχ, অকণমান ধৰি লৈ
1: আহিব
2: উজুটি চুজুটি খাই বহিব পাৰে
0: ইয়াতে ইয়াতে বহক ইয়াতে আৰাম কৰি বহক
2: অকণমান
1: নাই নালাগে মই ক্লাবতে যথেষ্ট ড্ৰিংকছ কৰি আহিছো নালাগে
2: বৰ ডাঙৰ ঘটনা ঘটি গ'ল নহয়
1: ডাঙৰ ডাঙৰ নহয় সৰু ঘটনা এইবিলাক আৰু নক'ব এইবিলাক মই পাহৰি যাবলৈ চেষ্টা কৰিছোঁ এতিয়া
2: চেষ্টা নহয় একেবাৰে পাহৰি যাব লাগিব আৰম্ভ কৰিব লাগিব এটা নতুন জীৱন
1: নতুন জীৱন
2: হয় পুবালিয়ে সিদিনা কথাটো মিছা বুলি কোৱা হ'লেই বুজিছা বন্দনা মই এখেতক কৈছোঁ এতিয়া আগৰ কথা সকলো পাহৰি এটা নতুন জীৱন আৰম্ভ কৰিব লাগে
0: নিশ্চয় এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰি দিয়াৰ কিবা অৰ্থ আছে জানো
2: অৰ্থ বিচাৰি চিন্তা কৰি থাকিলে অনৰ্থহে হ'ব গতিকে আকৌ বিয়াখন পাতিব লাগে
0: হয় বিয়া পাতিলে আকৌ হেৰুৱা সংসাৰখন ঘূৰাই পাব
1: ঘূৰাই আকৌ ঘূৰাই পাম এৰাই যোৱা সংসাৰখন মই ঘূৰাই পাম
0: পাব কিয় নাপাব
1: কিন্তু মোৰ সন্তান

0: আকৌ নতুন সন্তান পাব।
1: নতুন সন্তান? বাৰু পোৱালীয়ে মোক এই কিয় গুচি গ'ল,
2: আপোনাক বেয়া পাই গ'ল?
1: বেয়া পাই
2: হয়, কিন্তু পৃথিৱীততো আৰু পোৱালী এজনীয়ে নাই, আৰু বহুত পোৱালী আছে।
1: বহুত পোৱালী?
2: হয়, তাৰে এজনী পোৱালীক বিয়া কৰাই নতুনকৈ এটা সুখী জীৱন আৰম্ভ কৰক।
0: আমাৰ এজনী ভাগিনী আছে, বৰ ধুনীয়া
1: পোৱালী দৰে।
2: তাতোকৈ ধুনীয়া, নাম নমিতা।
1: নমিতা?
2: হয়।
1: পোৱালী নহয়,
2: হেৰি নহয়, নামলে কি কথা আছে?
0: ইচ্ছা কৰিলে নামটো নমিতাৰ ঠাইত পোৱালীও কৰি ল'ব পাৰি। আপোনাক এতিয়া এনে এজনী ছোৱালীৰ প্ৰয়োজন যি মৰম ভালপোৱাৰে পোৱালীৰ কথা আপোনাৰ মনৰ পৰা আঁতৰাই ৰাখিব পাৰে।
1: আচ্ছা, তেনেকুৱা তেনেকুৱা ছোৱালী আছে?
0: আছে, কিয় নাথাকিব।
1: তেতিয়া হ'লেতো।

0: 언어범.
1: 어, 아하, 저거 본두. 빛에 수아리 거타도.
0: 수아리 뭐 사이수. 근데 이 호주아 거타부로 가는에 니루범으로의 발포리알로 수아리 부아토 올롭. 이 모호데 모호드 거타 거에 기수만에 거에 볼에 부아리존이 যাবলৈ দিবই নালাগিছিল কিছুমানে কয় আকৌ বোৱাৰীজনীক যাবলৈ পৰিয়ালৰ মানুহেই বাধ্য কৰাইছে
1: আচৰিত কথা মানুহে আমাক নিজ বুলি ভাবিব পাৰিছে
0: সকলো মানুহৰ চিন্তাধাৰা একে নহয় অনুপম প্ৰত্যেকৰে মন বেলেগ বেলেগ তদুপৰি আজিকালি ড্ৰিংকছ কৰি নিৰুপম ক্লাবতে পৰি থাকে সেই কথাও প্ৰচাৰ হৈ গৈছে
1: অহ
0: তথাপিও মই চেষ্টা কৰি আছোঁ মই চেষ্টা কৰি আছোঁ

0: আপোনালোক
1: আমাক চিনি পোৱা নাই।
2: আমি আগতে আমাৰ ভাগিনীজনীৰ বিয়াৰ কথালৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ।
0: অ' চিনি পাইছোঁ চিনি পাইছোঁ। বহকচোন বহক।
2: হ'ব হ'ব।
0: সেইখন বিয়া নহ'ল।
2: হয়।
0: বৰ্তমান অৱশ্যে নিৰুপমৰ বিয়াৰ কথা আমি আকৌ ভাবিছোঁ।
1: গম পাইছোঁ, সেইকাৰণে আমি আহিছোঁ।
0: কিন্তু নিৰুপমক এই বিষয়ে আমি এতিয়ালৈকে একো সোধা নাই। তাৰ মতটো প্ৰথমতে ল'ব লাগিবতো।
2: তেখেতৰ মত আছে।
0: আপুনি কেনেকৈ জানিলে?
1: তেওঁ আমাৰ ঘৰলৈ প্ৰায়েই যায়। বিয়াৰ কথা আমি কওঁতে তেওঁ পাতিম বুলিয়েই ক'লে।
0: হয় নেকি?
1: হয়।
0: তেতিয়াহ'লে বিয়াৰ কাৰণে আপোনালোক সাজু আছেতো?
1: আমি একেবাৰে সাজু। মাত্ৰ প্ৰথমবাৰতেই বিয়াখন হোৱা হ'লে যৌতুকত আমি যি যি দিম বুলি ভাবিছিলোঁ, মানে গাড়ী পৰ্যন্ত দিম বুলি ভাবিছিলোঁ, এতিয়া আৰু দিব নোৱাৰিম।
0: নাই নাই, নালাগে। যৌতুকত একো দিব নালাগে। মাথোন ছোৱালী আহি নিৰুপমক ভালকৈ চোৱা চিতা কৰি তাক সুখী কৰিব পাৰিলে।
2: হয়।
0: অঁ ৰ'বচোন, মই এওঁকো মাতোঁ, এওঁৰ লগতো কথা হওক।
1: হয়।
0: নিৰ্মালী, নিৰ্মালী,
3: তেতিয়াহ'লে নিৰুপমৰ বিয়াখন হেমন্ত ঠিকাদাৰৰ ভাগিনীজনীৰ লগতে ঠিক হ'ল।
0: আৰু কি কৰিবা, এই অৱস্থাত ভাল পৰিয়ালৰ ছোৱালী পোৱাটো সম্ভৱ নহয়। মই ভাবিছোঁ পৰিয়াল যিয়েই নহওক কিয়, ছোৱালীজনী ভাল হ'লে ঘৰখনলৈ শান্তি ঘূৰি আহিব। অন্তত নিৰুপমে পূবালিক পাহৰি নিজকে সুস্থ কৰি জীয়াই ৰাখিব পাৰি। তুমি কি কোৱা?
3: মই আৰু কি ক'ম, বিয়াখন ঠিক হ'লেই যেতিয়া মোৰ আৰু এতিয়া ক'বলগীয়া কি থাকে? আৰু কিবা ক'বলগীয়া থাকিলেও এতিয়া আৰু কৈ জানো কিবা লাভ হ'ব।

0: দেখিলোঁ?
1: জানো, মই ঘড়ী ঘণ্টা চোৱা নাই নহয়, সেইডাল মই চাবও নাজানো।
0: তোক মই 8 বজাত গৰম পানী দিবলৈ কৈছিলোঁ, এতিয়া কেইটা বাজিল?
1: কৈছোঁ নহয়, মই ঘড়ী ঘণ্টা চাব নাজানো, আগৰজনী বৌয়ে দৰকাৰ হ'লে গৰম পানী নিজেই কৰি লয়।
0: সেইকাৰণে ময়ো নিজে গৰম পানী কৰি ল'ম নেকি? আৰু শুন, কথাৰ প্ৰতি আগৰজনীৰ কথা মোৰ আগত কৈ নাথাকিবি, বুজিছ? মুঠতে মোৰ লগত ঠিকমতে চলিবি, আৰু বেঠিক হ'লে ইয়াত থাকিব নোৱাৰিবি, এইখন ঘৰ এৰি গুচি যাব লাগিব।
1: মোক ইয়াৰ পৰা খেদিবলৈ আপুনি কোন?
0: কি ক'লি? মই কোন?
2: নমিতা।
0: মামা আহিলা?
3: ময়ো আহিছোঁ।
0: বহা বহা বহা,
3: হ'ব
0: যা, গৰম পানীখিনি এতিয়াই লৈ আনগৈ। আৰু শুন, চাহ আৰু খাবলৈ কিবা কিবি লৈ আহ।
2: ঐ, মোলে গাখীৰ এগিলাচ আনিবি। হেৰি নহয়, এই পিছত নিৰূপম ক'ত?
0: ৰাতিপুৱাই ওলাই গৈছে, অহা যোৱাৰ সময়ৰ কোনো ঠিক নাই। টকা পইচাৰ বাহিৰে মানুহজনৰ পৰা মই এতিয়ালৈকে আন একো পোৱা নাই মামা।
2: টকা পইচাৰ বাহিৰে নিৰূপমৰ পৰা একো নাপালেও হ'ল, বুজা নাই? টকা পইচা তোৰ হাতত দিছেনে নাই? হে,
0: এতিয়ালৈকে দিয়া নাই।
2: ভাল নাপালেও ভাল পোৱাৰ অভিনয় কৰি বেংকৰ একাউণ্টবিলাক তোৰ নামলৈ ট্ৰেঞ্চফাৰ কৰিলোঁ। লাহে লাহে ফেক্টৰীটো তোৰ নামলৈ ট্ৰেঞ্চফাৰ কৰিব লাগিব, বুজিছ? নহ'লে মদ সোপা খাই খাই সি কোনদিনাখন মৰে ঠিকনা নাই, কথাবিলাক বুজিছনে নাই?

প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড শুনিলে। চৰিত্ৰসমূহত অভিনয় কৰিলে অনুপম চৌধুৰী, ঈশান বৰুৱা, জগবন্ধু, হৰি ডেকা, হেমন্ত শইকীয়া, উপকূল বৰদলৈ, নিৰ্মালী, প্ৰণতি বৰুৱা, বন্দনা, মণি বৰদলৈ, নমিতা, জুৰি শৰ্মা, লীনা, জংকী বৰঠাকুৰ, ৰজনী, কৌস্তুভমণি শইকীয়া, নিৰুপম আৰু পূবালীৰ চৰিত্ৰত তপন দাস আৰু পূৰবী শৰ্মা। নাটকৰ প্ৰযোজনা অৱনী নয়নৰ। হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব অহা দেওবাৰে এই একেই সময়তে।

জীবন আলীৰ যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1 বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচার কে সাথ মুনীশ শর্মা।

0: নতুন জীবন দিলে যে,
1: তার মানে
0: মানেটো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
1: তাত কি হয়?
0: হেৰো নহয় কি, যক্ষ্মা রোগ ধরা পেলোৱা, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয় পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে, তেতিয়া হলেতো গাখিরতে মোহর খুঁটি।
1: মানে
0: তোর কারণে সকলো বিনামূলীয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
1: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান।
4: এয়া গোবৰ্ধন চৰিতৰ তৃতীয় খণ্ড, ৰচনা তৰুণ শইকীয়া। গোবৰ্ধন চৰিত।
5: মই চৰু খুদি চাউল নবহাও নহয়, মুখ মেলিলিনে নাই চাওঁ, মেল।
6: কি তিৰোতাৰো এইবোৰ অকণো প্ৰতিভক্তি নাই। এই এই দাগে যি খালো হা, আৰু দেৱাৰ নাম নলবি কিন্তু। কৃষ্ণ কৃষ্ণ, হেৰৌ বি এইবোৰ, এই চাওঁ, হেৰৌ দেচোন দে, হেৰৌ দেচোন দে, ফটচনে বি এটা দে, বি এটা দেচোন দে, এই তিতাখিনি মাৰি দিওঁ দে।
5: অথনি বিড়ির পরে লাগে মোর চৌধপুর গুজারিছ, খাই থাক, মোর কি
6: কঁকালটো অকমান পিটিকি দেচোন, অকমান পিটিকি দে।
5: কোনফালে দিওঁ? ওপৰলৈ মুখ কৰি থাকিলে মই কেনেকে কঁকাল পিটিকিম? পেট পেলা।
6: পেলাইছো দে, ভালকে দে, ভালকে দে, কিনাৰলৈ আঙুলি নলগাবি, কিনাৰলৈ আঙুলি নলগাবি, খুৰখুৰাই হেৰৌ, খুৰখুৰাই নহয় হেৰৌ, মাজত দে, মাজ, ভাল লাগি গৈছো, ভাল লাগিছে।
5: ঘৰৰ কাম কৰি যদি বেমাৰ হলহেঁতেন তেওঁ এটা কথা
6: আছিল,
5: বৰ গেবাৰিক খাটি খাটি মানুহটো তেনেই মৰি। প্ৰথম দিনাখন জ্বৰ উঠোতে কটনো জয়দেউ কাকুতি কৰিলো, বোলো ঘৰৰ ওচৰতে হস্পিটেল আছে, নাই তাৰ গা নলৰিল। জ্বৰৰ গাৰে আকৌ গৈ সেই ধনেশ্বৰী ঘৰৰ সকামত হিৰ সিজাইছেগৈ। সৌটো গাঁৱৰ ল'ৰা কৃষ্ণৰাম, ডাক্তৰী পাছ কৰি ঘৰতে আছে, তাৰ গুৰিলৈ গ'লে হয়, নাই মহাৰাজৰ নিজৰ কামত ধৰি নলৰে নহয়।
6: আন্দাজতে পচন্দ কৰি দিলি নে কৈ,
5: আন্দাজতে কৰো মই,
6: নহয় কি হেৰৌ, মইচোন কৃষ্ণৰামৰ তালৈ সেইদিনাই গলো হেৰৌ,
5: মোক কোৱা নাছিলি কেলৈ?
6: পাহৰি গলো, পাহৰি গলো।
5: সি দেৱাইটাই নিদিলে নেকি বেমাৰ কথা? নকলি,
6: কৈছিলো, কৈছিলো, মই বোলো হেৰৌ কৃষ্ণ মোক কিবা পিল চিল আছে যদি দে। সি বোলে গোবৰ কাই, তোৰনো বেমাৰ কি? মই বোলো আয়ো জ্বৰ জ্বৰ লাগে, হেৰৌ মূৰ কামোৰে, আৰু মাজে মাজে তোৰ হেৰৌ পেটটো হেৰৌ ভোট ভোট ভাত ভাত কৰি থাকে। সি বোলে টোপনি হয় নে নহয়?
5: কলিনে যে ঘৰত থাকিলে বেছি হয় আৰু পৰৰ কামত লাগিলে মুঠেও নহয়।
6: মেথা পাগল নেকি ঐ, ৰ ডাক্তৰৰ ওচৰত সেইবোৰ হেৰৌ ৰ আলটো ফালটো কথা ক'ব পায় নেকি হেৰৌ?
5: কি কি ক'লে ক?
6: তাৰপিছত তাৰপিছত ভালে মানপৰ তলকা মাৰি এই কিবা চিন্তা কৰিলে, বুজিছ, চিন্তা কৰা হলত ক'লে বোলে তই

0: গোবৰকাই আৰু কেইটামান বস্তু খা। মই বোলো দে, মই তাৰ পাছত আৰু যিকেইটা আৰু বস্তুৰ নাম আৰু তাৰ মুখৰ পৰা আৰু শুনিলো, বুজিছ? তোক কি ক'ম,
1: কি বস্তুৰ নাম কৈছিল বতাচোন।
0: আৰু খোৱাব খোৱাব পাৰিবি?
1: সেইটো পিছৰ কথা।
0: আপেল আপেল গাখীৰ, মানে হাতী ম'হৰ গাখীৰ, দুবেলা আধেৰ আধেৰ, তাৰে সৈতে, বুজিছ? আৰু তাৰে সৈতে দুটাকৈ মালভোগ বখলিয়াই, আৰু আৰু লগত আৰু কুকুৰা কণী দুটা আৰু আধা সিজা,
1: বুজিছ?
0: আৰু সপ্তাহত কমেও আৰু তিনি সাজ মাছৰ আঞ্জা, বুজিছ? আৰু দুসাজ আৰু মাংস আৰু কুকুৰা পোৱালি হ'লে ভাল। আৰু তাৰ পিছত তোৰ ঘিউ আৰু আৰু তোৰ সেই কিবা কিবি কেইটামানৰ নাম কৈছিল, কিন্তু
1: এইবোৰকে খাই থাকিবলৈ পোৱা হ'লেতো বেমাৰো নহয়, ডাক্তৰো দৰকাৰ নাই।
0: আই কথাটো সঁচাই, মইনা হেৰি কৈছোন, আঙুলি চাৰিটা মানকে ফুটাই দেচোন, আৰু চাচোন চা, আৰু আই বৰ ভাল লাগিছে, সিটো অকমান জোৰে টানচোন, লাহেকে দে অকমান।
1: এইখন চকী ল,
2: কিন্তু তই কথাটো বুজিছ নাই, এইটো এইটো কি পথ?
0: সৰসজ্জা ঐ, সৰসজ্জা
2: সজ্জা দেৱাই ঔষধ, মানে কথাটো
1: ডাক কটা দেৱাই আনি খুৱাইছো, পিছে কিবাহে, একোটো হোৱা নাই।
2: কোন ডাক্তৰ?
1: হেৰি অ, মানে আমাৰ সেই মোলানে দিছে।
2: মোলানে দিছে কথাটো বুজিছ নাই, মোলান ডাক্তৰ হ'ল কেতিয়াৰ পৰা?
0: মানে এই ডাক্তৰ বোলে পৰিলেই যথেষ্ট নহয় দেচোন, আৰু জ্ঞান বুদ্ধি থাকিলে নপৰাকৈও ডাক্তৰ হ'ব পাৰি, বুজিছ? আৰু মোলানৰ কি চমৎকাৰ চিকিৎসা, বুজিছ? কি ফাইন বেজি দিয়ে।
1: হেৰি নহয়, ফাৰ্মেচীত থাকি তাৰ বছৰ চেক হ'ল নহয় অ, জানে বুজিছ, জানে।
0: চকীদাৰ হৈয়ে থাকিব নহয়, কথাতে কয় নহয় বোলে, আৰু গায়নৰ ঘৰত বোন্দায়ো ৰাগ টানে, বুজিছ?
1: সিওহে ডাক্তৰ হোৱাৰ লগতে লাগি থাকে নহয়।
2: হেৰৌ কথাটো বুজিছ নাই, ডাক্তৰ বজাৰ কৰি ফাৰ্মেচীৰ চকীদাৰী কৰিয়ে যদি মোলান ডাক্তৰ হ'ব পাৰে, কথাটো বুজিছ নাই? এই কলেজৰ চকীদাৰটো কলেজত কাম কৰি কৰি বুঢ়া হ'লি নহয়, সি প্ৰিন্সিপাল হ'ব পৰা নাই কিয়, কথাটো বুজিছ নাই?
0: মানে হেৰিও গলক,
1: মানে কথাটো হ'ল,
2: কথাটো হ'ল মানে তহঁত এইদৰে মৰিবি, কথাটো বুজিছ নাই? এইদৰে এইদৰে তহঁত মৰিবি, আৰু মোলান এই সি সি মানুহ মাৰিব দেই, কথাটো বুজিছ নাই? হেৰৌ বেজিটোৰ খোজটো মাৰিব পাৰি সি ডাক্তৰ বনি গ'ল নে?
1: চৰকাৰী ডাক্তৰৰ তালে যাবলৈ কৈছিলো নহয়, বেজি ল'ব লগা হয় বুলিয়ে লৰচ কৰাব নোৱাৰিলো।
2: চৰকাৰী ডাক্তৰে কিটো কৰিব, কথাটো বুজিছ নাই? ঐ গোবৰকাই, তই হোম পাতি খা, হোম পাতি খা, বুজিছ? একদম এক্সেলেণ্ট ঔষধ, বুজিছ নাই?
0: ৰু লেঠা আছে, বুজিছ? আৰু হোম পাতিয়ে যে তোৰ সেই দেৱাই দিয়ে, সেই এচি কথা, আৰু তাকো খাবলৈ তোৰ সেই আধা ঘণ্টাৰ আগতে আৰু আধা ঘণ্টাৰ পিছত অইন বস্তু খোৱা নিষেধ, বুজিছ? আৰু দেৱাই খাইছো যেনেই নেলাগে ঐ,
2: নেলাগিব, লাখ পাৰৰ এপুৰিয়াতে তোৰ বেমাৰৰ চৌধ্য ভুৱন দেখুৱাই দিব নহয়, বুজিছ নাই কথা?

0: মোৰ জি বেমাৰেই নহওক তাৰ কেনি যাওঁ গোপাল কেনি যাওঁ কিবা লাগিব বুজিছ নাই কথাটো তই তুৰণ যা গোপাল কাই তই তুৰণ যা নহ'ব চাৰা কৈছা নেকি কিবা কৈছা যে দিয়া
1: শুনিছনে শুনিছনে আগতে আহি যা
2: কি হ'ল
1: কতা গোলকে দেখোন কৈছিল হোম পুথিৰ এক পুৰিয়াতে বেমাৰৰ বাৰটা বাজিব মই কেই পুৰিয়া খালো
2: বাৰ পুৰিয়া আৰু দুপৰীয়া আছে
1: দলি মাৰি দে দলি মাৰি দে সেইবোৰ
2: ল টপত পানী বটলটো মই চৰুত লাগোগৈ
3: মানে হেৰি মানে বহিম দেচোন কিমান দিন হ'ল মানে
1: দহ দিনেই হ'ল তোৰ
3: দেৱাই পাতি মানে কৰিছ নে নাই
1: কৰাত কৰিছো খোৱা এই বিৰি এটা
3: নালাগে বাৰু হ'ব হ'ব হেৰি নহয় মানে হেৰি গোবৰ মানে সেই দেৱাই মানে কাৰ খাইছ
1: বৰ্তমান হোমিওপেথি
3: মানে মৰিবলৈ মন কৰিছ নহয় গোবৰ দেৱাই খাবলৈ মানে ডাক্তৰ আৰু সংসাৰত মানে তই বিচাৰি নেপালি
1: নহয় মানে ধৰচোন এইটো গোলোকে ক'লে
3: গোলোকে ক'লে গোলোকৰ মানে এই বিষয়ত কি আইডিয়া মানে আছে হে মানে মৰিবি কৈছো নহয় মানে মৰিবি
1: তেনেহ'লে কি কৰোঁ কচোন
3: আজি মানে তোৰ কিবা
1: আজি
3: মানে হেৰি মানে ৰ দেও দেও মানে তই তই মানে পৰহিলৈ মানে হাতলৈ যা মানে শুনিছ নাই মই মানে কি কৈছো তোক
1: শুনিছো আৰু মইতো যাব নোৱাৰো তই কো তাইকে ক তাইকে কচোন ঐ ঐ চাওঁ
3: হেৰি তই মানে গোবৰক এইবোৰ মানে হোমিওপেথি চুমিওপেথি যা তা মানে খুৱাই শিৰৰ সিন্দুৰ মোচাৰ মানে কাম কৰিছ নহয় হে মই দিহা দি শুন মানে শুন মানে পৰহিলৈ তই হাতলৈ যা
2: কিয়
3: হে মানে তাত এটা দেৱালয় মানে বঢ়িয়া বঢ়িয়া দেৱাই মানে বিক্ৰী কৰে বুজিছ মানে তোৰ খৰচ অতি কম নামটো হ'ল তোৰ জ্বৰ বিনাশন বুজিছ জ্বৰ বিনাশন মানে নামটো মনত ৰ'ল নে জ্বৰ বিনাশন প্ৰমাণ নেপালে মানে মোৰ নামে তই এটা কুকুৰ পুহিবি বুজিছ সিদিনা মানে সেয়া দিবা কৰা মানে কি সাংঘাতিক মানে জ্বৰ মানে পানী টিঙৰ পিছত টিং ঢালিছে মানে তবু মূৰৰ পৰা মানে ডিঙিলৈকে জ্বৰটো নেনামে
2: তাৰপিছত
3: হে তাৰপিছত তাৰপিছত তোৰ মানে এপুৰীয়া জ্বৰ বিনাখন মানে ফট কৰি আনি পানীত গুলি টেটুত পেলাই দিলোঁ মানে আধা ঘণ্টা তাৰ জ্বৰ ফুট
2: আজিয়ে পোৱা হ'লে ভাল আছিলোঁ মানুহে আৰু কিমান ভুগিব কচোন আৰু
3: মই মানে এতিয়া যাওঁ ঐ গোবৰ মানে তই ভয় নকৰিবি বুজিছ তই ভয় নকৰিবি খালি মনত ৰাখিবি মানে জ্বৰ বিনাখন জ্বৰ বিনাখন

0: বিনাখনে জয় বিনাশ কৰাতকৈ মোৰ জীৱনহে বিনাশ কৰিব এতিয়া। আৰু যদি মেথাত পানী দুটিংমান ঢাল নহ'লে মৰি যাম। কৃষ্ণ কৃষ্ণ
1: বোলে পাতিত কৌ আছা পেহী। আইও দেহি, কি মানুহটো কি হ'ল? পাতিয়ে মানুহে মিলি গ'ল। মইহে গোবৰ চিনি পাইছনে? কেনে পাইছ হয়নে শুনটো?
2: হাৰি গলো পেহী, মোৰ নচিপত জানো কি লেখা আছে। আৰু
3: আজি

0: এটা মুখত দিলেহেঁতেন অ'
1: ভাগি নপৰিবি হেৰ ভাগি নপৰিবি ৰক্ষাকৰ্তা এজন আছে নহয় তেওঁৰ ওপৰত আৰু কি ডাক্তৰ দেৱাই আছে বুজিছ মইনা
0: পেহী
1: এই কিবা গৰহগতিহে বেয়া যেন পাইছোঁ বুজিছ এই যি খৰচ হৈ হ'ব মানুহটোতকৈ আৰু কিবা ডাঙৰ আছেনে এ তই পুথি পঢ়া এটা কোটা যি গ্ৰহই নলম্ভক কীৰ্তন পুথিৰ আগত আৰু সি কোন কোটা এ পাৰ যদি চাউল সিজোৱা এমুঠিও যোগাৰ কৰ সেইটো হ'লে কামটো গহীন হয় এই শনিৰ বাবে আকৌ ক'লা বস্তু ভাল এই পাৰ যদি মাটি মাহৰ এঞ্জা ক'লা চেনেকীয়া মাছ যোগাৰ দিবি বুজিছ মই বাৰু লাগি ভাগি দিম হি এৰা এই নামৰ ওপৰত আৰু কি আছে
2: মই জানিছো নহয় এইটো এলা পেচাৰ জ্বৰ নহয় শনিপাত মোক আগতেই খবৰ দিব লাগিছিল মিছা মিছি ইমান দিন তাক যতন ভোগালি চম্পিৰ এটা দে গোবৰ অ' গোবৰ না টোপনি গ'ল
0: ক'ত টোপনি যাব মাজে মাজে তেনেকৈয়ে তলাকা মাৰি থাকে কিবা এটা হ'ব লাগিলে মোৰ কি গতি হ'ব মোমাই
2: আৰু একো নহয় একো নহয় কান্দি কাটি আপদ চপাই নল'বি মই বিধান পাইছোঁ নহয় এই জ্বৰৰ জম হ'বগৈ মকৰৰ ধ্বজ বেজ
0: তেওঁকনো ক'ত পাম মোমাই কিবা এটা কৰক আৰু
2: এৰা কিবা এটাতো কৰিব লাগিবই পিছে ৰাস্তা হ'ল অলপ সৰহ মইতো আৰু বাইচাইকেলো মাৰিব নোৱাৰোঁ ডেকা ল'ৰা এটা পঠিয়াব পাৰি সিও জানোচোন নাহে সেইটোও ভয় ৰিক্সাৰ ভেড়াও লয় সৰহ
0: যি লয় ল'ব মোমাই যেনে তেনে মাত্ৰ আনিব লাগে মই পইচা দিম
2: পইচা আছে যদি দে বাৰু এই মকৰ ধ্বজৰ বাহিৰে এই জ্বৰৰ লগত যুঁজোতা আৰু দ্বিতীয়জন নাই মই নিজেই পাই থৈছোঁ নহয় সেইটো সেই দেহিৰাম মৰো মৰো অৱস্থা আজি যাওঁ কালি যাওঁ এই মকৰ ধ্বজৰ এপালি পিছতেই তোৰ ঢপলিয়াব পৰা হ'ল এই বৰ লায়কৰ বেজ বুজিছনে
0: টকা পাছোতা আছিল মোমাই তাকে দিছোঁ মাত্ৰ বেজটোক যেনে তেনে আনি মানুহটোৰ জীৱন আৰু বচাওক আৰু
2: তই একো চিন্তা নকৰিবি মই পোন কোবেই মাৰি পঠিয়াম নহয় এই ঘৰত নসোমাৱে তই খালি খাই এই বেজলৈকো আৰু মৌলৈকো জলপান এটা পাৰত যদি তৈয়াৰী কৰি থবি হা মই যাওঁ হে
0: হ'ব হ'ব অকণমান কম পাইছনে ফুলখোৱাৰে পৰা
3: তোৰ হাত কান দেখোন সুদা
0: খুলি চুকেছত ভৰাই থৈছো তোৰ ভাল হ'লে উলিয়াই পিন্ধিম নহয় তিনিশ কালি পৰভুৰ পৰা তোলৈ ফুল আনিবলৈ আকৌ গেদু মহাজনৰ টেক্স এৰি মটৰতহে নিছিলো তাতো কিজানি এশমান ধৰিব অঁ সৌৱা দেখিছ ধাৰ্মিক মানুহ নহয় আয়ুস বাঢ়িল আহক আহক দেউতা আহক
4: বহক হেৰ গোবৰ্ধন এই হাতীটো যেন মানুহটো ধান খেৰ যেন হ'ল দেহি
0: দেউতাৰ টকাখিনি
4: টকা মই টকা বিচাৰি আহিছোঁ নে কিবা ইহ ৰাম ৰাম ৰাম ৰাম ৰাম এই কথা শুনাই পাম
0: নহয় মানেহে দেউতাই
4: মই আহিছোঁ গোবৰ্ধনৰ বেমাৰৰ খবৰ কৰিবলৈ তোমালোকে মোক ভাবা যে মই কেৱল টকাৰ পিছতহে ঘূৰি ফুৰোঁ বুজিছ গোবৰ্ধন ঈশ্বৰে মোৰ বুলি দুটা পইচা মোক দিছে এই বুলিয়ে আৰু মোৰ কাম টকা ঘটাই নহয় দেচোন আৰু নে কি
3: কয়
4: বেমাৰী মানুহ বেছি কথা নকবি ৰ আৰু এটা কথা নহয় টকা মই যাক দিওঁ হিচাপটো ঠিক থাকিবৰ কাৰণেই এনেকৈ একোখন খত লিখাই ৰাখোঁ কিন্তু তোৰ পৰা খত কথাটো ভাবিবই নোৱাৰি অ ঘৰত আয়েৰে শুনিব লাগিলেতো একেবাৰে খেচ খেচাই আহিব বোলে সেই গোবৰ সেইটো নিজৰ ঘৰৰ ল'ৰাৰ নিচিনা হয়োতো দেচোন তেজমঙহৰ সম্পৰ্ক নাথাকিলে কি হ'ল অন্তৰৰ সম্পৰ্ক এটাতো আছে হয়নে নহয় বাৰু কচোন
3: আচল কথাটো
4: ৰ তই কথা নকবি এটা কথা নহয় বুজিছ গোবৰ্ধন আমি এখন সমাজ পাতি আছোঁতো সেয়েহে লোকক দেখুৱাবলৈ মানে এই মই যে স্বাৰ্থপৰ নহয় এই সেইটোকে মানে প্ৰমাণ কৰিবলৈ এই কাগজ এখন লিখি আনিছোঁ বুজিছ তই আকৌ কথাটো বেলেগভাৱে ল'বি নেকি
3: মানে
4: লোকৰ তেলেকা চকুৰ আগত দেখুৱাবলৈকেহে বুজিছ চাওঁ তাক কচু সিহঁতে মাৰি দেচোন
3: মই কাটো ল'ৰা ছোৱালী

0: নোৱাৰো,
1: ৰ ৰ মই এটা কাইদা কৰি দিওঁ, চাওঁ মূৰটো চাওঁ, অলপ গা মূৰ দাঙি থাকিও লাগে বুজিছ, আৰু অলপমান বাছ বাছ বাছ পেণ্টো ল, এই আঙুলি দি থাকোঁতে মা কপক দে, এই ওপৰত লেফ্টডাল দি দে, বাছ বাছ হৈ গ'ল নহয় এতিয়া, এতিয়া তোৰো সতোৰো নাই মোৰো নাই, তই আকৌ কথাটো দোচৰা হিচাপে লৈছ নেকি, হে ফালি পেলাওঁ তেনেহ'লে, তেনেকে ক'লে মই বেয়া পাওঁ, চাওঁ দিয়া দিয়া চাহ, কিন্তু চাহৰ লেখীয়া হৈছে দেই,
2: দেউতাই যেন আৰু আপদে বিপদে নেৰে এয়ে প্ৰাৰ্থনা,
1: যেতিয়াই যি লাগে খবৰ দিবা, টকাৰ কাৰণে মোৰ ভাইৰ লেখীয়া ভাই এটা মৰিব নোৱাৰে নহয়, অ মই যাওঁ এতিয়া গোবৰ্ধন থাক,

0: শুনিছে শুনিছে গাঁওবুঢ়া, মই আল্লাহৰ নামত কিবা কৰি কব পাৰো, এইটো বেমাৰ হবই নোৱাৰে।
1: এৰা গতিবিধি চাই মই সমুদায় তাকেই ভাবিছো, গান কাঠ পৰা দি পৰি থকা মানুহৰ গাত সমুদায় আহিল ক'ৰ পৰা?
0: এই ইমান দিনে তাৰ গাতে লাগি আছিল যদিও দিন বাৰ ভালে থকাত সিমান ক্ৰিয়া কৰিব পৰা নাছিল, এতিয়া দুৰ্গম পালেতো
1: তুমি সমুদায়।
0: শুনিছে
1: এই সমুদায় কি বুলি ভাবা? হা কিবা পাৰমত
0: এটা কথা বুজিছেনে, সেই যে মিঠা আম জোপা গাঁওবুঢ়া, এই তাত থকাটো
1: কি?
0: সেই তাত থকাটো ই বৰ একা চাকা বুজিছেনে?
2: বাপৰে বাপ, মোৰ ভয় লাগিছে। অ ডাক্তৰী চিকিৎসাত তাৰ আৰু ভাই উঠি
1: ঠিক কৈছা, মোৰ মনেও সমুদায় সেইটোকে কৈছে
0: বুজিছেনে, আমাৰ সেই লেঙেৰাকটো সেই বুধিলে তিনিটা বেজ হাৰিলহে বুজিছেনে?
1: শুনিছে বেজ আহিছে হবলা। মই কমতে বস্তু চিজিল আছেনে?
0: সকলো তিয়াৰি কৰি ৰখা হৈছে।
1: খৌকা
0: আছে,
1: পকা
0: বীজলৈকেও আছে, চব চিজিল আছে। কামত এতিয়া আগবাঢ়িলেই হ'ল, আপোনাৰ কি কয় গাঁওবুঢ়া?
1: পিছে আমি সমুদায় সেই মিঠা মৰ্তৰ বুলিহে
0: আৰু
1: কি হলেতো সব্বনা অতি বদমাছি, তাৰ চকুৱে বোলে পাছোটা
0: আঠটা।
1: মই অহা গম পালো যে তাৰ চিঞৰ বাখৰ বেছি হৈছে। পাবি পাবি তই এতিয়া ৰ ৰ চবৰ কাট খবৰ
0: কাট
1: মানুহজনী এইটো খাইটো তোৰ পয়ে নহয়, এইটো তোৰ পিঠা,
0: এই পিঠা দিবি
1: পিঠাচোন, মই তাৰ কি ব্যৱস্থা কৰোঁ?

ঐ ঐ ঐ তই কৰ পৰা আহিছ তই হা ক ক সঁচা কথা ক ক হা ঐ ক খালি খৌকা দেখিছ নে নাই তাক হা বেজালকে দেখিছ ঐ ঐ সদে সদে ক আম গছটো তই হয় নে নহয় আম গছটো তই হয় নে নহয় ঐ হয় নে নহয় তই নকৰতো নকৰতো তোক মই ভাল শিক্ষা দিব লাগিব দেখিছো ঐ তই মুখ মেলিবি নেমেল মুখ মেলিবি নেমেল মুখ মেলিবি নেমেল মুখ মেল মুখ মেল ঐ ঐ উফ ৰাম এই মানুহ কেনেকুৱা হেল্ল' তোৰ পয়ৰ গাত পৰা নাই নহয় হেল্ল' ঐ তোৰ পয়ৰ গাত

0: तो लगा लिम सुन हाय मुस्लिम हां
1: हां
0: मुस्लिम हाय हाय हाय हाय रा रा रा रा रा रा रा रा रा रा बायन बायन बायन आय तो नाम घर सर तो बुली मन धारण आय दे आय तो निश्चय खै दलनी पारा पर आहिसे अति बदमाश अति बदमाश से तार मूल ना हे चकु तुम्हार बुक ई तो सहजने रे आय কথা শুনিবি নে নুশুন ওলা অ মিহিং ক্রিং ক্রিং ক্রিং ভাগুন যাবি যাওঁতে চিন ৰাখি যা আই কৌ পাঁচজোপাৰ আগ ভাঙি থৈ যা নেযাওঁ নহয় তোক কোব লাগে কোব লাগে কোব লাগে কোব লাগে কোব লাগে
2: এই ডাক্তৰক কোনে মাতিলে এইটো ডাক্তৰ লগা বেমাৰ নহয় নহয় ওচৰলৈ নেযাবা ওচৰলৈ নেযাবা ধৰিলে মজা পাব
0: এইটো কা কাম হা ডাক্তৰে ভূত খেদা ভাত হওক
3: আপুনি চাওক স্যার মই ইয়াত এই ব্যৱস্থা দেখিয়ে আপোনাৰ ওচৰলৈ গৈছো স্যার
0: তোমালোকে এতিয়া গৈ খানা খবৰ দিয়া এই মানুহটোক এইসকলে মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে বেজ দেখুৱাইছে মানুহটো বাচিনে নাই ঠিক নাই ৰাম ৰাম জমৰ যাতনা
4: গাঁওবুঢ়া কাই ঔ গাঁওবুঢ়া কাই এই কথাটো বেয়াই হ'ল দেখোন
3: মানে ডাক্তৰ সমুদায় কথাটো হ'ল এই গোবৰৰ গাত সমুদায় ভূত লম্বিছে
4: ভূত লম্বি
3: ডাক্তৰৰ ঔষধ বেদিত সমুদায় ভূত নাযায়
0: ভূত নাযায় শুনক মই আপোনালোকৰ কথা শুনিবলৈ ইচ্ছা কৰা নাই ভাইটিহঁত আহাচোন এই মানুহটো গাৰ পৰা গাঁঠিবোৰ খোলা এওঁক এতিয়া হস্পিটেললৈ নিব লাগিব বৰ চিৰিয়াছ ভূত দেখুৱাইছে ভূত দেখিছে আপোনালোকে
2: মেলি থকা আছেনে
0: কিন্তু আচল ভূত আপোনালোকে দেখা নাই মানে চাব জনা নাই চাব নেকি কওক দেখাব লাগে আচল ভূত আপোনালোক আপোনালোক ভূতেই মানুহ মাৰে এই মানুহটোৰ গাটো আপোনালোক লম্ভিয়ে এনে অৱস্থা কৰিলে
2: তাৰ চিঞৰ চিৎকাৰি আপুনি শুনা নাই ভূত নলম্বিলে
0: আপোনালোকে জানি থওক ভূত নলম্বিলেও কঠিন দৰত বেমাৰীয়ে ভুলবকে জ্বৰ মূৰত উঠিলেও বেমাৰীয়ে পাগলৰ দৰে চিঞৰ মাখৰ কৰে বলা বলা মানুহটো লোৱা এই ভূতবোৰৰ মাজত থাকিলে সি মৰি যাব বলা বলা বলা বলা লোৱা ভাইটি লোৱা অঁ অঁ অঁ
5: মই না

0: ইমান পৰি শ্ৰোতাসকলে, দেওবৰীয়া নাট্যানুষ্ঠানত তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিত্ৰৰ তৃতীয় খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰপনীয়া, মোজাদ্দিন আলী, আনন্দমোহন ভাগৱতী, দুলাল শৰ্মা, লক্ষী বৰঠাকুৰ, থানেশ্বৰ শৰ্মা, চেতনা দাস, পুষ্পলতা বৰদলৈ, প্ৰফুল্ল শইকীয়া আৰু সংগীবৃন্দই। নাটৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল

বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে পৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথি পত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই মন্তব্য কৰিছে। ভাৰতৰ তন্বী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান মুকলি

0: বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি লোৱা উচিত। শ্ৰীমোদীয়ে কয় যে নিচা মুক্তিৰ বাবে আজিৰে পৰা 100 সপ্তাহজোৰা ৰাষ্ট্ৰব্যাপী জন অংশগ্ৰহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। তেওঁ লগতে কয় যে নিচাৰ আসক্তিয়ে অকল পৰিয়ালসমূহক ধ্বংস কৰাই নহয় বৰং দেশৰ ভেটিও দুৰ্বল কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাৱন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কৰ্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যত ধ্বংস কৰে বুলিও মন্তব্য কৰে।
1: নশা কেৱল শৰীৰ নোকচান নহীঁ পহঁচাতা, নশা এক মা কি মুস্কান ছিন লেতা হে, নশা এক পিতা কে সপনো কো চুর চুর কৰ দেতা হে। और जब परिवार में समाज में ऐसा होता है और कहीं ना कहीं राष्ट्र की शक्ति भी कमजोर पड़ जाती है और इसलिए हमें हर एक युवा को नशे के चुंगल में फंसने से बचाना है।
0: শ্ৰীমোদীয়ে সামাজিক কলংকৰ ভয়ত নিচাযুক্ত দ্ৰব্য সেৱনৰ ঘটনা নুলুকুৱাবলৈ পৰিয়ালসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকে সময়মতে সহায় আৰু বিশেষজ্ঞৰ পৰামৰ্শ বিচৰা উচিত।
1: हमें हमेशा इस बात का ध्यान रखना है, घर का कोई बच्चा अगर नशे का शिकार बन गया है तो इसे सामाजिक प्रतिष्ठा की आड़ में छिपाए नहीं, जिसकी जरूरत हो उसका सहयोग मांगे, मन खोल करके उससे बात करें, जो एक्सपर्ट हैं उनका सहयोग लें, मेडिकल हेल्प से अपने बच्चे को नशे से मुक्त कराने का प्रयास करें। हमें परिवार में बच्चों से खुलकर संवाद की संस्कृति भी बनानी चाहिए।
0: শ্ৰীমোদীয়ে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত বিপদৰ সংকেত চিনাক্ত কৰা আৰু শিশুলৈ সময়মতে সহায় আগবঢ়োৱাৰ বাবে পৰিয়ালসমূহে মুক্ত আলোচনাৰ সংস্কৃতি বিকশাই তোলা উচিত। সামাজিক জীৱনৰ পৰা আঁতৰি থকা, কথা বতৰা নপতা, দেৰিলৈকে ঘৰৰ বাহিৰত থকা আৰু সঘনাই টকা পইচা বিচৰাৰ দৰে আচৰণগত পৰিৱৰ্তন নিচাৰ প্ৰতি আসক্তিৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকলক নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ বিভীষিকাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে নিয়মীয়াভাৱে আলোচনা কৰিবলৈ আৰু সজাগতামূলক অভিযানৰ আয়োজন কৰিবলৈও আহ্বান জনায়। যুৱ প্ৰজন্মক নিচাযুক্ত আসক্তিৰ পৰা আঁতৰত ৰখাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 28,000টা স্থানৰ পৰা 1 কোটিতকৈ অধিক যুৱক যুৱতীয়ে এই কাৰ্যসূচীত ভাগ লৈছে। ভাগ লোৱাসকলৰ ভিতৰত মাই ভাৰত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, যুৱ সংঘ, বেচৰকাৰী সংস্থা আৰু আধ্যাত্মিক সংস্থাৰ প্ৰতিনিধিও আছে। ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথি পত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব বুলি চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দৰাইস্বামীয়ে প্ৰকাশ কৰিছে। শুকুৰবাৰে বেইজিঙত ভাৰতীয় দূতাবাসৰ প্ৰথমটো মুকলি সত্ৰত দিয়া ভাষণত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰতীয় দূতাবাসে সাংস্কৃতিক কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ লগতে চীনত থকা ভাৰতীয়সকলে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে আইনী সাহায্য ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে বাণিজ্যিক দূতাবাসৰ কাম কাজ উন্নত কৰাৰ বাবে নিয়মীয়াকৈ মুকলি সত্ৰৰ আয়োজন কৰা হ'ব বুলি তেওঁ কয়। অনলাইন মাধ্যমত ভাৰত বিৰোধী বিষয়বস্তুৰ অধিক প্ৰচাৰ সন্দৰ্ভত শ্ৰীদৰাইস্বামীয়ে কয় যে চীনৰ চৰকাৰে এনেধৰণৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু বিষয়সমূহ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে দূতাবাসে সামাজিক মাধ্যমত ভুল তথ্য প্ৰচাৰৰ বিৰুদ্ধেও পদক্ষেপ লৈছে। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই মন্তব্য কৰিছে। পাকিস্তানে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে ভাৰতে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ইছলামাবাদত অলপতে আয়োজন কৰা সন্মিলনৰ বিৰোধিতা কৰি লিখা এটা প্ৰবন্ধত শ্ৰীকোৱাত্ৰাই এইদৰে প্ৰকাশ কৰে। হিন্দু জলচুক্তিক লৈ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিয়াৰ বাবে পাকিস্তানৰ এগৰাকী প্ৰাক্তন বিদেশ মন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰি তেওঁ কয় যে অভ্যন্তৰীণ সমস্যাৰ পৰা দৃষ্টি অন্যফালে ঢাল খোৱাৰ বাবে ভাৰতক যুদ্ধৰ ভাবুকি দিয়া আৰু ঘৰুৱা বিফলতাৰ দোষ দিয়াটো পাকিস্তানৰ নীতিত পৰিণত হৈছে। শ্ৰীকোৱাত্ৰাই কয় যে ভাৰতক অযথা দোষ বা ভাবুকি দিয়াৰ পৰিৱৰ্তে পাকিস্তানে পানীৰ উৎস বৃদ্ধিত গুৰুত্ব আৰোপ কৰা উচিত।

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ওড়িশালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভুৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকীয়ে কটকৰ জগতগুৰু কৃপালু বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিব। মঙলবাৰে শ্ৰীমতী মুৰ্মুৱে দক্ষিণ ওড়িশাৰ মা কন্ধুনী দেৱীৰ মন্দিৰত পূজা অৰ্চনা কৰিব। ইয়াৰ পাছতে তেওঁ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভুৱনেশ্বৰ আৰু কটকত আৰক্ষীৰ 40টা বাহিনী নিয়োগ কৰাৰ লগতে যান বাহন ব্যৱস্থাপনা, নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। ভাৰতৰ তন্বী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। তন্বীয়ে আজি ফাইনেলত ভিয়েটনামৰ ষষ্ঠ বাছনিপ্ৰাপ্ত গুয়েন থুই লিনহক 21-16 গেমত পৰাস্ত কৰে। এই জয়ৰ সুবাদত 16 বছৰীয়া তন্বী টাইৱানৰ টাই জু য়ঙৰ অভিলেখ ভংগ কৰি টাইপেই অপেনৰ খিতাপ দখল কৰা কনিষ্ঠতম খেলুৱৈৰূপে বিবেচিত হয়। খেলুৱৈগৰাকীয়ে লগতে ছাইনা নেহৱালৰ পাছত এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে ছাইনা নেহৱালে 2008 চনত এই প্ৰতিযোগিতাৰ খিতাপ লাভ কৰিছিল। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। জুডোত অৱতাৰ সিঙে পুৰুষৰ 100 কিলোগ্ৰাম, য়েছ খাংগাছে পুৰুষৰ 100 কিলোগ্ৰামৰ ঊৰ্ধৰ আৰু ইষ্ট্ৰু নাৰাংগে মহিলাৰ 78 কিলোগ্ৰাম ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। ট্ৰেক চাইক্লিঙত ৰনাল্ডো লাইটন জামে পুৰুষৰ 1000 মিটাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে বৰ্তমানলৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত আছে। ভাৰতে কালি বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পাংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন চিৱাছে নামিবিয়াৰ ট্ৰিয়াগেইন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংগাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতি চৌধুৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ইপিনে নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। গুলবীৰ সিঙে পুৰুষৰ দৌৰৰ 10,000 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5,000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5,000 মিটাৰ দৌৰত পদক জয়ী প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ একেটা সংস্কৰণতে 2টা পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইপিনে পেৰা এথলেটিক্সত ভাৰতৰ সুমন ৰাণাই কালি পুৰুষৰ F-57 শ্বটপুট শিতানত সোণৰ পদক হস্তগত কৰাৰ বিপৰীতে শুভম জুৱেলে ৰূপৰ পদক অৰ্জন কৰে। জুডো মেটত উন্নতি শৰ্মাই মহিলাৰ 63 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক, মানসিকভাৱে সুস্থ, সবল আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথি পত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই মন্তব্য কৰিছে। ভাৰতৰ তন্বী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, নিবেদন কৰা হৈছে বৃন্দকান অনুষ্ঠানটি। অনুষ্ঠানত আজি আগবঢ়াইছো পল ৰবছনৰ গীতৰ কথাৰে হেমেন হাজৰিকাই কৰা অনুবাদ আৰু প্ৰযোজনাৰে সমবেত কণ্ঠত এই গীতটি।

0: বৃন্দগান অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে পল ৰবছনৰ গীতৰ কথাৰে হেমেন হাজৰিকাই কৰা অনুপাত আৰু প্ৰযোজনাৰে সমবেত কণ্ঠত গীতটি শুনিলে।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: গুড আফটাৰনুন, দিচ ইজ আকাশবাণী। আই এম অনুজা কুমাৰ উইথ দ্য মিড ডে নিউজ। দ্য হেডলাইনস। Prime Minister Narendra Modi urges youth of the country to be physically fit and mentally strong in the run-up to the goal of Viksit Bharat. Launching Nasha Mukti Yuva for Viksit Bharat Sankalp Abhiyan, Mr. Modi said young people should stay away from drugs and embrace a healthy lifestyle. Heavy rains continue to wreak havoc in Keralam. 8 people reported killed, thousands shifted to relief camps. US President Donald Trump puts on hold planned military attack on Iran, claiming framework of a potential agreement had been reached. In badminton, Tanvi Sharma claims her maiden BWF World Tour title at Taipei Open, and in common

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালি, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও প্লাবিত হৈ আছে। এই বানত 349খন গাঁৱৰ 17,08,837 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থায়ো সহযোগিতা আগবঢ়াইছে। আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰা উলিয়ায়। তেওঁলোকে সুৰ বাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ 6 মাইল উৰণ সেতুৰ তলত দান বৰঙণি সংগ্ৰহ কৰে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকী অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীসকলে অংশগ্ৰহণ কৰে। দলটোৰ সদস্য গৰিমা শইকীয়া গাৰ্গে কয় যে 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ বাবে সাহায্য দিবলৈ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। নৰ পৰা 11 আগষ্টলৈ তেওঁলোকে বান ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা শিবিৰ মুকলি কৰিব। কাইলৈ দলটোৱে জালুকবাৰীত বান সাহায্য বিচাৰিব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাইও ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে।

0: ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। এই স্বগণনাত পৰিয়ালৰ প্ৰাথমিক তথ্যসমূহ দাখিল কৰিব লাগিব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু ছালেম মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ ডিমুঙে আজি স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। জুডোত অৱতাৰ সিঙে পুৰুষৰ 100 কিলোগ্ৰাম, য়েছ খাংঘাছে পুৰুষৰ 100 কিলোগ্ৰামৰ ঊৰ্ধৰ আৰু ইছৰু নাৰংগে মহিলাৰ 78 কিলোগ্ৰাম ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। ট্ৰেক চাইক্লিঙত ৰোনাল্ডো লাইটন জামে পুৰুষৰ 1000 মিটাৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে বৰ্তমানলৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত আছে। ভাৰতে কালি বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পাংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন শিৱাসে নামিবিয়াৰ ট্ৰিয়াগেন মৰ্ণিং এণ্ড ডেভিলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘাংগাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ শিল্পী নিৰ্মালী দাস। এয়া শিল্পীৰ কণ্ঠত প্ৰথমটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে আধুনিক গীত শুনিছে শিল্পী নিৰ্মালী দাসৰ কণ্ঠত।

শ্ৰোতাসকলে নিৰ্মালী দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে নেপালী অনুষ্ঠান।

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। এই বানত 349খন গাঁৱৰ 17,8,837 জন লোক প্ৰভাৱিত হৈছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত অধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থাই সহযোগিতা আগবঢ়াইছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান মুকলি কৰে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইট সোঁৱৰণী বঁটা, নেহুৰ অধ্যাপক কিনফাং সিং নংকিংৰিহ, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ প্ৰদান কৰা হয়। ভাৰতৰ তন্বী শৰ্মাই টাইপে অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকলে জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

স্কৰ্পিঅ' অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া উপ্লাৱিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে আজি শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ দেশৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালি, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,37 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনিৰ যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি দুটা তিনিটা ছিষ্টেমত আপোনালোকে দেখিছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন অন্তৱৰ্তীকালীন 15,000 টকা দিয়ে ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰ পাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে, সেই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব।
1: ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত

0: অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ দল সংগঠন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থাই সহযোগিতা আগবঢ়াইছে। আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰা উলিয়ায়। তেওঁলোকে সুৰবাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ ছয় মাইল উৰয়ণ সেতুৰ তলত দানপৰঙনি সংগ্ৰহ কৰে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰে। দলটোক নেতৃত্ব দিয়া গৰিমা শইকীয়া গাৰ্গে কয় যে 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। 9-11 আগষ্টলৈ তেওঁলোকে বান ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা শিবিৰ মুকলি কৰিব। কাইলৈ দলটোৱে জালুকবাৰীত বান সাহায্য সংগ্ৰহ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে স্বেচ্ছাই এই অঞ্চলসমূহত সহযোগ আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে সাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকল স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে।
1: আপোনালোক নিশ্চয় অৱগত, অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা ID অর্থাৎ সেলফ এনুমারেশন ID সংগ্রহ করিব আৰু গৃহৰ অৱস্থান তথা প্ৰয়োজনীয় তথ্যসমূহ নিশ্চিত কৰিব। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহ পিয়ল সম্পূৰ্ণ কৰিব।
0: বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। এই স্বগণনাত পৰিয়ালৰ প্ৰাথমিক তথ্যসমূহ দাখিল কৰিব লাগিব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নটাৰী অধিবক্তা আবু চালে মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত আজি এই উপলক্ষে এখন সভা অনুষ্ঠিত হয়। এই সভাত ধুবুৰীৰ বীৰসিং জৰুৱা আৰু গৌৰীপুৰৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত 50 সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰতিফলিত হৈছে। এই সাফল্যই স্থায়িত্ব, জলবায়ু অনুকূল কাৰ্যপন্থা

0: তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্ৰাংগণ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাকেন্দ্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিও পৰিলক্ষিত হৈছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশ্ববিদ্যালয়খনৰ এই সাফল্য সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া উপলাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে আজি শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ দেশৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ আৰু আয়ুষ্মান জেছি। এফ এম ট্ৰান্সমিটাৰত আছে বিজয় দাস, ট্ৰান্সমিটাৰত মৃতুল গগৈ আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো মীৰা নায়কৰ স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম পৰিচয়বিহীন। পৰিচয়বিহীন কলংকৰ পূজা। বহুত দুখ কষ্টৰ পথ অতিক্ৰম কৰি সাহসত থিয় হৈছো চৌদিশৰ সীমাত। নক্ষত্ৰৰ নিয়তিৰ নিচিনা সময়ৰ সোঁতত আঘাতত দেখো জয় আৰু শক্তিৰ দুৰ্বলতা। দুৰ্ভাগ্যৰ ফলত বন্যাৰ আঘাতত এতিয়া সাহসৰ বন্ধুক কিমান শত্ৰুৰ পদক্ষেপ শুনাৰ পিছত তথাপি হৃদয়ত বাজি উঠে মোৰ আত্মবিশ্বাস। যুদ্ধ জয়ৰ ফাঁকে ফাঁকে কিমান জ্বলিছো অনুশোচনা এঙাৰত নিজকে প্ৰশ্ন কৰোঁ, ইমান যুদ্ধ কৰি পালোঁ কি? উত্তৰ ধৈৰ্য, সাহস আৰু শক্তি। কবিতাৰ শিৰোনাম ভাগ্যৰ পৰীক্ষা। বৰ তৰদি ভাগ্যৰ পৰীক্ষা লিখনিত আছে লিখা। জন্মজাতক জীৱন মৰণ হাতৰ পাপুলিৰ ৰেখা। সকলো মানুহৰ ভাগ্য চিলেটত আছে এই পদকথা লিখা। সুখ আৰু দুখ ভাগ্যটো লিখিছে কপালৰ লিখন। ভাগ্য এনাজৰীত বন্ধা মানুহৰ জীৱন। হাতৰ পাপুলিৰ ৰেখা কাকোতো নিদিয়ে দেখা। কোনেওতো পঢ়িব নাজানে লিখনিত আছে কি লিখা। কবিতাৰ শিৰোনাম শ্ৰেষ্ঠ বন্ধু। এক অপাৰ্থিৱ শান্তি আহি আছে গ্ৰাস কৰিলে মোৰ দেহা মন। সেইদিনাৰ পৰা গধূলি শান্ত নিবিড় স্তব্ধ সৰগৰ প্ৰশান্তি আহি আৱৰি ধৰিলে চাৰিওপাশে। যিদিনাৰ পৰা মই বুজিলোঁ আচলতে নিজেই নিজৰ শ্ৰেষ্ঠ বন্ধু। যিদিনাৰ পৰা মই বুজিলোঁ সেইদিনাৰ পৰা মোৰ সকলো দুখ কষ্ট দূৰ হৈ বিস্তীৰ্ণ আকাশত একাকিত্ব বেদনা ম্লান হাহাকাৰ সকলো মলিন হৈ মিলি গ'ল অদৃশ্য বতাহত।

0: পৰ্দাৰ ভিতৰত। কবিতাৰ শিৰোনাম জ্ঞানী নহওঁ, মূৰ্খও নহওঁ, জ্ঞানীও নহওঁ, সহজ সৰল মানুহ, নিমিষে মাত্ৰ মোৰ জ্ঞান, মোৰ পৰিস্থিতি মোৰ স্থান, সংসাৰক বিদ্যালয় ভাবি সদায় শিকিবলৈ দিওঁ ধ্যান, নিজকে ভাবোঁ, নিজকে আঁকোঁ, নিজকে পঢ়োঁ, নিজকে লিখোঁ, পৰিচয় মোৰ কথা বাৰ্তা, ব্যৱহাৰ আৰু শালীনতা, নিজৰ অনুসন্ধানত অনুপ্ৰাণিত হৈ মই মূৰ্খ নহওঁ, জ্ঞানী নহওঁ। শ্ৰোতাসকলে, ইমান পৰে মীৰা নায়কৰ স্বৰচিত কবিতা শুনিলে, পাঠ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক ৰিজু নায়কৰ চুটি গল্প সেউজীয়া প্ৰতিবাদ।
1: নিজে জন্মগ্ৰহণ কৰা মনোহৰী বাগিচাখনত মেনেজাৰ হিচাপে চাকৰিত যোগদান কৰিয়েই নয়নজ্যোতিয়ে এক যুদ্ধংদেশী মনোভাৱেৰে নিজে থিৰ কৰি থোৱা লক্ষ্যৰ কামত হাতে কামে লাগি গ'ল। এনেও অবাবতে বহু সময় পাৰ হ'ল। এতিয়া আৰু সি ৰৈ থাকিব নোৱাৰে। নিজৰ পদবী, টকা পইচা, শক্তি ইত্যাদিবোৰ ঠিক কৰি নল'লে সমাজত কাম কৰাটো কেতিয়াবা বিপদজনক হৈ পৰে। সেয়ে নয়নজ্যোতিয়ে ইমান দিনে অপেক্ষাই কৰি আছিল। আজি পদবী পায়েই নয়নজ্যোতিয়ে প্ৰথমতে মনোহাৰী বাগিচাৰে ইচ্ছুক যুৱক যুৱতী কেইজনমানক লগত লৈ এটা সৰু গোটৰ গঠন কৰিলে। নাম দিলে সেউজীয়া প্ৰতিবাদ। এই সেউজীয়া প্ৰতিবাদ গোটৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল বাগিচাত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা। এই নিচাযুক্ত দ্ৰব্যৰ প্ৰচলনে চাহ শ্ৰমিকসকলৰ স্বাস্থ্য, অৰ্থনীতি আৰু পৰিয়াল তথা সমাজ জীৱনক বহু প্ৰভাৱিত কৰিছে। সেয়ে নয়নজ্যোতিয়ে আৰু তেখেতৰ গোটটোৱে সমাজৰ পৰা এনে ব্যাধি উঘালি পেলাবলৈ বহুকেইটা পদক্ষেপ হাতত ল'লে। প্ৰথমে সমাজত সজাগতাৰ অভিযান হাতত ল'লে। তাৰ পাছত প্ৰায় প্ৰতিটো পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰি অভিভাৱকসকলক সজাগ কৰিলে। তেওঁলোকক শিকালে যে কেনেকৈ সন্তানৰ ওপৰত চকু ৰখাৰ উপৰিও তেওঁলোকৰ মোবাইলটোতো চকু ৰাখিব পাৰি, কাৰণ এই নিষিদ্ধ দ্ৰব্যৰ গোপন বিক্ৰেতাবোৰে হোৱাটছআপ গ্ৰুপ খুলি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক লোভ দেখুৱাই এজেণ্ট হিচাপে ব্যৱহাৰ কৰে। তাৰ পাছত নয়নজ্যোতিৰ দলটোৱে পুলিচ আৰু প্ৰশাসনৰ সৈতেও সহযোগিতা কৰি একেলগে কাম কৰিবলৈ ধৰিলে। নয়নহঁতৰ তথ্যৰ ভিত্তিত কেইবাটাও গোপন বিক্ৰেতাক ধৰাও হ'ল। অৱশ্যে এই কামবোৰ কৰোঁতে নয়নজ্যোতিয়ে বহু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। বহুকেইটা ফোন কলেৰে তেওঁক মৃত্যুৰ ভয় ভাবুকিও দেখুৱাইছিল, কিন্তু নয়নজ্যোতিয়ে অকণো ভয় খোৱা নাছিল, কাৰণ নয়নজ্যোতিয়ে বহু বছৰ আগতেই মৃত্যুৰ ভয়ক জয় কৰি আহিছিল। ইয়াৰো এটা কাহিনী আছে। অসমৰ ধুনীয়া ধুনীয়া পাহাৰ কেইটামানে আৱৰি ৰখা মনোহৰী চাহ বাগিচা, যাৰ সৌন্দৰ্য দেখিলে সকলোৰে মন ভৰি যায়। পুৱতি নিশা গোটেই সেউজীয়া বাগিচাখন এখন পাতল কুঁৱলী চাদৰেৰে ঢাক খাই থাকে। সূৰ্যৰ প্ৰথম সোণালী কিৰণে যেতিয়া চাহ গছৰ কোমল পাতবোৰত পৰে, তেতিয়া নিয়ৰৰ টোপালবোৰ হীৰাৰ দৰে জিকমিকাই উঠে। বতাহত হালি জালি থকা চিৰিচৰ পাতবোৰে যেন প্ৰকৃতিৰ সৈতে কিবা গোপন কথা পাতে। বাগিচাৰ মাজেদি বৈ যোৱা সৰু জুৰিটিৰ পানীৰ কুলুকুলু শব্দ আৰু চৰাই কলৰৱে মিলি এটা জীৱন্ত পৰিৱেশৰ সৃষ্টি কৰে। দেখি এনে লাগে যেন সেয়া এক সপোনৰ ৰাজ্য। এই সুন্দৰ মনোহাৰী বাগিচাৰ 7 নম্বৰ লাইনৰ এটি কোৱাৰ্টাৰত বাস কৰিছিল মাংৰি আৰু মদন, দুয়ো বাগিচাৰ শ্ৰমিক। তেওঁলোকৰ একমাত্ৰ সন্তান নয়ন, সম্পূৰ্ণ নাম নয়নজ্যোতি মানকী। নয়ন সৰুৰে পৰা অতি মেধাৱী আৰু বুদ্ধিমান আছিল। বাগিচাৰ কাষৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়ি বৃত্তিও লাভ কৰিছিল। মাক দেউতাকৰ আছিল সি নয়নৰ মণি। প্ৰতি সন্ধিয়া বাগিচাৰ কাম ছুটি হোৱাৰ পাছত ঘৰলৈ উভতি অহা মদনে সদায় নয়নলৈ বিস্কুট লৈ আহিছিল। মাংৰিয়েও বৰ আগ্ৰহেৰে আদা তেজপাত দিয়া চাহ বনাইছিল। নয়নে পৰম তৃপ্তিৰে দেউতাকৰ কোলাত বহি চাহ বিস্কুট খাইছিল। মদনে নয়নক মৰম কৰি কৈছিল, মোৰ নয়ন এদিন পঢ়ি শুনি ডাঙৰ চাহ বাগিচাৰ মেনেজাৰ হ'ব, নিজেই গাড়ী চলাই ঘূৰিব। মাংৰিয়েও হাঁহি এটা মাৰি মদনৰ কথাক সমৰ্থন কৰিছিল। সেই সময়খিনি নয়নজ্যোতিৰ জীৱনৰ আটাইতকৈ সুখৰ দিন আছিল। যদিওবা বৰষুণৰ বতৰত টিং ফুটি ঘৰৰ ভিতৰত পানী পৰিছিল, তথাপিও তাহাঁতৰ জীৱন আছিল সৰল আৰু সুখী। মাংৰিয়ে ৰাতি ভাত ৰান্ধি থাকোঁতে নয়নে মাকৰ কাষতে বহি লৈ কিতাপ পঢ়ি শুনাইছিল।

আৰু দিনটো স্কুলত কি কি কৰিলে সেই বিষয়ে সকলো কথা বিৱৰি কৈছিল। পঢ়াৰ প্ৰতি থকা তাৰ একাগ্ৰতা দেখি বাগিচাৰ লোকেও মাংৰীক কৈছিল, মাংৰী, তোমাৰ ল'ৰা নয়ন সঁচাকৈ এদিন ডাঙৰ মানুহ হ'ব চাবা। সময়বোৰ আগবাঢ়িছিল। নয়নে হাইস্কুল সুখ্যাতিৰে পাছ কৰি উচ্চ শিক্ষাৰ বাবে কিছু নীলগলৈ যাবলগীয়া হৈছিল। তেতিয়াই নয়ন এটা নতুন দলৰ সংস্পৰ্শত পৰিছিল। সিহঁতৰ মাজত ধূমপান, মদ আৰু অন্যান্য নিচাৰ প্ৰচলন আছিল। প্ৰথমতে নয়নে কৌতূহলবশতঃ এবাৰ মাত্ৰ চেষ্টা কৰি চাইছিল। লাহে লাহে সেই চেষ্টাই অভ্যাসলৈ পৰিণত হৈছিল। ধীৰে ধীৰে নয়নৰ পঢ়া শুনাত মন নবহা হোৱাৰ লগতে কলেজত উপস্থিতিও কমি আহিছিল। ৰাতিপুৱা ভাল মন এটা লৈ ঘৰৰ পৰা ওলাই যোৱা নয়ন সন্ধিয়া চকু ৰঙা কৰি মন বেয়া কৰি ঘৰলৈ উভতি অহা হৈছিল। মাংৰী আৰু মদনে প্ৰথমতে ভাবিছিল সেয়া হয়তো নয়নৰ পঢ়াৰ তথা পৰীক্ষাৰ চাপ বুলি। কিন্তু নয়নৰ বেগত এদিন এটা সৰু বটল দেখা পাই মাংৰীৰ বুকু কঁপি উঠিছিল। তাই কান্দি কান্দি নয়নক সুধিছিল, বোপায়ো, তই মানে এয়া কি কৰিছ? নয়নে ভালকৈ একো উত্তৰ নিদি মাথো মোক এৰি দিয়া বুলি চিঞৰিবলৈ ধৰিছিল। পলকতে মাংৰী আৰু মদনৰ সুখৰ ঘৰখন থানবান হৈ পৰিছিল। কোনো ধৰণৰ বুজনীয়ে নয়নক সলনি কৰিব পৰা নাছিল। দিনৰ দিনটো নয়ন বিচনাতে পৰি থাকিছিল, খাব বব আনকি শুবও নোৱাৰিছিল। গোটেই নিশাটো কিবাকিবি বকি উজাগৰি পাৰ কৰিছিল। তাৰ মাজতে এদিন নয়নে মাকে হাঁচি থোৱা টকাকেইটাও চুৰ কৰি নিছিল। সেইদিনা কিন্তু মদনৰ ধৈৰ্যৰ বান্ধ খোল খাইছিল। খঙৰ ভমকত মদনে সেইদিনা নয়নক ভালকৈ প্ৰহাৰ কৰিছিল। মাৰ খাই নয়ন ঘৰৰ পৰা ওলাই গৈছিল। সম্পূৰ্ণ দুমাহ সি ঘৰলৈ উভতি অহা নাছিল। সেই দুমাহ আছিল মদন আৰু মাংৰীৰ জীৱনৰ আটাইতকৈ দুখৰ আৰু অন্ধকাৰৰ। মনত খং থাকিলেও প্ৰতিদিন প্ৰতিপল মাংৰীয়ে বাট চাইছিল নয়নলৈ। সন্ধিয়া থাপনাত চাকি গছ জ্বলাই উৰে ৰাতি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, মোৰ নয়নক ঘূৰাই দিয়া। তেনেতে হঠাৎ এদিন প্ৰচণ্ড বৰষুণৰ মাজত নয়ন ঘৰলৈ উভতি আহিছিল। তাৰ শৰীৰ আছিল অত্যন্ত দুৰ্বল, চকুত ভয় আৰু আছিল অনুতাপ। মাংৰী আৰু মদনে নয়নক দেখা পাই কান্দি পেলাইছিল। নয়নেও মাক দেউতাকক ভৰিত পৰি কান্দি কান্দি কৈছিল, মা, দেউতা, মোক ক্ষমা কৰি দিয়া, নিচাই মোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। মই সকলো হেৰুৱালোঁ, পঢ়া, সপোন, আপোনালোকৰ বিশ্বাস, সকলোবোৰ। কিন্তু মোক এটা শেষ সুযোগ দিয়া, মই আপোনালোকক কথা দিছোঁ, মই ভাল হ'ম, মই আকৌ আগৰ নয়ন হ'ম, যাক সকলোৱে ভাল পাইছিল। পুত্ৰৰ চকুত থকা অনুতাপ দেখি মদনে নয়নক বুকুৰ মাজত আঁকোৱালি লৈছিল। মাংৰীয়েও ভগৱানক কৃতজ্ঞতা জনাইছিল নয়নক সোঁহৰীৰে ঘৰলৈ ঘূৰাই অনাৰ বাবে। তেওঁলোকে পাছদিনাই নয়নক বাগিচাৰ চিকিৎসালয়লৈ লৈ গৈছিল আৰু তাৰ ডক্তৰৰ পৰামৰ্শ মতে পাছলৈ নয়নক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল। নয়নৰ পুনৰুদ্ধাৰ সময়খিনি আছিল বৰ কষ্টকৰ। প্ৰথম কেইসপ্তাহমান নয়নৰ হাত কঁপিছিল, যন্ত্ৰণা হৈছিল, মন বিচলিত হৈছিল, কিন্তু সি যুঁজিছিল আৰু এদিন সি জিকিছিল। নিচাৰ পৰা মুক্ত হৈ সি সম্পূৰ্ণ মনোযোগেৰে পঢ়া শুনাত মনোনিৱেশ কৰিছিল। যিহেতু নয়নৰ দেউতাক মদনৰ সপোন আছিল এদিন নয়ন চাহ বাগিচাৰ মেনেজাৰ হোৱাটো, সেয়ে নয়নেও তাকেই কৰি দেখুৱালে। নিজৰ জন্মস্থান মনোহাৰী চাহ বাগিচাখনতে মেনেজাৰ হিচাপে যোগদান কৰি দেউতাকৰ সপোন পূৰ্ণ কৰিলে। লগতে নয়নে নিজেও এটি সপোন পুহি ৰাখিছিল। যি নিচা আৰু সংগই তাক ধ্বংসৰ পথলৈ লৈ গৈছিল, সেই বিহৰ পৰা নিজৰ বাগিচাৰ মানুহখিনিক এদিন সি উদ্ধাৰ কৰিবই বুলি। সেয়ে চাকৰিত যোগদান কৰিয়েই নয়নে নিজৰ সপোন গঢ়াৰ নামত আৰু নিচামুক্ত সমাজ গঢ়াৰ কামত উঠি পৰি লাগিছিল। এনেদৰে কৰা এবছৰৰ অক্লান্ত প্ৰচেষ্টাৰ পাছত নয়নৰ সেউজীয়া প্ৰতিবাদে ভাল ফলাফল লাভ কৰিছিল। বহু যুৱকে নিচা এৰি স্বাভাৱিক জীৱনলৈ উভতি আহিছিল। বাগিচাৰ স্কুলত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ বৃদ্ধি পাইছিল। সমাজৰ পৰা অপ্ৰীতিকৰ পৰিস্থিতিবোৰ নোহোৱা হৈ পৰিছিল। মুঠতে মনোহাৰী বাগিচাখন সঁচা অৰ্থত এখন সুন্দৰ বাগিচালৈ ৰূপান্তৰিত হৈছিল। সমাজলৈ আগবঢ়োৱা এনে সুন্দৰ কামৰ বাবে বহুকেইটা চৰকাৰী বেচৰকাৰী সংগঠনে নয়নৰ গোট সেউজীয়া প্ৰতিবাদক বহুকেইটা বঁটাৰে পুৰস্কৃত কৰিছিল। এই প্ৰাপ্তিয়ে নয়নহঁতক আৰু বেছি উৎসাহী কৰি তুলিছিল। বৰ্তমান তেওঁলোকে আন আন বাগিচাসমূহতো এই নিচামুক্তি সজাগতাৰ কাৰ্যসূচী চলাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোক আশাবাদী, সময় লাগিব, কিন্তু সফলতাও নিশ্চয় আহিব।

শ্ৰোতাসকলে ইমান পৰে ঋজু নায়কৰ চুটিগল্প সেউজীয়া প্ৰতিবাদ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো এটি ঝুমুৰ, পৰিৱেশন কৰিছে বলোৰাম কুৰ্মী আৰু সংগীসকলে।

শ্ৰোতাসকলে ইমান পৰে বলোৰাম কুৰ্মী আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমইৰ শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ সময়ো হলি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহকচৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। আজি নিশা 9:30 বজাত জীৱনালীৰ যুগলবন্দী। এই অনুষ্ঠানৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পাণ্ডালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। তেখেতসকলৰ সৈতে কথা পাতিছে হিমন্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটোৰ প্ৰযোজনা হিমন্ত বৰ্মাৰ। জীৱনালীৰ যুগলবন্দী আজি নিশা 9:30 বজাত। নিশা 8:02 বজাত এই মাহৰ গীত অনুষ্ঠানৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। নিশা 9:00 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। কিছু সময়ৰ পিছতে বিয়লি 5:55 বজাত এটি সমবেত কণ্ঠৰ গীত শুনিবলৈ পাব।

সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই আধৰিছে মানস জ্যোতি বৰাই অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ ছয় বাজি চল্লিছ মিনিটত আশামণি ৰহাঙৰ কণ্ঠত বৰগীত সাত বজাত ফণি তালুকদাৰৰ কথিকা সাধুতা এক বিৰল প্ৰবৃত্তি সাত বাজি কুৰি মিনিটত নাম শুনিবলৈ পাব কুসুমী কলিতা আৰু সংগীতবিদৰ কণ্ঠত পূবালীৰ সুৰ অনুষ্ঠানত বলোৰাম ৰাভাৰ কণ্ঠ ৰাভা গীত আজি সন্ধিয়া সাত বাজি পঁয়ত্ৰিছ মিনিটত সাত বাজি পঞ্চল্লিছ মিনিটত সংবাদ চলন্তিকা নিশা আঠ বাজি দহ মিনিটত গজলৰ অনুষ্ঠান চাৰে আঠ বজাত আধুনিক গীতৰ অনুষ্ঠান শুনিবলৈ পাব

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা কথোপকথনৰ চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী মৃদুলা দাস। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ হাতীমৰীয়া গাঁৱত থলিতে বান্দীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত মানসিক স্বাস্থ্য আৰু সজাগতা, এই বিষয়ে ডাক্তৰ নিমি বৰগোহাঁইৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:30 বজাত অৰুণ শৰ্মা ৰচিত নাট কুকুৰ নিচিয়া মানুহ, প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ। পুৱা 7:30 বজাত গীতিমালিকা অনুষ্ঠানত শান্তাউজীৰ প্ৰতুল গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, বিনোদ শৰ্মা ভৰদ্বাজ আৰু জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ গীত। 12:15 বজাত গীত আৰু গজল। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি।

অনুষ্ঠান চাৰে চাৰি বজাত বড়ো অনুষ্ঠান, সন্ধিয়া ছয় বাজি চল্লিছ মিনিটত ক্ৰীড়া বাৰ্তা। আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে এটি বৃন্দগান, গীত ৰচনা কামাখ্যানাথ ঠাকুৰৰ।

0: কামাখ্যা নাথ ঠাকুৰ ৰচিত বৃন্দগান্তি শুনিলে। প্ৰযোজনা আছিল ৰমেন বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহ। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া উপ্লাৱিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে আজি শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। আৰু মাধৱদেৱ বিশ্ববিদ্যালয় দেশৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালি, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,37 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: চাবুৱা সমষ্টি, বিশেষকৈ আমাৰ পুৰা দিনজান, ৰহমৰীয়া বা আমাৰ বালিজান, এই গোটেই চেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। 2 এদিনতে মই গুৱাহাটীত IIT-ৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সিটো সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম।
1: মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে আজি এই কাৰ্য সম্পাদন কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থায়ো সহযোগিতা আগবঢ়াইছে। আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰা উলিয়ায়। তেওঁলোকে সুৰবাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ 6 মাইল উড়ান সেতুৰ তলত দান বৰঙণি সংগ্ৰহ কৰে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলাকুশলীয়ে অংশগ্ৰহণ কৰে। দলটোৰ সদস্য গৰিমা শইকীয়া গাৰ্গে কয় যে 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। 9ৰ পৰা 11 আগষ্টলৈ তেওঁলোকে বান ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা শিবিৰ মুকলি কৰিব। কাইলৈ দলটোৱে জালুকবাৰীত বান সাহায্য সংগ্ৰহ কৰিব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোকে স্বেচ্ছাই এই অঞ্চলসমূহত সহযোগ আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে সাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়।
3: আজিৰে পৰা লোকপিয়লৰ স্বগণনা আৰম্ভ হৈছে। আজি 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে ঘৰে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব। আৰু আজি এই স্বগণনাৰ আৰম্ভ হোৱাৰ লগে লগে মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলো। অত্যন্ত সহজ, কোনো অসুবিধা নাই। সাধাৰণ কেইটামান প্ৰশ্ন, যে নিজৰ ঘৰটো কোন ঠাইত আছে, ঘৰত কেইজন ব্যক্তি আছে, ঘৰটো কেনেকুৱা, পকা ঘৰ, কেঁচা ঘৰ, শৌচালয়ৰ অৱস্থা কেনেকুৱা, ড্ৰেইন কি আছে, LPG কানেকশ্যন আছে নে নাই, মোবাইলত মোবাইল আছে নে, স্মাৰ্টফোন নে ডিছ টিভি আছে নে, এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন যিকেইটাত কোনো অসুবিধা নাই। সাধাৰণ মানুহে সুন্দৰভাৱে কৰিব পৰা, উত্তৰ দিব পৰা ব্যৱস্থা। গতিকে সময়ো বেছি নালাগে আৰু স্বগণনা কৰাৰ লগে লগে নিজৰ ঘৰৰ লোকেশ্যনটো GPS লোকেশ্যনত নিজে পোৱা যায়। গতিকে নিজৰ ঘৰৰ লোকেশ্যনটো দি সুন্দৰভাৱে কৰিব পৰা যায়।
1: ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত 50 সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰতিফলিত হৈছে। এই সাফল্যই স্থায়িত্ব, জলবায়ু অনুকূল কাৰ্যপন্থা তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্ৰাংগণ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাখণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতি পৰিলক্ষিত হৈছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশ্ববিদ্যালয়খনৰ এই সাফল্য সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। তেজপুৰ মহাবিদ্যালয়ৰ হেৰম্ব শৰ্মা স্মৃতি প্ৰেক্ষাগৃহত আজি মাই ভাৰত কেন্দ্ৰ শোণিতপুৰ জিলাৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ পোনপটীয়া ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠিত হয়। অনুষ্ঠানত স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকা, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত, জিলা যুৱ বিষয়া, ক্ৰীড়া বিষয়া, উপ আৰক্ষী অধীক্ষক প্ৰমুখ্যে বহুকেইজন ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয়খনৰ অধ্যাপক ডঃ দেৱজিৎ দত্তই অনুষ্ঠানত অংশ লোৱা লোকসকলক শপতবাক্য পাঠ কৰোৱায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলি জিলা উদ্যোগ কেন্দ্ৰ DICয়ে আয়োজন কৰা এটা অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাত সৰবৰাহ কৰা বাহন প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৰাজ্যৰ চাহ উদ্যোগৰ মেৰুদণ্ডৰ আখ্যা দি তেওঁ কয় যে তেওঁলোকক সবল কৰি তোলাৰ জৰিয়তে ৰাজ্যখন সবল হ'ব। এই বাহনসমূহ প্ৰদান কৰি তেওঁ কয় যে এই পদক্ষেপে সেউজ পাতসমূহ সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া দ্ৰুত তথা অধিক কাৰ্যক্ষম কৰি তোলাৰ লগতে চাহ খেতিয়কসকলক তেওঁলোকৰ পৰিশ্ৰমৰ ফল লাভ কৰাত সহায় কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে আজি শিক্ষামন্ত্ৰীৰ উপস্থিতি।

0: এই পৰ্যালোচনা বৈঠক 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ, জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত, আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ দেশৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাপাশ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজ অন EAR মোবাইল এপটো। পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠানটি মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি, এই বিষয়ে এটি আলোচনা।
3: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। বিষয়টি হৈছে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ। বাইদেউ CSS আত্মাৰ উপ প্ৰকল্প সঞ্চালক। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ।
4: নমস্কাৰ।
3: আমাৰ মাজত উপস্থিত আছে বিশ্বপ্ৰতিম হাজৰিকা, তেখেত এজন গৱেষক ছাত্ৰ, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়। আপোনাক স্বাগতম জনাইছোঁ।
5: নমস্কাৰ।
3: আমি যিহেতু অসমৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, গতিকে পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ যে অসমৰ জলবায়ুৰ আচলতে এটা সাম্যক অৱধাৰণানো কি হয়। আমি পত্ৰিকা বাইদেউৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। বাইদেউ, আপুনি জনাওকচোন।
4: হয়, ধন্যবাদ। প্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰিত কৰি আনিলে। অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এটা খুবেই স্পৰ্শকাতৰ বিষয়। অসমৰ জলবায়ু মূলতঃ উপ উষ্ণমণ্ডলীয় আৰু আৰ্দ্ৰতা বহুত বেছি আছে। আমাৰ অসমত আচলতে গোটেই বছৰজুৰি তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত থাকে আৰু বিভিন্ন সময়ত আমি বৰষুণো ইয়াত দেখা পাওঁ। বছৰজুৰি আপোনাৰ বৰষুণ হয় 2000-3000 মিলিমিটাৰ। গতিকে এটা খুব সুন্দৰ পৰিৱেশ হয় ফুল খেতিৰ বাবে। যদি বাণিজ্যিকভাৱে ফুল খেতি কৰে তাৰ কাৰণে আপোনাৰ উচ্চ তাপমাত্ৰাৰ লগতে বৰষুণৰ পৰিমাণ আৰু আৰ্দ্ৰতা ভৰা পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰে। আৰু অসমৰ জলবায়ু আচলতে আমাৰ মাটি অনুযায়ী 6 ভাগত আচলতে ভাগ কৰা যায়। 6টা আমাৰ ভাগ আছে। প্ৰথমটো হ'ল উত্তৰ পাৰৰ সমভূমি অঞ্চল, আৰু দ্বিতীয়তে আছে আপোনাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তৃতীয়তে আছে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে আপোনাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু আমাৰ পাহাৰীয়া অঞ্চল। গতিকে এই অঞ্চলসমূহত বিভিন্ন সময়ত ফুল খেতি কৰিব পৰা যায়।
3: খুব সুন্দৰকৈ আপুনি আচলতে অসমৰ জলবায়ুৰ বিষয়ে অৱতাৰণা কৰিলে। এতিয়া মই বিশ্বপ্ৰতিম হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত অসমৰ জলবায়ু ফুল খেতিৰ বাবে উপযোগী হয়, কিন্তু অসমৰ কৃষকসকল কেনেধৰণে আগবাঢ়িব, আপুনি তাৰ বিষয়ে অলপমান কওকচোন।
5: হয়, পোনপ্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আজি খুবেই সুখী যে মোৰ বিষয়টোক লৈ মই আজি আমি এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ একগোট হৈছোঁ। আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব। ফুলৰ খেতি কৰাটো বৰ্তমান সময়ত বহুত লাভদায়ক, বিশেষকৈ যিও অলপ পৰিশ্ৰমী আৰু খেতি বাতিত ৰুচি ৰখা তেওঁলোকৰ কাৰণে এয়া এটি সোণৰূপৰ খোজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি আমি চাবলৈ যাওঁ, প্ৰতিদিনে ফুল খেতিৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আজিৰ দিনত যদি আমি চাওঁ, আন্তঃৰাষ্ট্ৰীয় বজাৰখন প্ৰায় 50-60 বিলিয়ন ডলাৰৰ ফুলৰ খেতি হয়। বিশেষকৈ ভেলেণ্টাইনছ ডে, খ্ৰীষ্টমাছ ডে বা অন্য উৎসৱবিলাকত বিদেশত ফুল খুব ভাল দামত পোৱা যায়। ভাৰতেও আজিকালি আমি UAE, জাপান বা ইউৰোপলৈ কৃষি সামগ্ৰী এক্সপৰ্ট কৰিব ধৰিছোঁ। যেনেকৈ আমি কাজি নেমু এক্সপৰ্ট কৰোঁ, সেই হিচাপে আমি আমাৰ খেতিয়কে যদি অৰ্কিডসমূহ এক্সপৰ্ট কৰিব বিচাৰোঁ, সেইটো কৰিলে আমাৰ খেতিয়কসকল খুবেই লাভান্বিত হ'ব। অসমৰ কথা যদি মই ক'বলৈ

0: যাওঁ, আমি দেখোঁ যে বিয়া বাৰু, পূজা পাঠ বা সামাজিক অনুষ্ঠানবোৰত আমাৰ নানান ধৰণৰ ফুল বহুত প্ৰয়োজন হয়। ফুলৰ খেতিত কম মাটিতে বেছি উৎপাদন কৰি বেছি লাভ পোৱা যাব পাৰে। সেয়ে আমি যদি পৰম্পৰাগত খেতিৰ লগতে ফুলৰ খেতিও কৰোঁ, তেনেকৈ আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিকভাৱে আৰু উন্নত হ'ব।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি দাঙি ধৰিছে। এতিয়া আমি জানিব বিচাৰিছোঁ যে অসমত আপুনি বিভিন্ন ধৰণৰ ফুলৰ খেতিৰ বাবে অসমৰ মাটিসমূহ সুচল বা অসমৰ জলবায়ু সুচল বুলি ক'লে, এতিয়া অসমত কেনেকুৱা ধৰণৰ ফুলৰ খেতিনো আচলতে কৰিব পৰা যায়, কোনকেইবিধ ফুল আমাৰ ইয়াত বেছি ভালকৈ ইয়াত উৎপাদন হ'ব পাৰে, তাৰ বিষয়ে জনাওকচোন।
0: হয়, এই প্ৰশ্নটো মোক বাৰু আগতেও বহুসকলে কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযুক্ত ফুল খেতিৰ বাবে, যিহেতু আমাৰ অসমখন খুবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ।
1: হয়,
0: ইয়াত নানান ধৰণৰ গছ গছনি, ফুল আদি সহজতে ডাঙৰ হয়। আমি অসমখন জলবায়ু আৰু মাটিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, নাৰ্জী ফুল, তাৰপিছত ৰজনীগন্ধা, জাৰবেৰা, ইন্দ্ৰমালতী, বগেনভেলিয়া, অৰ্কিড আদি বহু ফুল বাণিজ্যিকভাৱে বা ব্যক্তিগতভাৱে ৰুব পাৰোঁ। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ শীতকালখিনি যেতিয়া নিয়ৰ আৰু ঠাণ্ডা খুব ভাল পৰিমাণত পৰে, ৰ'দটো কম হয় আৰু দিনবোৰ ছুটি হয়, সেই সময়খিনি ফুলপুলিবোৰৰ বাবে খুবেই লাভদায়ক। সেই সময়খিনিত ফুলপুলিবোৰে বাঢ়িবলৈ বহু সুবিধা পায়, যিহেতু সেই সময়খিনিত হিউমিডিটি অথবা আৰ্দ্ৰতাটো কম হয়, বেমাৰ আদিও কমকৈ লাগে।
1: হয়,
0: অসমত বৰ্তমান প্ৰায় 5000 হেক্টেৰত ফুলৰ খেতি কৰা হয়। আমি বছৰি প্ৰায় 8-10 কোটি টকাৰ ফুল বাহিৰৰ পৰা, বিশেষকৈ কলিকতাৰ পৰা আনিবলগীয়া হয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰতসমূহ ফুল পঠিয়াব পাৰোঁ। চমুকৈ ক'বলৈ গ'লে, হয়, আমাৰ অসমখনৰ জলবায়ু, মাটি আৰু পৰিবহণ খুবেই উপযোগী ফুল খেতি কৰাৰ বাবে।
1: হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত অৰ্কিড খেতি কৰিবৰ কাৰণে, অৰ্কিড যিখিনি ফুল আছে সেইখিনি কৰিবৰ কাৰণে যথেষ্ট সুচল। তাতে আমাৰ ৰাজ্যিক ফুলো, আমি কপৌফুল যাক আমি ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কওঁ, সেয়াও এক প্ৰকাৰৰ অৰ্কিড। গতিকে অৰ্কিডৰ ক্ষেত্ৰখনত অসমৰ কৃষকসকলে আগবাঢ়ি যাবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা কেনেকুৱা ধৰণৰ অৰ্কিডসমূহ আমাৰ ইয়াত হয়, তাৰ বিষয়ে জনাওকচোন।
0: হয়, নিশ্চয়। অসমখনৰ জৈৱ বৈচিত্ৰ্য অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে খুবেই উপযোগী। প্ৰাকৃতিকভাৱে অসম হ'ল অৰ্কিডৰ এখন পাবলগীয়া জেগা। ভাৰতবৰ্ষত পোৱা 1300 ধৰণৰ অৰ্কিডৰ ভিতৰত কেৱল অসমতে প্ৰায় 190ৰো অধিক ধৰণৰ অৰ্কিড পোৱা যায়। ইয়াৰ অৰ্থ হ'ল ইয়াৰ জলবায়ুত অৰ্কিড নিজস্বভাৱে প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হ'ব পাৰে। অৰ্কিডক যিহেতু হিউমিডিটি অথবা আৰ্দ্ৰতা আৰু তাপমানটো বেছিকৈ লাগে, সেইটো আমাৰ অসম আৰু উত্তৰ পূৰ্ব বাকী কেইখন ৰাজ্যতো ভালকেই আছে। বিশেষকৈ আমি, আপুনি যেনেকৈ ক'লে কপৌফুল অথবা ৰিংকো ষ্টাইলিছ ৰেটিউচা, সেই অৰ্কিডপাহ আমি ইয়াত কৰিব পাৰোঁ। লগতে আমি ডেণ্ড্ৰোবিয়াম আৰু ভেণ্ডাৰ দৰে অৰ্কিডবিলাক ইয়াত বহুত সোনকালে ডাঙৰ কৰিব পাৰোঁ। বিদেশৰ দৰে ইয়াত বহুত দামী ষ্ট্ৰাকচাৰ নালাগে আমাক, যিহেতু আমাৰ ইয়াত গোটেই পৰিৱেশখিনি প্ৰাকৃতিকভাৱে উপলব্ধ হয়। সেই অসমৰ এই প্ৰাকৃতিক সম্পদক আমি যদি বাণিজ্যিক ৰূপ এটা দিওঁ, তেতিয়াহ'লে খেতিয়কে বহুত লাভ পাব। এতিয়া যিহেতু আমি গম পাইছোঁ কি আমি অসমত অৰ্কিড কৰিব পাৰোঁ, এতিয়া কৰিব পৰাৰ পিছত আমি কোনটো অৰ্কিড কৰিব লাগে সেইটোলৈ আমি আগবাঢ়িব লাগিব। আমি অসমত যদি প্ৰথমে চাবলৈ যাওঁ বাণিজ্যিকভাৱে কৰিবলৈ, ডেণ্ড্ৰোবিয়ামটো কৰিবলৈ ভাল, যিহেতু তাৰ চাহিদাটো বেছি অথবা ডিমাণ্ডটো বেছি আৰু সহজতেও কৰিব পাৰি। কিন্তু যদি ঠাণ্ডা অঞ্চল হয়, তাত আমি চিম্বিডিয়াম বুলি এটা অৰ্কিড আছে, সেইটো আমি কৰিব পাৰোঁ। যিহেতু এতিয়া আমি গম পালোঁ কোনটো অৰ্কিড আমি কৰিব পাৰোঁ, আমি সেইটো ক'ত কৰিম আৰু কি হিচাপে কৰিম, ক'ত কৰিম মানে আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিডজাতীয় ফুলটোক বেছি ৰ'দ নালাগে। তো সেইকাৰণে আমি শ্বেড নেট বা এটা ঠাই য'ত ছাঁ পৰি থাকে, 50-75% আমি ছাঁ পোৱা জেগাত অৰ্কিডপাত হ'ব লাগিব। এতিয়া আমি অৰ্কিডটো ৰুম কিহত, আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিড মাটিত আমি কৰিব দৰকাৰ নাই। সেই ৰোপণ প্ৰণালীটো কৰিবলৈ আমি চাৰকোল অথবা কয়লা, তাৰপিছত ইটাৰ টুকুৰা অথবা ভঙা ইটা আৰু কোকোনাট হাস্ক বা নাৰিকলৰ বাকলি দি আমি এটা পটিং মিডিয়া বনাম, তাত আমি অৰ্কিডসমূহ ৰুম। আৰু অৰ্কিডত আমি পানীটো খুব মিহিকৈ দিব লাগিব। পানীটো দিওঁতে আমি স্প্ৰেয়াৰ যোনবিলাক থাকে, সেই হেণ্ড স্প্ৰেয়াৰেদি আমি স্প্ৰে কৰিব লাগিব। আৰু সেই পানীটোতে আমি সাৰ যদি দিব বিচাৰোঁ, আৰু 19K নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, আমি NPK বুলি কওঁ, সেইটো থাকে, সেইটো আমি সপ্তাহটোত এবাৰ স্প্ৰে কৰিলে যথেষ্ট।
1: কৃষকে ইউৰিয়া SSP MOP হিচাপে
0: তেওঁলোকে মিক্স কৰি ল'ব পাৰিব।
1: ঠিক আছে, আপুনি খুব সুন্দৰকৈ আচলতে অৰ্কিডৰ বিষয়ে কেনেধৰণে আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমাৰ কৃষকসকলৰ উদ্দেশ্যে গোটেই কথাখিনি আগবঢ়ালে। এতিয়া মই পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অসমত বাণিজ্যিক ৰূপত ফুল খেতি কৰিবৰ বাবে

0: অসমৰ এজন কৃষকে কেনেধৰণে আগবাঢ়িব, আমি ইতিমধ্যে সম্ভাৱনীয়তাৰখিনিৰ কথা গম পালোঁ, আমি ইতিমধ্যে অসমত হ'ব পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতিসমূহৰ বিষয়ে গম পালোঁ, এতিয়া বাণিজ্যিক দিশত আগবাঢ়িবৰ কাৰণে কৃষকজনে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব?
1: হয়, বাণিজ্যিক দিশত আচলতে যদি কৰে, বাণিজ্যিকভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতেই তেওঁৰ এটা সুন্দৰ পৰিকল্পনা কৰি ল'ব লাগিব, কিয়নো এক সুন্দৰ পৰিকল্পনাই আপোনাৰ সুন্দৰ ফলাফল দিব। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি প্ৰণালীবদ্ধভাৱে ফুল খেতি কৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আৰু প্ৰথমতে মই কওঁ যে ফুল বাছনিৰ কথা, সুন্দৰ ফুলৰ কৰিবলৈ গ'লে আপুনি বজাৰৰ চাহিদা অনুসৰি আচলতে ফুলৰ বাছনি কৰা প্ৰয়োজন। যিহেতু আমাৰ বজাৰখন এনেকুৱা হয় যে কেতিয়াবা আপোনাৰ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠান, এই অনুযায়ী আমাৰ বজাৰত চাহিদাবিলাক বেলেগ বেলেগ। গতিকে আমাৰ কৃষক বন্ধুসকলে এই কথা লক্ষ্য ৰখা উচিত যে বজাৰত কোনবিধ ফুলৰ এতিয়া চাহিদাটো বেছি। যিহেতু আমাৰ বজাৰত বহুতেই চাহিদা বেছি, আমাৰ বছৰি প্ৰায় 135 কোটি টকাৰ ফুল বিক্ৰী হয়। ইয়াৰে কিন্তু উৎপাদন আমাৰ অসমত খুব কমেই হয়, আমি মাথো 15 কোটিমান টকাৰহে আমি আচলতে উৎপাদন কৰিব পাৰোঁ, বাকী 120 কোটিমান টকাৰ মূল্যৰ ফুল আমি বাহিৰৰ দেশৰ পৰা, মানে বাহিৰৰ ৰাজ্যৰ পৰা আচলতে ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ চাহিদা অনুসৰি তেওঁলোকে ফুলৰ খেতি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে উন্নত জাত আৰু গুণগত পুলিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো এক উন্নত জাত আৰু গুণগত পুলিয়ে আপোনাৰ উৎপাদন ভাল দিব, তাত সময় কম লাগিব, আপোনাৰ তাতে খৰচ কম লাগিব, এই সকলোখিনি চাই পেলাই তাত আপোনাৰ লাভটো বেছি হ'ব। তৃতীয়তে আমি যদি কওঁ যে মাটি পৰীক্ষা কৰাই লোৱাটো খুবেই প্ৰয়োজন, কাৰণ ইতিমধ্যে কৈছে যে মাটিৰ প্ৰয়োজন অনুসৰি আপোনাৰ সাৰ দিয়াৰ প্ৰয়োজন। গতিকে মাটি পৰীক্ষা কৰাই ল'লে আমি গম পাওঁ যে তাত কিমান সাৰৰ প্ৰয়োজন হ'ব, আৰু সেই প্ৰয়োজন অনুসৰিহে আচলতে সাৰ দিয়াটো প্ৰয়োজন, নহ'লে বা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ
0: সম্ভাৱনাটো
1: থাকে। গতিকে চতুৰ্থতে আমি চাব লাগিব যে পানীৰ ব্যৱস্থা, ইতিমধ্যে কৈছে যে পানীৰ ব্যৱস্থা কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য যিখিনি সুবিধা আছে সেই সুবিধা অনুযায়ী যদি পানীৰ মানে ব্যৱস্থাটো থাকে, তেতিয়াহ'লে ফুলখিনি সময়মতে গঠন ল'বলৈ সুবিধা পায়। ইয়াৰ পিছতে আৰু প্ৰয়োজন হয় আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, যদিও আমাৰ বহুত বেছি প্ৰয়োজন নাই, তথাপিও মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰত যেতিয়া আমি কৰোঁ, তেতিয়াহ'লে আমি পলি হাউচ, শ্বেডনেট হাউচ আৰু গ্ৰীণ হাউচ এইখিনিৰ যদি আমি ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে শীততাপ নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। শেষত আৰু এটা কথা কওঁ যে যেতিয়া কৃষকসকলে ফুল খেতি কৰিব, তেওঁলোকে যিহেতু বজাৰৰ চাহিদা অনুসৰি কৰিব, তেওঁলোকে বজাৰখনৰ লগত সংযোগ ব্যৱস্থাপনা কৰা খুব প্ৰয়োজন। এক সুন্দৰ সংযোগ বা তেওঁলোকৰ সেই সুবিধাটো লোৱাৰ এইকাৰণে প্ৰয়োজন, কাৰণ যাতে ফুলখিনি উৎপাদন হোৱাৰ পিছত যাতে তেওঁলোক ৰৈ থাকিব নালাগে, সোনকালে তেওঁলোকে বজাৰখনত মানে উলিয়াই দিব পাৰে।
0: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। এতিয়া মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমাৰ বহুসকল কৃষক ফুল খেতি কৰিবৰ বাবে আগ্ৰহী, কিন্তু তেওঁলোকে তাৰ বাবে সঠিক প্ৰশিক্ষণ হয়তো বিভিন্ন সময়ত পাব নোৱাৰে বা পাবলৈ উপলব্ধ নহয় বা তেওঁলোকে নাজানে আচলতে। গতিকে এই ক্ষেত্ৰত অসমত আমি জানো যে অসম কৃষি বিশ্ববিদ্যালয় আছে, অসমত আমাৰ কৃষি সঞ্চালকালয় আছে, কৃষি বিভাগ আছে, অসমত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে। এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ফুলৰ খেতিৰ লগত জড়িত প্ৰশিক্ষণসমূহ আমাৰ কৃষক ৰাইজে কেনেধৰণে গ্ৰহণ কৰিব পাৰে, তাৰ বিষয়ে অলপ জনাওকচোন।
1: হয়, আমাৰ অসমৰ যিখন আমাৰ বিশ্ববিদ্যালয়, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ বা এনেকৈ প্ৰদান কৰি আহিছে কৃষক ৰাইজৰ মাজত। লগতে আমাৰ কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়েও বহু সময়ত প্ৰশিক্ষণ দি আহিছে কৃষকসকলৰ মাজত। লগতে আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ, প্ৰতিখন জিলাই জিলাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সময়ত কৃষক ৰাইজৰ মাজত প্ৰশিক্ষণ দি আহিছে। ইয়াৰ লগতে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে প্ৰশিক্ষণ দিয়ে, যেনে আমাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমাৰ ৰাজ্যিক কৃষি বিভাগৰ অন্তৰ্গত হয়। লগতে এক্সটেনশ্যন এডুকেশ্যন ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, তেওঁলোকেও বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে স্কিল প্ৰশিক্ষণ ট্ৰেইনিং দিয়ে, যিটো আমি দক্ষতা প্ৰশিক্ষণ বুলি কওঁ। গতিকে ফুল খেতিৰ ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে

0: এওঁলোকৰ লগত যোগাযোগ কৰিলেও বিভিন্ন সময়ত প্ৰশিক্ষণ পাব আৰু স্কিল ট্ৰেইনিং ল'ব পাৰিব। স্কিল ট্ৰেইনিংসমূহ তেওঁলোকে বিভিন্ন সময়ত দি আহে, তাৰ বাবে ভাবোঁ সঠিক সময়ত যোগাযোগ কৰিলে তেওঁলোকে এইখিনি ল'ব পাৰিব,
1: নিশ্চয়কৈ আমাৰ তাৰ পৰা আমাৰ কৃষক বন্ধুসকল লাভান্বিত হ'ব। এতিয়া আমি সচৰাচৰ এটা বিষয় আমি শুনিবলৈ পাওঁ যে জৈৱিক কৃষি, ফুল খেতিৰ দিশত আমি জৈৱিক কৃষিৰ কথাটোনো কেনেধৰণে আনিব পাৰোঁ, বা আমাৰ কৃষকসকলে যদি জৈৱিকভাৱে ফুলৰ খেতি কৰে তেওঁলোক কেনেধৰণে লাভান্বিত হ'ব, তাৰ বিষয়ে আপুনি জনাওকচোন।
2: হয়, আমি যদি জৈৱিক ফুল খেতি কৰিব বিচাৰোঁ আমি প্ৰথমৰপৰাই আৰম্ভ কৰিব লাগিব। প্ৰথমটো হ'ল আমি যেতিয়া মাটিখিনি আমি ফুল খেতিৰ বাবে প্ৰিপেয়াৰ কৰিম, সেই মাটিখিনিত আমি সাৰ দিয়াত জেগাত আমি তাত দিলোঁ গোবৰ, কেঁচু সাৰ অথবা ভাৰ্মি কম্প'ষ্ট, সেইখিনি দিলোঁ। সেইখিনি দিয়াৰ পিছত আমি যেতিয়া আমি ফুলখিনি আনিলোঁ, অনাৰ পিছত আমি ফুল আনোঁ অথবা গুটিখিনি আনোঁ, সেইখিনি আমি পুলিবোৰ ৰোপণ কৰাৰ আগত ভালকৈ শোধন কৰিব লাগিব। আৰু সেই শোধনত জেগাত আমি বীজামৃত দিলোঁ বা অন্য জৈৱিক পদ্ধতিৰে গুটিবোৰ শোধন কৰিলোঁ। পুলিবোৰ শক্তিশালী হয় আৰু বেমাৰো কমকৈ থাকে।
1: হয়,
2: তাৰপিছত যেতিয়া আমি জৈৱিক পুষ্টি কৰিম বা গছ বৃদ্ধি কৰিবলৈ আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বনাব বহুত আছে, গোবৰ, গৌমূত্ৰ, সেইখিনি আমি মিক্স কৰি আমি জীৱামৃত বনাওঁ। লগতে আমি গছত যাতে বেমাৰ নালাগে সেইকাৰণে আমি পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি বনাব পাৰোঁ। তাত আমাৰ গৰু গোবৰ, তাৰপিছত পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি গোবৰ অথবা গৌমূত্ৰ, দৈ, তাৰপিছত আমাৰ নাৰিকলৰ পানী, তেনেকৈ আমি মিক্স কৰি সেই বস্তুটো বনোৱা হয়। সেইটো যেতিয়া আমি 15-20 দিন ৰাখি গছত স্প্ৰে কৰোঁ তাত কীট পতংগবিলাক কমকৈ আহে। লগতে আমি যেতিয়া তাত দেখিছোঁ পোক আহিছে, সেই পোকটো আমি কণ্ট্ৰল কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ আমি জৈৱিক খেতিত বিষাক্ত কীটনাশক ব্যৱহাৰ নকৰি আমি নিম অইল স্প্ৰে কৰিব পাৰোঁ। সেইটো দি আমাৰ পোকবিলাক কমকৈ আহে। অথবা এফিডজাতীয় পোক যদি আমি আঁতৰাব বিচাৰোঁ, তাতো আমি নহৰু পানীটো, যোন নহৰু আমি গুড়ি কৰি নহৰু পানীটো স্প্ৰে কৰিলেও বহুত সময় পোক নাহে। আৰু আমি যিহেতু আমি দেখোঁ আমাৰ সবতকৈ ডাঙৰ অসুবিধাটো হ'ল খেতিয়কসকলৰ কাৰণে ঘাঁহ বনবিলাক যোনবিলাক আহে, সেইটো আমি আঁতৰাবলৈ আমি কিবা হাৰ্বিচাইড মাৰাতছে আমি তাত কৰিব পাৰোঁ অৰ্গেনিক মালচিং, অথবা আমি যোৱা বছৰৰ যোনখিনি ফুলৰ খেতি আছে সেই ফুলৰ খেতিখিনি কাটাৰ পিছত আমি সেইখিনিকে মাটিৰ ওপৰত মালচিং হিচাপে আমি কভাৰ কৰি দিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ মাটিটো সাৰখিনিও থাকিব, লগতে মাটিটো আমি শুকায়ো নাযায় ফটককৈ, আৰু ঘাঁহ বনবিলাকো বাঢ়িবলৈ কম সুবিধা পায়। আৰু লগতে মই এটা কথা ক'ব বিচাৰিম, আমি যদি জৈৱিকভাৱে খেতি কৰোঁ সেইটোৱে আমাৰ কৃষকসকলক ভাল লাভ দিব পাৰে। জৈৱিকভাৱে কৰাভাৱেই নহয়, আৰু এটি মাৰ্কেটিং ষ্ট্ৰেটেজি হিচাপেও এটি ভাল লাভ হ'ব। যিহেতু এটা প্ৰডাক্ট যেতিয়া আমি বজাৰত উলিয়াওঁ, সেই প্ৰডাক্টটোৰ লগত যদি কিবা কাহিনী এটা জড়িত হৈ থাকে, সেই প্ৰডাক্টটোৰ ভেলুটো নিজে নিজে বাঢ়িবলৈ ধৰে। সেই অৰ্কিড হটস্পটটো আমি তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, এখন গাঁৱত যদি অৰ্কিডৰ খেতি কৰি আছে অৰ্গেনিকেলি বা জৈৱিকভাৱে, সেই গাঁওখন এগ্ৰ' টুৰিজিম ছাইট হিচাপেও আগবাঢ়ি উঠিব পাৰে। আৰু যেতিয়া আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে ফুল খেতি কৰি আছোঁ, আমি অৰ্কিডলৈ যদি আগবাঢ়োঁ, তেতিয়া কি হ'ব, আমি ধৰি লওক আমাৰ যেতিয়া বিদেশী টুৰিষ্টসকলো ইয়াত আহে, আমি তেওঁলোকক ফুলাম গামোচা এখন আদৰোঁ, তাৰ লগতে যদি আমি গোলাপ বা জাৰবেৰা দিয়াৰ জেগাত আমি অৰ্কিড এপাহ দিওঁ, তেওঁলোকে যেতিয়া অৰ্কিড মিউজিয়াম যাব সেই অৰ্কিড পাহ তেওঁলোকে পাব, সেই আমাৰ ৰাজ্যখনৰ এটি ভাল নাম আগবাঢ়ি তুলিব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি সচৰাচৰ শুনিবলৈ পাওঁ যে ফুল খেতিৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হৈছে আমাৰ ফুলসমূহ প্ৰধানত পেৰিচেবল, অৰ্থাৎ সহজতে গেলি নষ্ট হৈ যোৱা প্ৰকৃতিৰ এক প্ৰকাৰৰ দ্ৰব্য। গতিকে এই ফুল খেতিৰ আমি ভেলু এডিশ্যন, অৰ্থাৎ মূল্য সংযোজন কৰিব পাৰোঁ নেকি, আমি অধিক দিনৰ কাৰণে ফুল আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ নেকি, আৰু তাৰ মূল্যটো নষ্ট হৈ নোযোৱাকৈ আমি কেনেধৰণে তাৰ পৰা অধিক লাভান্বিত হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আপুনি আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে কিবা জনাব নেকি?
2: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি। আমাৰ ফুল খেতিত সবতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ফুলসমূহ বহুত জলদি বেয়া হৈ যায়। সেইটোপা বাচিবলৈ হ'লে আমি প্ৰথমতে প্ৰতিপাহ ফুলৰে এটা এটা ষ্টেজ থাকে য'ত আমি ফুলপাহ ছিঙিব পাৰোঁ। আৰু আমি এইটো চাব লাগিব আমাৰ মাৰ্কেট আমি কোনখন চাই আছোঁ, আমাৰ বোলে দূৰৰ মাৰ্কেট হৈছে, সেই হিচাপে আমি ফুলপাহ বহুত আগতেই ছিঙিব লাগিব, ডাঙৰ হোৱা বা বেছিকৈ ফুলাৰ আগতে ছিঙিব লাগিব। আৰু যদি আমাৰ ওচৰৰ মাৰ্কেট এখন হৈছে, সেইকাৰণে আমি ফুল

0: ফুলপাহ ভালকৈ ফুলোতে ছিঙিব লাগিব, যাতে সেই ফুলপাহ যেতিয়া আমাৰ ওচৰৰ মাৰ্কেট পায় সেই ফুলপাহ ফুলি থাকোঁতেই পায়। কিন্তু যদি আমি দূৰৰ মাৰ্কেটখন চাইছোঁ, দূৰৰ বজাৰখন চাইছোঁ, সেই ফুলপাহ ফুলাৰ আগতেই ছিঙিব লাগিব, যাতে সেই আমি যেতিয়া পৰিবহণত গৈ থাকিব ফুলপাহ তাতে ফুলিব আৰু মাৰ্কেটত গৈ পাওঁতে ভাল ফুল এপাহ পাব। আৰু ইয়াৰ পিছত যদিও আমাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে বজাৰখন ভাল নহ'ল বা কৃষকসকলৰ ফুল বিকিবলৈ অসুবিধা হ'ল কিবা কাৰণত, সেই ফুলকেইপাহ তেওঁলোকে নষ্ট হৈছে বুলি ভাবিব নালাগে। আমি উদাহৰণস্বৰূপে গোলাপপাহকে লৈছোঁ। গোলাপ খেতি যোনবিলাক ইউপি ফালে কৰে, উত্তৰ প্ৰদেশ ফালে কৰে, সেই গোলাপসমূহ যেতিয়া বিক্ৰী নহয় তাৰ পাহিখিনি তেওঁলোকে উলিয়াই লৈ, আমি যে মিঠাপানৰ লগত খাওঁ গুলকান বুলি এটা বস্তু আছে, ৰঙাকৈ যোনটো মিঠা বস্তু, সেই গুলকানটো বনাই তাত চেনি মাত্ৰাটো দি আৰু ফুলৰ পাহি দি গুলকানটো বনায়। লগতে আমি গোলাপ জেল বনাব পাৰোঁ অথবা আমি গোলাপৰ তেল বনাব পাৰোঁ। সেই তেলটোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুবেই ভাল দাম, তেনেকৈ আগবাঢ়িব পাৰি। লগতে আমি গোলাপ ফুলৰ পাহিখিনি শুকুৱাই আমি তাৰে চাহ বনাব পাৰোঁ বা মাউথ ফ্ৰেছনাৰ দিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ আপুনি ক'লে।
2: হয়, লগতে আমি ফুলৰ বুকে বনায়ো আমি বজাৰত দিব পাৰোঁ। আৰু ভাল পেকেজিং ব্ৰেণ্ডিং যেতিয়া কৰা যায়, কিয়নো আজিকালি ফুলৰ বুকেৰ বহুত চাহিদা বেছি, বিভিন্ন অনুষ্ঠানত আমাৰ বুকে দি আমি সম্ভাষণ জনোৱা যায়।
1: হয় হয়, এতিয়া অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি সচৰাচৰ আমাৰ কেনেকুৱা বজাৰসমূহত উলিয়াই দিব পাৰে? অসমৰ ক্ষেত্ৰত বজাৰ আমাৰ কেনেকুৱা ধৰণৰ আছে? ধৰি লওক গুৱাহাটীৰ আশে পাশে থকা কৃষকসকলে গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ পাব, বা অসমৰ বিভিন্ন আমাৰ যিসমূহ এগ্ৰ'ক্লাইমেটিক জ'ন আছে, তো তাৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে পাব পৰা বজাৰৰ বিষয়ে অলপমান কওকচোন।
2: হয়, অসমৰ বজাৰখন আচলতে বহুত সোনকালে এতিয়া দ্ৰুতগতিত আগবাঢ়িছে ফুলৰ ক্ষেত্ৰত। আমাৰ মূলতঃ গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুলৰ চাহিদা খুবেই বেছি। গুৱাহাটীত শুক্লেশ্বৰ ঘাটত আমাৰ কৃষকসকলে তাতে মানে সৰহকৈ তাতে বিক্ৰীৰ কাৰণে আহিব পাৰে, বিক্ৰী কৰিব পাৰে। লগতে আমাৰ উলুবাৰীটো বজাৰখন আছে, উলুবাৰী বজাৰখনতো তেওঁলোকে দিব পাৰে। পাণবজাৰৰ বজাৰখন গুৱাহাটীৰ সকলোৱে জানে, তাতে অলপ সৰহকৈ যিসকলে কৰে পাণবজাৰ বজাৰখনকো লক্ষ্য ৰাখি পেলাই তেওঁলোকে ফুল খেতি কৰিব পাৰে। আৰু ডিব্ৰুগড়তো আছে, আমাৰ ডিব্ৰুগড়ৰ ফুলৰ বজাৰখনৰো যথেষ্ট মানে চাহিদা আছে। লগতে ৰপ্তানি আমাৰ যিখিনি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু আমাৰ বৰ্তমান মই কৈছোঁ যে আমাৰ প্ৰয়োজন বহুত আছে কিন্তু উৎপাদন কম, সেইকাৰণে আমি মানে ইতিমধ্যে আমি বহুতখিনি মানে বাহিৰা ৰাজ্যৰ পৰা আমি ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ কাৰণে আচলতে আমাৰ কৃষকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বজাৰখন আছে যথেষ্ট। গতিকে এই ক্ষেত্ৰত মই ক'ম যে বজাৰৰ চাহিদা সম্পূৰ্ণ আছে, তেওঁলোকে আগবাঢ়িব পাৰে।
0: হয়, ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। কৃষকসকলে আজিকালি আমাৰ ছ'চিয়েল মিডিয়া যিহেতু খুবেই প্ৰচলিত হৈছে, সেই ছ'চিয়েল মিডিয়াত নিজৰ খেতিসমূহ ভিডিঅ' বনাই বা ভালকৈ দেখাই এটি সাধুকথাৰ জৰিয়তে তেওঁলোকে যদি উলিয়াব পাৰে, তেনেহ'লে আমাৰ ওচৰে পাজৰ অঞ্চলত থকা যোনসমূহ ইভেণ্ট অৰ্গেনাইজাৰ্ছ আছে, তেওঁলোকে কম দামতে কৃষকসকলৰ পৰা সেই ফুলখিনি আদায় কৰিব পাৰিব। তাৰ লগতে যদি আমি বিচাৰোঁ, কৃষকসকলে FPO যেনেকৈ বনাই লৈ ফুল খেতি কৰিব পাৰে। এটি উদাহৰণস্বৰূপে আমি যদি চাওঁ, তিনিচুকীয়া এখনি গাঁৱত 26 কৃষকে ফুল খেতি কৰা আৰম্ভ কৰিছে, তাতে নাৰ্জী ফুল কৰা আৰম্ভ কৰিছে। সেইসকলে এতিয়া এনেকুৱা এখন বজাৰ গঢ়ি তুলিছে যে কলিকতাৰ গোৱালপাৰা সেই জেগাৰ পৰা তেওঁলোকলৈ ফুলৰ ডিমাণ্ডটো আগতেই আহি যায়।
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকলে ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমি অসমত উৎপাদিত বিভিন্ন ধৰণৰ ফুলৰ পৰা, বিশেষকৈ আপুনি গোলাপৰ কথাটো উল্লেখ কৰিলে, তাৰ পৰা আমি বিভিন্ন ধৰণৰ গোলাপ জল বা আমি গোলাপৰ পৰা তেল তৈয়াৰ কৰা আদি ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। এতিয়া যদি অসমৰ কোনোবা এগৰাকী কৃষকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচাৰে, এই ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব বা তেওঁ কেনেকুৱা ধৰণৰ যাৱতীয় আচবাবৰ প্ৰয়োজন হ'ব আৰু তেওঁ কেনেধৰণে বস্তুখিনি আগবাঢ়িব পাৰিব, অলপমান কৃষকৰ উদ্দেশ্যে জনাওকচোন।
0: হয়, গোলাপ তেল বা ৰোজ অইল উৎপাদন কৰাটো আমাৰ কৃষকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ আগতে আমি জানিব লাগিব ইয়াৰ প্ৰচেছটো কেনেকুৱা হয়। আমি গোলাপৰ পাহি পৰা তেলটো কেনেকৈ উলিয়াম, সেই প্ৰচেছটো আমি ইংৰাজীত কওঁ ষ্টীম ডিষ্টিলেশ্যন প্ৰচেছ। তাৰ প্ৰথম ষ্টেপটো হ'ল আমি

0: ছেকশ্যন অথবা ফুলৰ বাছনি কৰিব লাগিব। প্ৰথমতে আমি তাজা আৰু সুগন্ধি গোলাপ ফুলবোৰ ৰাতিপুৱা আমি ছিঙি আনিম। ছিঙি আনি তেওঁক সেই গোলাপ ফুলকেইপাহক আমি অলপ মেলি থৈ দিম যাতে শুকাই ফুলপাহ, শুকাই মানে অলপ তাত যদি কিবা লেতেৰা আছে সেইখিনি আঁতৰি যাব পোক চোক থাকিলে। তাৰপিছত আমি ফুলসমূহ ডিষ্টিলেশ্যন ইউনিটত আমি থ'ব লাগিব। ফুলৰ পাহিবোৰ এটা ডাঙৰ ডিষ্টিলেশ্যন টেংকত পানীৰ লগতে মিলাই দিয়া হয়। ইয়াৰ পাছত টেংকটো গৰম কৰা হয় যাতে পানীখিনি উতলিব ধৰে। সেই যেতিয়া পানীখিনি উতলিব কণ্ডেনছেশ্যন হ'ব, যাত য'ত কি হয় আমাৰ গোলাপৰ পৰা তেলখিনি পানীৰ লগতে ভাপ বনি ওপৰলৈ যাব। এই ভাপখিনি কণ্ডেনছাৰ বা ঠাণ্ডা হৈ কুলিং পাইপ এডাল থাকে আমাৰ যোনটো ডিষ্টিলেশ্যন ইউনিট থাকে তাৰ জৰিয়তে গৈ এটি জেগাত কালেক্ট হয় বা জমা হ'বগৈ। সেই ভাপৰ পৰা যেতিয়া আমি ঠাণ্ডা হ'ব ওপৰত পাতল এটি তেলৰ লেয়াৰ এটি ফৰ্ম হ'ব দেখা যায় আৰু তলত গোলাপ বা গোলাপ পানী গোলাপ জলটো তাত তলত থাকে। তো আমি এটা ইউনিটৰ পৰাই আমি গোলাপৰ তেল অথবা গোলাপ জলো আমি উলিয়াব পাৰোঁ। দামটো মোটামুটি যদি আমি বহাবলৈ যাওঁ আপোনাৰ 6,000-10,000 টকা হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি ধৰি লওক 20 ফিট বা 20 ফিটৰ এটি সৰু ৰুমতে আমি তেলখিনি উলিয়াবলৈ পাৰিম। কিন্তু আমি এটা কথা ধ্যান ৰাখিব লাগিব যে আমাৰ ওচৰত খৰি ব্যৱস্থাটো থাকিব লাগিব, যিহেতু যদি কৃষকে গেছেদি গৰম কৰিবলৈ যায় সেইটোত তেওঁলোকৰ লাগতটো অলপ বেছি হ'ব পাৰে। আমি যদি 4,000 কেজি গোলাপ ফুলৰ পৰা আমি 1 কেজি গোলাপৰ পিয়'ৰ তেল পোৱা যাব আৰু সেই তেলটোৰ আন্তঃৰাষ্ট্ৰীয় হিচাপত বহুত দাম আছে।
1: হয়, আমাৰ অসমত আপোনাৰ জ্ঞাত নেকি যে অসমত কেনেকুৱা ধৰণৰ গোলাপ জল বা গোলাপৰ তেল প্ৰয়োগ কৰা তেনেকুৱা ধৰণৰ কিবা আমাৰ আছে নেকি অসমত তেনেকুৱা প্ৰতিষ্ঠান?
0: অসমত তেনেকৈ মই জনা হিচাপে আপোনাৰ হোটেলসমূহ আছে, পাৰ্লাৰসমূহ আছে য'ত তেওঁলোকে গোলাপ জলটো বা গোলাপৰ তেলটো এৰোমা থেৰাপি হিচাপে ইউজ কৰে। হোটেলছবিলাকত গোলাপ জলটো আমাৰ খানাত ইউজ কৰে আৰু গোলাপৰ যোনখিনি পাহি থাকে, শুকান পাহি যোনখিনি বাচি যায় সেইখিনি আমাৰ মাউথ ফ্ৰেছনাৰত মিক্স কৰা হয় যাতে গোলাপৰ এটি সুগন্ধিত টেষ্ট এটা মুখৰ পৰা আহে বা খোৱা মানুহজনৰ ভাল লাগে, সেই হিচাপে ইউজ কৰা হয়। আৰু ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিও খুবেই আছে। আপোনাৰ চকুত যদি কেতিয়াবা কিবা পুৰিছে বা কিবা হৈছে তাত আপুনি গোলাপ জল দিব পাৰে। তেনেকৈ ইয়াৰ এৰোমাথেৰাপিত ইউজ আছে, আয়ুৰ্বেদত ইউজ কৰে আৰু হোটেলসমূহে প্ৰায় ইউজ কৰে।
1: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি আচলতে অৱতাৰণা কৰিলে। অৰ্থাৎ অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি তাক যদি আমি সংসাধনৰ দিশটোলৈ যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেই সংসাধনৰ পৰাও তেওঁলোকে অধিক লাভান্বিত হ'ব আৰু তাৰ লগতে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও তেওঁলোকে কম খৰচতে কম তেওঁলোকে প্ৰয়োগৰ জৰিয়তে তেওঁলোকে এইসমূহ যোগান ধৰিব পাৰিব। এতিয়া আমি যদি কওঁ আজিৰ অনুষ্ঠানটোৰ পৰা অসমৰ কৃষক ৰাইজলৈ আপুনি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
2: হয়, আজিৰ অনুষ্ঠানটোৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ কৃষক বন্ধুসকললৈ যে ফুলৰ খেতি কৰিবলৈ আপোনালোকে নিসংকোচে আগবাঢ়ক, কিয়নো এই ফুল খেতিৰ পৰা আপুনি অকল নিজৰ ঘৰখনকেই নহয় আন 10 পৰিয়ালকো হয়তো আপুনি নিয়োজিত কৰিব পৰা আপুনি সক্ষম হ'ব আৰু এনেদৰে আমাৰ সমাজখনো আগুৱাই যাব। এই ফুলৰ খেতিৰ চাহিদা ইমান বেছি আছে কিন্তু আমি উপলব্ধি কৰাত অকণমান মানে দেৰি হৈছে হয়তো, কিন্তু চাহিদা বহুত আছে আৰু অকণমান পৰিকল্পনা কৰি অকণমান প্ৰণালীবদ্ধভাৱে আপোনালোক আগবাঢ়ক, বজাৰখন আছে, আপোনালোকে আগবাঢ়িব পাৰে, নিজকো আপোনালোকে নিয়োজিত কৰিব পাৰে আৰু আন 10 নিয়োজিত কৰিব পাৰিব।
1: নিশ্চয়কৈ, খুব সুন্দৰভাৱে আজি আচলতে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ সন্দৰ্ভত দুয়োগৰাকী সমল ব্যক্তিয়ে আমাৰ কৃষক ৰাইজৰ হকে খুব সুন্দৰকৈ নিজৰ কথাখিনি আগবঢ়ালে। দুয়োগৰাকী সমল ব্যক্তিকে আমি আজিৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে CSS আত্মাৰ উপপ্ৰকল্প সঞ্চালক পত্ৰিকা শৰ্মা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ গৱেষক ছাত্ৰ বিশ্বপ্ৰতিম হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা।

0: আশামণিৰ অহাঙৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাপাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটীৰ মহাপাহ খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণ ফুলি।
2: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চি বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী।
1: কিন্তু কাণ ফুলি কি হব,
2: যাবানে বিডিও ইনজেকচন?
3: আৰবিআই কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
5: TLI है ना?
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: गोपा, मैं कल भतीजार घर पर आहिलु, मैं देखी आसुर हो गलु जे हिहते दिन तो एसी लगाय थाके, সদায় ওয়াশিং মেশিন চলায়, ঘরত দুটাকৈ ফ্রিজ আছে, তথাপিও তার বিজুলি বিল কিমান আহে জানা? শূন্য। মই সুধাত ভতিজাই কলে,
8: খুড়া, এ সকলো ওপরওয়ালার দয়া, মানে সোলার প্যানেলর।
7: মই ভাবিলো এতিয়া আৰু লগাবই লাগিব। PM সূর্য ঘর মুফ বিজুলি যোজনা যোগদান করবলৈ পঞ্জ।

0: पंजीयन करो pmsuryaghar.gov.in।
1: हर घर सूर्य घर
2: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম আইডিয়া ইয়াতেই পাৰ্টি কৰিম পিজ্জা পাৰ্টি ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম আৰ বি আয়ে কয় আপোনাৰ পিন অ' টি পি চি ভি ভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব
3: বাই গাৰ্লছ কোনফালে গৈছা
2: শুনা নাই
3: নো শ্বেয়াৰিং
2: আৰ বি আয়ে কয় জানি লওক সতৰ্ক হওক

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যা

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ, জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,8,838 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি দুটা তিনিটা ছিষ্টেমত আপোনালোকে দেখিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন অন্তৱৰ্তীকালীন 15,000 টকা দিয়ে ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰ পাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে সেই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব।
0: উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ লক্ষ্যৰে দৰং জিলাৰ সৰাবাৰী কৃষিচক্ৰৰ প্ৰায় 20 বিঘা ভূমিত অধিক উৎপাদনক্ষম শালি ধানৰ কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মীন পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ বাবে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত যাতে কোনো বাধা নপৰে সেই কথা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়। উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত চৰকাৰৰ লগতে দেশ বিদেশৰ বহু লোক আৰু স্বেচ্ছাসেৱী সংস্থাই সহযোগিতা আগবঢ়াইছে। এই সন্দৰ্ভত এয়া আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন।
2: অসম আৰু অসমবাসীৰ বাবে বানৰ অভিজ্ঞতা নতুন নহয়। প্ৰতিবছৰে বানে আমাৰ ৰাজ্যখনত অজস্ৰ সম্ভাৱনাক মষিমূৰ কৰে। এই অপ্ৰতিৰোধ প্ৰাকৃতিক দুৰ্যোগে কৃষকৰ শস্যৰ পথাৰ, সপোনৰ ঘৰখন উটুৱাই লৈ যায়। সেই বিভীষিকাময় অভিজ্ঞতাক পাহৰি ৰাইজে জীয়াই থকাৰ বাবে দুগুণ হাঁহেৰে যুঁজ দিয়ে। কিন্তু যোৱা 19 জুলাইৰ পৰা উজনি অসমৰ 4খন জিলাত হোৱা অভাৱনীয় বান পৰিস্থিতিয়ে দেখুওৱা দুৰ্যোগৰ ছবিখন পূৰ্বতকৈ ভিন্ন আৰু ভয়াৱহ। অভাৱনীয় আৰু অভূতপূৰ্ব এই দুৰ্যোগৰ বাবে এই অঞ্চলৰ ৰাইজ সাজু নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জিলাকেইখনৰ লক্ষ লক্ষ লোকে জীয়াই থকাৰ সম্বল হেৰুৱাবলগীয়া হয়। এই পৰিস্থিতিত আৰ্ত লোকসকলৰ ওচৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে সকলো বিভেদ নেওচি সহায়ৰ বাবে থিয় হয়। চৰকাৰৰ সমান্তৰালভাৱে মানুহৰ ওচৰত মানুহ থিয় হৈ তেওঁলোকক সকাহ দিয়ে।

0: দেশ বিদেশৰ জনসাধাৰণৰ লগতে অসম তথা বলিউডৰ অভিনয় শিল্পী, সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি, আগশাৰীৰ উদ্যোগপতিৰ লগতে অজস্ৰ স্বেচ্ছাসেৱী সংস্থাইও আগবাঢ়ি আহিছে সহায়ৰ বাবে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। গ্ল'বেল শিখ, হেমকুণ্ড ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাই বান বিধ্বস্ত জিলাকেইখনৰ জনসাধাৰণৰ ওচৰত থিয় দিয়ে। বলিউডৰ অভিনেতা ৰণদীপ হুদায়ো আগবাঢ়ি আহিছে এই সংগঠনৰ সৈতে।
1: বহুত বহুত বুৰা হাল হে, বহুত ফ্লাড কা এৰিয়া বহুত বড়া হে, একদম সে অচানক সে ৰাত কো কুছ হি ঘণ্টে মে একদম সে ফ্লাড ইতনা আ গয়া। হমনে জাকে এৰিয়াজ মে দেখা, বহুত লোগোঁ কা কুছ বচা হি নাহি হে, ঘৰ ভি নাহি বচা হে। বহুত সাৰে লোগ রিলিফ ক্যাম্পস মে হে, সড়কো পে হে, রেলওয়ে লাইন পে হে, তো ডেভাস্টেশন বহুত জ্যাদা হে। তো মেরে খেয়াল সে পুরে ইন্ডিয়া কো ইহাঁ পে অটেনশন পে করনা চাহিয়ে অর লোগোঁ কি মদদ করনি চাহিয়ে।
0: এই লোকসকলক স্থানীয় বহুলোকে সহায় আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে হাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। এই সন্দৰ্ভত পঞ্জাৱৰ এটা সংস্থাৰ এগৰাকী সদস্যৰ অভিজ্ঞতা
2: এনেধৰণৰ। সেবা কর রে তো ইন বেঠে ইনোনে হমে পুরা লোকাল ঘুমা বতা এস ঘর মে রাশন কি জরুরত কিন্তু ইনকো ঘুমতে ইত্যাদা টাইম হো গিয়া তো সারা নলেজ হ্যাঁ আসপাস কা তো বহুত হি বড়িয়া সার্ভিস লগি আর বহুত হি বড়িয়া কাম কর রে হ্যাঁ বস মে চাহুঙ্গা কি আগে ভি হর জগা আগে বড়কর ইয়ে এসে হি কাম করতে রে বহুত আচ্ছা লগা আপকে সাথ না।
0: চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰাৰে বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰিছে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰে। 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। এয়া মাত্ৰ কেইটামান উদাহৰণ। অগণন লোকে এই দুৰ্যোগৰ সময়ত প্ৰমাণ কৰিছে যে মানৱতাতকৈ শক্তিশালী একো নাই। মানুহৰ বাবে মানুহৰ এই কল্যাণমূলক কাম আৰু চিন্তাই নেতিবাচক পৰিস্থিতিটো গভীৰ আশাৰ সঞ্চাৰ কৰিছে।
3: সেয়া আছিল আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTP-ৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে।
4: আপোনালোক নিশ্চয় অৱগত, অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হয়। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা ID অর্থাৎ সেলফ এনুমারেশন ID সংগ্রহ করব আর গৃহর অবস্থান তথা প্রয়োজনীয় তথ্য সমূহ নিশ্চিত করব। আনহাতে যখন নাগরিকে স্বগণনা সম্পূর্ণ করা নাই, ক্ষেত্র গণনাকারী ঘরলে গিয়ে সকল পর্যায়ের তথ্য যেনে গৃহর অবস্থা, পানির সুবিধা, বিদ্যুৎ, শৌচালয়ের সুবিধা, রন্ধনত ব্যবহৃত ইন্ধন, ইন্টারনেট, মোবাইল বাহন আদি প্রয়োজনীয় তথ্য সংগ্রহ করে গৃহ তালিকা আর গৃহ পিয়ল সম্পূর্ণ করবে।
3: বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন

গণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হয়। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027ৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। শ্ৰীভূমি জিলাৰ আয়ুক্তই আজি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশ লয়। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। নিৰ্বাচিত প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ৰাজ্যৰ আত্মবিশ্বাস, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যোগ্যতা অৰ্জন কৰা নতুন যুৱচামৰ প্ৰতিনিধি আখ্যা দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ যুৱচামক সবল কৰি তোলাৰ লগতে প্ৰতিভাসম্পন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰ হিচাপে ৰাজ্যখনক পৰিগণিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। সদৌসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে 3 বছৰৰ আগৰ পৰাই এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে আহ্বান জনাই আহিছিল। সমিতিয়ে সদৌসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনক তৎকালীনভাৱে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে আদৰণি জনাইছে। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বছৰৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত 50 সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰতিফলিত হৈছে। এই সাফল্যই স্থায়িত্ব, জলবায়ু অনুকূল কাৰ্যপন্থা তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্ৰাংগণ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাখণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিও দাঙি ধৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশ্ববিদ্যালয়খনৰ এই সাফল্য সন্দৰ্ভত সন্তুষ্টি ব্যক্ত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলি জিলা উদ্যোগ কেন্দ্ৰ DIC আয়োজন কৰা এটা অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাত সৰবৰাহ কৰা বাহন প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰাজ্যৰ চাহ উদ্যোগৰ মেৰুদণ্ড আখ্যা দি তেওঁ কয় যে তেওঁলোকক সবল কৰি তোলাৰ জৰিয়তে ৰাজ্যখনো সবল হ'ব। দৰং জিলাৰ দুনীৰ হৰিপুৰ সত্ৰ নিবাসী আকাশবাণীৰ শ্ৰোতা কমলেশ্বৰী গোস্বামীৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027ৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন। আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কথিকাৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে সাহিত্যিক নাট্যকাৰ ফণী তালুকদাৰৰ কথিকা সাধুতা এক বিৰল প্ৰবৃত্তি।
1: সাধুতা বা সততাই হ'ল ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ মূল ভেটি। অথচ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ গৌৰৱ কৰা এইখন দেশতো এনে আদৰ্শ ক্ৰমে বিস্মৃতিৰ গৰ্ভত লীন হোৱা যেন হৈছে। ইয়াতকৈ অধিক সভ্যতাৰ সংকট কল্পনা কৰিব পাৰিনে?

দার্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল, ইফ এনিথিং জাষ্টিফাইজ লাইফ ইট ইজ নবিলিটি গ্ৰেটনেছ। অৰ্থাৎ জীৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে উদাৰতা ভৰা মহত্বত। যদি আমি প্ৰত্যেকে জীৱন আৰু জগতৰ কঠুৱা বাস্তৱৰ বিষয়ে উপলব্ধি নকৰোঁ, যদি চাৰিওদিশৰ মানৱ জাতিৰ বিভিন্ন স্তৰৰ অৱহেলিত শোষিত বিপৰ্যয়গ্ৰস্তসকলৰ সুখ দুখৰ সমভাগী হ'ব নোৱাৰোঁ, তেনেহ'লে আমি সভ্য বা সংস্কৃতি সম্পন্ন বুলি জহাওঁ কেনেকে? ভাৰতৰ যুগমীয়া আদৰ্শমতে সা বিদ্যা যা বিমুক্তয়ে, অৰ্থাৎ প্ৰকৃত জ্ঞান হ'ল মুক্তি বা আত্মাৰ উত্তৰণৰ শ্ৰেষ্ঠ লক্ষ্য। শিক্ষাৰ উচ্চ আদৰ্শৰ কথা পশ্চিমীয়া চিন্তাবিদ প্লেটো বা মহামতী গেটেৰ দৰে মনীষীসকলে উল্লেখ কৰিছে। একোজন মানুহৰ মাজত সুপ্ত শ্ৰেষ্ঠ গুণৰাজিৰ বিকাশ আৰু প্ৰকাশৰ ওপৰতে প্ৰকৃত সভ্যতা সংস্কৃতি নিৰ্ভৰ কৰে বুলি প্লেটোৱে ভাবিছিল। আনহাতে গেটে কৈছিল যে অকল জ্ঞান আহৰণ বা বিতৰণহে শিক্ষাৰ লক্ষ্য নহয়, শিক্ষাই মানুহৰ মনত উন্নত ৰুচিবোধ সজাগ আৰু সক্ৰিয় কৰা উচিত। অথচ আজি সততা বা সাধুতা বিৰল প্ৰবৃত্তিতহে পৰিণত হৈছে বুলি প্ৰশ্ন উঠিছে। তথাকথিত অস্থিৰতাৰ ঢৌত উটিবুৰি অকল ব্যৱহাৰিক জীৱনত যিকোনো উপায়ে বিত্তশালী আৰু ক্ষমতাশালী হৈ থকাৰ মানসিকতাই সততা বা সাধুতাক অক্ষমতা বা দুৰ্বলতা বুলি উপহাস কৰা অৱস্থাৰহে সৃষ্টি কৰিছে। এনে পৰিৱৰ্তিত মানসিকতাৰ কাৰণ হয়তো বহুত আছে, কিন্তু চৰম বস্তুবাদী দৃষ্টিভংগীৰে অস্থায়ী ক্ষণিক চাঞ্চল্যকৰ জীৱনৰ প্ৰতি মোহগ্ৰস্ত হোৱা আজিৰ এনে ভাৱধাৰাই সমাজ জীৱনৰ মূল গাঁথনিতেই আঘাত কৰিছে। যদি বিৰল প্ৰবৃত্তি হ'লেও সাধুতা বা সততাৰ পুনৰুদ্ধাৰৰ আশা কৰিবলৈকো আমি এৰি দিওঁ, তেতিয়াহ'লে মানৱ প্ৰজাতিয়ে উপলঙা কৰি ইতৰ আখ্যা দিয়া জীৱ জন্তুৰ পৰ্যায়লৈ আমি নিজেও অৱনমিত হ'ব লাগিব। গতিকে সাধুতাৰ অভাৱৰ কাৰণবোৰ ফঁহিয়াই শুভবুদ্ধিৰ পুনৰুদয়ৰ কথা আমি ভবা উচিত। প্ৰথম কথা, সমাজত শিক্ষা ব্যৱস্থাৰ মাজত সোমাই পৰা বিৰূপ পৰিস্থিতিয়ে ক্ৰমে নৱপ্ৰজন্মক নৈতিক মূল্যবোধৰ পৰা আঁতৰাই আনিছে। প্ৰতিটো শিশুৱে মাক দেউতাকসহ পৰিয়ালৰ বেষ্টনীত, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰ্যক্ৰমত আৰু চাৰিওদিশৰ প্ৰাপ্তবয়স্ক অভিভাৱকসকলৰ সমাজৰ লগত সংযোগৰ পৰিক্ৰমাত কি বিচাৰে? নিজকে গঢ়ি তোলাৰ আদৰ্শ। এই তিনিটা দিশেৰে, অথচ এই তিনিওটা ক্ষেত্ৰতে আচৰিতভাৱে আত্মচিন্তা আৰু ব্যক্তিস্বাৰ্থৰ প্ৰক্ৰিয়াই নৱপ্ৰজন্মক মানুহৰূপে গঢ়ি তোলাত অৰিহণা যোগোৱাৰ দায়িত্বৰ পৰা যেন সকলোকে ফালৰি কটাইহে আনিছে। ধন সৰ্বস্ব সামাজিক মানসিকতাত যিকোনো উপায়ে বিত্তশালী হোৱা, উচ্ছৃংখলতাৰে জীৱন যৌৱন উপভোগ কৰাৰ উগ্ৰ বাসনা আৰু জনসেৱাৰ নামত আত্মসেৱা বা ন্যস্ত স্বাৰ্থৰ চিন্তাই সামগ্ৰিকভাৱে সকলো স্তৰতে অসাধু অসৎ প্ৰবৃত্তিকেই যেন জগাই তুলিছে। আমি মন কৰিছোঁ সমাজৰ অগ্ৰণী বুদ্ধিজীৱী বোলা শ্ৰেণীটো একে বিৰূপ প্ৰভাৱত সুবিধাবাদী হৈ পৰিছে। ব্যতিক্ৰম নিশ্চয় আছে, যিটো আমাৰ আলোচ্য বিষয়তো উনুকিয় হৈছে, আৰু এনে ব্যতিক্ৰমৰ ওপৰতে ভৰসা কৰি এতিয়া সমাজখনক মুমূৰ্ষু অৱস্থাত হ'লেও পুনৰ কেনেকৈ সভ্যতা সংস্কৃতিৰ ধ্বজা উৰুৱাব পৰা কৰিব পাৰি তালৈ আমি চিন্তা কৰিবলগীয়া হৈছে। অলপতে এখন আলোচনীত লিখিছিলোঁ যে কবিতা লিখা সহজ, কিন্তু কবি হোৱা কঠিন। অৰ্থাৎ আমি কবিতাত বা গীতত যি আদৰ্শৰ জয়গান লিখোঁ বা গাওঁ, কাৰ্যক্ষেত্ৰত লেখক বা গায়কগৰাকীয়ে জীৱনৰ পদে পদে ওলোটা ধৰণৰ ব্যৱহাৰ কৰা দেখি আচৰিত হওঁ। একোগৰাকী বুদ্ধিজীৱীয়ে ধন বিদ পদবী পুৰস্কাৰৰ বাবে হামৰাকাৰে আৰু আনক উধাবলৈ সুবিধা দিয়াৰ ঠাই যিমান পাৰে নিজৰ বাবেহে গোটোৱাত ব্যস্ত থাকে। তেনে অভিযানত ৰজাঘৰীয়ে কৃপাৰ বাবে চাটুকাৰ বহুৱা সাজিবলৈ কুণ্ঠাবোধ নকৰা আৰু লবি একতা কৰি পৰস্পৰে তেনে প্ৰবৃত্তিক উদগাই থকা আমি প্ৰায়ে দেখোঁ। নতুন চামৰ বহুতো সাহিত্য শিল্পকৰ্মীয়েও সেয়ে বাধ্য হৈ একে পথলৈ গতি কৰে। ইপিনে শিক্ষাৰ ক্ষেত্ৰত ধন বিতে

0: বা রাজকীয় কৃপাৰে নিযুক্ত শিক্ষক শ্ৰেণীৰ অজ্ঞতা, অনভিজ্ঞতা আৰু মানুহ গৰা বিদ্যাদানক ব্যৱসায়িক পৰ্যায়লৈ অৱনমিত কৰাৰ কথাও লুকাই ৰাখিব নোৱাৰা যেন হৈছে। শ্ৰেণীত শিক্ষাদানতকৈ উপৰুৱা আয়ৰ বাবে ঘৰত টিউচনৰ পোহাৰ পতা আৰু কিছু ক্ষেত্ৰত তেনে ব্যৱস্থাৰেহে বিশেষ স্কুলত ভৰ্তি হ'ব পৰা বা পৰীক্ষা পাছৰ অশুভ প্ৰক্ৰিয়ালৈ মন কৰা এইসকল শিক্ষকলৈ ভক্তি শ্ৰদ্ধা আহে কেনেকৈ? আনহাতে পৰীক্ষা পাছ কৰিও মেধাতকৈ নিয়োজকৰ আত্মীয়তা বা কিনা বেচা প্ৰক্ৰিয়াৰ বিবেচনাতহে চাকৰি বিচৰা নৱপ্ৰজন্মৰ মাজতে বা সাধুতা বা সততাৰ বাণী বিলাই থকাৰ নৈতিক অধিকাৰ সমাজৰ কেনেকৈ থাকিব পাৰে? ইপিনে মাক দেউতাক অভিভাৱকসকলৰো অকল যিকোনো উপায় সংগৃহীত টকা উজাৰি দি নিজৰ সন্তানক সমানে অৰ্থলোভী তথাকথিত শিক্ষাৰ বেপাৰী কিছুমানক গতাই দিয়েই যেন কৰ্তব্য শেষ। ৰাজনীতিৰ ক্ষেত্ৰতো যিধৰণে ধনবল আৰু বাহুবলৰ সামন্তযোগীয় নিৰ্লজ্জ প্ৰদৰ্শন নিৰ্বাচন আৰু প্ৰশাসনৰ মাজত আমি দেখি আহিছোঁ, সেয়েও সাধুতা বা সততাক ইতিহাস পুৰাণৰ সাধুকথাই লিখি আহে কৰাত আচৰিত হ'বলগীয়া একো নাই। দেশৰ বহুতো মুধা ফুটা নেতা উপনেতা আজি কেলেংকাৰীৰ বোকাত লুতুৰি পুতুৰি হৈছে। এনে অৱস্থাত অপৰাধ আৰু ৰাজনীতি একাকাৰ হোৱা পৰিস্থিতিয়েও দেশখনৰ সকলো স্তৰতে সাধুতা বা সততাক ফাঁচি কাঠত তোলা দেখা গৈছে। অসমৰ সমাজ জীৱনতো উক্ত ধৰণৰ অশুভ পৰিস্থিতি ক্ৰমে গা কৰি উঠিছে। আনকি সাহিত্য সংস্কৃতিৰ নামৰ সংস্থা বা ব্যক্তিসকলৰ মাজত সাহিত্য সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টাতকৈ ৰাজনৈতিক প্ৰাৰ্থীৰ দৰে প্ৰচাৰ আৰু প্ৰভাৱ পেলাই পদবী বিচৰাৰ কথাই চিন্তাশীল চামক বিব্ৰত কৰিছে। শিক্ষাৰ ক্ষেত্ৰত আগতে কৈছোঁ কেনেধৰণে চৰম বিপৰ্যয় বাঢ়ি আহিছে। ইপিনে গোলকীকৰণৰ ৰংচঙীয়া শিৰোনামাৰে প্ৰচাৰ মাধ্যমৰ পৰা বিলাসী জীৱনলৈ এক নিৰ্লজ্জ প্ৰতিযোগিতাই অসমৰ ৰাজহাৰ যেন বেঁকা কৰি আনিছে আৰু মধ্যবিত্ত শ্ৰেণীটো যেন সেয়ে বিকাৰগ্ৰস্ত কৰা দেখা গৈছে। নিম্নবিত্তৰ দুখীয়া শিক্ষিত বা অৰ্থশিক্ষিত শ্ৰেণীটোৱে নিৰুপায় হৈ গণতান্ত্ৰিক অধিকাৰৰ বাণী আওৰোৱা ভণ্ড নেতা উপনেতা কিছুমানৰ বহতীয়া বা বন্ধকীয়া যেন হ'বলগীয়া হৈছে। আৰু উচ্চবিত্তৰ বা নতুন ধনী শ্ৰেণীৰ মইমতালী বা উন্নাসিক অহংকাৰেও সাধুতাক কবৰ দিয়াত বৰঙণি যোগাইছে। গতিকে ব্যতিক্ৰমধৰ্মী যেন হোৱা সাধুতা বা সততাক যিকোনো উপায়ে ৰক্ষা কৰাই নহয়, পুনৰ্জীৱনেৰে সমাজখনলৈ আশা ৰেঙনি কঢ়িয়াই অনাৰ প্ৰত্যাহ্বান আজি আমাৰ সন্মুখত। সামৰণিত এই ক্ষেত্ৰত প্ৰাসংগিক যেন লগা এফাকি বাংলা কবিতাৰ ভাঙনিৰে ক'ব খোজোঁ, উদয়ৰ পথত শুনোকাৰ বাণী, ভয় নাই হেৰ ভয় নাই, নিঃশেষে প্ৰাণ কৰিব যি দান, ক্ষয় নাই তাৰ ক্ষয় নাই। সাধুতাৰ পুনৰুত্থানৰ ক্ষেত্ৰতো নিশ্চয় এনে সাহসী গণজাগৰণেহে আমাক সভ্যতাৰ সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব।
1: কথিকা অনুষ্ঠানত ইমান পৰে। সাহিত্যিক নাট্যকাৰ ফণী তালুকদাৰৰ কথিকা সাধুতা এক বিৰল প্ৰবৃত্তি শুনিলে। কথিকাটি পূৰ্বে প্ৰচাৰ কৰা হৈছিল।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্ছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰব্বীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। বস্ত্ৰ মন্ত্ৰালয়ে অহা বুধবাৰে নতুন

জি আই আৰু বিয়ণ্ড 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰা নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই অংশগ্ৰহণ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত পুনৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। এতিয়া শুনক বিতং বাতৰি। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্ছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতে অধ্যক্ষ কৰিব। সহযোগিতা আৰু স্থায়িত্ব উদ্ভাৱন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি এই বৈঠক আয়োজিত হৈছে। ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিক্ছ যুটীয়া পাৰিসাংখ্যিক প্ৰণয়ন, পাৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ ভৌগোলিক সূচাংকৰ স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদনসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অহা বুধবাৰে নতুন দিল্লীত জি আই আৰু বেয়ন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহৰ সংবৰ্ধন হোৱাৰ উপৰি ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত এইসমূহৰ স্তৰ উন্নীত হ'ব। বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় 10খন দেশৰ ক্ৰেতা, ৰপ্তানিকাৰী তথা বিভিন্ন বহুজাগতিক নিগম পৰস্পৰ সংস্পৰ্শলৈ আহিব। এই প্ৰদৰ্শনীত দেশৰ শতাধিক ভৌগোলিক সূচাংক স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শিত হ'ব। তদুপৰি দেশৰ বিচিত্ৰ বোৱন পৰম্পৰা এই কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগ্ৰহী লোকসকলৰ দৃষ্টিগোচৰ হ'ব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 100 সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি উপ ৰাজ্যপালগৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বৰঙণি যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ হকে মত সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে। জম্মু কাশ্মীৰত অলপতে সমাপ্ত হোৱা 100 দিনীয়া নিচামুক্তি অভিযানৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীসিনহাই এই কাৰ্যসূচীত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে। চৰকাৰে শীঘ্ৰেই মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰি জীৱন বিপদাপন্ন কৰি তোলা লোকসকলৰ বাবে আৰ্থসামাজিক পুনৰ সংহতকৰণ আঁচনি আৰু পুনৰ নিবাস কাৰ্যসূচী মুকলি কৰিব বুলি তেওঁ সদৰি কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি 4খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। দক্ষতা বিকাশ, শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য, সৰ্বাত্মক শিক্ষা, নিৰ্মাণ খণ্ডৰ শেহতীয়া কাম কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। এইসমূহৰ ভিতৰত এখন চুক্তিৰ জৰিয়তে নিৰ্বাচিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত প্ৰযুক্তিচালিত এটা অনুশীলনমূলক প্ৰকল্প হাতত লোৱা হৈছে। এই কাৰ্যসূচী অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু অষ্ট্ৰেলিয়াৰ ৰিবাউণ্ডৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা হ'ব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে মানসিক স্বাস্থ্য সম্পৰ্কীয় সম্পদসমূহ, কল্যাণ, সমীক্ষা কৰিব পৰা আহিলা আৰু গোপনীয়তা অটুট ৰাখি ভাৰ্চুৱেল মাধ্যমেৰে পৰামৰ্শ লাভ কৰাৰ সুবিধা লাভ কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, নাগৰিকত্ব নীতি আৰু বহু সাংস্কৃতিক পৰিক্ৰমাৰ সহযোগী মন্ত্ৰী জুলিয়ান হিলৰ উপস্থিতিত চুক্তিসমূহ স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে জুলিয়ান হিলৰ নেতৃত্বৰ অষ্ট্ৰেলিয়াৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক অমৰাৱতীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক প্ৰগতিৰ ওপৰত আলোকপাত কৰি সহযোগিতা আৰু বিনিয়োগ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বাণিজ্যিক সংস্থা তথা প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীৱন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্ৰাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে। দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ 12খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন 2খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। আনহাতে কাইলৈও ৰাজ্যখনৰ 10খন জিলাত য়েল্ল' এলাৰ্ট বাহাল থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰষুণৰ ফলত হোৱা আনুষাংগিক ঘটনাত কালিৰে পৰা 8গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 5,700তকৈও অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বতৰৰ অৱস্থা সামান্য উন্নত হৈছে যদিও পাহাৰীয়া তথা নদীকাষৰীয় অঞ্চলত বাস কৰা লোকসকলক সতৰ্ক

হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি কেৰালাম, কৰ্ণাটক আৰু লাক্ষাদ্বীপৰ সমীপৰ সাগৰলৈ নাযাবলৈ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। ইণ্ডোনেছিয়াৰ মাডুৰা দ্বীপৰ সমীপত আজি এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত 5 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 41 গৰাকী সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে ফেৰীখনত 271 গৰাকী যাত্ৰী আছিল। দেশখনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ফেৰীৰ পৰা এই পৰ্যন্ত 225 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে ফেৰীখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চুৰাবায়াৰ পৰা দক্ষিণ চুলায়েছিৰ মাক্কাছাৰলৈ গৈ আছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত 84 সংখ্যক ছানডেইজ অন চাইকেলছ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত কাৰ্যসূচীৰ সমৰ্থনত ভালেসংখ্যক শিক্ষাৰ্থী, চাইক্লিষ্ট আৰু NCCৰ সদস্যই এই অনুষ্ঠানত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী ডঃ মন্দাভিয়াই কয় যে নিচামুক্ত ভাৰতৰ সংকল্পৰে এই কাৰ্যসূচী দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কংগোত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশখনত ইবোলাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ থকাৰ লগতে ভৌগোলিকভাৱে বিস্তৃত হৈ চুবুৰীয়া দেশসমূহলৈকো বিয়পিছে। সংস্থাটোৱে আৰু প্ৰকাশ কৰে যে দেশখনত সম্প্ৰতি 3,605টা নিশ্চিত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৱা বৃহস্পতিবাৰলৈ 1,500তকৈ অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ পুৰুষৰ 80 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ই প্ৰতিযোগিতাৰ সময়ছোৱাত খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু দক্ষতা সঁচাকৈ প্ৰশংসাৰযোগ্য। এই বক্সাৰগৰাকীয়ে ভালেসংখ্যক যুৱ খেলুৱৈক শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ বক্সিঙত 90 কিলোগ্ৰাম শাখাত ৰূপৰ পদক বিজয়ী নৰেন্দ্ৰ বেৰৱালকো শুভেচ্ছা জনায়। শ্ৰীমোদীয়ে পুৰুষৰ 5,000 মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী গুলবীৰ সিঙকো প্ৰশংসা কৰে। একেদৰে মহিলাৰ 63 কিলোগ্ৰাম শাখাত যুদুত ব্ৰঞ্জৰ পদক লাভ কৰা উন্নতি শৰ্মাক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে খেলৰ সময়ত খেলুৱৈগৰাকীৰ ক্ৰীড়াৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ সুন্দৰকৈ দেখা পোৱা গৈছিল। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্ছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰব্বীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। বস্ত্ৰ মন্ত্ৰালয়ে অহা বুধবাৰে নতুন দিল্লীত GI আৰু বেয়ন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰা নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীত জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই অংশগ্ৰহণ কৰে। অসমত 2027ৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে

0: টনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: গলিয়ে গলিয়ে এই কণ্ঠ শুনা যাওক, প্ৰতিটো ঘৰে নিজ গণনা কৰাওক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
3: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
4: এতিয়া আগবঢ়োৱা হৈছে কুসুমী কলিতা আৰু সংগীতবৃন্দৰ কণ্ঠত নাম।

আজি নিশা চাৰে ন বজাত জীৱন আলীৰ যুগলবন্দী। এই অনুষ্ঠানৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পাণ্ডালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। তেখেতসকলৰ সৈতে কথা বতৰাত ভাগ লৈছে সীমান্ত বাৰ্মা আৰু জেন্তী ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। শুনিবলৈ নাপাহৰিব জীৱন আলীৰ যুগলবন্দী আজি নিশা চাৰে ন বজাত।

0: পোবালের সুৰনুষ্ঠানত শ্ৰোতাসকল ইমান পৰে বলোৰাম ৰাভাৰ কণ্ঠত ৰাভা গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: সংবাদ চলন্তিকা।
3: নমস্কাৰ শ্ৰোতাসকল, আজিৰ সংবাদ চলন্তিকালৈ মই

সুস্মিতাই আপোনালোকক আদৰণি জনাইছোঁ। ৰাজ্যত শেহতীয়াকৈ হোৱা বানপানীয়ে কেইবাখনো জিলাৰ জনজীৱনত গভীৰ প্ৰভাৱ পেলাইছে। বৰ্তমান সময়ত বানৰ কবলত পৰা ৰাজ্যৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বহু পৰিয়াল এতিয়াও বানৰ কবলতে আছে। কোনো অঞ্চলত পানী কমিবলৈ ধৰিছে যদিও এই বান পৰিস্থিতিয়ে ৰাইজৰ মাজত নতুন নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বিশুদ্ধ খোৱাপানীৰ অভাৱ, পৰিৱেশৰ অনাময় অৱস্থা, বাহকজনিত ৰোগৰ আশংকা, পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া, এই সকলো বিষয় বৰ্তমান সময়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ। আজিৰ অনুষ্ঠানত বান ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত আমি আলোচনা কৰিবলৈ লৈছোঁ। বান কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, ই জনস্বাস্থ্য, শিক্ষা, কৃষি, পশুপালন, যোগাযোগ ব্যৱস্থা আৰু সামগ্ৰিক অৰ্থনীতিৰ ওপৰতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। বানৰ ফলত খেতিপথাৰ ডুব যোৱা, শস্য নষ্ট হোৱা, মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা, কৃষি সঁজুলি আৰু পশুধনৰ ক্ষতি আদিয়ে কৃষকসকলক এক

0: পাচলি, ফল মূল আদি বিভিন্ন শস্যৰ ব্যাপক ক্ষতি হৈছে। বহু কৃষকে বছৰৰ সমগ্ৰ পৰিশ্ৰম হেৰুৱাই অনিশ্চয়তাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পুনৰ সংস্থাপন, চৰকাৰী ক্ষতিপূৰণ, বীমা আঁচনিৰ সুবিধা আৰু কৃষি কাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে বিশেষ গুৰুত্ব লাভ কৰিব। এই সন্দৰ্ভত অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ বীজ আৰু জৈৱিক প্ৰামাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা যুটীয়া কৃষি সঞ্চালক মৌচুম হাজৰিকাৰ সৈতে। দাদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত উজনি অসম ৰাজ্যৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত এতিয়া বানৰ কবলত পৰিছে আৰু বানৰ কবলতে আছে বুলি আমি জানিব পাৰিছোঁ। সেয়েহে আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিছোঁ, যিসকল বানত ক্ষতিগ্ৰস্ত কৃষক আছে তেওঁলোকক বৰ্তমানে কেনেধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে আৰু ক্ষতিপূৰণ লাভ কৰিবলৈ কৃষকসকলে আচলতে কেনেধৰণৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগিব, কি ক'ব আপুনি?
1: এইবাৰ এই আপুনি কোৱা চাৰিখন জিলাত বানপানী হঠাতে আহিলে, এইটো কাৰণে সেই অঞ্চলৰ কৃষকসকল আচলতে সাজু হৈ থকা নাছিলে। কিন্তু বানপানী যিহেতু আহিলে আৰু এতিয়া আমাৰ এই বৰ্তমান মুহূৰ্তত আমাৰ যি প্ৰধান খেতি, ধান খেতি, শালি খেতি ৰোৱাৰ সময় চলি আছিলে। বহুত কিছুমান অঞ্চলত পথাৰ প্ৰস্তুতি কৰিছিলে, কঠীয়া তলি পাৰিছিলে আৰু কঠীয়া ৰুব আৰম্ভ কৰিছিলে। কিন্তু বানপানী হোৱাৰ কাৰণে আমি যিখিনি খবৰ পাইছো, যথেষ্ট পৰিমাণে যিখিনি কাম হৈছিলে, বিশেষকৈ কঠীয়া, বহুতৰ কঠীয়া নষ্ট হৈছে, পথাৰবোৰত পলস পৰিছে আৰু জাবৰ জোথৰ বিভিন্ন পৰিছে। গতিকে এইখিনি সময়ত খেতিয়কসকলে, আমাৰ যিহেতু সময় এতিয়াও আছে, আমাৰ প্ৰধান খেতি ধান খেতি কৰিবই লাগিব, গতিকে প্ৰথম অৱস্থাত সম্ভৱ হলে পানীখিনি ওলাই যোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে। কাৰণ এতিয়া লাহে লাহে পানীটো কমাৰ বাতৰিও আহিছে, কিন্তু সমস্যাটো হৈছে বালি আৰু পলস পৰিছে। যদি সম্ভৱ হয় বালি আৰু পলসখিনি আঁতৰৰ ব্যৱস্থা কৰিব লাগে। আৰু বানপানীত পলসৰ লগতে বহুত আৱৰ্জনা আহিছিলে, গছ গছনি অৱশিষ্ট বা অন্যান্য অপ্ৰয়োজনীয় বস্তু, প্লাষ্টিক আদি, সেইখিনি পাৰিলে আঁতৰাব লাগে। তাৰপিছত যদি সম্ভৱ হয়, এনেকুৱা ধৰণৰ বানপানীয়ে মাটিৰ পুষ্টি হ্ৰাস কৰে আৰু মাটিৰ যিটো গঠন থাকে, স্বাভাৱিক গঠন, সেইটো নষ্ট কৰে। গতিকে পাৰিলে বিভিন্ন ধৰণৰ জৈৱ সাৰ, বিশেষকৈ গোবৰ বা আমাৰ পচন সাৰ বা সেউজীয়া সাৰ ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ উপৰিও এজাউটোবেক্টাৰ, পি এইচ বি নিচিনা জীৱাণু সাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰয়োজন হলে আমাৰ মাটিৰ যিটো অম্লতা ৰাখিবলৈ আমি চূণ প্ৰয়োগ কৰিব লাগে। আৰু সম্ভৱ হলে গভীৰকৈ চহ কৰি মাটিখিনিত বায়ু চলাচল উন্নত কৰিব লাগে। এইখিনি কৰাৰ উপৰিও আমি মাটি পৰীক্ষা কৰি যদি অনুমোদিত সাৰ দিব পাৰোঁ তেতিয়াহ'লে খুব ভাল। এইখিনি মই য'ত সম্ভৱ হয় তাতেহে কৈছো। আৰু যিহেতু আমাৰ এতিয়া কিছুমান সময় আমি কিছুমান বিশেষ ধৰণৰ জাত, এইবোৰ ধৰক বেছি সময় নালাগে, 90-110 দিনতে এইবোৰ চপাব পৰা হয়। যেনে ধৰক লুই, দিচাং, কলং বা IR-64 আদি ধৰণৰ কিছুমান হস্ৰম্যাদী ধানৰ জাত আছে, যিবোৰৰ যদি এতিয়া আমি কঠীয়া এতিয়াও ৰুব পৰা সময় আছে, কঠীয়া পাৰি যদি সেই কঠীয়াৰে এইবোৰ ধানৰ মূল খেতি কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ ধানখিনি চপাব পৰাৰ সময়খিনি আছে। গতিকে এইটো এটা কথা, প্ৰথম কথা। লগতে আৰু এটা কথা আপুনি সুধিছে যে ক্ষতিপূৰণৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি। যিহেতু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এটা শস্য বীমা আঁচনি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে ৰূপায়ণ কৰি আছে, গতিকে এই ফচল বীমা আঁচনিৰ অধীনত, প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ ওচৰত এই মাহতো যিটো পঞ্জীয়ন কৰি ল'ব লাগে, এটা ভাল কথা কি, এইটো প্ৰিমিয়ামটো অসম চৰকাৰে ৰেহাই দিছে, যাৰ কাৰণে এনেই প্ৰিমিয়াম হয়তো প্ৰায় ভালেখিনি দিব লাগে, কিন্তু এতিয়া প্ৰতি হেক্টৰ 100 টকা দিলেই হৈ যায় প্ৰতি বিঘাত। গতিকে 100 টকা দি পেলাই আমি যদি এই শস্যৰ দ্বাৰা বীমা কৰিব পাৰোঁ, যদি আগন্তুক সময়ত যদি খৰাঙে হওক, বানপানী হওক বা পোক পৰুৱা হওক আদি ক্ষতিপূৰণ হিচাপে এই বীমাৰ পৰা পাব পাৰে। তাৰ উপৰিও ধৰক য'ত সম্ভৱ নহ'ল, ধান খেতি কৰিবও নোৱাৰে, তাত আমি কিছুমান বিকল্প খেতি কৰিব পাৰোঁ। যেনে ধৰক মাহজাতীয় শস্য, ধৰক মগুমাহ, মাটিমাহ সুন্দৰকৈ কৰিব পাৰি এইবোৰ ঠাইত, অলপ পলস পৰিলেও কথা নাই। ঠিক তেনেকে সৰিয়হ, তিল খেতি আদিৰ কাৰণে সাজু হ'ব লাগে। লগতে ইমিডিয়েটলি এতিয়া আমি কিছুমান হস্ৰম্যাদী যদি শাক পাচলি খেতি কৰোঁ, যেনেকে ভেন্দি, লাও, কোমোৰা, শাক, এইবোৰ কৰিলে মানে অতি সোনকালে এটা কৃষকসকলে অন্তত 90 দিনৰ ভিতৰতে এটা উপাৰ্জন পাবলৈ সম্ভৱ হ'ব, ফল পাব। আৰু ইয়াৰ উপৰিও ধৰক আৰু এটা কাম কৰিব পাৰে, অতি সহজে মাকৈ বা নেপিয়াৰ ঘাঁহ এইবিলাক কৰিব পাৰে। এইবোৰে এটা ভাল কি, আমাৰ পশু খাদ্যৰো খুব অভাৱ হৈছে, গতিকে পশু খাদ্যৰ জোৰা মাৰিবলৈ মাকৈ খেতি বা নেপিয়াৰ ঘাঁহে যথেষ্ট সহায় কৰিব পাৰে। আৰু যিখিনি ৰাইজ এতিয়া যিহেতু বিপদটো আহিছে, গতিকে

0: ওখ স্থানবিলাকত কঠিয়াতলী সময়ভাৱে কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু যিসকলে কৰা নাই এতিয়াও কৰিব লাগে। সময়ভাৱে কঠিয়াখিনি হৈ গ'লে কঠিয়াখিনি থাকিলে আমি যথেষ্ট মূল পথাৰত ধানখিনি আৰম্ভ কৰিবলৈ খেতি আৰম্ভ কৰিবলৈ সহজ হ'ব। আৰু ক'বলগীয়া বহুতখিনি থাকে, ধৰক সমন্বিত সাৰ ব্যৱস্থালৈ ক'ব লাগে, যে এতিয়া যিটো নাইট্ৰজেন সাৰ, ইউৰিয়া আদি এইবিলাক সাৰ আমি বেলেগ বেলেগ ধাপে ধাপে দিব লাগে, তাৰমানে একেবাৰে নিদি প্ৰথমতে ৰোৱাৰ মাটি প্ৰস্তুতিৰ সময়ত অলপ দি পেলাই পিছত যেতিয়া ধানখিনি পোখা মেলিব তেতিয়া ছটিয়াই ক্ৰপ ড্ৰেছিং কৰিব লাগে। ইয়াৰ উপৰিও ফচফৰাছ আৰু পটাছ সাৰ ইয়াত দিবলৈ পাৰিলে ভাল, আৰু জৈৱিক সাৰ আদিও লগতে প্ৰয়োগ কৰিব পাৰিলে ভাল। আৰু তাত মই বিশেষ কথা ক'ব খোজো, এনেকুৱা ধৰণৰ বানপানীৰ যিটো ঢৌ আহিছিলে পাহাৰৰ পৰা, নগালেণ্ডৰ পাহাৰৰ পৰা অহা বুলি যিটো ঢৌল আহিছিলে, এই পাহাৰত কি হয়, পাহাৰৰ পৰা ঢৌল আহিলে সুৰ পোক বা চুৱামিং কেটাপিলাৰৰ যি আমাৰ বংশবিধ যি সুবিধাটো থাকে তাৰ পৰা লেটাবিলাক আহি যায় পানীৰ লগত, আহিলে আমাৰ এতিয়া নামনিত আহি পেলাই চিতাবি লৈছে, লোৱাৰ ফলত হয়তো আমি লগোৱা ধানখিনিত যেতিয়া এই সুৰ পোকে আক্ৰমণ কৰাৰ খুব সম্ভাৱনা আছে, এইটো বৰ বিপদজনক পোক। গতিকে আমি খুব ধান ৰোৱাৰ পিছতো খেতিয়কসকলে ধাননি পথাৰত মনোযোগ দি থাকিব লাগিব। আপোনালোকে দেখিব য'ত এই সুৰ পোক হৈছে প্ৰথম যেতিয়া আৰম্ভ হয় তাতে যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ খুবেই ভাল। তাৰ কাৰণে দেখিব এই লেটাবিলাক যেতিয়া হয় তেতিয়া তাৰ সেইবিলাক খাবলৈ কিছুমান চৰাই উৰি ফুৰে, গতিকে আমি লেটাটো দেখা নাপালো, সুৰ পোক দেখা নাপালো, চৰাই উৰি ফুৰাৰ যিটো ধানৰ অংশ সেই অঞ্চলত যদি আমি পৰ্যবেক্ষণ কৰোঁ দেখিম যে ইয়াতে হয়তো সেই পোকটো আহিছে, তেতিয়া আমি কীটনাশক ঔষধ প্ৰয়োগ কৰি এই পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু অন্যান্য ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। তাৰ উপৰিও পশুপালন আৰু মীন পালনৰ সময়তো দিশতো কিছুমান কাম কৰিব লাগিব, বিশেষকৈ পশুপালনৰ যিসমূহ পশু পালন কৰোঁ ছাগলী গৰু আদি, ইয়াত আমি টীকা প্ৰয়োজনীয় টীকাৰ চিকিৎসা দিব লাগিব, কাৰণ স্বাস্থ্যৰ হয়তো অৱনতি ঘটিব পাৰে। আৰু বিশেষকৈ পশুবিলাককো বিশুদ্ধ পানী আৰু খাদ্য দিব লাগিব। আৰু মাছৰ ক্ষেত্ৰত পুখুৰীবোৰ মেৰামতি কৰিব লাগিব, কাৰণ পুখুৰীটো আৱৰ্জনা আহি পৰিছে, আৱৰ্জনাবোৰ চাফা কৰিব লাগিব, কৰি পেলাই পুখুৰীত যিবোৰ হয়তো অপ্ৰয়োজনীয় কিছুমান মাছ আহিব যিবোৰ মাছ আমি নপুহোঁ, ধৰক গৰৈ মাগুৰ ইত্যাদি, সেইবোৰ আমি জাল মাৰি আমি আঁতৰাই পুনৰ যিখিনি ভাল মাছ আছে আমাৰ বিভিন্ন ধৰণৰ ভকুৱা ৰৌ আদি মাছ, সেইবোৰ আকৌ পুনৰ পোনা মেলি দিয়াৰ সময় আছে, সেইখিনি কাম কৰিব লাগে, এইখিনি ধৰণৰ কাম কৰিব লাগিব। আৰু চৰকাৰেও বিভিন্ন আঁচনি এতিয়া লৈছে, সজাগ হৈ থাকিব লাগে কৃষক বন্ধুসকল। আৰু মই ভাবোঁ তেওঁলোকে নিজৰ জীৱন ধাৰণৰ যিবিলাক অসুবিধা তাৰ লগতে এইখিনি যদি সংঘবদ্ধভাৱে সহায়ভাৱে কৰে তেতিয়াহ'লে বেছি ভাল হ'ব। আৰু কিছুমান জাত আছে, বান সহনশীল জাত আছে আমাৰ, ৰঞ্জিত চাবুৱান আদি, যিবোৰ পানীৰ তলত থাকিলেও ই কিন্তু মৰি নাযায়, এনেকুৱা ধৰণৰ জাতৰ আমি ব্যৱস্থা কৰিব লাগিব। আৰু বিশেষকৈ বান অধ্যক্ষণৰ অঞ্চলত স্থানীয় বীজ সংৰক্ষণ কৰিব লাগে আৰু জৈৱিক কৃষিৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগে। আৰু কৃষকসকল গোট গঠন কৰিব লাগে যাতে সমূহীয়াভাৱে কাম কৰাত যিটো মানে উজু হয় বিপদবিলাকৰ পৰা আঁতৰিবলৈ, সেইটো হেৰি কৰিব লাগে। আৰু মনটো ভাগি পেলাব নালাগে মানে, হয় কাৰণ মনৰ দৃঢ়তাটো খুব দরকার, কারণ আমি আমি কৃষিটো যেটা আমি সকলে মিলি করিম আমার সফল হবই, আমার ফসল সফল হবই, তার কারণে মই বীমা আছে, বীমার কথা কলোই, এইখিনি মূল কথা। আর লাহে লাহে বতর আমার রবি খেতি বতর আহিব, ভাল দিন আহিব, গতিকে মই ভাবো আমার কৃষক কৃষি আর কৃষক একো সুন্দরভাবে আমার সমাজখন গড়ে উঠিব।
1: হয়, যেহেতু এতিয়া বান আহি আছে ধৰি লওক, আৰু ভৱিষ্যতে যদি বান আহে তেতিয়াহ'লে বানৰ ক্ষতি হ্ৰাস কৰিবলৈ কৃষকসকলে আগতীয়া কেনেকুৱা ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিব পাৰো?
0: আচলতে কি জানে, যিখিনি ঠাইত বান সততে আহি থাকে তেতিয়াহ'লে বান আহিলে আমাৰ বতৰ অনুযায়ী কাম কৰিব লাগিব। এতিয়া ধৰক ধান খেতিৰ বতৰ কাৰণে আমি আচলতে এতিয়া সমস্যাটো হৈছিলে কঠীয়াৰ অভাৱ, কঠীয়াখিনি আমি এতিয়া ওখ ঠাইত পাতি সময়ভাৱে যদি কৰি লয় আৰু ভগাই ল'ব পৰা যায় তেতিয়াহ'লে সেইটো এটা সুবিধা আছে। আৰু ধৰক আমি খুব ভাল কথা যে চৰকাৰে হওক বা বিভিন্ন স্বেচ্ছামূলক সংগঠন আৰু কৃষক সংগঠনে ইতিমধ্যে কিন্তু সময়ভাৱে কঠীয়া পৰাৰ যিটো ব্যৱস্থা এইটো কৰিছে। তাৰোপৰি মই কৈছো যে বানৰ বতৰ যাব যোৱাৰ পিছত যিবিলাক বানপানীৰ প্ৰধান অঞ্চল সেইবিলাকত য'ত হেৰি হয় তাতে আমি ৰবি খেতিৰ কথা চিন্তা কৰিব লাগিব, কাৰণ কিয় সৰিয়হ মগুমাহ মাটিমাহ শাক পাচলি খেতি কৰিলে কৃষকৰ উপাৰ্জনটো আকৌ ঠন ধৰি উঠিব, সেইটো এটা কথা। গতিকে বানপানী অঞ্চলৰ কৃষকসকলে আমাৰ মই ভাবো এই ধৰণে সাজু হলে বেছি উপকৃত হ'ব পাৰিব।
1: হয়, যিহেতু বান আহিয়ে থাকে অসমত আৰু সেই বানৰ পিছত যে মাটিৰ উৰ্বৰতাটো আচলতে কমি যোৱা দেখিবলৈ পোৱা যায়, এই মাটিৰ উৰ্বৰতাটো পুনৰুদ্ধাৰৰ বাবে আচলতে কৃষি বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে?
0: হয় হয় হয়, এইটো ঠিকেই কৈছে। এতিয়া আচলতে আমাৰ সকলোতকৈ ডাঙৰ কথা হৈছে যে সেউজ বিপ্লৱৰ সময়ত আমি হয়তো খুব জোৰ দিছিলোঁ ৰাসায়নিক সাৰৰ

0: প্ৰয়োগৰ ওপৰত আমি এতিয়া সেই সাৰে উৎপাদন শস্য মেদেৱে বাঢ়িছিলে, কিন্তু এতিয়া ভাৰত চৰকাৰেও এইটো গুৰুত্ব দিছে যে আমাৰ মাটিখিনি আগন্তুক ভৱিষ্যত প্ৰজন্মৰ কাৰণে ঠিক ৰাখিবলৈ হলে আমি জৈৱিক গুণেৰে সমৃদ্ধ কৰিব লাগিব। কাৰণ মাটি মানে আমি চকুৰে দেখি থকা মাটিখিনিতে যদি তাতে অনুজীৱবোৰ নাথাকে তেতিয়াহলে সেই মাটিয়ে উৰ্বৰতা নোহোৱা হৈ যায় বা আমাৰ ফচলক যিটো উৎপাদন দিব লাগে নোৱাৰে। গতিকে আমি ৰাসায়নিক সাৰৰ নিৰ্ভৰতাটো কমাই আমি জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিত গুৰুত্ব দিব লাগে। আৰু জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিত গুৰুত্ব দিবলৈ হলে আমি হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজতকৈ আমি স্থানীয় আৰু পৰম্পৰাগত বা থলুৱা যিবোৰ জাত আছে জহা বৰা কলা ৰঙা ধান আদি এইবোৰ ধানৰ যদি আমি খেতি কৰোঁ আমি আমাৰ ইয়াৰ আজিকালি আন্তৰ্জাতিক মূল্যও আছে, বিশেষকৈ GI tag হৈছে জহা ধানৰ ক্ষেত্ৰত। গতিকে এই ধৰণৰ খেতিত গুৰুত্ব দিব লাগিব। আৰু কৃষি বিভাগে এতিয়া প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষিত গুৰুত্ব দিছে আৰু এইবোৰ যিবোৰ ফচল সেইবোৰ ফচল যাতে জৈৱিক প্ৰমাণ পত্ৰ সহ বিদেশলৈ ৰপ্তানি কৰিব পাৰে তাৰ কাৰণেও বৰ্তমান চৰকাৰে ব্যৱস্থা হাতত লৈছে আৰু বহু কৃষক সংগঠনো আগবাঢ়ি আহিছে। মই ভাবোঁ আমি আমাৰ খেতি কৰাৰ যিটো নীতিটো সলাবৰ হৈছে, কাৰণ আমাৰ প্ৰকৃতিৰ লগতো থাকিব লাগিব, কাৰণ বানপানীও থাকে। আৰু এতিয়া ধৰক এবাৰ বানপানীৰ লগত পলস পৰিছে, পানীটো ওলাই গলেও পলস পেলাই থৈছে। গতিকে য'ত পলস পৰিছে তাতে আমি হয়তো এনেকুৱা কৰিব লাগিব, কিছুমান জেগাত গাঁত বনাই বনাই অকমান পচন সাৰ দি পেলাই হয়তো সেই গাঁততে আমি কামটো কৰিব লাগিব। পলস পৰা মাটিৰ খেতিটোৰ কাৰণে আমি আকৌ অভ্যস্ত হ'ব লাগিব।
1: হয়, আপোনাৰ বহুমূলীয়া সময়ৰ কাৰণে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো।
0: ধন্যবাদ।
1: সংবাদ চলন্তিকা শুনিলে। সেয়া আছিল বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা যুটীয়া কৃষি সঞ্চালক মৌচুম হাজৰিকা। বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগে কেৱল কৃষকৰ শস্য নষ্ট কৰাই নহয়, তেওঁলোকৰ জীৱিকা, আশা আৰু ভৱিষ্যতৰ পৰিকল্পনাতো গভীৰ প্ৰভাৱ পেলায়। এনে সময়ত ক্ষতিপূৰণ, কৃষি বীমা, চৰকাৰী সহায় আৰু সময় উপযোগী পৰামৰ্শই কৃষকসকলক পুনৰ থিয় হোৱাত বিশেষ সহায় আগবঢ়ায়। আজিৰ আলোচনাৰ জৰিয়তে আমি ক্ষতিগ্ৰস্ত কৃষকসকলে কেনেদৰে চৰকাৰী সুবিধা লাভ কৰিব পাৰে, পুনৰ কৃষিকাৰ্য আৰম্ভ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভৱিষ্যতে এনে দুৰ্যোগৰ প্ৰভাৱ কেনেকৈ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি তাৰ বিষয়ে আমি জানিব পাৰিলোঁ। প্ৰিয় শ্ৰোতাসকল, সংবাদ চলন্তিকাত আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপত উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। ইণ্ডোনেছিয়াৰ মাডুৰা দ্বীপৰ সমীপত আজি এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত

0: 5 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 41 সন্ধানহীন হৈ আছে আৰু ভাৰতৰ তন্বী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 29 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজ অন এয়াৰ মোবাইল এপতো। নিবেদন কৰা হৈছে এই মাহৰ গীত অনুষ্ঠানৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। শিল্পীৰ কণ্ঠৰ প্ৰথম গীতটি আগবঢ়াইছোঁ গীতিকাৰ বিবিদেৱী বৰবৰুৱা।

শ্ৰোতাসকলে এই মাহৰ গীত শুনিছে কল্পনা দত্ত পণ্ডিতৰ কণ্ঠত। শিল্পীকণ্ঠৰ এয়া আন এটি গীত, গীতৰচনা তৰুণ শৰ্মাৰ।

0: প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: গৱেষণা প্ৰতিষ্ঠান
2: তাত হেৰু কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আধুনিকীটো অনুষ্ঠানত আজি প্ৰথমে আপোনালোকক শুনাবলৈ লৈছোঁ ৰজনীগন্ধা শ্ৰব্য সংকলনৰ এটি গীত মৃদুলা দাসৰ কণ্ঠত।

আজনি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ পাঞ্চই শ্ৰব্যসংকলনৰ এটি গীত শুনক দিগন্ত কলিতাৰ কণ্ঠত।

0: গৃহ পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰম্ভ কৰা হৈছে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজি প্ৰথমে মাজৰাতি কেতেকী চিনেমাৰ এটি গীত আগবঢ়াইছো ৰূপম ভূঞাৰ কণ্ঠত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। ৰ'দৰ চিঠি চিনেমাৰ এটি গীত শুনক, জুবিন গাৰ্গ আৰু মৃন্ময় মমতাৰ কণ্ঠত।

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

দেখো আৰু জুবলিৰ দুটা কথাত জেতুকা পাতৰ দৰে চিনেমাৰ গীতটি শুনিলে এই গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে SE.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14 ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়।
2: 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব আৰু আজি এই স্বগণনাৰ আৰম্ভ হোৱাৰ লগে লগে মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলো। অত্যন্ত সহজ, কোনো অসুবিধা নাই। সাধাৰণ কেইটামান প্ৰশ্ন, যে নিজৰ ঘৰটো কোন ঠাইত আছে, ঘৰত কেইজন ব্যক্তি আছে, ঘৰটো কেনেকুৱা, পকা ঘৰ, কেঁচা ঘৰ, শৌচালয়ৰ অৱস্থা কেনেকুৱা, ড্ৰেইন কি আছে, LPG কানেকশ্যন আছেনে নাই, মোবাইল আছেনে, স্মাৰ্টফোন নে ডিছ টিভি আছেনে, এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন যিকেইটা কোনো অসুবিধা নাই, সাধাৰণ মানুহে সুন্দৰভাৱে কৰিব পৰা, উত্তৰ দিব পৰা ব্যৱস্থা। গতিকে সময়ো বেছি নালাগে আৰু স্বগণনা কৰাৰ লগে লগে নিজৰ ঘৰৰ লোকেশ্যনটো GPS লোকেশ্যনত নিজে পোৱা যায়।
1: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰ গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে।

0: ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বিভিন্ন ঠাই বিপদসীমাৰ ওচৰেৰে বৈ আছে। নিমাতীঘাট আৰু তেজপুৰত, ব্ৰহ্মপুত্ৰ লখিমপুৰত ৰঙানদী, ডিব্ৰুগড়ত বুঢ়ীদিহিং, শিৱসাগৰত দিচাং আৰু বৰপেটাত বেকী নৈৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে আৰু বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ বানত বৰ্তমানলৈকে 349 গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এইবাৰ উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিব বুলি তেওঁ প্ৰকাশ কৰে। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজ হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। সদৌ অসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে। সমন্বয়ৰক্ষী সমিতিয়ে 3 বছৰৰ আগৰে পৰাই এই ঐতিহাসিক অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ আহ্বান জনাই আহিছিল। সমিতিৰ তৰফৰ পৰা এই পদক্ষেপক আদৰণি জনাইছে। গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দুৱাপাৰা লুপ্তচৰ গাঁৱত JCB-ৰে খন্দা দগাতত পৰি আজি এটি 8 বছৰীয়া শিশুৰ মৃত্যু হয়। ৰাহুল আমিন নামৰ শিশুটি ঘৰৰ কাষতে খেলি থকা অৱস্থাত গাঁতত পৰি যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। স্থানীয় লোকে অভিযান চলাই শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহক।

0: শিক্ষাৰ ক্ষেত্ৰত ইমান দিন শিক্ষাই বিলাই আছে আৰু এইখিনি ধন আপোনালোকে শিক্ষাৰ বাবে বিলাই দিছে, এয়া খবৰ অসমৰ ৰাইজে জানিছে। সঁচাকে মানে কি ক'ম, এই যিটো দান সেই কথাটো ভাবি পোৱা নাই, হয়তো বহুতে দিয়ে, কিন্তু এনেধৰণৰ আমি ক'বই লাগিব, এইটো বিৰল নহয় যিটো তেখেতসকলৰ যিটো অনুদান
1: হয় যে আপোনালোকে শিক্ষাৰ বিস্তাৰৰ নামত এই টকাখিনি দিছে আৰু মুক্ত হস্তে দিছে। আপোনালোকে কৈছে যে আমি জীৱন বিলাসত কটোৱা নাই, কামৰ কাৰণেই দিছোঁ, সকলোৰে উন্নতি হওক, কল্যাণ হওক। সেই কথাটোৱে বহু মানুহক অনুপ্ৰাণিত কৰিছে আৰু আপোনালোকেতো গোটেই জীৱন দুয়োগৰাকীয়ে ইমান ল'ৰা ছোৱালীক শিক্ষা দিলে আৰু তাৰ মাজতো আপোনালোকে জীৱনৰ এই বয়সত আহিও এটা সকলো মানুহকে শিক্ষা দিছে। যিসকল আপোনালোকৰ পোনপটীয়া শিক্ষাৰ্থী নহ'ল তেওঁলোকেও আপোনালোকৰ এই কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছে আৰু আপোনালোকে আমাকো অনুপ্ৰাণিত কৰিছে। আজি এনেকৈ লগ পাই খুব সুখী হৈছে,
0: অতিকৈ আনন্দিত হৈছোঁ আমি। আৰু এই যে ধৰক কৈছে যিটো কৈছে অনুপ্ৰাণিত কৰিছে, আপোনালোক দেখি ইমান ভাল লাগিছে আমাৰ। তাতকৈ ডাঙৰ কথাটো হ'ল ধৰক ইজনে আনজনৰ যদি এই আমি যিটো যুগলবন্দীৰ কথাটো কৈছোঁ, এটা ভাল যুগলবন্দী নহয় তেনেহ'লে এই কামটো কৰা চাগে সম্ভৱ নহয়। হয়তো এগৰাকীয়ে দিবলৈ বিচাৰিব, আনগৰাকীৰ তাত থাকিব যে তেনেকুৱা ধৰণৰ বাধা আহিব পাৰে, আপোনালোকৰ সেইটো হোৱা নাই। ইমান সুন্দৰ যুগলবন্দী আমাৰ কাৰণে অতি মানে খাপ খুৱাই পৰিছে জিন্দি। গতিকে আমি আৰম্ভ কৰিছোঁ পান্নালাল গোস্বামীৰ পৰাই আহি, ধৰক বয়সৰ এটা আপোনালোক পৰ্যায় পাইছে, এটা সুন্দৰ যাত্ৰাৰে আহি দুয়োটা জীৱনৰ একা বেকা সংঘাত চব সকলোকে মহিমূৰ কৰি এই ঠাইত উপনীত হৈছে। কেনেধৰণৰ আপোনালোকৰ যাত্ৰাটো কওকচোন, দুইটাৰ একেলগৰ যিটো যাত্ৰা সেইটো জানিব খুজিছোঁ।
2: মানে ঠিক যাত্ৰা বুলি ক'লে হয় কোনোবা এটা ষ্টাৰ্টিং পইণ্ট থাকিব লাগিব।
0: থাকিব আপোনালোক দুজনৰ কৰ্মজীৱনৰ কথা পাতিম, এইখিনিও কথা আহিব, কি ভাবি আপোনালোকে এইটো কৰিলে বা শিক্ষাৰ কথাটো কৈছেই, লগতে এই যে আপোনাক লগ পালে, বুজি পালে, তাৰ পৰা একেলগে এটা জীৱন আপোনালোকে আগবঢ়াই লৈ গৈছে, ক'ত লগ পাইছিলে বাইদেউক?
2: একচুৱেলি
0: প্ৰথম ক'ত দেখিছিলে?
2: আমি জন্মৰ পৰা উলুবাৰীতে আছিলোঁ। উলুবাৰীত আমাৰ যি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ঘৰ, তাৰ জাষ্ট অপজিটত। আৰু এওঁৰ মানে পৈতৃক ঘৰ এইটো হ'ল গোপীনাথ বৰদলৈৰ ঘৰৰ পাছফালে, তো ফলতে আমি সৰুৰে পৰা জানো আৰু। হ্যাঁ, কিন্তু সেইবুলি ডোন্ট থিংক দেট উই হেড ভেরি রোমান্টিক এফেয়ার্স আর্লিয়ার,
0: দেখাত তো তেনেকুৱাই লাগিছে আপোনালোকক।
2: না না না, অ্যাকচুয়ালি উই নো ইচ আদার
0: ফ্রম চাইল্ডহুড, ইউ নো ইচ আদার,
2: আর আমি দুয়ো ক্লাসমেট। হয়
0: আমি পড়িছিলে ক্লাসমেট,
2: ক্লাসমেট মানে ইনসিডেন্টালি এওঁৰ ছোৱালী স্কুলত পঢ়িছিলে আৰু মই পঢ়িছিলোঁ আমাৰ উলুবাৰী অৰবিন্দ বিদ্যা মন্দিৰ হাই স্কুল বুলি স্কুল এখন আছে, তো মই সেইটো স্কুলত পঢ়িছিলোঁ। এইবোৰ যে স্মৃতি, মানে আই ষ্টিল ৰিমেম্বাৰ, মানে দিজ আৰ সামথিং। এই স্কুলৰ আগেদি এতিয়াও যোৱা অহা কৰিব গ'লে মোৰ মানে বেছ মানে কিবা এটা অদ্ভুত ধৰণৰ এটা ফিলিংছ হয়।
3: মাজত কৰোঁনে, মানে সেইদিনাখন কিবা আজিকালি ইলেকশ্যন টিলেকশ্যনৰ কিবা কিবি কামত মানে তাতে এটা ষ্টেচন বনাইছে, আমাৰ মানুহ গৈছে তাতে সুধিছে বাহিৰত, মানে আমি গেইটটোত ডান কৰিছোঁ, তাৰ গেইটত লিখা আছে ডনেটেড বাই মোৰ দেউতাৰ নাম, তেওঁ দেউতাৰ নাম আৰু ডনেটেড বাই মোৰ, আমি দুজনৰ নাম। কৈছে এইটো স্কুলত পান্নালাল গোস্বামী কেনেকৈ আহিলে? তাৰ মানুহবিলাকে কৈছে ইয়াত পঢ়িছিলে, স্কুলটো এতিয়াও তেনেকৈ আছে আৰু, কোনো ডেভেলপমেণ্ট নাই, ফলত খুব ৰেচেড কণ্ডিশ্যন। কৈছে ছাৰে এইটো স্কুলত পঢ়িছোঁ, আমাৰ ছাৰে, তাৰপিছত পাৰাৰ মানুহে বিশ্বাস নকৰে, পাৰাৰ মানুহ ওচৰত কৈছে হয় তেওঁৱেই।
0: এই যে আপোনালোকৰ এটা দান দিয়া এটা স্বভাৱ তেতিয়াৰে পৰা আছিলে
2: আচলতে, কি ইন দ্য ইয়াৰ ইয়েছ 2000ত আমাৰ স্কুলখনৰ গোল্ডেন জুবিলি হ'ল, 50 বছৰীয়া হ'ল আৰু। তো সেইটো সময়ত এই তাৰ স্কুলৰ টিচাৰ সব আমাৰ ঘৰলৈ ওলাল। ইনচিডেণ্টেলি আই ৱাজ দ্য ফাৰ্ষ্ট বেচ ষ্টুডেণ্ট অফ দেট স্কুল, আমাক অলপ পাত্তা চাত্তা দিয়ে আৰু। তেওঁলোক যাই ওলাল টিচাৰ্ছ, আমাৰ স্কুলখনৰ গেইট মানে এই বাউণ্ডেৰী চাউণ্ডেৰী এইবোৰৰ অৱস্থা খুব বেয়া আৰু গেইটখন যদি আপোনালোকে দিয়ে, মই তেতিয়া ক'লোঁ বোলে হ'ব আৰু। তো মাষ্টৰ মানুহ খালি আপোনালোকে খালি এটা বস্তু খেয়াল কৰিব, কাৰণ ইন দ্য ইয়াৰ 2000 আমাৰ দৰমহাটো আৰু ইমান নাছিলে। তাৰপিছত ক'লোঁ ক'লোঁ বোলে যে আমি লোডটো ল'ব পাৰোঁ, এই সেইধৰণৰ কিবা এটা কৰিব, অ'কে হ'ব যাওক। তেতিয়া কৈছে এই আপোনালোকৰ নাম চাম হেৰি আৰি দিম, বোলে ৰাইতেৰি আৰু গেইট এখন হ'ব মোৰ স্কুলৰ। আৰু ইনচিডেণ্টেলি সেইখন স্কুলত এওঁ দুই তিনিমাহ, এই যে তেওঁৰ মানে এম এ পৰীক্ষা দিয়াৰ পিছতে দুই তিনিমাহ তেওঁ সেইটো স্কুলত কেইদিনমান মানে মাষ্টৰী কৰিছিল।
3: সেইটো নহয়,

0: মই মানে তাতে এক্সিকিউটিভ বডিৰ গভৰ্নিং
1: মানে গভৰ্নিং বডিৰ মেম্বাৰ এইবোৰ পিছত হৈছিলে আৰু
0: পিছত মই মেম্বাৰো আছিলোঁ কিছু
1: যিয়ে হওক সেই মানে সিহঁতে আহি ক'লে তো কোৱাৰ পিছত বোলে এইবোৰে কি নাম দিব এইবোৰ তেতিয়া এওঁ ক'লে বোলে যে ইমান পীড়াপিৰি কৰিছে মই ক'লোঁ বোলে যে বোলে ঠিক আছে তেনেহ'লে মোৰ দেউতাৰ নাম আৰু এওঁৰ দেউতাৰ নাম দুয়োৰে দি দিয়া বোলে সিহঁতে খুব ভাল পালে তাৰপিছত দেখিছোঁ যায় সেই নামকেইটাৰ তলত আকৌ আমাৰ নামো আঁৰি দিছে বোলে যা যা দিছে আমি আৰু ইমান
2: কৃতজ্ঞতা এটা জনাইছে
1: নাই এতিয়া কথা হ'ল যে কিবা এটা দি পেলাই যদি নেঙুৰ ধৰি থাকোঁ
3: নহয় যিবিলাকে দিছে তেওঁলোক কৃতজ্ঞ হ'ব খোজে আপোনালোকৰ কৃতজ্ঞতা কেনেকৈ জনাব
1: তেওঁলোকে তেওঁলোকৰ হেৰি কৰিছে গীতখনৰ কথাই কৈ আছে
2: এতিয়া আপোনালোকৰ জীৱনৰ কথালৈ আহিছে আমি এই যে লগ পোৱা কথাটো আপুনি কাটি দিলে কিন্তু ঘৰৰ সন্মুখৰ কথাটো ক'লে তাৰপিছত আপুনি টানি লৈ গ'ল স্কুললৈকে আমি জানিব যে এই দুটা ঘৰৰ সংযোগটো আপোনালোকৰ ঘৰৰ ৰাস্তাৰ ইপাৰ সিপাৰ দেখি থাকে চাই থাকে
1: মানে আমাৰ ঘৰৰ চবে চবক জানে আৰু কিন্তু আমাৰ একচুৱেলি এৰেঞ্জ মেৰেজ ফৰ ইয়াৰ ইনফৰমেশ্যন আমাৰ মানে নো প্ৰি মেৰেজ ৰোমান্স
0: ভাইটি ভণ্টিবিলাকে ভাল পায়
2: প্ৰথমতে প্ৰস্তাৱ কোনে লৈ গ'ল আপোনালোকে
0: ঘৰৰ পৰা মানে মই কটন চাকৰি কৰিছো এওঁ মানে পিছত আহিলে মই বহুত আগত মানে কটনত তেওঁ ডিফু কলেজৰ পৰা আহিছেতো যেতিয়া আহিছে তেতিয়া মই 14 বছৰমান হৈ গৈছো চাকৰি আৰু এওঁ ডিফু কলেজতো মোৰ পিছত সোমাইছে
1: জুনিয়ৰ হে ভাই সি সিনিয়ৰ তুমি নাইন ইয়াৰ্ছ বুলি চিনিয়ৰ ক'লে চবে এবাৰ চক খাই যায় এই কি কয় আপোনাতকৈ 9 বছৰ ডাঙৰ তাৰপিছত লাহেকৈ কওঁ মানে ইন চাৰ্ভিচ মই মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে এম এছ চি কমপ্লিট কৰিলোঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি থাকোঁতে মই বেংকত চাকৰি কৰিছোঁ চবে আচৰিত হয় বেংকত চাকৰি কৰি মাষ্টাৰ কমপ্লিট কৰা আকৌ কেমিষ্ট্ৰিৰ সেইটো কেনে সম্ভৱ বোলে হে সেইবোৰ নুসুধিব আৰু কি ধৰণে সম্ভৱ হৈছে এইটো মইহে জানো আৰু মোৰ ইউনিভাৰ্চিটিৰ কিছু মানে সংখ্যক মানে মোৰ শিক্ষক শিক্ষয়িত্ৰীয়ে জানে তাৰপিছত যেই মাত্ৰ ৰিজাল্ট আউট হ'ল ৰিজাল্ট আউট হোৱাৰ পিছতে দিলোঁ বেংকৰ চাকৰি এৰি বেংক মানে এই যে পানবজাৰ ইউনাইটেড বেংক আছিল আজিকালি ইউনাইটেড বেংক নাই এইটো মানে ইউনাইটেড বেংক মাৰ্জ উইথ পাঞ্জাব নেশ্যনেল তো সেই ইউনাইটেড বেংকত চাকৰি কৰি আছিলোঁ যেই ৰিজাল্ট ওলাল ৰিজাল্ট ওলোৱাৰ উইদিন 3 মান্থছ আই লেফ্ট দ্য জব অফ দ্য বেংক পাৰ্মানেণ্ট জব বেংক এৰি থৈ গুচি গ'লোঁ কেলকাতা তে ইনচিডেণ্টেলি এটা নতুন ইণ্ডাষ্ট্ৰী তাৰ যিজন মেনেজিং ডাইৰেক্টৰ তেওঁ মানে মোক পাই আৰু একদম পাগলা হৈ গ'ল প্ৰফেচাৰ এজনৰ দৰমহা 400 to 500 আই ৱাজ অফাৰ্ড 750 rupees
0: 300
1: সময়ত এইটো কোন চন এইটো নাই নাই মই 70ৰ কথা কোৱা নাই মই কৈ আছোঁ এইটো সেই 77 78 মানৰ তো আহিতো ইণ্ডাষ্ট্ৰীত সোমালোঁ মানে জাষ্টি দৰমহা মানে এজন প্ৰফেচাৰতকৈ কিমান বেছি তো ফলতে মই সেই ইণ্ডাষ্ট্ৰীত সোমাইছোঁ কিছুদিন যোৱাৰ পিছত উইদিন 10-12 days আই গট দিছ জব অফ লেকচাৰাৰশ্বিপ ইন ডিফু কলেজ তাত যাই মানে একদম ফ্ৰম দ্য স্ক্ৰেচ এই ডিফু কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট লেবৰেটৰী মানে হেৰি কৰা ছেট আপ কৰাৰ পৰা ধৰি আই এনজয়ড এই আৰু তাৰপিছত আৰু 84ৰ আই কেম টু কটন কলেজ তাৰপিছত আকৌ নতুনকৈ আঁকি মেডামৰ লগত দেখা হ'ল তো মেডামেও দেখিলে যে যা এতিয়া কটন কলেজৰে এটা
0: দেখা নাই দেউতাহঁতে
1: নিজৰ কলেজতে আছে
0: বিয়া কৰা নাই লেট মেৰেজ কাৰণ মই এটাই কথা মই গুৱাহাটীৰ ল'ৰা বিয়া কৰাম আৰু গুৱাহাটীৰ ল'ৰাটো বঙালী মানুহ পাবলৈ দিগদাৰ তাই এওঁ আহিলে
1: মোৰ
0: এক বছৰ মানে সৰু তাৰ বন্ধু খুব পাড়ার লড়াটো সে কথা পাতিলে দুটাই বিয়া ঠিক হয়ে গেল মানে ভাইটি।

0: কিমান চনত হ'ল আপোনাৰ বিয়া?
1: 85
2: তাৰপিছত আনি তুলিলে নহয় বৃদ্ধাবাসত।
1: এয়া মই হাক দিছোঁ, এই বৃদ্ধাভাগ বৃদ্ধাভাগ নক'বা, নাই নাই, মানে ক'ব বোলে যে এই বুঢ়া এটাৰ লগত বিয়া হ'ল নেকি,
2: খুৰা খুৰি মা তিনিটাই বুঢ়া মানুহ।
0: সংসাৰখন কেনেকৈ আগবাঢ়িলে কওকচোন, তাৰপাছত বিয়াৰ পাছত মানে ৰাস্তাটোৰ ইপাৰৰ পৰা সিপাৰ আহিলে, এখেতৰ ঘৰলৈ আহিলে?
1: নাই নাই, আমি তেতিয়া মানে উলুবাৰীৰ পৰা আমি তেতিয়া আমি বৰ্তমান য'ত আছোঁ এইটো কাহিলিপাৰা কলনী, উলুবাৰীৰ পৰা আমি মানে এওঁলোকৰ পিতাকৰ ঘৰ,
2: আমাৰ দেউতা 56ত ঘৰ বনাইছিল।
1: আচ্ছা,
2: আৰু চাকৰি কৰি আছিল?
1: আৰু আমি উলুবাৰীৰ পৰা এনেকুৱা 65-66ত বৰ্তমান য'ত আছোঁ এই তাতে গ'লোঁ। আৰু এতিয়া উলুবাৰীৰ ৰাস্তাৰ ইফালৰ পৰা সিফালে এইটো নহয়, মানে ইপাৰৰ পৰা
0: সিফালে,
1: মানে উলুবাৰীৰ পৰা কাহিলিপাৰা আহি ওলালোঁ।
0: তাৰপিছত আপুনি কেনেকে বৃদ্ধাশ্ৰমত সংসাৰখন আৰম্ভ কৰিলে, নতুন সংসাৰ কেনেকে আৰম্ভ কৰিলে?
3: সংসাৰৰ ৰসায়ন
2: মানে কেনেকুৱা, মানে কনজাৰ্ভেটিভ, মানে কৈ লাভ নাই এইবিলাক কথা।
0: কি হৈছিলে কওক, কেনেকুৱা অসুবিধা পাইছিলে?
2: পূজা কৰে, দীক্ষা দিয়ে নহয়,
0: হয়
2: চবে তেওঁৰ গোটেই মা তেওঁ ফাৰ্ষ্ট চাকৰি কৰে, তাৰ আগত দীক্ষা দিয়া ফেমিলি, শিষ্যবিলাক আহে, দেওবাৰ হ'লেও শান্তি নাই, গোটেই আহিলে নহয়, সিহঁতে চব কৰি দিব, খুৰীয়ে ৰান্ধে, কেতিয়া ভাত খাম ঠিকনা নাই, তা এনেকুৱা আৰু। কলেজটো যে এটা মোৰ চাকৰি এইটো কোনেও পাত্তাই নিদিয়ে, তাতে যে পঢ়িব লাগে সেইটোও কোনেও নাজানে, চবেই জানে পূজাটোৱেই আছে, খানা পূজা ঘৰৰ মানে পুৰা ডিফাৰেণ্ট, এটা কোনো মিল নিমিলে একো। আমাৰ ঘৰত দেউতায়ো পঢ়ে, গুৰুত্বপূৰ্ণৰ পৰা উঠি দেউতাই কিতাপ পঢ়ে, খুব পঢ়ি ভাল পায়, দেউতা মানে তেতিয়া চিফ জাষ্টিছৰ ছেক্ৰেটাৰী, ফলত আৰু সোনকালে ওলাই যাব লাগে ছেক্ৰেটাৰীটো, ৰাত 8টা বজাত ভাত খাই ওলাই আহে, আৰু আমি গোটেই ভাই ভনী আমি পঢ়া শুনা কৰোঁ, তেওঁলোকৰ ঘৰত পঢ়া শুনাৰ নামেই নাই,
1: এইবোৰ বদনাম হৈ আছে,
2: কিন্তু খুব স্পিৰিচুৱেল আৰু, আমি ইমান স্পিৰিচুৱেল নহয়, মানে আমি স্পিৰিচুৱেল মানে এনেকুৱা,
1: মানে এটা এটা কথা কওঁ, একচুৱেলি আই এম লাকি যে এওঁ নহৈ বেলেগ কোনোবা আহিলে এই তিনিদিনৰ মূৰতে ক'লে হয় এই যাওঁ বাবা হৈছে আৰু।
0: আপুনি কেনেকে টিকিলে, এখেতে নিজে
2: আছে, কিন্তু এনেকুৱাটো ঘৰত আৰু সোমাই ইমান দেখা
1: নাই, মানে মানে একচুৱেলি একচুৱেলি শ্বি চেক্ৰিফাইচড হাৰ লাইফ
2: একদম ডিফাৰেণ্ট
1: ফৰ আৱাৰ ফেমিলি, মানে আই মাষ্ট হেভ টু টেল, মানে আজি আজি সবৰ আগতে কৈছো, একচুৱেলি শ্বি চেক্ৰিফাইচড হাৰ লাইফ।
2: তাৰপিছতে মই সেইটো নাজানো, তাৰপিছতে মই ৰিচাৰ্চ কৰোঁ, NCC কলেজৰ, মই গোৱালিয়ৰ কলেজৰ পৰা ট্ৰেইনিং, প্ৰি কমিশ্যন ট্ৰেইনিং লৈ NCC ইনচাৰ্জ কলেজত মই তেতিয়া বহুত ছিনিয়ৰটো, ছেকেণ্ড লেফটেনেণ্ট পৰা লেফটেনেণ্ট হৈ গৈছোঁ, এইবিলাক কেৰিয়াৰ আছেই মোৰ, মানে কেম্পত যাওঁ ইয়াৰলি, বহুত গোটেই ইণ্ডিয়া ঘূৰি ফুৰোঁ, কেতিয়াবা অকলে, কেতিয়াবা ষ্টুডেণ্ট লৈ, আৰু সেই সময়ত আৰু চাৰ্ট পেণ্ট পিন্ধি ওলাম, সেইটো ঘৰৰ পৰা এৰি দিলোঁ আৰু, নিজেই এৰিলোঁ, কাৰণ কোনেও ইমান হেৰি কৰিব আৰু, ডাইভাৰ্চিটি হ'লে দিগদাৰ নহয়, শান্তিটো লাগে, মই সদায় শান্তিপ্ৰিয়, কম কথা কওঁ, নিজেই এৰিছোঁ, তাৰপিছতে তো হেৰি ৰিচাৰ্চ কৰোঁ PhD কাৰণে, সেইটোও এৰিছোঁ, ক'ত পৰিব জাগা।
1: আমাৰ ঘৰৰ অৱস্থা খুব এটা মানে খুব টনকিয়াল বুলি যে কয় আদৌ নহয়, মানে অতি সাধাৰণ, আৰু ইনচিডেণ্টেলি মই যেতিয়ালৈকে ষ্টুডেণ্ট আছিলোঁ তেতিয়ালৈকে মই কিন্তু প্ৰাইভেট টিউশ্যন কৰিছিলোঁ দেই, তাৰ কাৰণ কি মানে এইটো আছে মাষ্ট, মাষ্ট এইকাৰণে মানে অলপ পইচা পালে তেতিয়া মোৰ যিখিনি খৰচ, তাৰপিছত অলপ চলপ মানে সংসাৰতো অলপ চলপ মানে
2: কাৰণ
1: কাৰণ কাৰণ ইনকাম ইনকাম মানে খুবেই কম আছিলে, তাৰ ফলতে আই হেড টু ডু, কিন্তু তেতিয়া এই যেতিয়া এই যে টিউশ্যন কৰোঁ তেতিয়া মাহৰ শেষত যেতিয়া নহয় পইচা দিয়ে, তেতিয়া নিজক মানে কিমান সংকুচিত এটা মানে খুব মানে এটা হেৰি ফিল কৰোঁ যে ইছ ৰাম, মইতো পঢ়ুৱাইছোঁ মানে কি, মইতো তেওঁলোকক সেই ই বেচাৰা বুজি নাপায় সেইকাৰণে তাক হেল্প কৰিছোঁ, কিন্তু এইটোৰ বিনিময়ত মই পইচা লৈ আছোঁ, মানে ঠিক মানে নিজক কিবা অলপ সৰু হোৱা যেন লাগে,
2: কিন্তু

0: পয়সা পয়সা কিন্তু নোলোৱাকৈ থকা নাই, পইচা মানে ল'বলৈ বাধ্য। তেতিয়াই মনে মনে ঠিক কৰিছোঁ বোলে জিন্দগীত কেতিয়াবা যদি মাষ্টৰী চাকৰি কৰোঁ, মই প্ৰাইভেট টিউশ্যন, এই যে পইচা লৈ প্ৰাইভেট টিউশ্যন মই নকৰোঁ, মানে অন প্ৰিন্সিপল। আৰু কোনোবাই কিবা মানে অৰ্থাৎ বুজা নাই বুজাই দিবলৈ আহিলে মানে ফ্ৰীলি কৰাই দিম, বাট হেৰি নকৰোঁ। আৰু এইটো কিন্তু মই আই মেইনটেইনড
1: মানে
0: প্ৰথম প্ৰথম খুব যন্ত্ৰণা পাইছোঁ,

0: কাছাৰ কলেজৰ যিজন প্ৰিন্সিপাল, তেওঁ বোলে ছাৰ মানে আমাৰ কলেজত আহিব লাগিব, বোলে যাম দিয়া কেমিষ্ট্ৰি মেজিক বুলি ক'লে। তো ইন দ্য মিন টাইম কাছাৰ কলেজত আকৌ মানে তেওঁলোকৰ ইকনমিক্সৰ প্ৰফেচাৰ, তেওঁ খুব খুব ব্ৰিলিয়েণ্ট, কাছাৰ কলেজৰ ইকনমিক্সৰ প্ৰফেচাৰ, তেওঁৰ নাম জয়দীপ বিশ্বাস, তেওঁ মানে প্ৰিন্সিপাল। তো অপ্ৰতিমক কৈছে বোলে বাইদেউটো সংস্কৃতৰ, তেনেহ'লে ছাৰৰ লগত বাইদেউকো কিয় মাতি নিদিয়ে? তো ছাৰে কেমিষ্ট্ৰি দিব, বাইদেউৱে সংস্কৃতৰ কিবা লেকচাৰ দিব। সি লগে ছাৰ ছাৰ মানে লগতে মেডামকো আহিব লাগিব। তো ক'লো বোলে ভালেই হ'ল, আমি দুয়ো যাওঁ আৰু। তো দুয়ো গ'লোঁ। আমি কাছাৰ কলেজত যাম শুনি গুৰুচৰণ কলেজত তেওঁলোকে, মানে এতিয়া গুৰুচৰণ ইউনিভাৰ্চিটি হৈ গৈছে, তো গুৰুচৰণ ইউনিভাৰ্চিটিত তেওঁলোকে গোস্বামী ছাৰ কাছাৰ কলেজত আহিব, আমাৰ আমাৰ ইয়াতে এদিন হেৰি কৰিব লাগিব। তো মই তেতিয়া মোৰ লগত যোগাযোগ কৰিছে, মই তেতিয়া ক'লোঁ বোলে কাম কৰা, তুমি কাছাৰ কলেজৰ প্ৰিন্সিপাল অপ্ৰতিমক কোৱা, তেতিয়া কাৰণ যোৱাহাৰ যে বন্দোবস্তটো সিয়ে কৰি আছে থকাৰ তাত যায়ো। অ' ৰাম হুলস্থুল, তেওঁলোকে মোৰ লগত কাম কৰি ভাগৰি গৈছে। এয়াৰপৰ্টৰ পৰা নামি হোটেলত যাই মানে জাষ্ট বেগেজ ৰাখি এওঁক ক'লোঁ মই যাওঁ দিয়া মানে সিহঁতৰ লেবত সোমাম। আগদিনা গৈছোঁ, যায়ে সেই যে লেবত সোমালোঁ, তাৰপিছত ৰাতি 8:30-9:00 লেবৰ পৰা আহিলোঁ। পিছদিনা আকৌ ৰাতিপুৱা 9:00 পৰা 12:30 মানে চব এৰেঞ্জমেণ্ট কৰি মই কৈছোঁ এতিয়া তোমালোকৰ খানা চানা যদি খোৱা তো খুৱাই দিয়া, 1 বজাত তোমালোকে টাইম দিছা, 1টাৰ আগতে দুৱাৰ খুলি নিদিবা, ল'ৰা ছোৱালীক সোমাবলৈ নিদিবা, তাক কাৰণ ভিতৰতে কিবাকিবি কাণ্ড কাৰখানা কৰি ৰাখোঁ আৰু কি, যেই মাত্ৰ দুৱাৰ খুলি ভিতৰত সোমায় লগে লগে ঠপ ঠোপ ঠপ ঠোপ কৈ মানে ফুটিব ধৰে, মানে লেণ্ডমাইন ফিট কৰি দিওঁ আৰু কি। লেণ্ডমাইন মানে এইবোৰ মুখেৰে কওঁ আৰু, কিন্তু সেই যে ভৰি পৰিলেই আৰু কি সেইবোৰৰ ওপৰত লগে লগে ঠপ ঠোপ চাউণ্ড হৈ থাকে। আৰু বাচ্চাকেইটা এই যে ঘপকৈ সোমায়েই এনেকুৱা হ'লেই হাই কৈ যে বম চিঞৰ বাখৰ, তো চিঞৰ বাখৰটো যদি খুব পিকত উঠে মানে আমাৰ যাদু ষ্টাৰ্ট হৈ গ'ল, মানে তেতিয়াও আমি সোমোৱাই নাই, বাচ্চাকেইটা সোমোৱাৰ লগে লগে আৰু বাচ্চাকেইটাৰ চিঞৰ বাখৰ মানে, আৰু সিহঁতে যে গম পালে যে এইবোৰৰ ওপৰত ভৰি পৰিলে ফুটে, সিহঁতে যাই জঁপিয়াব ধৰে এইবোৰৰ ওপৰত, মানে এইবোৰ চিন এইবোৰ দেখিলে মানে মানে ওৱান উইল জাষ্ট ফিল।
1: এই কামটোৰ প্ৰতি আপুনি ক'ত শিকিলে আৰু আগ্ৰহটো কেনেকৈ হ'ল?
0: মই নিজে যেতিয়া ষ্টুডেণ্ট আছিলোঁ আমাৰ কটন কলেজত, কটন কলেজত তেতিয়া এইবোৰ কাম মানে হাৰ্ডলি দুই এজনে ইণ্টাৰেষ্ট লৈ কৰে, চবেই আৰু চব বস্তু মানে নাই মানে মোৰ সময়তো এই ময়ে আছোঁ আৰু, মোৰ লগত কেতিয়াবা কাবাক কাবাক ধৰি লওঁ। আমাৰ জ্যোতিধৰ ৰাজখোৱা বুলি আমাৰ ছাৰ আছিল দেই, জ্যোতিধৰ ৰাজখোৱা ছাৰে আমাক আৰু কি তেতিয়া মানে এই কেইটামান মানে কেইটামান মানে তেওঁ আৰু কি দেখুৱায়, তো দেখুৱাইছিল, তো সেইটো মোক মানে খুব ষ্ট্ৰাইক কৰিলে দেই, মানে এই যে হাৰ্ডলি 4-5 এক্সপেৰিমেণ্ট, কাৰণ তেতিয়াতো আৰু ইমান হেৰিও নাছিলে, কিন্তু এই 4-5 এক্সপেৰিমেণ্টে মানে মোৰ মানে মনত আৰু কি এটা সাঁচ এটা পেলাইছিল। ময়ে যদি এনেকুৱা ধৰণৰ ফিল কৰিছোঁ ষ্টুডেণ্টসকলৰ মনত, এইটোৰ এটাতো ভাল এটা ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিব পাৰি, তো বোলে ঠিক আছে দেখা যাওক। তাৰপিছত যেই মাত্ৰ কটনত আহিলোঁ, ডিপুত থাকোঁতে মই তাতে তাতেতো আৰু ইমান বয় বস্তুও পোৱা সম্ভৱ নহয় হেৰি নহয়, কিন্তু কিবাকিবি কৰি অলপ চলপ অলপ চলপ হ'লেও খৰচ কৰিব পৰা ডিপু কলেজৰ মানে পইচা লেবৰ পইচা, আৰু তাত ময়ে হেড, ইমান পইচাই নাই, তো যিখিনি আৰু কি তো তাতেও সেইখিনি দিয়ে সিহঁতক মানে সিহঁতক খুব ফূৰ্তি পায় আৰু। কটনত অহাৰ পিছততো মোৰ একেবাৰে মানে একদম মানে ফ্ৰী এটা হেৰি পালোঁ। আৰু ইয়াত মানে কি ইঞ্চিডেণ্টেলি আহি মোৰ ভালেমান কেইজন টিচাৰ, তেওঁলোক মোৰ কলিগ, তেওঁলোকে ঐ পান্না আহি গৈছে বোলে যে ঐ পান্না যি কৰিব লাগে কৰি মানে, আৰু তেওঁলোকে মোক মানে তই বোলে ঐ পান্না কৰি থাক সেইবোৰ কৰিবি,
2: আপোনাক সকলোৱে সহায় কৰিলে, সহাৰি
0: নাই মানে হেৰি মানে পুৰা দিলে। তো মই আৰু লাগি গ'লোঁ, আৰু বিয়াৰাৰ 2-4 তেওঁলোকৰো মানে মোৰ লগত, মই ক'লোঁ ঐ এনেকুৱা এনেকুৱা কৰিম, তো তেওঁলোকৰো 2-4 খুব ইণ্টাৰেষ্ট আহি গ'ল, বোলে বল কৰোঁ আৰু। তা বাছ এই যে ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত তোমাৰ মানে

0: রেগুলার কিবা কিবি হেৰি কৰি থাকোঁ, মানে ইনোভেশ্যনৰ দৰে, মানে এইটো সেইটো অমুকটো তমুকটো এনেকুৱা কৰি কৰি কৰি কৰি, তেতিয়া এইবোৰৰ যিটো আৰু কি ষ্টুডেণ্টৰ মনত যিটো আৰু কি ইম্প্ৰেশ্যন, সেই ইম্প্ৰেশ্যন ইউ উইল বি এষ্টনিষ্ড, সেইবোৰ এতিয়ালৈকে সেই তেতিয়া চোৱা হেৰি
1: এভাৰলাষ্টিং,
0: মানে এইবোৰ মানে সেই ষ্টুডেণ্টকেইজনে তেওঁলোকে মোক হয়তো বহুতে ঔ এদিনেই মানে পাইছে, বাট দে আৰ ৰিমেম্বাৰিং
2: য'তে যাওঁ মিটিঙত কালিও গৈছো যায় অটল বিহাৰী বাজপেয়ী,
0: এই বাজপেয়ী ভৱনত গৈছে, সেই
2: দৌৰি আহে, সেই
1: সেই ক্লাছৰ কথা নক'ব পাৰে ছাৰৰ,
3: বাইদেউ এইখিনিতে আপোনাৰ কথা সুধো, আপুনিও সংস্কৃতক লৈ খুব মানে সংস্কৃত ভাল পায়, আপুনি আৰু কিবা কৰিছে নেকি সংস্কৃতক লৈ পেলাই?
2: সংস্কৃতৰ কাৰণেতো এনে মই বাংলা অসমীয়া সংস্কৃত ভাষাত সংস্কৃতৰ বিষয়ে বহুত লিখিছোঁ, পপুলাৰ কথা কৰিবলৈ, আৰু বাংলা সাহিত্যলৈও মই চৰ্চা কৰোঁ, সাহিত্য একাডেমীৰ লগত মই ছেমিনাৰ টেমিনাৰ কৰিছোঁ, বহুত ছেমিনাৰ কৰিছোঁ, নেশ্যনেল ইণ্টাৰনেশ্যনেল এইবিলাক, সংস্কৃতটো মোৰ ছাবজেক্ট, মই কৰিয়েই থাকোঁ, এতিয়াও মই কৰি থাকোঁ, লিখি থাকোঁ। ছাৰৰ দৰে বাচ্চাবিলাকৰ কাৰণে অৱশ্যে একো কৰা নাই, এইটো ঠিক
0: নাই নাই কৰিছে কৰিছে কৰিছে মানে কি মই কওঁ, এই এই মানে ৰিচেণ্টলি মানে এইটো প্ৰিণ্টত দিয়া হ'ব, আচলতে বহুত দিন ধৰি আমি মানে ভাবি আছোঁ যে এই যে বাংলা মিডিয়ামৰ সৰু সৰু ল'ৰা ছোৱালীক শংকৰদেৱ সম্পৰ্কে এটা সম্যক এটা ধাৰণা সিহঁতৰ মনৰ ভিতৰত সোমোৱাই দিব, না
2: মানে কি সমন্বয় কেতিয়া হ'ব, যেতিয়া সৰুৰ পৰা আমি তুলি, সৰুৰ পৰা যদি নাজানে বাচ্চাবিলাকে
0: বাংলাত লিখিছে মানে কি একচুৱেলি এজনৰ লিখা হেৰি অসমীয়াত লিখা হেৰি
2: জাতীয় বিদ্যালয়ত মানে এইটো টেক্সট
0: মানে টেক্সট মানে কি সিহঁতে হেৰি হিচাপে
2: তেওঁৰ
0: দেখি খুব ভাল লাগিল, তো ইনচিডেণ্টেলি জাতীয় বিদ্যালয়তো মই কিছুদিন এই যে ৰিটায়াৰমেণ্টৰ পিছত কিছুদিন মানে মানে ক্লাছ লৈছিলোঁ,
2: পাৰ্মিশ্যন লৈছোঁ তেওঁলোকৰ পৰা, দিছে পাৰ্মিশ্যন লৈ মই মানে এইটো কৰিছোঁ, এতিয়া ছাৰৰ ঘৰ আৰু ভালকৈ তাতে পিকচাৰ আঁকিব দিছে এতিয়া,
0: নাই নাই মানে বাচ্চাবোৰৰ কাৰণেতো, তো মই ক'লোঁ বোলে যে ৰ'বা এইখন এই যে জাষ্ট প্ৰিণ্টেড কিতাপ এখন হ'লে মানে বস্তুটো অলপ নাই ইমান এট্ৰেক্টিভ নহ'ব, তেনেহ'লে কি কৰিম বোলে আমাৰ কিতাপখন এনেকুৱা বহল হেৰি কৰিম, এটা পৰ্চনত কথাখিনি লিখা আৰু ইয়াতে এটা স্কেচ, প্ৰতিখন পাততে যদি স্কেচ থাকে যিখিনি ঘটনাৱলী আছে তাৰে এটা সামঞ্জস্য ৰক্ষা কৰি যদি আৰু কি এই মানে স্কেচ এটা পায় বাচ্চাকেইটাই কিন্তু সেই পাতকেইটা লুটিয়াব, এতিয়া মানে এইটো কৰি আৰু এওঁৰ হেৰি হ'ল
2: লাগে
0: আমিয়ে প্ৰিণ্ট কৰি
2: গভৰ্ণমেণ্টক মই এপিল কৰিম যে তেওঁলোকে
0: যদি স্পন্সৰ কৰে
2: কম্পালচৰি নকৰক, অন্ততঃ অল্টাৰনেটিভ বাংলা বাংলা স্কুল বাংলা আৰু দুটোৰ মাজত যিকোনো এটা আপোনালোকে টেক্সট হিচাপে কৰক, বা
0: টেক্সট নহয় ৰেপিড ৰিডাৰি কৰক,
2: ৰেপিড ৰিডাৰ টেক্সট মানে ৰেপিড
0: ৰিডাৰ, আৰু এৰ হেৰি হ'ল গভৰ্ণমেণ্টে যদি নকৰে যা কেই পইচা খৰচ হ'ব,
2: এনেই দি দিম ডোনেট কৰিম, স্কুলৰ লাইব্ৰেৰী থাকিলেও মই এইটোৱেই ভাবোঁ বাচ্চাবিলাকে যে অসমীয়া শিকিব ইণ্টাৰেষ্ট থাকিব লাগে,
1: এতিয়াতো আমি শুনিছোঁ যে আপুনি প্ৰথম এটা ধৰক যিটো সঞ্চিত পুঁজি দিলে কিন্তু আপোনাৰ মন আছে যে আকৌ দিবলৈ, বাইদেউ কৈছে এই কথাটো
2: মই মানে থাকিলে দি দিম,
3: কিন্তু বাইদেউ মই এইখিনিতে এটা কথা জানিব খোজোঁ, সকলোৱে জানে যে আজি বহু বছৰ আগলৈকে শিক্ষক কলেজ শিক্ষকৰ দৰমহা তেনে কম আছিল,
2: এতিয়া
3: কৰিলে এইটো এটা
2: মই নিজেই ভাবিব নোৱাৰো, কাৰণ ইমান ডাঙৰ ফেমিলি আৰু তেওঁলোকক ক'লোতো এটা পজা ঘৰত মই আহিছোঁ আৰু ফলত ঘৰ চৰো বনাব লগা হৈছে সাধাৰণ, আৰু ডাঙৰ ফেমিলিটো থাকেই, তো এইবিলাক ছাৰৰ বহুত ডিপেণ্ডেণ্ট।

0: মানে খোসাকৈ কওঁ, মানে
1: আমাৰ এতিয়া ভয় লাগি গৈছে যে আমি ওই যে এই টকাখিনি যে দিয়া হ'ল, দিয়াৰ কাৰণে ভয় লগা নাই, এই পাব্লিচিটিটো যে হৈছে এইটো আমাৰ কাৰণে বিপদ
0: বিপদ মাতি আনিছে। যদি আমি পাব্লিচিটি নিবিচাৰোঁ, কিন্তু আচ্ছা ঠিক আছে, ইমান মানুহ আহিছে টিভি, এইবিলাকতো কোনো এক্সপিৰিয়েঞ্চ নাই, ঠিক আছে, ল'ৰাকেইটা ইমান ভাল, ইমান পলাইট, এই যে মানুহখিনি আহিছে ইমান ভাল লাগিছে,
1: নাই চবেই ঠিক আছে,
0: ফিল্ডততো আমি নাজানো,
1: কিন্তু এই যে বিপদ মানে চবেই ধৰি লৈছে যে আমাৰ মানে একেবাৰে আমাৰ মানে পইচা বুজি নাপায় যে আমি নিকিন মাষ্টৰ মানুহ, মানে উই আৰ এফ্ৰেইড অফ, আমিতো আৰু ইয়াতে
0: এইটো জানিব লাগে অসমৰ মানুহ,
1: নাই নাই নাই নাই সবলৈ আমাৰ
0: এইবিলাক মানুহে নকয়, আহি উই আৰ গ্ৰেটফুল, আপোনালোকে যেনেকে কৈ আছে তেনেকে নকয়, সেইটো স্তৰৰ এটা বেলেগ স্তৰৰ মানুহ,
1: নাই অদ্ভুত ধৰণৰ,
0: সেইটো নকয়, আহি কয় পইচা,
1: অথচ আমাৰ যে এতিয়া এইবোৰতো চব দি দিয়া হ'ল, এতিয়া আমাৰ যদি কিবা বেমাৰ আজাৰ হয় নহয়, তেতিয়া আমিয়ে হাত পাতিব লাগিব,
2: হয় হয়,
1: লাকিলি সেই কৰা কামটোৰ এটা ভাল পাব্লিচিটি পাইছে, এইটো মোৰ কাৰণে এটা সাংঘাতিক প্লাছ পইণ্ট। আমি এখন মাল্টিলিংগুৱেল ৰিচাৰ্চ জাৰ্নেল অন ইণ্ডোলজি, আমি আৰ্টছ এণ্ড হিউমেনিটিজ গ্ৰুপৰেই, আমি আজি 17 বছৰ ধৰি সেইখন উলিয়াই আছোঁ, এই ৰিচাৰ্চ জাৰ্নেলখন এইটো লৈ মানে উই আৰ বিজি অলমষ্ট থ্ৰু আউট দ্য ডে, আমি সাংঘাতিক ব্যস্ত, তাৰমানে একেবাৰে প্ৰডাক্ট মানে পেপাৰ অনাৰ পৰা প্ৰডাকশ্যন, মানে পেপাৰ প্ৰচেছিং, পেপাৰ প্ৰডাকশ্যন, তাৰপিছত জাৰ্নেল প্ৰিণ্টিং, হা কম্পজিং, জাৰ্নেল প্ৰিণ্টিং, জাৰ্নেল ডিষ্ট্ৰিবিউশ্যন
0: অল ইণ্ডিয়া,
1: মানে মানে এইবোৰ চব, এইবোৰ চব কৰি
0: এটা এনজিঅ' আছে,
1: মানে আমি সময়ে নাপাওঁ,
0: ফুল টাইম এজন এমপ্লয়ী,
1: ফুল টাইম এজন মানে কি,
0: পার্ট টাইম 3-4 জন আছে, ঘৰতে হয়, আমাৰ একদম কোনো হেৰি নাই, কোনো প্ৰাইভেচি নাই, বেলেগে যে
1: মানে আমাৰ ঘৰখনেই আৰু এইটো অফিচ, মানে আমাৰ এই জাৰ্নেলখনৰ নাম হ'ল ঐতিহ্য দ্য হেৰিটেজ
0: ৰিচাৰ্চাৰৰ কাৰণে,
1: এবছলুটলি ৰিচাৰ্চ জাৰ্নেল দেই, হয়,
0: এণ্ড UGC
1: এইটো UGC কেয়াৰলিষ্টত অলৰেডি জাৰ্নেলখন হেৰি আছে,
0: স্বীকৃতিপ্ৰাপ্ত, এইটো আমি ৰিটায়াৰমেণ্টৰ পিছত ভাবিলোঁ কি কৰিম, তেতিয়া আমি এইটো আৰম্ভ কৰিলোঁ, খুব কম অসমত তেতিয়া নাইয়েই প্ৰায়,
2: হয়, কিমান বছৰ হ'ল
1: এইটো, দিছ ইজ দ্য 17th ইয়াৰ
0: ইনটু টু, দুটা ইছ্যু,
1: দুটাকৈ ইছ্যু, আৰু উইদাউট এনি গেপ,
3: গতিকে আপোনালোকৰ এই যাত্ৰা, এই যে এটা একদম অধ্যয়নৰ মাজত সদায় আছে, কামৰ মাজত সদায় আপোনালোক আছে, দুয়োগৰাকীয়ে সদায় ব্যস্ত আছে, ল'ৰা ছোৱালী ষ্টুডেণ্ট এইবিলাকক লৈয়ে, পঢ়া শুনাক লৈয়ে ব্যস্ত থাকে, আৰু সুন্দৰ জীৱন অতিবাহিত কৰিছে, সমাজলৈ নিদৰ্শন আগবঢ়াইছে, এনেদৰে আপোনাৰ যাত্ৰা অব্যাহত থাকক, এনেদৰে আগলৈ আগবাঢ়ি যেনেকৈ গৈছে এতিয়া আপোনাৰ যে পৰিকল্পনা অনুসৰি যে আগলৈ আকৌ আমি কিবা এটা তেনেকুৱা ধৰণৰ কৰিম, বাইদেউ কৈ থাকে এই কথাটো, তেনেধৰণৰ কণ্ট্ৰিবিউট কৰাৰ কথাটো যেতিয়া সমাজলৈ, তে সেই যি মনৰ আপোনাৰ বাঞ্ছা, সেয়া নিশ্চয় পূৰণ হ'ব,
1: এণ্ড ইয়োৰ ইউ পিপলছ কোঅপাৰেশ্যন ইজ এ মাষ্ট, কোঅপাৰেশ্যন গুডউইল, কাৰণ
0: এইটোতো কোঅপাৰেশ্যনেই,
1: আমি যদিও কৈছোঁ যে আমি কৰি আছোঁ, আমি কৰিছোঁ, সেই আমিৰ ভিতৰত কিন্তু ইউ পিপল, ইউ আৰ অলছ' ইনক্লুডেড, আমি সকলোৰ তাতে কৃতজ্ঞ,
2: আপোনালোক দুয়োগৰাকীয়ে এটা সৰল জীৱনৰ মাধ্যমেৰে উচ্চ আদৰ্শ এটা আপোনালোকে যাপন কৰিছে আৰু আনলৈও এই বাৰ্তা পঠিয়াইছে, আৰু এয়ে আমাৰ সমাজলৈ এটা ইতিবাচক বাৰ্তা কঢ়িয়াই অনা বুলি ভাবিছোঁ, বহু মানুহে আপোনালোকৰ পৰা আৰু অনুপ্ৰেৰণা পাব আমাৰ এই অনুষ্ঠান শুনি, আজি আপোনালোকক আমাৰ এই আকাশবাণীত, আৰু দুয়োগৰাকীয়ে আকাশবাণীত আগতে আহিছে, বিভিন্ন অনুষ্ঠান কৰিছে, আকৌ আজি আকাশবাণীৰ মজিয়াত এনেদৰে আমাৰ অনুষ্ঠানত লগ পাই খুব ভাল পালোঁ, আশা কৰোঁ আমাৰ শ্ৰোতাই এই অনুষ্ঠানটো শুনি ভাল পাব, নহয়নে হিমন্ত,
3: ভাল পাব, অনুপ্ৰাণিত হ'ব,
0: ভাল
3: কাম কৰি যোৱাৰ কাৰণে,
1: আমিও মুক্ত মনেৰে ইমানখিনি কথা কৈ
0: ভাল লাগিছে,
1: আমিও মানে এই যে শ্বেয়াৰ কৰিব পাৰিছোঁ,
0: আমাক সুযোগ দিয়াৰ কাৰণে,
1: থ্যাংক ইউ,
3: এইটো আমাৰ কাৰণে সুযোগ, আপোনালোকক পাইছোঁ
0: ইয়াতে,
3: আমাৰ ভাল লাগিল আপোনালোকৰ পৰা, নথৈ আনন্দিত হৈছোঁ, গতিকে আমি ইয়াতে সামৰিব লাগিব, দুয়োগৰাকীকে আপোনালোক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আদৰ শ্ৰোতা, আমাৰ যি নিৰ্ধাৰিত সময় জীৱনআলীৰ যুগলবন্দীৰ, আজি ইমানতে সামৰি

জীৱনালীৰ যুগলবন্দী অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানত আজি লগ পালে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, অধ্যাপক ডক্টৰ পাণ্ডালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামীক। তেখেতসকলৰ সৈতে কথা পাতিলে সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আকাশবাণী গুৱাহাটীৰ মহাপ্ৰাহ সময় নিশা 10:30 বাজিছে। এতিয়া সামৰিছো আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই মধুকৃষ্ণা বৰঠাকুৰে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।